এয়া আকাশবাণী তেজপুৰ। আজি সোমবাৰ 1433 ভাস্কৰাব্দৰ আহিন মাহৰ 17 তাৰিখ 2026 খ্ৰীষ্টাব্দৰ 5 অক্টোবৰ। সমূহ শ্ৰোতালৈ প্ৰীতি সম্ভাষণ জনাই আমাৰ আজিৰ পুৱাৰ অধিৱেশন মুকলি কৰিছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে FM বেণ্ডৰ 102.4 মেগাহাৰ্টজত।

অলিভাৰ গোল্ডস্মিথে কৈছিল, কেতিয়াও পতন বা স্খলন নোহোৱাৰ মাজত মানুহৰ কোনো গৌৰৱ নাই। গৌৰৱ হৈছে বাৰে বাৰে পৰিও উঠি থিয় হ'ব পৰাৰ মাজত।

0: champions Mohan Bagan, Supergiant has defeated Punjab FC 4-3 on penalties in the IFA Shield 2026 semi-final in Kolkata yesterday, securing their spot in the final. The match ended goalless after 120 minutes, leading to a penalty shootout. And that is the end of this news bulletin.
1: মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্জত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক মুকুতা মালা।
2: আত্মসংযম সম্পৰ্কে বেণুধৰ ৰাজখোৱাই কৈছিল, আত্মসংযম সাহসৰ এটি ৰূপান্তৰ মাথোন, ইয়াক স্বভাৱৰ এটি প্ৰধান অংগ বুলিব পাৰি। এই কথালৈ মহাকবি শ্বেক্সপিয়েৰে কৈছে, আগপিছ কোনে যি কাৰ্য কৰে তেওঁকেই মানুহ বোলে। এই গুণটিৰ দ্বাৰাই মানুহ আৰু পশুৰ বিভিন্নতা জনা যায়। এই গুণ নাথাকিলে ক'তো যথাৰ্থ মনুষ্যত্ব থাকিব নোৱাৰে। আত্মসংযম সকলো ধৰ্মৰে মূল স্বৰূপ। কোনো কাৰ্যলৈ ঢাল খাব খোজা মনৰ গতিক যদি ভেটা মোকলাই দিয়া যায়, তেন্তে সেই দিনৰে পৰা মানুহে ভাল বেয়া কামৰ স্বাধীনতা লাভ কৰিবলৈ অসমৰ্থ হ'ব। তেনে মানুহ জীৱনৰ সোঁতত উটি যায় আৰু তেতিয়াই মনৰ একেবাৰে গোলাম হৈ পৰে। ন্যায় অন্যায় বচা বিবেকৰ অধীন হৈ মানুহে পশু গুচি মানুহ হ'ব খুজিলে মনৰ বেগক বাধা দিব পাৰিব লাগে। ইয়াক কেৱল আত্মসংযম গুণে শাৰীৰিক আৰু মানসিক জীৱনক বেলেগ কৰি দিয়ে আৰু ই মানুহৰ স্বভাৱ গঠনৰ প্ৰধান উপায়। যি বুলিয়ে ৰাজ্য দখল কৰে তেওঁ প্ৰশংসনীয় নহয়, কিন্তু যি নিজৰ মনক দমন কৰিব পাৰে তেমেইহে প্ৰশংসাৰ যোগ্য। এইবিধৰ বলি মানুহে শিক্ষাৰ বলত নিজৰ ভাৱ আৰু কাৰ্যক সদায় দমন কৰিব পাৰে। যিবিলাক ইচ্ছাই সমাজক তললৈ নিয়ে আৰু যাক নদমালে পাপৰ সংখ্যা বাঢ়ি সমাজ কলুষিত হয়, তাক মানুহে পুৰুষাৰ্থ কৰি এৰিব লাগে। আত্মশিক্ষা, আত্মসন্মান, আত্মসংযমেইহে মানুহক মনুষ্যত্ব শিকায়। সদায় এইবিলাক গুণলৈ চকু ৰাখি কাম কৰিলে অন্তঃকৰণ আৰু মন বিশুদ্ধ হয় আৰু স্বভাৱ পৰিমিতাচাৰৰ ওপৰত লাহে লাহে থিৰ হয়। স্বভাৱৰ আচল ধৰণী অভ্যাস আৰু মনটোক ভালপিনে যাবলৈ দিলে মন দয়াশীল ৰজা হয় আৰু বেয়া পিনে যাবলৈ দিলে অত্যাচাৰী ৰজা হৈ পৰে। ইচ্ছা কৰিলেই আমি সুচৰিত্ৰৰ উপৰিয়া ৰজা আৰু প্ৰলোভনৰ তলতীয়া গোলাম হ'ব পাৰোঁ। মনেই আমাক ভাল বাটলৈ নিবও পাৰে, বেয়া বাটৰ খালত পেলাবও পাৰে। সাৱধানে শিক্ষা কৰিলেই অভ্যাস গঠিত হয়। বিবেকৰ অধীন হ'বলৈ শিক্ষা কৰিলেই কিমান ভাল কাম কৰিব পাৰি তাক শুনি আচৰিত হ'ব লাগে। সকলো কথাৰেই মূল শিক্ষা। ইয়াৰ বলত মানুহে যে কেনে সাহসী, ধৈৰ্যশীল আৰু পৰোপকাৰৰ নিমিত্তে নিজ প্ৰাণ পৰ্যন্ত দিবলৈও কুণ্ঠিত নোহোৱা হয়, এনেকুৱা উদাহৰণ বহুত আছে। যুদ্ধৰ সময়ত কিংবা সাগৰত যাওঁতে কোনো কোনো মহাবিপদৰ সময়ত এনেকুৱা শিক্ষিত মানুহে যথাৰ্থ সাহস আৰু বীৰত্বৰ শলাগ ল'বলগীয়া উদাহৰণ দেখুৱায়। নৈতিক শিক্ষা স্বভাৱ গঠনৰ বাবে কম পৰাক্ৰমী নহয়। ই নহ'লে জীৱন সুচাৰুৰূপে অতিবাহিত কৰিবলৈ আন একো উপায় নাই। আত্মসন্মান, বিবেকিতা আৰু কৰ্তব্য পালন এইকেইটি গুণ ইয়াৰ ওপৰতেই নিৰ্ভৰ কৰে। আত্ম অৱলম্বী, আত্মদমনকাৰী মানুহ শিক্ষাৰ অধীনত থাকে। শিক্ষা যিমান সুচাৰুৰূপে সম্পন্ন হয় তেওঁৰ নৈতিক স্বভাৱো সিমানেই ভাল হয়। নিজৰ আকাংক্ষাক শিক্ষা দিব লাগে আৰু এই পৃথিৱীৰ লোভক সৰ্বোত্তম শক্তিৰ তলতীয়া কৰিব লাগে। বিবেকক বিবেকৰ কথা শুনা কৰিব লাগে, নহ'লে সেইবিলাক মনোগতিৰ বশৱৰ্তী হৈ পৰিব। নৈতিক শিক্ষাৰ প্ৰথম আৰু আচল ঠাই হৈছে নিজৰ ঘৰ, তাৰ পাছত পঢ়াশালী, শেহতেই জগত। কামেই জীৱনৰ প্ৰধান বিদ্যালয় আৰু মানুহে যিহকে নকৰক অভ্যাসেৰে সৈতে কামৰ সম্বন্ধ আছেই আছে।

0: যদিও নৈতিক স্বভাৱ বহুত পৰিমাণে গৃহস্থালী শিক্ষা আৰু বাল্য শিক্ষাৰ ওপৰতে নিৰ্ভৰ কৰে, আত্মসংযমৰ সহায়েৰে প্ৰত্যেক মানুহে ইচ্ছানুসাৰে মনুষ্যত্ব লাভ কৰিব পাৰে। প্ৰকৃত আত্মশিক্ষা আৰু আত্মদমন, এই গুণ দুইটিয়েই ধাৰ্মিক মানুহৰ জীৱনৰ প্ৰধান অংগ। মানুহ ধীৰ আৰু চাৰিওপিনে চকু ফুৰোৱা হ'ব লাগে, বেয়া কুকলিয়াই ভালক গেলিব লাগে, জীৱনৰ সহজ বাটত আগবাঢ়ি যাব লাগে, বিবেকৰ বশীভূত হ'ব লাগে, বিপদক হেঁচা দিব লাগে আৰু আপদত সাহ আৰু ধৈৰ্যৰে থিয় হৈ থাকিব লাগে। আধ্যাত্মিক বলেৰে পাৰ্থিৱ পাপসমূহক যুদ্ধত জিনিব লাগে, হৃদয়ত ধৰ্ম গছজুপিক তললৈ শিপা মেলিবলৈ দিব লাগে আৰু কৰ্তব্য কাৰ্যত ভাগৰ লগা হ'ব নালাগে। এইবিলাক উপদেশ মতে চলিব পাৰিলে নিজৰ জীৱনত পৃথিৱীকেই স্বৰ্গ বুলি ভাবিবা।
1: মুকুতামালা শুনিলে। আজিৰ মুকুতামালাৰ কথাংশ বেণুধৰ ৰাজখোৱাৰ লিখনিৰ পৰা লোৱা হ'ল। শ্ৰোতাসকলে অনুষ্ঠান শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত এতিয়া শুনাবলৈ লোৱা হৈছে ভি জি যোগৰ বেহেলা বাদন ৰাগ অহিৰ ভৈৰৱ।

শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত ইমান পৰে শ্ৰোতাসকলে ভি জি যোগে বজোৱা বেহেলাত ৰাগ অহিৰ ভৈৰৱ শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্জত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত। এতিয়া শুনক অনুষ্ঠান পৰিস্থিতি।

পুৱা 6:55 জ্ঞান বিজ্ঞান প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। পুৱা আৰু সন্ধিয়া 7:00 নিয়োগ বাতৰি, 7:15 আজি পুৱা। অনুষ্ঠানটি আগবঢ়াব সুদীপ্ত শৰ্মা ভৰালীয়ে, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। 7:30 মোৰ সংগীত যাত্ৰা অনুষ্ঠানত সংগীত শিল্পী অতুল মেধিৰ সৈতে হোৱা সাক্ষাৎকাৰৰ দ্বিতীয় খণ্ড, সাক্ষাৎ গ্ৰহণ সঞ্জয় গোস্বামীৰ। 8:30 গীতিমালিকাৰ শিল্পী কল্পনা দত্ত পণ্ডিত, সমৰ হাজৰিকা, গীতাঞ্জলি শৰ্মা বৰা, ৰাজেন গোহাঁই আৰু ৰূপাঞ্জলি বৰুৱা। 9:20 আৰু নিশা 9:00 চিত্ৰগীত। দিনৰ 10:00 হাতে বাটে সুৰৰ আৱেশ, অনুষ্ঠানটিৰ প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। 10:30 ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত অনুষ্ঠান উমাংগ। দিনৰ 11:05 পাৰাগমালা লাইভ। 11:30 আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানত এখনি আলেখ্য, এখন চিঠি, আগবঢ়াব কস্তুৰীমা দাস আৰু পম্পী মালাকাৰে। অনুষ্ঠানটিৰ প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। 12:15 গীত আৰু গজল। 12:30 সুৰৰ কৰণী। দিনৰ 1:10 আৰু সন্ধিয়া 7:45 মৃন্ময়ী চেতিয়াৰ কণ্ঠৰ আধুনিক গীত। দিনৰ 1:20 শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত পণ্ডিত হৰিপ্ৰসাদ চৌৰাচীয়াৰ বাঁহীবাদন ৰাগ মধমাদ সাৰংগ।

দিনৰ 1:50 প্ৰসন্ন বৰুৱাৰ কণ্ঠৰ লোকগীত, আঢ়ৈ বজাত পাশ্চাত্য সংগীতৰ অনুষ্ঠান, বিয়লি 3:05 আৰু নিশা 8:30 আধুনিক গীতৰ অনুষ্ঠান, 3:15 নেপালী অনুষ্ঠান, 3:45 কাৰ্বি অনুষ্ঠান আৰু 4:30 বড়ো অনুষ্ঠান, বিয়লি 5:25 গঁয়া শ্ৰোতাৰ অনুষ্ঠানত চিপাঝাৰৰ গৰু খুঁটিত থলিতে বাণীবন্ধন কৰা অনুষ্ঠান, অনুষ্ঠানটি প্ৰযোজনা উৎপল বৰাৰ, 5:45 বিদ্যাৰ্থীৰ অনুষ্ঠানত নৱম শ্ৰেণীৰ অসমীয়া বিষয়ৰ পাঠ অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ দ্বিতীয় খণ্ড, পাঠ আগবঢ়াব সোণপাহী মৰাঙে, সন্ধিয়া 6:10 কৃষি জগত অনুষ্ঠানত মাটিৰ উৰ্বৰতা বৃদ্ধিৰ বাবে জীৱামৃত এই বিষয়ে হোৱা আলোচনাত ভাগ ল'ব ডক্টৰ বংশীধৰ কলিতা আৰু মৌচম হাজৰিকাই। অনুষ্ঠানটি আঁত ধৰিব মেলডি পাটগিৰিয়ে, প্ৰযোজনা উৎপল বৰাৰ। 7:05 বৃন্দগান, 7:20 আকৌ শুনোৱা হওক, 7:00

পঁয়ত্ৰিশ মিনিটত পূবালীৰ সুৰ অনুষ্ঠানত কেশৱ তেৰণ আৰু সংগীসকলৰ কণ্ঠৰ কাৰ্বি গীত। নিশা 8:02 পৰিয়াল কল্যাণ অনুষ্ঠানত সুস্থ জীৱনৰ বাবে আয়ুৰ্বেদ, এই বিষয়ে ডক্টৰ দীপক শৰ্মাৰ সৈতে হোৱা কথোপকথন। কথোপকথনত ভাগ ল'ব সীমান্ত বাৰ্মাই। নিশা 9:30 নাটকৰ অনুষ্ঠানত যামিনী কুমাৰ গোস্বামী ৰচিত নাট পৰিণয় প্ৰস্তুতি, প্ৰযোজনা নয়ন প্ৰসাদৰ। অনুষ্ঠান পৰিস্থিতি ইমানেই।

আলাপ অনুরাগ। আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলেখ্যলানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।

0: সংগীত জীৱনত আগুৱাই যোৱাৰ ক্ষেত্ৰত তেখেত কিদৰে অনুপ্ৰাণিত হৈছিল? যিসকল ব্যক্তিয়ে তেখেতৰ সংগীত জীৱনত বিশেষ অৰিহণা যোগাইছিল সেইসকলৰ বিষয়ে জানিবলৈ বিপুল বৰুৱাদেৱে কিধৰণে তেখেতক সংগীত জীৱনত সহযোগ কৰিছিল, তেখেতৰ সংগীত জীৱনত নৰেৰেকৰ ভূমিকা কি আছিল, এই সকলো কথা জানিবলৈ শুনিবলৈ নাপাহৰিব দেওবাৰে দিনৰ 10 বজাত সাধক সুন্দৰৰ
1: সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ,
0: পুনৰ প্ৰচাৰ মঙলবাৰে নিশা 9:30 বজাত।

0: অগ্নিযুগৰ গান।
1: অগ্নিযুগৰ ফিৰিঙতী মই নতুন অসম গঢ়িম।
2: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
1: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ
0: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধা কণ্ঠৰ গীত।
2: বিবিধ ভাৰতী গুৱাহাটীত অগ্নিযুগৰ গান।

0: জ্ঞান বিজ্ঞান যুগুতাই আগবঢ়াইছে প্রবাল কুমার শর্মায়।
1: বন্যপ্রাণীৰ বিলুপ্তি দ্বিতীয় খণ্ড। বিলুপ্তি হ'ল প্ৰাণী বিৱৰ্তনৰ এক স্বাভাৱিক ঘটনা। পৰিৱেশৰ সৈতে ভালদৰে খাপ খোৱা প্ৰজাতিবোৰৰ লগত প্ৰতিযোগিতাত তিষ্ঠিব নোৱাৰি কিছুমান প্ৰজাতি লাহে লাহে লোপ পায়, যিদৰে 7 কোটি বছৰৰ পূৰ্বে ক্ৰেটাচিয়াছ যুগৰ শেষত ডাইনছৰ লোপ পাইছিল। মেমথ আৰু মাষ্টাডনছৰ দৰে স্তন্যপায়ী প্ৰাণীও লোপ পাইছিল। অন্যান্য অগণন প্ৰাণী আৰু উদ্ভিদো উভয়নদী হৈছিল আৰু সেইদৰে সিহঁতৰ বিলুপ্তিও ঘটিছিল। ভূস্তৰত সংৰক্ষিত জীৱাশ্মৰ পৰা আমি সিহঁতৰ বিষয়ে আজি জানিব পাৰিছোঁ। বিলুপ্তি অপৰিৱৰ্তনীয়, ই হ'ল বিৱৰ্তনৰ প্ৰক্ৰিয়াৰ অংশ, যি প্ৰক্ৰিয়াই উন্নত জীৱ প্ৰজাতিৰ জন্ম দিছে। এই প্ৰক্ৰিয়া লাখ লাখ বছৰ জোৰা এক বিস্তৃত সময় ধৰি সংঘটিত হৈছে। বিৱৰ্তন তত্ত্বৰ জন্মদাতা চাৰ্লছ ডাৰউইনৰ এক মহত্তম অৱদান হ'ল প্ৰাকৃতিক নিৰ্বাচন, যাক আমি বিৱৰ্তন আৰু নতুন নতুন জীৱ প্ৰজাতিৰ উৎপত্তিৰ যুক্তিবাদী বিশ্লেষণ বুলিও ক'ব পাৰোঁ। নতুন প্ৰজাতিৰ সফলতাৰ কাৰণ হ'ল সিহঁতে পৰিৱেশ অনুসৰি জীৱন ধাৰণ আৰু বংশবৃদ্ধিৰ বাবে নিজকে খাপ খুৱাই ল'ব পাৰে। মানুহৰ উৎপত্তিৰ বহু পূৰ্বে লাখ লাখ বছৰ জুৰি অনেক প্ৰজাতিৰ বিলুপ্তি ঘটিছিল। আদিম মানৱে প্ৰকৃতিৰ সৈতে খাপ খাই বনবাস কৰিছিল আৰু প্ৰাণীৰ বিলুপ্তিৰ প্ৰধান কাৰণ হোৱা নাছিল। যি কি নহওক, বিশ্বব্যাপী হোৱা সভ্যতাৰ বিস্তাৰ আৰু প্ৰকৃতিৰ বৰ্ধিত শোষণৰ ফলত বন্য জীৱনৰ ওপৰত বিৰূপ প্ৰতিক্ৰিয়া পৰে। চিকাৰ, পৰিৱেশৰ পৰিৱৰ্তন, বাসভূমিৰ বিনষ্ট সাধন, মাটি, পানী আৰু বায়ুৰ প্ৰদূষণ, জনসংখ্যা বৃদ্ধি, এইসমূহে প্ৰাণীজগতৰ ধ্বংসৰ কাৰণ হৈ পৰিছে। ক্ৰমবিকাশ প্ৰক্ৰিয়াৰ অংশ হিচাপে কিছুমান প্ৰজাতি বিলুপ্ত হয়, কাৰণ পৰিৱৰ্তিত পৰিৱেশত নিজকে অধিক খাপ খুৱাই ল'ব পৰা উন্নত প্ৰজাতিয়ে বিলুপ্ত প্ৰজাতিৰ ঠাই গ্ৰহণ কৰে। কিন্তু আধুনিক যুগত মানুহৰ ধ্বংসাত্মক কাৰ্যৰ পৰিণতি হিচাপে বহুত প্ৰজাতি ইতিমধ্যে লোপ পাইছে বা পাবলৈ আগবাঢ়িছে। ডোডো, পেছেঞ্জাৰ পিজন আৰু চিতাবাঘ আদি প্ৰাণী বিৱৰ্তনৰ ফলত বিলুপ্ত হোৱা নাই, মানুহে স্বীকাৰ কৰি সিহঁতক বিলুপ্ত কৰিছে। উদ্যোগীকৰণ আৰু সম্পদৰ দ্ৰুত আহৰণৰ ফলত মাটি, পানী, বায়ু, উদ্ভিদ আৰু প্ৰাণীজগত বিপদৰ সন্মুখীন হৈছে আৰু ফলত বহুত প্ৰজাতি বিলুপ্ত হৈছে আৰু বহুতো বিলুপ্তিৰ পথত। বন্য বিন্যাস হ'ল বন্যপ্ৰাণী বিলুপ্তিৰ প্ৰধান কাৰণসমূহৰ এটা। জনসংখ্যা বৃদ্ধি আৰু প্ৰাকৃতিক সম্পদৰাজিৰ বৰ্ধিত প্ৰয়োজনৰ লগে লগে কৃষিকৰ্মৰ বাবে মানুহৰ বাসস্থান আৰু ঘৰচীয়া প্ৰাণীৰ চৰণীয়া পথাৰ হিচাপে বনাঞ্চল পৰিষ্কাৰ কৰা বা অধিগ্ৰহণ হ'ব লাগিছে। প্ৰাকৃতিক সম্পদৰাজিৰ শোষণত প্ৰযুক্তিবিদ্যাৰ অগ্ৰগতি আৰু মানৱ প্ৰগতিৰ প্ৰত্যক্ষ প্ৰভাৱ পৰে। বনাঞ্চলৰ গছ গছনি কাটি গৃহ নিৰ্মাণ আৰু আচবাবৰ বাবে কাঠ আৰু জুই জ্বলাবলৈ খৰি আহৰণ কৰা হয়। উদ্যোগৰ বাবে বৃহৎ পৰিমাণৰ বনসম্পদৰ প্ৰয়োজন হয়, যেনে কাগজৰ বাবে কাঠ, গম, আঠা আৰু ধূনা সংগ্ৰহ, খনিজ সম্পদৰ বাবে বনাঞ্চলত খনন কাৰ্য, গৃহ নিৰ্মাণৰ সামগ্ৰী আহৰণ আদিকে কৰি বিভিন্ন কাৰ্য চলি আছে। বাসভূমিৰ ধ্বংসৰ ফলত বন্যপ্ৰাণীৰ ওপৰত বিৰূপ প্ৰতিক্ৰিয়া হয়। বন্যপ্ৰাণীৰ বাবে অন্য একো উপায় নাই, হয় সিহঁতৰ পৰিস্থিতিৰ সৈতে খাপ খাব লাগিব, নহয় অন্য ঠাইলৈ যাব লাগিব, আৰু নহ'লে মৃত্যুক সাৱটি ল'ব লাগিব। সমগ্ৰ দেশজুৰি হোৱা বিস্তৃত বাসভূমিৰ বিন্যাসৰ ফলত বহুবিধ প্ৰজাতিৰ সংখ্যা কমি আহিছে, বিৰল আৰু বিপন্ন হৈছে। প্ৰগতি আৰু প্ৰাচুৰ্যৰ আহৰণৰ দৌৰত মানৱ জাতিয়ে আজি প্ৰকৃতিৰ ভাৰসাম্যত আঘাত আনিছে।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি। আগবঢ়াইছে উৎপল বৰাই।
1: ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ডে 560টা পেৰামেডিকেল পদৰ বাবে আবেদন বিচাৰিছে। পদসমূহ হৈছে নাৰ্ছিং ছুপাৰিণ্টেণ্ডেণ্ট 365টা পদ, ডায়েলাইচিছ টেকনিচিয়ান 1টা পদ, হেলথ এণ্ড মেলেৰিয়া ইন্সপেক্টৰ গ্ৰেড 2 43টা পদ, অডিঅ'লজিষ্ট এণ্ড স্পীচ থেৰাপিষ্ট 1টা পদ, ফাৰ্মাচিষ্ট এণ্ট্ৰি গ্ৰেড 118টা পদ, ৰেডিঅ'গ্ৰাফাৰ এক্সৰে টেকনিচিয়ান 25টা পদ, ECG টেকনিচিয়ান 4টা পদ, অপ্টোমেট্ৰিষ্ট 2টা পদ আৰু লেবৰেটৰী এছিষ্টেণ্ট গ্ৰেড 2 31টা পদ। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 14 অক্টোবৰ। ভাৰত চৰকাৰৰ বিভিন্ন বিভাগত খালী হোৱা বিভিন্ন শাখাৰ 480টা ইঞ্জিনিয়াৰ পদ পূৰ কৰাৰ বাবে ইঞ্জিনিয়াৰিং ছাৰ্ভিচেছ এক্সামিনেশ্যন 2027 এই পৰীক্ষাৰ আয়োজন কৰা হৈছে। প্ৰাৰ্থী চিভিল, মেকানিকেল, ইলেক্ট্ৰিকেল বা ইলেক্ট্ৰনিক্স এণ্ড টেলিকমিউনিকেশ্যন ইঞ্জিনিয়াৰিং শাখাৰ গ্ৰেজুৱেট হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 21-30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট upsc.gov.in। আবেদনৰ শেষ তাৰিখ 6 অক্টোবৰ। কৰ্মচাৰী চয়ন আয়োগে 2536টা লোৱাৰ ডিভিজনেল ক্লাৰ্ক, জুনিয়ৰ ছেক্ৰেটেৰিয়েট এছিষ্টেণ্ট আৰু ডেটা এণ্ট্ৰি অপাৰেটৰ পদত নিযুক্তিৰ বাবে প্ৰাৰ্থী বাছনিৰ উদ্দেশ্যে কম্বাইণ্ড হায়াৰ ছেকেণ্ডাৰী লেভেল এক্সামিনেশ্যন 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। প্ৰাৰ্থী উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 18-27 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট ssc.nic.in। আবেদনৰ শেষ তাৰিখ 7 অক্টোবৰ। অসম ভূমিলেখ্য আৰু জৰীপ অধিকৰ্তাৰ কাৰ্যালয়ে 579টা লেণ্ড ৰেকৰ্ড এছিষ্টেণ্ট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ মাহে 14,000 টকাৰ পৰা 70,000 টকালৈ, লগত 6,200 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থী ৰেকৰ্ডাৰ চাৰ্টিফিকেট ক্লাছ কোৰ্ছ প্ৰশিক্ষণ থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 21-40 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট dlrs.assam.gov.in। আবেদনৰ শেষ তাৰিখ 21 অক্টোবৰ। নিয়োগ বাতৰি ইমানেই।
2: আকাশবাণীত বিজ্ঞাপন দিয়ক, অগণিত শ্ৰোতাৰ কাষ চাপক।
3: Our voice gets you heard everywhere.
2: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
3: 6900453528।
2: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে। প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট akashvani.gov.in। নতুন ভাৰত, ন ৰূপত আকাশবাণী।

বৰষুণৰ প্ৰতিটো টোপাল সঞ্চয় কৰক, আমাৰ ভৱিষ্যত সুৰক্ষিত কৰক। গছ থাকিলেহে মানুহ থাকিব, এজোপা কাটিলে ছজোপা ৰুবা, নাতিপুতিৰ ভাল কৰিবা, সুকাঠি অকাঠি নকৰা বিচাৰ, সকলো গছৰে আছে উপকাৰ। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু, খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটী। বাতৰি সৈতে মই সঞ্জীৱনী পাঠক। এতিয়া প্ৰধান বাতৰিৰ ভিতৰত আছে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ছুইজাৰলেণ্ডৰ ৰাষ্ট্ৰপতি গাই পাৰ্মেলিনে আজি নতুন দিল্লীত দ্বিপাক্ষিক আলোচনাত মিলিত হ'ব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে কয় যে ভাৰতৰ সুৰক্ষা আৰু আঞ্চলিক অখণ্ডতালৈ ভাবুকি অহাৰ সময়ত ৰাছিয়াই বিভিন্ন প্ৰকাৰে ভাৰতৰ প্ৰতি সমৰ্থন আগবঢ়াইছিল। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি অসমৰ ডিব্ৰুগড়ৰ বগীবিল টাৰ্মিনেলৰ পৰা প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় মালবাহী জাহাজৰ যাত্ৰাৰ শুভাৰম্ভ কৰিব। মন্ত্ৰী ডাঃ জিতেন্দ্ৰ সিঙে আজি নতুন দিল্লীত সপ্তদশ পেঞ্চন আদালতত অধ্যক্ষতা কৰিব আৰু ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে এছিয়ান গেমছত সুন্দৰ প্ৰদৰ্শন কৰা ভাৰতীয় এথলীটসকলক শুভেচ্ছা জনাইছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ছুইজাৰলেণ্ডৰ ৰাষ্ট্ৰপতি গাই পাৰ্মেলিনাই আজি নতুন দিল্লীত দ্বিপাক্ষিক আলোচনাত মিলিত হ'ব। শীৰ্ষ বিষয়া আৰু ব্যৱসায় নেতাসকলৰ এটা উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দলৰ সৈতে ৰাষ্ট্ৰপতি পাৰ্মেলিন তিনিদিনীয়া ভ্ৰমণসূচীৰে আজি ভাৰতলৈ আহিব। প্ৰধানমন্ত্ৰী মোদী আৰু ৰাষ্ট্ৰপতি পাৰ্মেলিনে বাণিজ্য আৰু বিনিয়োগ, বিজ্ঞান, প্ৰযুক্তি আৰু উদ্ভাৱন, সংস্কৃতি, জনসাধাৰণৰ মাজৰ সম্পৰ্ককে ধৰি বিভিন্ন বিষয়ত দ্বিপাক্ষিক সহযোগিতাৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰিব। তেওঁলোকে লগতে আঞ্চলিক আৰু গোলকীয় বিষয়তো মত বিনিময় কৰিব। ৰাষ্ট্ৰপতি পাৰ্মেলিনে আজি সন্ধিয়া ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ কৰিব। উল্লেখযোগ্য যে ছুইজাৰলেণ্ডৰ ৰাষ্ট্ৰপতিগৰাকীয়ে চলিত বৰ্ষৰ ফেব্ৰুৱাৰীত নতুন দিল্লীত অনুষ্ঠিত কৃত্ৰিম বুদ্ধিমত্তা প্ৰভাৱ সন্মিলনত অংশগ্ৰহণৰ বাবে ভাৰতলৈ আহিছিল। ভাৰত আৰু ছুইজাৰলেণ্ডৰ মাজত দীৰ্ঘদিনীয়া মিত্ৰতাৰ সম্পৰ্ক আছে। দেশখনৰ ৰাষ্ট্ৰপতিগৰাকীৰ এই ভ্ৰমণে দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰাৰ লগতে পাৰস্পৰিক স্বাৰ্থ সম্বলিত নতুন নতুন খণ্ডত সহযোগিতা সুদৃঢ় কৰিব বুলি আশা কৰা হৈছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে কয় যে যেতিয়া ভাৰতৰ সুৰক্ষা আৰু আঞ্চলিক অখণ্ডতালৈ ভাবুকি আহিছিল তেতিয়া ৰাছিয়াই বিভিন্ন প্ৰকাৰে ভাৰতৰ প্ৰতি সমৰ্থন আগবঢ়াইছিল। নতুন দিল্লীত অনুষ্ঠিত 62 সংখ্যক মিউনিখ সুৰক্ষা সন্মিলনত ভাষণ দি ডঃ জয়শংকৰে কয় যে যেতিয়া বিশ্বৰ কেইবাখনো দেশে ভাৰতৰ চুবুৰীয়া দেশত সামৰিক শাসনৰ সমৰ্থন কৰিছিল তেতিয়া ৰাছিয়াৰ সৈতে ভাৰতৰ সম্পৰ্ক ভাল আছিল। ভাৰত ৰাছিয়াৰ সম্পৰ্ক এই ঐতিহাসিক দিশসমূহৰ জৰিয়তে গঢ় লৈ উঠিছে বুলি ডঃ জয়শংকৰে মন্তব্য কৰে। তেওঁ কয় যে বৰ্তমান দ্বিপাক্ষিক সম্পৰ্কৰ ব্যাপক প্ৰসাৰ ঘটিছে আৰু ই অৰ্থনৈতিক সম্পৰ্কৰ ৰূপ লৈছে। দুয়োখন দেশৰ মাজত সম্প্ৰতি সামৰিক, পৰমাণু আৰু মহাকাশ সহযোগিতাৰ লগতে বৃহৎ পৰিমাণত বাণিজ্য আৰু বিনিয়োগো হৈ আছে বুলি ডঃ জয়শংকৰে উল্লেখ কৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে ৰাছিয়া ইউক্ৰেইন সংঘৰ্ষক দুৰ্ভাগ্যপূৰ্ণ বুলি অভিহিত কৰি কয় যে ভাৰতে এই সংঘৰ্ষৰ অন্ত পৰাটো বিচাৰে আৰু এই ক্ষেত্ৰত ভাৰতৰ স্থিতি অতি স্পষ্ট। এই সংঘৰ্ষৰ অন্ত পৰাৰ বাবে আলোচনা আৰু কূটনীতিৰ প্ৰয়োজন বুলি তেওঁ উল্লেখ কৰে। বিগত কেইটামান মাহত ভাৰতে কেৱল শান্তি আহ্বানৰ পৰিৱৰ্তে এই ক্ষেত্ৰত যথেষ্ট আগবাঢ়িছে বুলি স্বীকাৰ কৰি ডঃ জয়শংকৰে কয় যে ভাৰতে ৰাছিয়া আৰু ইউক্ৰেইন দুয়ো দেশৰ সৈতে আলোচনা কৰি ইয়াৰ সমাধানৰ ক্ষেত্ৰত সহায়ৰ চেষ্টা কৰিলে। এই প্ৰয়াসৰ আৰম্ভণি হিচাপে ব্লেক ছিট জাহাজৰ সুৰক্ষিত চলাচলত গুৰুত্ব দিয়া হয় বুলি তেওঁ প্ৰকাশ কৰে।
1: And Russia have historically very good relations, particularly since the 1950s. And that history is not forgotten. I mean, generally in most cases, people neither forget good history or bad history. For us, Russia and Soviet Union before that was a country that stood by us in many ways when our security, when our territorial integrity was under threat. And at a time when, you know, much of the world preferred backing a military regime next to us, Russia was a country with which our relations were very good, and it has, you know, we are obviously shaped in many ways by that legacy.
0: কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি অসমৰ ডিব্ৰুগড়ৰ বগীবিল টাৰ্মিনেলৰ পৰা দিনৰ 11 বজাত প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় মালবাহী জাহাজৰ যাত্ৰাৰ শুভাৰম্ভ কৰিব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ভাৰ্চুৱেল ব্যৱস্থাৰে এই অনুষ্ঠানত অংশ ল'ব। অসম পেট্ৰকেমিকেল লিমিটেডৰ পৰা মিথানল কঢ়িয়াই নিবলগীয়া জাহাজখনে বগীবিলৰ পৰা বাংলাদেশৰ ঢাকাৰ পানগাঁও বন্দৰলৈ যাত্ৰা কৰিব। মালবাহী জাহাজখনে ব্ৰহ্মপুত্ৰৰ ৰাষ্ট্ৰীয় জলপথ 2 আৰু ভাৰত বাংলাদেশ প্ৰট'কল জলপথ ব্যৱহাৰ কৰিব। দেশৰ স্বাধীনতাৰ পাছত প্ৰথমবাৰৰ বাবে ডিব্ৰুগড়ৰ পৰা বিদেশৰ বন্দৰলৈ সামগ্ৰী প্ৰেৰণ কৰা হ'ব। অসমৰ নদী বাণিজ্যৰ পুনৰুদ্ধাৰ আৰু উত্তৰ পূৰ্বাঞ্চলৰ আভ্যন্তৰীণ জলপথ

ব্যৱস্থা শক্তিশালী কৰাৰ ক্ষেত্ৰত এয়া গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে বিবেচিত হৈছে। উল্লেখযোগ্য যে স্বাধীনতাৰ পূৰ্বে ডিব্ৰুগড়ে গুৰুত্বপূৰ্ণ নদী বন্দৰ হিচাপে উজনি অসমক ব্ৰহ্মপুত্ৰৰ জৰিয়তে গোলকীয় বজাৰৰ সৈতে প্ৰতিষ্ঠা কৰিছিল। এই আৰম্ভণিয়ে গুৰুত্বপূৰ্ণ যোগাযোগক পুনৰ প্ৰতিষ্ঠা কৰি উত্তৰ পূৰ্বাঞ্চলৰ বাবে আভ্যন্তৰীণ জলপথক সুলভ, সেউজ আৰু সুচল পৰিবহণ হিচাপে বিকশাই তোলাৰ চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাক প্ৰতিফলিত কৰিছে। কৰ্মচাৰী ৰাজহুৱা উজাৰপতি পেঞ্চন দপ্তৰৰ মন্ত্ৰী ডাঃ জিতেন্দ্ৰ সিঙে আজি নতুন দিল্লীত সপ্তদশ পেঞ্চন আদালতত অধ্যক্ষতা কৰিব। কৰ্মচাৰী ৰাজহুৱা উজাৰপতি আৰু পেঞ্চন মন্ত্ৰালয়ৰ সূত্ৰ প্ৰকাশ কৰা মতে জ্যেষ্ঠ পেঞ্চনাৰ আৰু পেঞ্চনভোগী পৰিয়ালসমূহৰ 897টা দীৰ্ঘদিনীয়া উজাৰপতিৰ গোচৰ নিষ্পত্তিৰ বাবে গ্ৰহণ কৰা হ'ব। মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে ডাঃ সিঙে চলিত বছৰৰ 13 মে'ত অনুষ্ঠিত 16 পেঞ্চন আদালতৰ সফলতাৰ বিষয়ে বৰ্ণিত প্ৰচাৰ পত্ৰিকা মুকলি কৰিব। এই অনুষ্ঠানতে পেঞ্চনভোগী পৰিয়ালসমূহে সন্মুখীন হোৱা বিভিন্ন বিষয় সাঙুৰি এখন পুস্তিকাও মুকলি কৰা হ'ব। মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে পেঞ্চন আদালতত 28,797টা উজাৰাপত্তিৰ গোচৰৰ ভিতৰত 20,677টা থিতাতে নিষ্পত্তি কৰা হৈছে। 2017 চনত এই আদালত আৰম্ভ হোৱাৰ পৰা 16টা সংস্কৰণত লাভ কৰা সফলতাৰ হাৰ 71.79% বুলি মন্ত্ৰালয়ৰ সূত্ৰই প্ৰকাশ কৰিছে। যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ে ৰাষ্ট্ৰীয় যুৱ মঞ্চ মাই ভাৰতৰ জৰিয়তে কালি দেশৰ 150টাৰো অধিক স্থানত নিচামুক্ত পদযাত্ৰাৰ আয়োজন কৰে। এই পদযাত্ৰাত 1,00,000ৰো অধিক যুৱক যুৱতী আৰু আন নাগৰিকে অংশগ্ৰহণ কৰে। বিকশিত ভাৰতৰ বাবে নিচামুক্ত যুৱ অভিযানৰ অংশ হিচাপে আয়োজন কৰা এই পদযাত্ৰাৰ জৰিয়তে মাদক দ্ৰব্যৰ অপকাৰিতাৰ বিষয়ে সজাগতাৰ সৃষ্টি তথা সুস্থ আৰু নিচামুক্ত জীৱনশৈলীৰ প্ৰসাৰৰ প্ৰয়াস কৰা হয়। পদযাত্ৰাত অংশগ্ৰহণকাৰীসকলে 3-5 কিলোমিটাৰ খোজকঢ়া, বাটৰ নাট, শ্লোগান লিখা আৰু ঐতিহ্য যাত্ৰাৰ দৰে বিভিন্ন সজাগতামূলক কাৰ্যসূচীত ভাগ লয়। বিভিন্ন ঠাইত নিচামুক্ত যুৱৰ শপতবাক্যও পাঠ কৰোৱা হয়। ভাৰত আৰু কানাডাই আজি অটোৱাত প্ৰস্তাৱিত বিস্তৃত অৰ্থনৈতিক অংশীদাৰিত্ব চুক্তি CEPAৰ বাবে 5ম পৰ্যায়ৰ আলোচনা আৰম্ভ কৰিব। দুয়োপক্ষই চলিত বৰ্ষৰ শেষৰ ফালে বাণিজ্য চুক্তি সমাপন কৰাৰ লক্ষ্য লৈছে। এই 5-দিনীয়া আলোচনা চলিত মাহৰ 9 তাৰিখলৈকে অব্যাহত থাকিব। যোৱা মাহৰ 18 তাৰিখে নতুন দিল্লীত পূৰ্বৰ পৰ্যায়ৰ সামৰণি পৰে। দুসপ্তাহতকৈ অধিক সময়জোৰা ৰোমাঞ্চকৰ প্ৰতিদ্বন্দ্বিতাৰ অন্তত জাপানত অনুষ্ঠিত এছিয়ান গেমছৰ কালি সামৰণি পৰে। এছিয়া অলিম্পিক পৰিষদৰ অধ্যক্ষই আনুষ্ঠানিকভাৱে এই ক্ৰীড়াৰ সামৰণি ঘোষণা কৰে। খেলুৱৈসকলৰ কুচকাৱাজ আৰু 2030 চনত কাটাৰৰ দোহাত হ'বলগীয়া এছিয়ান গেমছৰ আয়োজক সমিতিৰ প্ৰতিনিধিক শিক্ষা হস্তান্তৰকে ধৰি পৰম্পৰাগত প্ৰক্ৰিয়াৰে সামৰণিৰ আনুষ্ঠানিকতা সম্পন্ন হয়। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এছিয়ান গেমছত অনবদ্য প্ৰদৰ্শন আগবঢ়োৱা ভাৰতীয় এথলীটসকলক শুভেচ্ছা জনাইছে। শ্ৰীমতী মুৰ্মুৱে সামাজিক মাধ্যমৰ এটা বাৰ্তাত কয় যে ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰতিগৰাকী সদস্যক লৈ দেশ গৌৰৱান্বিত। খেলুৱৈসকলৰ কঠোৰ পৰিশ্ৰম, দক্ষতা আৰু দৃঢ়তাই দেশলৈ গৌৰৱ কঢ়িয়াই আনিলে বুলি ৰাষ্ট্ৰপতিগৰাকীয়ে উল্লেখ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশক প্ৰতিনিধিত্ব কৰা প্ৰতিগৰাকী খেলুৱৈৰ শলাগ লয়। এটা বাৰ্তাত শ্ৰীমোদীয়ে পদকজয়ী সকলোকে শুভেচ্ছা জনায়। এই ক্ৰীড়াই অনাগত দিনত আৰু অধিক সাফল্যৰ বাবে অনুপ্ৰাণিত কৰিব আৰু তৃণমূল পৰ্যায়ত ক্ৰীড়াক শক্তিশালী কৰিব বুলি প্ৰধানমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এছিয়ান গেমছত ভাৰতৰ উল্লেখনীয় সাফল্যৰ বাবে এথলীটসকলক শুভেচ্ছা জনায়। এটা বাৰ্তাত শ্ৰীশ্বাহে কয় যে এই এথলীটসকলে ভাৰতক বিশ্বৰ ক্ৰীড়া মানচিত্ৰত উজ্বলাই তোলাৰ ক্ষেত্ৰত এখোজ আগবঢ়াই দিলে। তেওঁ খেলুৱৈসকলৰ উজ্জ্বল ভৱিষ্যত কামনা কৰে। ভাৰতে এইবাৰৰ এছিয়ান গেমছত সুন্দৰ প্ৰদৰ্শনেৰে 21টা সোণ, 27টা ৰূপ আৰু 37টা ব্ৰঞ্জসহ মুঠ 85টা পদকেৰে প্ৰতিযোগিতাৰ তালিকাত চতুৰ্থ স্থান দখল কৰে। ফুটবলত ডিফেণ্ডিং চেম্পিয়ন মোহনবাগান ছুপাৰ জায়েণ্টে কালি কলকাতাত অনুষ্ঠিত হোৱা IFA শ্বিল্ড 2026 ছেমিফাইনেলত পঞ্জাব FC 4-3 গ'লত পেনাল্টিত পৰাস্ত কৰি ফাইনেলত নিজৰ স্থান নিশ্চিত কৰে। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ছুইজাৰলেণ্ডৰ ৰাষ্ট্ৰপতি গাই পাৰ্মেলিনে আজি নতুন দিল্লীত দ্বিপাক্ষিক আলোচনাত মিলিত হ'ব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে কয় যে ভাৰতৰ সুৰক্ষা আৰু আঞ্চলিক অখণ্ডতালৈ ভাবুকি অহাৰ সময়ত ৰাছিয়াই বিভিন্ন প্ৰকাৰে ভাৰতৰ প্ৰতি সমৰ্থন আগবঢ়াইছিল। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি অসমৰ ডিব্ৰুগড়ৰ বগীবিল টাৰ্মিনেলৰ পৰা প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় মালবাহী জাহাজৰ যাত্ৰাৰ শুভাৰম্ভ কৰিব আৰু ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে এছিয়ান গেমছত সুন্দৰ প্ৰদৰ্শন কৰা ভাৰতীয় এথলীটসকলক শুভেচ্ছা জনাইছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন পুৱা 7:55 শুনিবলৈ

0: 봐봐.
1: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু বিবিধ ভাৰতী গুৱাহাটী আজি পুৱা আগবঢ়াইছে সুদীপ্ত শৰ্মা ভৰালীয়ে অনুষ্ঠানটিৰ প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ।
2: নমস্কাৰ, সুপ্ৰভাত। সুদীপ্ত শৰ্মা ভৰালী আৰম্ভ কৰিছো আজি পুৱা। আজি সোমবাৰ, 1433 ভাস্কৰাব্দৰ আহিন মাহৰ আজি 17 দিন, 2026 খ্ৰীষ্টাব্দৰ আজি 5 অক্টোবৰ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি কৃষ্ণপক্ষৰ 10ম তিথি। আজি সূৰ্যোদয় হৈছিল পুৱা 5:21:22 আৰু আজি সূৰ্যাস্ত সময় বিয়লি 5:04:19।

ল'ৰা ছোৱালীক প্ৰকৃত মানুহ হ'বলৈ শিক্ষা দিব লাগে, ভদ্ৰলোক বা ভদ্ৰ মহিলা হ'বলৈ নহয়, কথাষাৰ কৈছিল পদ্মনাথ গোহাঁই বৰুৱাই। আজি বিশ্ব শিক্ষক দিৱস। প্ৰতি বছৰে 5 অক্টোবৰত বিশ্ব শিক্ষক দিৱস উদযাপন কৰা হয়। শিক্ষাৰ জৰিয়তে ব্যক্তি, সমাজ আৰু এখন দেশৰ ভৱিষ্যত গঢ়ি তোলা শিক্ষকসকলৰ অৱদানক সন্মান জনোৱাৰ উদ্দেশ্যে এই দিৱসটি উদযাপন কৰা হয়। 1994 চনৰ পৰা ইউনেস্কোৰ উদ্যোগত 5 অক্টোবৰটো বিশ্ব শিক্ষক দিৱস হিচাপে পালন কৰি অহা হৈছে। শিক্ষক কেৱল পাঠ্যপুথি জ্ঞান দিয়া ব্যক্তি নহয়, এগৰাকী শিক্ষকে এগৰাকী শিশুৰ চিন্তা, চৰিত্ৰ, মূল্যবোধ আৰু ভৱিষ্যত গঢ়ি তোলে। জীৱনৰ বাটত কেতিয়া থমকি ৰ'ব লাগে, কেতিয়া আগুৱাই যাব লাগে, ভুলৰ পৰা কেনেকৈ শিক্ষা ল'ব লাগে, এইবোৰো শিক্ষকৰ পৰাই শিকিব পাৰি। এগৰাকী ভাল শিক্ষকে কেৱল পৰীক্ষাত ভাল নম্বৰ পোৱাৰ বাবে শিক্ষাৰ্থীক প্ৰস্তুত নকৰে, বৰঞ্চ এগৰাকী ভাল মানুহ আৰু দায়িত্বশীল নাগৰিক হিচাপে গঢ়ি তোলাৰ চেষ্টা কৰে। সেয়েহে এখন দেশৰ উন্নতি আঁৰত শিক্ষক সমাজৰ অৱদান অতি গভীৰ। এগৰাকী ভাল শিক্ষকে ছাত্ৰ ছাত্ৰীৰ মনত জ্ঞানৰ প্ৰতি আগ্ৰহ, যুক্তিবোধ, নৈতিকতা, শৃংখলা, আত্মবিশ্বাস আৰু মানৱীয় মূল্যবোধ গঢ়ি তোলে। সঠিক আৰু ভুল বিচাৰ কৰা, মানৱীয় মূল্যবোধ গঢ়া, জীৱনৰ সিদ্ধান্ত ল'বলৈ সক্ষম কৰি তোলাত শিক্ষকৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। এগৰাকী শিক্ষক এজোপা গছৰ দৰে, নিজে ছাঁত নাথাকিও আনক ছাঁ দিয়ে, আনৰ জীৱন পোহৰাই তোলে। আহকচোন আজিৰ দিনটোত আমাৰ শিক্ষাগুৰুসকলক আমি শ্ৰদ্ধাৰে স্মৰণ কৰোঁ, যিসকল শিক্ষকে আমাক আখৰ চিনিবলৈ শিকাইছিল, জ্ঞানৰ দুৱাৰ মুকলি কৰিছিল আৰু সপোন দেখিবলৈ সাহস দিছিল। বিশ্ব শিক্ষক দিৱসত দেশ বিদেশৰ সকলো শিক্ষকলৈ আন্তৰিক শ্ৰদ্ধা আৰু শুভেচ্ছা জ্ঞাপন কৰিছো। আজি বিশ্ব বাসস্থান দিৱস। বিশ্ব বাসস্থান দিৱস প্ৰতি বছৰে অক্টোবৰ মাহৰ প্ৰথমটো সোমবাৰে পালন কৰা হয়। 1985 চনত জাতিসংঘৰ সাধাৰণ পৰিষদে এই দিনটোক স্বীকৃতি দিছিল। এই দিৱসৰ মূল উদ্দেশ্য হৈছে মানুহৰ বসতিস্থল, চহৰ আৰু নগৰৰ অৱস্থাৰ মূল্যায়ন কৰা, সকলো মানুহৰ বাবে পৰ্যাপ্ত আশ্ৰয় বা বাসস্থানৰ মৌলিক অধিকাৰ নিশ্চিত কৰাৰ সচেতনতা বৃদ্ধি কৰা হয়। এখন সুস্থ সমাজৰ বাবে কেৱল ঘৰেই যথেষ্ট নহয়, পৰিষ্কাৰ পৰিচ্ছন্ন পৰিৱেশ, বিশুদ্ধ পানী, অনাময় ব্যৱস্থা, বিদ্যুৎ, যাতায়াত, শিক্ষা আৰু স্বাস্থ্যসেৱাৰ সুবিধাও বাসস্থানৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত। ঘৰ কেৱল ইটা বালিৰে নিৰ্মিত এটি অট্টালিকা নহয়, ঘৰ হৈছে নিৰাপত্তা, মৰম, সন্মান আৰু সুস্থ জীৱনৰ আশ্ৰয়। কিন্তু আজি পৃথিৱীৰ বহু মানুহে উপযুক্ত বাসস্থানৰ পৰা বঞ্চিত হৈ আছে। কোনোবাই গৃহহীন হৈ পথৰ কাষত, কোনোবাই অস্বাস্থ্যকৰ পৰিৱেশত, আন কোনোবাই প্ৰাকৃতিক দুৰ্যোগৰ ফলত ঘৰ বাৰী হেৰুৱাই জীৱন কটাবলগীয়া হয়। বিশেষকৈ বানপানী, ভূমিস্খলন, ঘূৰ্ণীবতাহ, ভূমিকম্প আদি প্ৰাকৃতিক দুৰ্যোগে বহু পৰিয়ালৰ বাসস্থান ধ্বংস কৰে। বিশ্ব বাসস্থান দিৱসে সেয়েহে গৃহহীনতা দূৰ কৰা, সুলভ গৃহ নিৰ্মাণ, পৰিষ্কাৰ পৰিচ্ছন্ন পৰিৱেশ, বিশুদ্ধ পানী, অনাময় ব্যৱস্থা আৰু উন্নত নগৰ পৰিকল্পনাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। ভাৰতীয় ইতিহাসৰ এগৰাকী অতি সাহসী আৰু প্ৰেৰণাদায়ক নাৰী আছিল ৰাণী দুৰ্গাৱতী। তেখেতে নিজৰ ৰাজ্য, প্ৰজা আৰু স্বাধীনতা ৰক্ষাৰ বাবে মোগল শক্তিৰ বিৰুদ্ধে যি বীৰত্বপূৰ্ণ সংগ্ৰাম কৰিছিল, তাৰ বাবে আজিও ৰাণী দুৰ্গাৱতীক ভাৰতীয় ইতিহাসৰ এগৰাকী বীৰাংগনা হিচাপে স্মৰণ কৰা হয়। ৰাণী দুৰ্গাৱতীৰ জন্ম হৈছিল 1524 চনৰ 5 অক্টোবৰত কালিঞ্জৰ দুৰ্গত। সৰুৰে পৰাই তেওঁ অতি সাহসী আৰু যুদ্ধবিদ্যাত পাৰদৰ্শী আছিল। ঘোঁৰা দৌৰোৱা, ধনুবিদ্যা, অস্ত্ৰ শস্ত্ৰ ব্যৱহাৰত ৰাণী দুৰ্গাৱতীয়ে বিশেষ দক্ষতা অৰ্জন কৰিছিল। পৰৱৰ্তী সময়ত তেখেতৰ বিবাহ ৰাজকুমাৰ দলপত শ্বাহৰ সৈতে হৈছিল। স্বামী দলপত শ্বাহৰ মৃত্যুৰ পাছত অতি কম বয়সতে ৰাজ্যৰ দায়িত্ব তেখেতৰ ওপৰত আহি পৰে। পুত্ৰ বীৰ নাৰায়ণ তেতিয়া অতি সৰু আছিল, সেয়েহে ৰাণী দুৰ্গাৱতীয়ে অভিভাৱক

আৰু শাসক হিচাপে ৰাজ্য পৰিচালনাৰ দায়িত্ব গ্ৰহণ কৰিছিল। ৰাণী দুৰ্গাৱতীৰ শাসনকালত ৰাজ্যত কৃষি, জলসিঞ্চন, দুৰ্গ নিৰ্মাণ আৰু প্ৰজাৰ কল্যাণৰ ওপৰত গুৰুত্ব দিয়া হৈছিল। তেখেতে প্ৰজাৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক বজাই ৰাখিছিল আৰু ৰাজ্যৰ সুৰক্ষাৰ ক্ষেত্ৰতো বহু সজাগ আছিল। কিন্তু সেইখিনি সময়ত মোগল সাম্ৰাজ্য ক্ৰমাৎ শক্তিশালী হৈ আহিছিল। আকবৰৰ শাসনকালত মোগল সেনাপতি আশফ খানে ৰাণী দুৰ্গাৱতীৰ ৰাজ্য আক্ৰমণ কৰে। ৰাণী দুৰ্গাৱতীয়ে সহজে আত্মসমৰ্পণ নকৰি নিজৰ সৈন্যবাহিনী লৈ আক্ৰমণকাৰীৰ বিৰুদ্ধে যুদ্ধত অৱতীৰ্ণ হয়। 1564 চনত নৰাইৰ যুদ্ধত ৰাণী দুৰ্গাৱতীয়ে অসীম সাহস দেখুৱাইছিল। তেওঁ নিজেই যুদ্ধক্ষেত্ৰত উপস্থিত থাকি সৈন্যসকলক নেতৃত্ব দিছিল। যুদ্ধত তেখেত আহত হোৱাৰ পাছতো পিছুৱাই অহা নাছিল। অৱশেষত পৰাজয় নিশ্চিত বুলি অনুভৱ কৰি শত্ৰুৰ হাতত বন্দী হৈ অপমানিত হোৱাতকৈ তেখেতে আত্মবলিদানৰ পথ বাছি লৈছিল। 1564 চনৰ 24 জুনত ৰাণী দুৰ্গাৱতীৰ মৃত্যু হয়। ৰাণী দুৰ্গাৱতীৰ জীৱন কেৱল এগৰাকী ৰাণীৰ কাহিনী নহয়, ই হৈছে আত্মমৰ্যাদা, সাহস, স্বাধীনতা আৰু মাতৃভূমিৰ প্ৰতি দায়িত্ববোধৰ এক অনন্য উদাহৰণ। নিজৰ ৰাজ্য আৰু প্ৰজাৰ সুৰক্ষাৰ বাবে তেখেতে শেষ মুহূৰ্তলৈকে যুঁজিছিল। আজিও ৰাণী দুৰ্গাৱতীৰ নাম ভাৰতীয় নাৰী শক্তি আৰু বীৰত্বৰ প্ৰতীক হিচাপে সসন্মানেৰে উচ্চাৰিত হয়। তেখেতৰ জীৱন আমাক শিকায় পৰিস্থিতি যিমানেই কঠিন নহওক, সাহস, আত্মবিশ্বাস আৰু নিজৰ আদৰ্শৰ প্ৰতি অটুট বিশ্বাস থাকিলে অন্যায়ৰ বিৰুদ্ধে থিয় দিব পাৰি। ৰাজ্য হেৰুৱাব পাৰি, জীৱন হেৰুৱাব পাৰি, কিন্তু আত্মমৰ্যাদা আৰু স্বাধীনতাৰ সৈতে আপোচ কৰিব নোৱাৰি। ৰাণী দুৰ্গাৱতীৰ জীৱন যেন এই মহান আদৰ্শৰে এক উজ্জ্বল প্ৰতিচ্ছবি। দক্ষিণ ভাৰতৰ এগৰাকী মহান আধ্যাত্মিক সাধক, কবি, সমাজ সংস্কাৰক আৰু মানৱতাবাদী চিন্তাবিদ আছিল ৰামলিংগ স্বামীগল। তেখেতে সমগ্ৰ জীৱন মানৱ সেৱা, জীৱ জন্তুৰ প্ৰতি দয়া, ক্ষুধাৰ্তক অন্নদান আৰু সকলো মানুহৰ মাজত সমতাৰ বাণী প্ৰচাৰ কৰিছিল। তেখেতৰ দৰ্শনৰ অন্যতম মূল কথা আছিল জীৱকাৰুণ্য, অৰ্থাৎ সকলো জীৱৰ প্ৰতি দয়া। তেখেতৰ মতে কোনো জীৱই যাতে ভোকত কষ্ট নাপায় তাৰ বাবে মানুহে নিজৰ সামৰ্থ্য অনুসৰি সহায় কৰা উচিত। মানুহৰ মাজত জাতি, ধৰ্ম, ভাষা বা সামাজিক স্থিতিৰ ভিত্তিত কোনো ভেদাভেদ থাকিব নালাগে বুলি তেখেতে দৃঢ়ভাৱে বিশ্বাস কৰিছিল। 1867 চনত সত্য ধৰ্মশালা প্ৰতিষ্ঠা কৰে। ইয়াত জাতি ধৰ্ম কোনো ভেদাভেদ নকৰাকৈ মানুহক বিনামূলীয়াকৈ খাদ্য যোগান ধৰা হৈছিল। তেওঁৰ অন্নদানৰ আদৰ্শ আজিও মানৱ সেৱাৰ এক মহান উদাহৰণ হিচাপে স্মৰণ কৰা হয়। মানুহৰ মাজত ভাতৃত্ববোধ, সমতা আৰু দয়াৰ বাৰ্তা প্ৰচাৰ কৰিছিল। তেখেতে বাহ্যিক আড়ম্বৰ বা অন্ধবিশ্বাসতকৈ আত্মশুদ্ধি, প্ৰেম আৰু মানৱ সেৱাক অধিক গুৰুত্ব দিছিল। ৰামলিংগ স্বামীগলৰ জন্ম হৈছিল 1823 চনৰ 5 অক্টোবৰত তামিলনাডুৰ চিদম্বৰৰ ওচৰত মুৰদুৰ গাঁৱত। ৰামলিংগ স্বামীগলক ভাল্লাল্লাৰ নামেৰে জনা গৈছিল। ভগৱতী চৰণ বৰ্মা হিন্দী সাহিত্যৰ বিশিষ্ট উপন্যাসিক, কবি আৰু সাহিত্যিক আছিল। সহজ সৰল ভাষাৰে মানুহৰ মন, সমাজ, প্ৰেম, নৈতিকতা আৰু জীৱনৰ জটিলতাক তুলি ধৰাৰ ক্ষেত্ৰত তেখেতৰ বিশেষ দক্ষতা আছিল। ভগৱতী চৰণ বৰ্মাৰ সাহিত্যকৰ্মই হিন্দী উপন্যাসক এক সুকীয়া পৰিচয় প্ৰদান কৰিছিল। তেখেতৰ আটাইতকৈ বিখ্যাত উপন্যাসৰ ভিতৰত চিত্ৰলেখা বিশেষভাৱে উল্লেখযোগ্য। তেখেতৰ ৰচনাত মধ্যবিত্ত সমাজ, ব্যক্তিগত দ্বন্দ্ব, সামাজিক পৰিৱৰ্তন আৰু মানৱ মনৰ বিভিন্ন দিশ সুন্দৰভাৱে প্ৰতিফলিত হৈছে। সাহিত্যলৈ আগবঢ়োৱা অসামান্য অৱদানৰ বাবে 1971 চনত সাহিত্য একাডেমী বঁটা আগবঢ়োৱা হৈছিল। পৰৱৰ্তী সময়ত 1974 চনত ভাৰত চৰকাৰে পদ্মভূষণ সন্মানেৰে সন্মানিত কৰিছিল। ভগৱতী চৰণ বৰ্মাৰ মৃত্যু হৈছিল 1981 চনৰ 5 অক্টোবৰত। ভাৰতীয় ক্ৰিকেটৰ প্ৰাক্তন টেষ্ট খেলুৱৈ আছিল মাধৱ আপ্তে। 1950ৰ দশকত ভাৰতীয় ক্ৰিকেট দলৰ এগৰাকী প্ৰতিভাৱান অপেনাৰ হিচাপে তেখেতে পৰিচিতি লাভ কৰিছিল। মাধৱ আপ্তেৰ জন্ম হৈছিল 1932 চনৰ 5 অক্টোবৰত। উদ্যোগী, উদ্ভাৱক আৰু প্ৰযুক্তিবিদ আছিল ষ্টিভ জবছ। তেখেত এপলৰ সহপ্ৰতিষ্ঠাপক আৰু দীৰ্ঘদিনীয়া মুখ্য কাৰ্যবাহী বিষয়া হিচাপে আধুনিক প্ৰযুক্তি বিকাশত অসাধাৰণ ভূমিকা গ্ৰহণ কৰিছিল। এপলৰ বাহিৰেও এনিমেচন চলচ্চিত্ৰৰ সৈতে জড়িত হৈ চলচ্চিত্ৰ উদ্যোগৰ বিকাশতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। থিংক ডিফাৰেণ্ট এপলৰ এই বিখ্যাত ভাৱধাৰণাৰ সৈতে ষ্টিভ জবছৰ নাম আজিও বিশ্বৰ প্ৰযুক্তিৰ ইতিহাসত অমৰ হৈ আছে। দীৰ্ঘদিন ধৰি কৰ্কট ৰোগৰ সৈতে যুঁজাৰ পাছত 2011 চনৰ 5 অক্টোবৰত 56 বছৰ বয়সত ষ্টিভ জবছৰ পৰলোকপ্ৰাপ্তি হয়। দ্য ইণ্ডিয়ান এক্সপ্ৰেছ গোষ্ঠীৰ প্ৰতিষ্ঠাপক আছিল ৰামনাথ গোৱেংকা। 1932 চনত দ্য ইণ্ডিয়ান এক্সপ্ৰেছ সংবাদ পত্ৰ আৰম্ভ কৰে। পৰৱৰ্তী সময়ত এই সংবাদ গোষ্ঠী ভাৰতীয় সাংবাদিকতাৰ এক শক্তিশালী প্ৰতিষ্ঠান হিচাপে গঢ় লৈ উঠে। ৰামনাথ গোৱেংকাৰ সাংবাদিকতাৰ মূল আদৰ্শ আছিল সত্য, স্বাধীনতা আৰু জনস্বাৰ্থ। তেখেতৰ নাম আজিও ভাৰতত নিৰ্ভীক আৰু স্বাধীন সাংবাদিকতাৰ প্ৰতীক হিচাপে সন্মানেৰে লোৱা হয়। 1991 চনৰ 5 অক্টোবৰত ৰামনাথ গোৱেংকাৰ পৰলোকপ্ৰাপ্তি হয়। ইতিহাসৰ পৃষ্ঠাত গুৰুত্ব বিচাৰিলে পাওঁ কলকাতাত ভয়ংকৰ ঘূৰ্ণী বতাহত বহু লোকৰ মৃত্যু হৈছিল 1864 চনত। ব্ৰাজিলে

0: নতুন সংবিধান গ্ৰহণ কৰিছিল 1988 চনত। অভিনেতা আদিল হুছেইনৰ জন্ম হৈছিল 1963 চনত। ফৰাচী দাৰ্শনিক, নাট্যকাৰ আৰু সাহিত্য সমালোচক ডেনিছ ডিডেৰুৰ জন্ম হৈছিল 1713 চনত। চলচ্চিত্ৰ কেমেৰাৰ আৱিষ্কাৰক লুমিয়েৰ ভাতৃদ্বয়ৰ লুই লুমিয়েৰৰ জন্ম হৈছিল 1864 চনত। শৰতৰ অনুভৱ ব্যক্ত কৰি আমাৰ সৈতে এয়া লোক সংস্কৃতিৰ সাধক ডক্টৰ অনিল শইকীয়া।
1: শৰত বুলি ক'লেই শেৱালি, কহুৱা, শুকুলা, মেঘ এইখিনি কথা আমাৰ মনলৈ আহে। আজি কিছু বছৰৰ আগৰ পৰা বা যোৱা 2-3 বছৰত আমাৰ বতৰৰ পৰিৱেশ এনেকুৱাকৈ সলনি হৈছে, এই যে আহিন মহীয়া আহে, অলপ অলপ নিয়ৰ পৰে, শেৱালি ফুল ফুলে, নিয়ৰ লগত কুঁৱলী ওলায়, যে কুঁৱলীয়ে বাট নেদেখা সময়বোৰ, তাৰ মাজত শেৱালি ফুল বুটলা, মাজতে উৎসৱ মুখৰ এটা পৰিৱেশ। এই সময়ছোৱা এনেকুৱা হয় যে ঠিক গৰম যাব খুজিছে আৰু শীত আহিব খুজিছে, গৰমো নহয় শীতো নহয়, সেইকাৰণে এটা উৎসৱ মুখৰ পৰিৱেশ আহে। আৰু এই উৎসৱ মুখৰ পৰিৱেশটো অহাৰ আমি যদি অকণমান আগলৈ যাওঁ, 100-200-300 বছৰৰ আগলৈ অকণমান শেষ বুলি কৈছো, তে দেখিম যে মানুহ আছিলে কৃষিজীৱী, কৃষকে খেতি শেষ কৰে, কৃষি শেষ কৰে, পথাৰবোৰ সেউজীয়া হৈ পৰে, গোটেই সেউজীয়া পথাৰ, আৰু সেউজীয়া পথাৰৰ পৰা এটা গোন্ধ আহি যায়, ধান ধান ফুলাৰ গোন্ধ, গোটেইখিনি মিলি সেউজীয়া পথাৰ, ধানত গেৰ লাগিব, তাতে আহিনৰ শেষত কাতি বিহু হ'ব, লক্ষী পূজা হ'ব, দেৱালী হ'ব, দুৰ্গা পূজা হ'ব, ছট পূজা হ'ব, গোটেই এটা উৎসৱ মুখৰ পৰিৱেশ। আমাৰ উৎসৱসমূহ ইয়াতে হয়, আহিন মাহতে হয়, ইফালে ফাগুন চ'ত বহাগ মাহত আমাৰ উৎসৱ মুখৰ পৰিৱেশটো আহে, যিটো যিটো আমাৰ নাতি শীতোষ্ণ, না অতি শীত আৰু না অতি উষ্ণ, তেনেকুৱা সময়ছোৱাত আমাৰ শৰত আহে। শৰতক লৈ বহু কবিয়ে গীত লিখিছে, লোকগীততো আছে, দুৰ্গা পূজে ৰামচন্দ্ৰই এই সময়ত শৰত কালতে বুলি আছে, শৰত কালৰ ৰাতি অতি বিতৃপণ, আধুনিক গীতৰতো কথাই নাই। এই গীত ৰচনা কৰাৰ সময়টো যে সেই যে যি সুন্দৰ মহাসুন্দৰ সময় শৰতৰ, কিবা কাৰণত যেন গ্ল'বেল উষ্ণতাৰ বাবেই হওক বা যি কাৰণেই হওক, আমি যেন পূৰ্বৰ কৃষিজীৱী সমাজখনৰ শৰত কালৰ যি মহিমা, যি গৰিমা, যি আনন্দ আছিল, কেতিয়াবা হেৰুৱাই পেলোৱাৰ নিচিনা অনুভৱ হয়। মানুহৰ কৰ্ম ব্যস্ততা বাঢ়িল, জীৱন ধাৰাৰ জীৱন সজ্জাৰ সলনি হৈছে, সেইকাৰণে এই যে আমাৰ সম্পদসমূহ, এই যে কুঁৱলী, এই যে নিয়ৰ, এই যে শেৱালি ফুল, এই যে এই যে দুৰ্গা পূজা আহিলে, এই যে লক্ষ্মী পূজা, লক্ষী সভা, এই যে আমি লক্ষী সভাৰ নাম গাওঁ, এই যে মই মৰাণত থাকো, লক্ষীয়াই সুন্দৰী মৰাণৰ জীয়ৰী, খৰা হুচুঙৰে জি, এনেকুৱা গীত গীত আছে, এইখিনি যিটো চৰ্চা, চৰ্চা হয়তো বহুত ঠাইত হৈ আছে কাৰণে আমি পাইছো, কিন্তু শৰত বুলি ক'লে আমাৰ যিটো আপোন অনুভৱ, ভাল লগা অনুভৱ, মনটো গুণগুণাই যোৱা অনুভৱ, নদীৰ পাৰলৈ গৈ সেই কোহোৱা বতাহৰ, কোহোৱা ফুলৰ পৰা ভাঁহি অহা বতাহৰ সুঘ্ৰাণ লোৱাৰ যি অনুভৱ, নিয়ৰত তিতি তিতি কুঁৱলীৰ মাজে মাজে আগবাঢ়ি গৈ কণ কণ শেৱালি ফুল বুটলাৰ যি আনন্দ, সেই আনন্দ আমি হয়তো মনেৰে অনুভৱ কৰিম, কিন্তু বাস্তৱ ক্ষেত্ৰত কি হৈ গৈছে আমি সঠিকভাৱে ক'ব নোৱাৰিম। তথাপি মানুহৰ যুগে যুগে কাব্যিক হৃদয় এখন থাকিবই, মানুহে যুগে যুগে শৰতক অনুভৱ কৰিবই, শৰতক স্বাগতম।
0: এবাৰ আহিছো আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতৰ ঘাই ঘাই বাতৰিলৈ। পাকিস্তান ইণ্টেলিজেন্স অপাৰেটিভৰ নিৰ্দেশত ভাৰত বিৰোধী ষড়যন্ত্ৰ, অসমত গ্ৰেপ্তাৰ 2 পাকিস্তানী চোৰাংচোৱা, ধনৰ বিনিময়ত দেশৰ নিৰাপত্তা সম্পৰ্কে গোপন তথ্য প্ৰেৰণ কৰিছিল চিৰবৰি ৰাষ্ট্ৰলৈ, মোবাইল ফোন, চিম কাৰ্ডসহ বহু আপত্তিজনক নথি পত্ৰ জব্দ। সংবাদমেলত ৰাজ্যিক কেবিনেটৰ গুৰুত্বপূৰ্ণ তথ্য সদৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ, ডালমিয়া ভাৰতৰ 10,200 কোটিৰ ক্লিংকাৰ উৎপাদন গোটৰ বাবে অনুকূলিত উদগনি অনুমোদন, মধুপুৰ সত্ৰলৈ প্ৰতিমাহে 1,00,000 টকা প্ৰদানৰ সিদ্ধান্ত, বাহনৰ মালিকানা হস্তান্তৰ আৰোপ হ'ব সেউজ উপকৰ, ৰাজ্যৰ স্থায়ী বাসিন্দা প্ৰাক্তন অগ্নিবীৰৰ বাবে অসম আৰক্ষীসহ বিভিন্ন বিভাগৰ 11টা শ্ৰেণীৰ পদত নিযুক্তিত থাকিব

12% সংরক্ষণ। গরু এরালি বলে যাওয়া অঘটন, ঘিলামরার মেরবিলত নাও বুলি তিনিগৰাকীৰ মৃত্যু, বিলত অবৈধভাবে পতা বৰ জালেই হল কাল। মাজুলীত প্রসাদর বিষক্রিয়া, 50গৰাকীৰ অধিক লোক অসুস্থ, পর্যটকৰ বাবে মুকলি হল ওৰাং ৰাষ্ট্ৰীয় উদ্যান। ডিব্ৰুগড়ত ৰাষ্ট্ৰীয় পোষণ মাহৰ কাৰ্যসূচীত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মাতৃ শিশুৰ পুষ্টি সুৰক্ষা নিশ্চিত কৰাটো আমাৰ সামূহিক দায়িত্ব, অংগনবাড়ী কেন্দ্ৰ পৰিদৰ্শন, কণ কণ শিশুৰ সৈতে মত বিনিময়, প্ৰলয়ংকাৰী বানৰ পিছত ৰোগৰ প্ৰাদুৰ্ভাৱ, শিৱসাগৰত চবকা ৰোগত আক্ৰান্ত কেইবাটাও পশুধনৰ মৃত্যু, মৃত্যুৰ ক্ষণ গণিছে বহু পশুধনে। সংবাদমেলত মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শর্মাই কলে, অসমত সিজেপির কোনো প্রভাব নাই, ক্রেডিট লাভৰ বাবে ধর্মঘটত বহিছে বিধায়ক অখিল গগৈ। ইজৰাইলৰ প্রধানমন্ত্রী বেঞ্জামিন নেতানিয়াহুৰে বার্তালাপ, আক্রমণৰ লোমহর্ষক বিবরণ দিলে পাইলট স্মিথে, নামাজ পঢ়াৰ ভাও জুৰিছিল বুলি জনাইছে। আনহাতে পাইলট স্মিথক বিশ্ববীর আখ্যা নেতানিয়াহুৰ, প্রধানমন্ত্রী নরেন্দ্র মোদীৰ সৈতে ইজৰাইলৰ স্বাধীনতা দিবসত বন্তি প্রজ্বলন কৰিবলৈ আমন্ত্রণ। খেলৰ পৃষ্ঠত আইচি নাগৰিয়াত 350টাৰ অভিলেখ ভংগ, দোহাক 21সংখ্যক সংস্কৰণৰ দায়িত্ব, বৰ্ণিল অনুষ্ঠানে অন্ত পৰিল এছিয়ান গেমছ, জাপানৰ এছিয়ান গেমছৰ শ্ৰেষ্ঠ খেলুৱৈ চীনৰ 13 বছৰীয়া ইউ জিৰি। কলকাতাত আন্তঃৰাষ্ট্ৰীয় প্ৰীতি ফুটবল মেচ, ছল্টলেকত 5 বাৰ বিশ্ব চেম্পিয়ন ব্ৰাজিলৰ হাতত পৰাস্ত ভাৰত। চীন অপেনৰ কোৱাৰ্টাৰ ফাইনেলত জেৰেফ আৰু জকোভিচ, অপ্ৰত্যাশিত বিদায় ৰাইবেকেনা আৰু ছাবালেংকাৰ। প্ৰশ্নটো আজিপৰ বাবে নিৰ্দিষ্ট সময় শেষ হৈ আহিল, আপোনালোক আটাই ভালে থাকক। অনুষ্ঠান সুদীপ্ত শৰ্মা ভৰালীয়ে ইমানতে সামৰিছো, নমস্কাৰ।

0: আজি পুৱা অনুষ্ঠানটি শুনিলে প্ৰযোজনা আছিল কাৰ্তিক সূত্ৰধৰৰ।
1: আকাশবাণী গুৱাহাটী, মোৰ সংগীত যাত্ৰা।

মোৰ সংগীত যাত্ৰাৰ এইবাৰ অতিথি কণ্ঠশিল্পী তথা সংগীত পৰিচালক অতুল মেধি। ছাত্ৰ জীৱনৰ পৰাই সংগীত চৰ্চা কৰা অতুল মেধিয়ে 1969 চনত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অনাতাঁৰ শিল্পীৰ স্বীকৃতি পায়। তেখেতৰ যাত্ৰাপথৰ বিভিন্ন স্মৃতিৰ কথাৰে এয়া মোৰ সংগীত যাত্ৰাৰ দ্বিতীয় খণ্ড।

0: দাদা নমস্কাৰ।
1: নমস্কাৰ।
0: আমি আগৰ যিটো খণ্ড আছিলে সেই খণ্ডটোত আপুনি আকাশবাণীত কেনেকৈ গান গাবলৈ আহিলে আৰু অসমত ইতিমধ্যে আপোনাৰ এটা পৰিচয় হৈছে আৰু লগে লগে এটি জুতি বান্ধিছিল,
1: হয়
0: সেই জুতি বান্ধাৰ কথাটো ৰাইজে গম পাইছিল। তাৰ লগে লগে আপোনালোকে সেইখিনি সময়ত আমি যেতিয়া ৰমেনদাৰ লগত কথা পাতিছিলোঁ তেতিয়া ৰমেনদাই উল্লেখ কৰিছিল আপোনালোকৰ কথা যে আপোনালোকৰ এটি যন্ত্ৰ সংগীতৰ দল এটা আছিল আৰু গোটেই অসমখন ভ্ৰমণ কৰি ফুৰিছিল আৰু সেই দলটোৱে সেই সময়ত যথেষ্ট নাম কৰিছিল। গতিকে আপুনিও এগৰাকী তাৰ সংগী আছিল। গতিকে আজি আমি এই মেলোডিকাৰ কথাখিনিৰে কথা আৰম্ভ কৰিব বিচাৰিছোঁ। এতিয়া সেই কথাখিনিৰ লগত আপোনাৰ যিখিনি অভিজ্ঞতা, সেই অভিজ্ঞতাখিনি অকণমান জানিব বিচাৰিছোঁ।
1: অভিজ্ঞতা মানে কি, আমি গধূলি সময় পাঁচ বজাত গোটেইবিলাক গোট খাওঁ, তাত গ্লোবৰ আহে, ৰমেন চৌধুৰী আহে, তাৰপিছতে ৰাণা বৰকাকতি, মানে ৰণেন বৰকাকতি ৰেডিঅ'ত ষ্টাৰ্ট আছিল, তেওঁ যায়। আমি দুটা মাৰপাৰ পৰা একেলগে খোজকাঢ়ি আহোঁ পাণবজাৰলৈ আড্ডা মাৰিবলৈ। আৰু তেতিয়া সেই পাণবজাৰ ৰেডিঅ'ফনিক্সত নতুন ৰেকৰ্ড আহিলে তেওঁলোকে আধা ঘণ্টামান সেই গীতবিলাক, নতুন গীতবিলাক বজায়, গানো শুনো লগতে আড্ডাও মাৰোঁ। ৰমেনটো ওচৰতে তেতিয়া পাণবজাৰত থাকে ওচৰত, তো ৰমেন মোতকৈ অকণমান দুবছৰমান চিনিয়ৰ হ'ব, তথাপি আমি তেতিয়া মাতোঁ আৰু একেলগে দনপছৰ পৰা মোতকৈ দুবছৰমান চিনিয়ৰ আছিলে। যিয়ে নহওক, সেই তেনেকৈ মানে এই দলটো সৃষ্টি হ'ল। দলটো কেনেকৈ সৃষ্টি হ'ল, এখন আমি ফাংচন পাতিলোঁ, সেই ফাংচনত শ্বিলঙৰ পৰা আমাৰ শ্বেৰ চৌধুৰী, তেওঁ প্ৰয়াতীয়া, তেওঁ খুব সুন্দৰ মেণ্ডলিন বজাইছিলে। শ্বেৰ চৌধুৰী আহিছিলে তাত বজাবলৈ শ্বিলঙৰ পৰা, আৰু কোনোবা কোনোবা আছিলে, পাহৰিলোঁ। যি নহওক, তেনেকৈ আমি

0: এটা শ্ব' কৰিছিলোঁ।
1: হয়, ফাংচন ক'ত হৈছিলে?
0: ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত হৈছিল।
1: ৰবীন্দ্ৰ ভৱন তেতিয়ালৈকে অহা নাই?
0: নাই নাই নাই, সেইখন কিন্তু মানে চেৰিটি শ্ব' আছিলে, তেনেকে কিছু অৰ্থ
1: সংগ্ৰহ হৈছিল,
0: সংগ্ৰহ হৈছিলে
1: সেই সময়ততো। তেনেকুৱাই উপায়,
0: এনেকৈ উপায়, অন্য উপায় নাই, কোনো নাগতীয়াকৈ আৰু। গতিকে সেইধৰণে আৰম্ভ হৈছিলে। কিছুতো যাৱতীয় বস্তু লাগিল, একৰ্ডিয়ান লাগিল বা ইনষ্ট্ৰুমেণ্ট লাগিলে, এনেকৈ। এতিয়া মূল ইনষ্ট্ৰুমেণ্ট সেইটো একৰ্ডিয়ানটো ৰমেন চৌধুৰী, আৰু গীটাৰ যিয়ে বজায় গীটাৰ নিজাখন লৈ আহে, বা তবলা, ঠিক তেনেকৈ আমাৰ দলটো গঠন হ'ল। ৰমেন চৌধুৰীৰ নেতৃত্বতে হৈছে। আৰু এজন আছিলে শিৱ গগৈ, গীটাৰ বজাইছিলে, পিছলৈ তেওঁ চাকৰি পাই গুচি গ'লগৈ। এনেকৈ এনেকৈ আৰু কোনোবা কোনোবা আহে বজায়, এনেকুৱা ধৰণৰ। আমি তেতিয়া লাহে লাহে
1: মানে তেতিয়া যন্ত্ৰ সংগীতৰ দল হিচাপে পৰিচিত হৈছিল নে আপোনালোকে তাত গীতো পৰিৱেশন কৰিছিল?
0: অঁ, কেতিয়া মাজে মাজে গীতো পৰিৱেশন কৰিছিলোঁ, আৰু কুলবৰে কেতিয়াবা হেৰি বজাইছিলে, ইয়াত হাৱান গীটাৰ বজাইছিলে, কেতিয়াবা গানো গাইছিলে, ময়ো কেতিয়াবা গান গাইছিলোঁ, ফাংচনো নাই, কেতিয়াবা দৰকাৰ হ'লে
1: প্ৰয়োজন সাপেক্ষে
0: আৰু বজাইছিলোঁ। মই কংগো বজাইছিলোঁ।
1: আপুনি সেই সময়ত মূলতে কংগো বজাইছিলোঁ?
0: মই কংগো বজাইছিলোঁ, আৰু আমাৰ ৰণেন বৰগতি তবলা ধৰক বজাইছিলে, ড্ৰাম ছেট বজাইছিলে, ড্ৰাম ছেটো কিনা গৈছিলে তেনেকৈ। গতিকে এনেকৈ দলটো গঠন হ'ল। লাহে লাহে লাহে লাহে দলটো খুব জনপ্ৰিয় হ'ল। পিছলৈ অসমৰ ইমূৰৰ পৰা সিমূৰলৈ আমি মানে আহৰি নাই আৰু, আমি ফাংচন কৰি ফুৰোঁ।
1: পঢ়া শেষ হৈছিলে আপোনাৰ?
0: সেই সময়ত মই ইউনিভাৰ্চিটি আছিলোঁ, ইউনিভাৰ্চিটি গুৱাহাটী ইউনিভাৰ্চিটিত মই পঢ়ি আছিলোঁ।
1: কি বিষয়ত পঢ়িছিলোঁ?
0: মই জিঅ'লজিত মাষ্টাৰ ডিগ্ৰী কৰিলোঁ।
1: পঢ়াত অসুবিধা হোৱা নাছিলে?
0: পঢ়াত অসুবিধা হোৱা নাছিলে, মানে তেনেকৈ মিলাই লৈছিলোঁ আৰু আমি। পিছলৈ মেলেৰকীয়া আৰু বেনাৰতে এখন ছবিৰ সংগীতো পৰিচালনা হৈছিলে, বিভ্ৰাট বুলি পেলাই, চাৰিজন ডাইৰেক্টৰ আছিলে, ফণীত তালুকদাৰ আছিলে মুখ্য, আৰু বৰপেটাজন আছিলে, গিৰিশ দাস নেকি, আৰু কোন, এনেকৈ চাৰিজন ডাইৰেক্টৰ আছিলে, অতুল বৰদলৈও আছিল বোধহয়। সেইখন
1: হাস্যৰসিক আছিলে?
0: হাস্যৰসিক আছিলে। মই তেতিয়া যোৰহাটত আছিলোঁ, মই কৰ্মক্ষেত্ৰলৈ গুচি গ'লোগৈ পিছলৈ, কিন্তু যোগাযোগটো মই কৰি দিছোঁ। যোৰহাটত তেতিয়া ট্ৰাম্পেট বজোৱা এজন আছিলে, তাৰমানে ৰমেন চৌধুৰীয়ে মোলৈ ফোন কৰিলে যে এনেকৈ ডেনিছ বেংকক কণ্টেক্ট কৰিব লাগে, এইটো কাৰণে। তেতিয়া মই তেনেকৈ ডেনিছ বেংকৰ লগত যোগাযোগ কৰাই দিছিলোঁ। এনেকেই মানে মেলোডিকা
1: মেলোডিকাৰ হৈ পেলাই বিভ্ৰাটৰ সংগীত পৰিচালনাও কৰিছিলোঁ।
0: হয়,
1: আৰু এইটো এটা দলগত আছিলে,
0: দলগত আছিলে।
1: এতিয়া মেলোডিকাত আপোনালোকে গীত পৰিৱেশন কৰি গৈ আছে,
0: হয়,
1: আৰু সেইখিনি সময়তে লাহে লাহে আপোনালোকে কুল অতুল জ্যোতি, যিটো
0: হয়
1: সমগ্ৰ অসমতে আপোনালোকৰ এটা পৰিচয় হ'ল, কুল বৰুৱা আৰু অতুল মেধি, কুল অতুল, এইটোৰ জুতি হোৱাৰ কিবা এটা পৰিৱেশ নিশ্চয় আছিলে, আৰু আপুনি কৈছে বাল্যকালৰ বন্ধু বুলি, গতিকে সেই জুতিটো কেনেকৈ হ'ল?
0: কুল বৰুৱা মানে মোৰ জ্যেষ্ঠ ভাতৃস্বৰূপ।
1: আপোনালোকে ডাঙৰ আছে?
0: ডাঙৰ হ'লেও আমি তোমাতুমীয়া সংগীতৰ যেনেকৈ কোনো হেৰি নাই, মানুহ নাই, বয়সৰ সুৰৰ মাধ্যমেৰে চিনাকি। তাৰমানে মই এটা গান সুৰ কৰিছিলোঁ তেতিয়া, এই গানটো তিনিচুকীয়া মোৰ ক্লাছমেট আছিলে এজন খগেন দত্ত বুলি, বৰ ভাল গান গাইছিলে, আৰু গজল বিশেষকৈ খুব ভাল গান গাইছিলে, আৰু এনেও মডাৰ্ণ গানো গাইছিলে। সেই তাৰ পৰা গানটো শিকিলে, তেতিয়ালৈকে মোক কুলবৰুৱাৰ লগত চিনাকি হোৱা নাছিলে। সেই গানটো আনি পেলাই কুলবৰুৱাক দিলে, আৰু সেই মাধ্যমেৰে পিছত মোৰ কুলবৰুৱাৰ লগত চিনাকি হ'ল আৰু, যে মই সেইজন সুৰাকাৰ। আচ্ছা, তাৰপিছত আৰু আমিতো লগ পাওঁ আৰু ওচৰ আছে। ৰেডিঅ'ত যেতিয়া পালোঁ, মোতকৈ এবছৰ আগতে বোধহয় কুলবৰুৱাই ৰেডিঅ'ত স্বীকৃতি প্ৰাপ্তি হৈছে, তেতিয়া গান পাঁচটা পাঁচটা গাব লাগে, আৰু যিহেতু আৰ্টিষ্ট তেতিয়া কম আছিলে, আমাৰ মানে অল্টাৰনেট মান্থত এমাহৰ মূৰে মূৰে প্ৰায় মানে গান প্ৰগ্ৰেম কৰিবই লাগে আৰু, গতিকে পাঁচটা পাঁচটা গান, গতিকে আমি মিলিজুলি পেলাই সুৰ কৰোঁ, বহুত গান কৰিছোঁ আমি তেনেকুৱা গান দুইজনে মিলি। তাৰ বেছিভাগ গানেই আমি এনেকৈ ৰেডিঅ'ত জেনেৰেল ব্ৰডকাষ্ট গাইছিলোঁ, সেইধৰণে আমাৰ চিনাকি হ'লগৈ।
1: তাৰপিছত আগবাঢ়িলে তাৰমানে,
0: অঁ, তেনেকৈ আগবাঢ়িলোঁ আমি, মানে গান মানে আৰু কেতিয়াবা মোৰ তালৈ যায়, ময়ো আহোঁ, তেনেকৈ আমাৰ গানৰ আদান প্ৰদান চলি থাকিলে। আৰু মাজতে দুখনমান তেতিয়া নাটক হৈছিলে গুৱাহাটীত, থানেশ্বৰ শৰ্মা বুলি পেলাই, আৰু ৰেডিঅ'ৰো তেওঁ এপ্ৰুভ নাটকৰ ভাগ লৈছিল, হয়, থানেশ্বৰ শৰ্মা, ভাল মানে তেওঁ ভইচটোৱে অলপ বিশেষ ধৰণৰ ভইচ আছিলে, তেওঁ আছিলে, বিষ্ণু বৰুৱা আছিলে, ইফালে টিবনত কাম কৰিলে তেতিয়া পবিত্ৰ ৰেখা, এওঁলোকৰ উদ্যোগত ফৰিয়াদ বুলি পেলাই নাটকখন, মোৰ নামটো মনত পৰিছে, ফৰিয়াদ দুদিন কৰিছিল বোধহয় ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত। তেতিয়া সংগীতৰ দায়িত্ব কুলহৰ মোক দিলে, তেতিয়া কুলবৰুৱা অতুল মেধি হিচাপে আমি তেনেকৈ কাম কৰিছিলোঁ, কিন্তু জইণ্টলি আমি গোটেই মিউজিকখিনি কৰিছিলোঁ।

0: দিলোঁ, বিশেষকৈ আৱ সংগীত,
1: আৱ
0: সংগীত
1: তেতিয়া মূলতঃ নাটকত আৱ সংগীতে আছে,
0: আৱ সংগীতে আছে,
1: আজিকালি নিচিনাকৈ গান নাছিল,
0: নাই নাই আৱ সংগীতে আছে বেছিভাগ, মানে সেই লাইভ চলিছিলে। মোৰ যিমান দূৰ মন পৰে মানে প্ৰসিদ্ধ গীতাৰবাৰক ভূপেন হাজৰিকা আছিল, মানে গীতাৰ ভূপেন হাজৰিকা আছিলে আৰু অন্যান্য বাঁহী তাহি তেনেকৈ আৰু কোনোবাকে মই পাহৰি গৈছোঁ এই মুহূৰ্তত। তেনেকৈ আমি লাইভ মানে ড্ৰামা চাই চাই আমি মেজিক
1: কৰিবলগীয়া হৈছিল,
0: কৰিবলগীয়া
1: কঠিন আছিলে কিন্তু,
0: হয় কঠিন আছিলে কিন্তু হ'লেও সেই মুহূৰ্তত মানে সেইটো এপ্ৰপ্ৰিয়েটলি মানে সেইটো বজাব লাগিব, গতিকে অলপমান আছে। গতিকে এইধৰণে আমি এতিয়া মই ধৰক এই সান্নিধ্য পোৱা মানুহ নাম ল'লোঁ যিখিনি, তাৰ মাজতে আৰু এজন আমি তাতে শিলপুখুৰীত যেতিয়া আড্ডা মাৰোঁ, পুলক গগৈ বিশিষ্ট চলচ্চিত্ৰ প্ৰযোজক আৰু পৰিচালক পুলক গগৈ তেতিয়া এই শিলপুখুৰীতে ভাড়া কৰি থাকে, গধূলি তেওঁকো লগ পাওঁ। তেতিয়া পুলক গগৈ মানে তেখেতে পৰৱৰ্তী ছবি তেওঁৰ দ্বিতীয়খন ছবি বোধ হয়, প্ৰথমখন খোজ আছিলে, দ্বিতীয়খন শ্ৰীমতীময় মামৈ ছবি, এইখনৰ মানে যুঁজা চলি আছে আৰু আমাক প্ৰস্তাৱ দিছিলে যে আপোনালোক দুজনে এই ছবিখনৰ সংগীত পৰিচালনা কৰিব। তাৰপিছত আমি কৰিলোঁ
1: চিনেমাৰ সংগীত পৰিচালনা প্ৰথম শ্ৰীমতীময় মামৈ আৰু সেইখন পুলক গগৈ,
0: পুলক গগৈ আচ্ছা, সেইখন কলিকতাত ৰেকৰ্ডিং হৈছিলে, ডলি গোচাই গাইছিলে আৰু পুলক বেনাৰ্জী গাইছিলে, কুলবৰুৱাই গাইছিলে, গতিকে সেইখনো গীত যথেষ্ট,
1: সেইখনত আপুনি গীত গোৱা নাছিল?
0: মই গীত গোৱা নাই,
1: খালি সংগীত পৰিচালনা
0: কৰিছোঁ। সেইখন যথেষ্ট গানবিলাক জনপ্ৰিয় হৈছে, ৰাইজে আদৰি লৈছে, তেনেকৈ সেইখন ছবি আমি কৰিলোঁ। তাৰ পিছৰ ছবিখন আকৌ দ্বিতীয় ছবি এখন তেওঁ ক'লে যে এইবাৰ মই
1: সেই বিশেষ ছবিখনত শ্ৰীমতী মহিমা মই, তেতিয়াতো চিনেমা বনোৱা বৰ সহজ কথাও নাছিলে,
0: নাই নাই নাছিলে,
1: অৰ্থ
0: আমি তেতিয়া মিউজিকৰ কাৰণে সকলো গান চানখিনি হৈ গ'ল আৰু লিখালোঁ, আমি কিছু সুৰত লিখাইছোঁ আৰু কিছু গানত সুৰো আৰোপ কৰিছোঁ, এই পাঁচটা গান আছিলে, এই পাঁচটা গানৰ পাছৰ গানেই নিৰ্মল প্ৰভাৱলৈ লিখিছে, চানমাৰিতে আছিলে, এটা ভূপেন দাই গাইছিলে আৰু এটা পুলক বেনাৰ্জী গাইছিলে, দলি কোচে এটা গাইছিলে, কুলপুৰে এটা গাইছিলে, এই ধৰণে গীতবিলাক আমাৰ হৈ গ'ল আৰু। মানে
1: অকণমান মই এইখিনিতে মনলৈ আহিছে এটা কথা, আপোনালোক তেতিয়া একেবাৰে ডেকা ল'ৰা
0: হয়
1: আৰু ভূপেন দা তেতিয়া প্ৰতিষ্ঠিত
0: হয় হয়
1: নহয় জানো,
0: হয়
1: আপোনালোকৰ তত্বাৱধানত ভূপেন দাক সংগীত
0: হয়
1: গোৱাবলগীয়া হৈছিল, কেনেকুৱা অনুভৱটো কি আছিলে, বা আপুনি কিবা অসুবিধা পাইছিল নে, বা তেখেতে আপোনালোকক
0: নাই নাই নাই
1: অনুপ্ৰেৰণা কৰিছিলে?
0: নাই নাই,
1: ইতিমধ্যে আপোনালোকৰ লগততো তেওঁৰ পৰিচয় আছিলে,
0: আছিলে আছিলে, গতিকে আমি আগতে কোৱা মতে তেওঁ তেনেকৈ ডেট এটা ঠিক কৰি ৰাখিছিলে, তাৰপিছত ঘৰত গৈ পেলাই কলিকতাৰ ঘৰত, তেখেতৰ ঘৰত আমি দুজনে গৈ পেলাই, দুজনমান তিনিজনে আৰু পুলক গগৈ পৰিচালক আছিলে আৰু কুলবৰুৱা, মই গৈ পেলাই তেওঁক গানটো শিকালোঁ, ৰেকৰ্ডিংটো তাৰ পিছদিনা বোধহয় আছিলে, তাৰপিছতে মিউজিক ট্ৰেকবিলাক কৰা হৈছে, অ' কৰা নহয় মিউজিকটো তেতিয়া নহয়, এই তেতিয়া লাইভ বজাব লাগে, লাইভ বজাব লাগে, তাৰপিছত আৰু ৰেকৰ্ডিংটো সেইদিনাখন যিদিনাখন ডেট তেতিয়া ভূপেন দা গৈ ওলালগৈ, গৈ পেলাই ঠিক গাব আৰু গাবৰ সময়তে কিবা এটা তেওঁৰ খুব আৰ্জেণ্ট কল এটা আহিলে, মোৰ যাবলগীয়া হ'ল, তেওঁ যে হ'ব দিয়া গানটো পিছত মই গাই দিম বাৰু, সেই তেনেকৈ পিছত ৰেকৰ্ডিং হ'ল গানটো।
1: আপোনালোকে একো অসুবিধা পোৱা নাছিল?
0: একো অসুবিধা পোৱা নাই,
1: তেখেতে যথেষ্ট আপোনালোকক সহায় কৰিছে,
0: যথেষ্ট সহায় কৰিছে, আমাক যথেষ্ট অনুপ্ৰেৰণা দিছে, হ'ব দিয়া মই গাই দিম, চিন্তা কৰিব নালাগে, গাই দিম আৰু ভালকৈ গাম।
1: গীতটো অকণমান আপোনাৰ মনত আছে নেকি?
0: অকণমান আছে, কৈছিলে নিজক কিয় চাওঁ বুজিতো নেপাওঁ

0: নিজকে চাওঁ বুজি তুনে পাওঁ নিজে নিজ
1: এতিয়া আমি আহিব বিচাৰিছোঁ দ্বিতীয়খন ভুল ছবিৰ কথা আপুনি উল্লেখ কৰিছিলে দ্বিতীয়খন পুলক গগৈৰে
2: হয় হয় পুলক গগৈৰে
1: সেইখন আছিলে
2: সাদৰী
1: সাদৰী
2: হয়
1: প্ৰথমখনৰ আপোনালোকৰ ইতিমধ্যে পৰিচয় এটা আহিলে আৰু তেতিয়াই আপোনালোকে দুইজনৰ নাম আপুনি নাটকৰ ক্ষেত্ৰত কৈছিলে যে বেলেগ হৈ আছিলে চিনেমাত একলগ হ'ল নেকি কুলো অতুল জ্যোতিটো চিনেমাখন প্ৰথম চিনেমাখনতে আৰম্ভ হ'ল নে
2: অঁ প্ৰথম চিনেমাখনতে আপোনাৰ গগৈ ক'লে যে এতিয়া আৰু কুলো অতুল বিধি হৈ থাকিব নালাগে মানে কুলো অতুল কৰি দিয়ক কুলো কৰি দিয়ক তেতিয়াৰ পৰা মানে প্ৰথম দুটামান মানে হেৰি দুখনমান পেপাৰত গৈছিলে কুলো বৰুৱা হোটেল পিন্ধি বুলি পেলাই কিন্তু পিছত কৈছে যে এইটো শ্বৰ্ট ফৰ্মত কুলো হোটেল কৰি দিওঁ তাৰপিছতে
1: আপোনালোকৰ পৰিচয়ৰ ক্ষেত্ৰতো সুবিধা হ'ল
2: অঁ তেনেকৈ সুবিধা হ'ল আৰু কুলো হোটেল কুলো হোটেল হিচাপে জ্যোতি তাতে মানে গোটেই অসমতে তেনেকেই পৰিচিতি লাভ কৰিলে আৰু
1: হয় আপোনালোক দুয়ো দ্বৈত সংগীত দুৱেট গাইছিলে নেকি একেলগে
2: একেলগে ছবিত গোৱা নাই কিন্তু এনেই মঞ্চত আমি প্ৰগ্ৰেম কৰিছিলোঁ যেনেকৈ এটা সময়ত বিহুৰে হওক বা অন্যান্য মঞ্চৰ মঞ্চতো আমি বহুত প্ৰগ্ৰেম কৰিছিলোঁ যোৰহাট তেজপুৰ ডিব্ৰুগড় এনেকুৱা ধৰণৰ তিনিচুকীয়া গুৱাহাটীতো কৰিছিলোঁ বিহুৰ সময়ত আমি তেনেকৈ কৰি ফুৰিছিলোঁ দুটা যুটীয়াভাৱে তেতিয়া দুয়েটো গাওঁ আৰু আমি ইণ্ডিভিজুৱেলো গাওঁ
1: দ্বিতীয়খন ছবি কথালৈ আহোঁ সেইখনৰ পটভূমি যিহেতু আহিলে তেতিয়া আপোনালোকক নিশ্চয় পুলক গগৈ আকৌ আপোনালোকেই কৰিব লাগিব তেনেকুৱা এটা কথালৈ আহিলে
2: অঁ তেনেকুৱা মানে ইতিমধ্যে কৈ থৈছিলে যে এইখন ছবি আপোনালোকে কৰিব তেওঁৰ নিজা প্ৰডাকশ্যন আছিলে দুইখনেই প্ৰথমখনো আছিলে এইখনো নিজা প্ৰডাকশ্যনহে আছিলে গতিকে ঠিক আছে হ'ব কৰিম নকৰাটো প্ৰশ্নই উঠে গতিকে আমি আগবাঢ়িলোঁ প্ৰথমে গানবিলাক লিখাব লাগে আৰু সুৰ কৰিব লাগে তেতিয়া গান কাক দি লিখাম এইবুলি পেলাই কয় যে হেমন্ত দত্তক
1: গীতিকাৰ
2: তেখেত তেতিয়া শ্ৰেণীকোঠিতে আছিলে ভাড়া কৰি তো আমি তেওঁৰ ঘৰত গৈ পেলাই গান লিখাওঁ তাত কেতিয়া গান আছিলে পাহৰিলোঁ গতিকে তাত আমি গানবিলাক সম্পূৰ্ণ কৰিলোঁ লিখালোঁ সুৰত তাত কুলো বৰুৱা গাইছিলে আৰু ফেমিলিটোৰ নমিতা ভট্টই গাইছিলে আৰু কলিকতাৰ হৈমন্তী শুক্লাই গাইছিলে নমিতা আৰু হৈমন্তী শুক্লা এটা ডুৱেট আছিলে আৰু কুলো বৰুৱা আৰু নমিতা ভট্টৰ এটা ডুৱেট আছিলে কুলো বৰুৱাৰ অকলে এটা জোকোৱা গান এটা আছিলে মানে অকলে গোৱা আৰু এটা ডুৱেট মই গাইছিলোঁ আৰু নমিতা ভট্টই গাইছিলে

মোৰ সংগীত যাত্ৰা অনুষ্ঠানটিত শ্ৰোতাসকলে ইমান পৰে কণ্ঠশিল্পী তথা সংগীত পৰিচালক অতুল মেধিৰ সৈতে হোৱা সাক্ষাৎকাৰৰ দ্বিতীয় খণ্ডটি শুনিলে। অনুষ্ঠানটি প্ৰযোজনা কৰিলে সঞ্জয় গোস্বামীয়ে, প্ৰযোজনা সহযোগী ৰুণা মণিবৰা।

0: শ্ৰোতাসকলে অনুষ্ঠান শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা।
1: ৱৰ্ক ফ্ৰম হোম, অধিক বেতন, মাত্ৰ এটা ক্লিকতে। আৰে ৱাহ,
2: পছিলে।
3: অচিনাকি লিংকত ক্লিক নকৰিব। আৰবিআইয়ে কয়,
4: জানি ৰক, সতৰ্ক হৈ ৰক।
5: আকাশবাণীত বিজ্ঞাপন দিয়ক, অগণিত শ্ৰোতাৰ কাষ চাপক।
6: Our voice gets you heard everywhere.
5: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
6: 6900453528।
5: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে।
0: আকাশবাণী গুৱাহাটীৰ মহাবাহু, খন্তেক পাছতে আঞ্চলিক বাতৰি, 8 বজাত সমাচাৰ প্ৰভাত আৰু 8:15 মৰ্নিং নিউজ শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড় পুৱাৰ বাতৰিৰ সৈতে মই সঞ্জীৱনী পাঠক। কেন্দ্ৰীয় বন্দৰ জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি অসমৰ ডিব্ৰুগড়ৰ বগীবিল টাৰ্মিনেলৰ পৰা দিনৰ 11 বজাত প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় মালবাহী জাহাজৰ যাত্ৰাৰ শুভাৰম্ভ কৰিব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ভাৰ্চুৱেল ব্যৱস্থাৰে এই অনুষ্ঠানত অংশ ল'ব। অসম পেট্ৰকেমিকেল লিমিটেডৰ পৰা মিঠা

0: কৰিব। দেশৰ স্বাধীনতাৰ পাছত প্ৰথমবাৰৰ বাবে ডিব্ৰুগড়ৰ পৰা বিদেশৰ বন্দৰলৈ পণ্য সামগ্ৰী প্ৰেৰণ কৰা হ'ব। অসমৰ নদী বাণিজ্যৰ পুনৰুদ্ধাৰ আৰু উত্তৰ পূৰ্বাঞ্চলৰ অভ্যন্তৰীণ জলপথ ব্যৱস্থা শক্তিশালী কৰাৰ ক্ষেত্ৰত এয়া গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে বিবেচিত হৈছে। উল্লেখযোগ্য যে স্বাধীনতাৰ পূৰ্বে ডিব্ৰুগড়ে গুৰুত্বপূৰ্ণ নদী বন্দৰ হিচাপে উজনি অসমক ব্ৰহ্মপুত্ৰৰ জৰিয়তে গোলকীয় বজাৰৰ সৈতে প্ৰতিষ্ঠা কৰিছিল। এই আৰম্ভণিয়ে গুৰুত্বপূৰ্ণ যোগাযোগক পুনৰ প্ৰতিষ্ঠা কৰি উত্তৰ পূৰ্বাঞ্চলৰ বাবে অভ্যন্তৰীণ জলপথক সুলভ, সেউজ আৰু সুচল পৰিবহণ হিচাপে বিকশাই তোলাৰ চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাক প্ৰতিফলিত কৰিছে। নৱম ৰাষ্ট্ৰীয় পোষণ মাহৰ সৈতে সংগতি ৰাখি ডিব্ৰুগড় জিলা সমাজ কল্যাণ বিভাগ আৰু জিলা প্ৰশাসনৰ উদ্যোগত কালি বিশেষ কাৰ্যসূচী অনুষ্ঠিত হয়। কাৰ্যসূচীত অংশ লৈ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে শিশুৰ সুস্বাস্থ্য, মাতৃৰ পুষ্টি আৰু শিশুৰ সৰ্বাংগীন বিকাশ নিশ্চিত কৰাটো সকলোৰে সামূহিক দায়িত্ব। অংগনবাড়ী কেন্দ্ৰসমূহে এই ক্ষেত্ৰত পালন কৰি অহা গুৰুত্বপূৰ্ণ ভূমিকাৰ প্ৰশংসা কৰি তেওঁ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ নিষ্ঠা আৰু সেৱাৰ মনোভাৱৰ শলাগ লয়। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে অংগনবাড়ী কৰ্মীসকলৰ সৈতে মত বিনিময় কৰি তেওঁলোকৰ অভিজ্ঞতা আৰু কাম কাজৰ অগ্ৰগতিৰো বুজ লয়। শ্ৰীসোণোৱালে সুস্বাস্থ্যৰ গুৰুত্বত আলোকপাত কৰি এই ক্ষেত্ৰত পোষণ মাহৰ ভূমিকাৰ বিষয়ে উল্লেখ কৰে।
1: আমাৰ অংগনবাড়ী আমাৰ দায়িত্ব। এই লক্ষ্যৰে সমগ্ৰ ভাৰতবৰ্ষতে নৱম ৰাষ্ট্ৰীয় পোষণ মাহ 9 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হৈছে, 8 অক্টোবৰলৈকে চলিব আৰু আমি সকলোৱে এই অংগনবাড়ী কেন্দ্ৰৰ গৈ আমাৰ কৰ্মী, সহায়িকা, আশাকৰ্মী, ANM সকলোকে উৎসাহিত কৰিব লাগিব। কাৰণ এই কেন্দ্ৰৰ যোগেদি আমাৰ দেশৰ ভৱিষ্যত নিৰ্মাণ কৰা হ'ব। কাৰণ শিশু আৰু মাতৃ যদি সুস্থ সবল হৈ থাকিলে আৰু সেই শিশু আৰু মাতৃয়ে এখন আদৰ্শ সমাজ গঢ় দিয়াৰ ক্ষেত্ৰত উল্লেখযোগ্য ভূমিকা পালন কৰিব পাৰিব।
0: ৰাজ্যিক মন্ত্ৰীসভাই অসমত স্থায়ীভাৱে বসবাস কৰা প্ৰাক্তন অগ্নিবীৰসকলৰ বাবে অসম আৰক্ষী, APRO, SDRF, অগ্নি নিৰ্বাপন আৰু জৰুৰীকালীন সেৱা, বন সুৰক্ষা বাহিনী তথা আবকাৰী বিভাগৰ 11টা শ্ৰেণীৰ পদত নিযুক্তিৰ ক্ষেত্ৰত 12% সংৰক্ষণত অনুমোদন জনাইছে। দিছপুৰৰ লোকসেৱা ভৱনত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকৰ পাছত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এখন সংবাদমেলত এই বিষয়ে উল্লেখ কৰে। মন্ত্ৰীসভাই লগতে ৰাষ্ট্ৰীয় ঘাইপথ শাখাত এগৰাকী অতিৰিক্ত আয়ুক্ত নিযুক্তিৰ সিদ্ধান্ত লয়। পূৰ্বে লোক নিৰ্মাণ বিভাগত থকা ৰাষ্ট্ৰীয় ঘাইপথ আৰু ভৱন বিভাগক পৃথক কৰি ৰাষ্ট্ৰীয় ঘাইপথ শাখাৰ কাম চোৱা চিতাৰ বাবে অতিৰিক্ত আয়ুক্ত নিযুক্তিৰ সিদ্ধান্ত লোৱা হৈছে। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণ কাইলৈ অনুষ্ঠিত হ'ব। সমষ্টিটোৰ 19,02,000 ভোটদাতাই ভোটৰ অধিকাৰ সাব্যস্ত কৰাৰ সুযোগ লাভ কৰিব। ইয়াৰে 9,58,549 জন পুৰুষ আৰু 9,33,300 গৰাকী মহিলা ভোটদাতা। 2,307টা ভোটগ্ৰহণ কেন্দ্ৰত সুকলমে ভোটগ্ৰহণৰ বাবে প্ৰশাসনে যাৱতীয় প্ৰস্তুতি সম্পন্ন কৰিছে। নগাঁও সংসদীয় সমষ্টিৰ 8টা বিধানসভা সমষ্টি ধিং, ৰূপহীহাট, চামগুৰি, নগাঁও বটদ্ৰৱা, ৰহা আৰু মৰিগাঁও জিলাৰ জাগীৰোড, মৰিগাঁও আৰু লাহৰিঘাটত নিয়াৰিকৈ নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে প্ৰশাসনে 203 গৰাকী ছেক্টৰ বিষয়া নিয়োগ কৰিছে। আজি বিষয়াসকল সংশ্লিষ্ট ভোটকেন্দ্ৰসমূহলৈ ৰাওনা হ'ব। এই নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযানৰ কালি সামৰণি পৰে। শাসকীয় বিজেপি আৰু বিৰোধী ৰাজনৈতিক দলসমূহে দলীয় প্ৰাৰ্থীৰ সমৰ্থনত ৰাজহুৱা সভা সমদল অনুষ্ঠিত কৰি অন্তিম দিনা প্ৰচাৰ অভিযান চলায়। সদৌ অসম মটক মহিলা পৰিষদৰ শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত কালি জিলাখনৰ কৌপিটিঙত কৃষিভিত্তিক নাঙল ধোৱা পিঠা খোৱা উৎসৱ পালন কৰা হয়। সময়ৰ বুকুত হেৰাই যাবলৈ ধৰা এই কৃষিভিত্তিক পৰম্পৰা পুনৰুজ্জীৱিত কৰাৰ উদ্দেশ্যে পুৱাৰে পৰা পুৰুষ মহিলাসকলে নাঙল ধোৱা পিঠা খোৱা উৎসৱ পালন কৰে। পথাৰত খেতি সামৰি কৃষিজীৱী ৰাইজে তৰাপাত বা কলপাতত প্ৰস্তুত কৰা পিঠা সকলোকে পৰিৱেশন কৰা হয়। লখিমপুৰ জিলাৰ ঘিলামৰাত কালি এটা নাও দুৰ্ঘটনাত 3জন লোকৰ মৃত্যু হয়। ঘিলামৰাৰ দেৱলীয়া গাঁৱৰ মেৰবিল নদী পাৰ হৈ গৰু এৰাল দিবলৈ যোৱাৰ সময়ত নাও দুৰ্ঘটনাত পতিত হৈ গাঁওখনৰ 3জন লোকৰ মৃত্যু হোৱাত অঞ্চলটোত শোকৰ ছাঁ পৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন পুৱা 9 বজাত শুনিবলৈ পাব।
2: নমস্কাৰ, আকাশবাণী সে সমাচাৰ প্ৰভাত কে সাথ মই প্ৰিয়ংকা অৰোৰা। मुख्य समाचार। प्रधानमंत्री नरेंद्र मोदी और स्विट्जरलैंड के राष्ट्रपति गी पहमला आज नई दिल्ली में द्विपक्षीय वार्ता करेंगे। केंद्रीय मंत्री सर्बानंद सोनोवाल आज असम के डिब्रूगढ़ से पहले अंतर्राष्ट्रीय मालवाहक पोत को रवाना करेंगे। मौसम विभाग ने आज कर्नाटका, केरलम, तमिलनाडु और पुदुचेरी में तेज वर्षा की चेतावनी जारी की। भारत और कनाडा प्रस्तावित व्यापक आर्थिक साझेदारी समझौते पर बातचीत का पांचवा दौर आज से

আজিৰ গীতিমালিকা অনুষ্ঠানটি আৰম্ভ কৰিছোঁ কল্পনা দত্তপণ্ডিতৰ কণ্ঠৰ এটি গীতেৰে। গীতৰ কথা চহিৰুদ্দিন আলী আহমেদৰ, প্ৰযোজনা অনুপম চৌধুৰীৰ।

কল্পনা দত্ত পণ্ডিতৰ কণ্ঠৰ গীতটি শুনিলে। গীতৰ কথা আছিল চাহিৰুদ্দিন আলী আহমেদৰ, প্ৰযোজনা আছিল অনুপম চৌধুৰীৰ। অনুষ্ঠানত এইবাৰ শুনোৱা হওক সমৰ হাজৰিকাৰ কণ্ঠৰ এটি গীত, গীতিকাৰ শিৱপ্ৰসাদ বৰুৱা।

সমৰ হাজৰিকাৰ কণ্ঠত শিৱপ্ৰসাদ বৰুৱা ৰচিত গীতটি শুনিলে। গীতি মালিকা সুগম সংগীতৰ অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰৰ শিল্পী গীতাঞ্জলি শৰ্মা বৰা, গীতৰ ৰচনা প্ৰণৱীৰাম বৰুৱাৰ।

প্ৰণৱীৰাম বৰুৱাৰ কথাৰে গীতাঞ্জলি শৰ্মা বৰাৰ কণ্ঠৰ গীতটি শুনিলে। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ নৱকান্ত বৰুৱাৰ কথাৰে ৰাজেন গোহাঁইৰ কণ্ঠৰ এটি গীত, প্ৰযোজনা ছৈয়দ সাদুল্লাৰ।

নবকান্ত বৰুৱাৰ কথা আৰু সৈয়দ সাদুল্লাৰ প্ৰযোজনাৰে ৰাজেন গোহাঁইৰ কণ্ঠৰ গীতটি শুনিলে। গীতিমালিকা অনুষ্ঠানৰ শেষত শুনক ৰূপাঞ্জলি বৰুৱাৰ কণ্ঠত ৰজনী হাজৰিকাৰ ৰচনাৰে এই গীতটি, প্ৰযোজনা দীপক শৰ্মাৰ।

ৰূপাঞ্জলি বৰুৱাৰ কণ্ঠত ৰজনী হাজৰিকা ৰচিত গীতটি শুনিলে। প্ৰযোজনা আছিল দীপক শৰ্মাৰ। গীতিমালিকা সুগম সংগীতৰ অনুষ্ঠানটিৰ আজিলৈ ইমানতেই অন্ত পৰিল।

ৰূপাঞ্জলী বৰুৱাৰ কণ্ঠত ৰজনী হাজৰিকা ৰচিত গীতটি শুনিলে। প্ৰযোজনা আছিল দীপক শৰ্মাৰ। গীতিমালিকা সুগম সংগীতৰ অনুষ্ঠানটিৰ আজিলৈ ইমানতেই অন্ত পৰিল।

নিশা 9:30 বজাত নাটক পৰিণয় প্ৰস্তুতি, ৰচনা যামিনী কুমাৰ গোস্বামীৰ, প্ৰযোজনা নয়ন প্ৰসাদৰ।

দিনৰ 11:30 বজাত আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানত এখন আলেখ্য, এখন চিঠি আগবঢ়াব কস্তুৰীমা দাস আৰু পম্পী মালাকাৰে, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে পুৱাৰ আঞ্চলিক বাতৰি আৰু 9:15 জিলাৰ ৰেহৰূপ শুনিবলৈ পাব।

0: অগ্নি নিৰ্বাপণ আৰু জৰুৰীকালীন সেৱা, বন সুৰক্ষা বাহিনী তথা আবকাৰী বিভাগৰ 11টা শ্ৰেণীৰ পদত নিযুক্তিৰ ক্ষেত্ৰত 12% সংৰক্ষণত অনুমোদন জনাইছে। দিছপুৰৰ লোকসেৱা ভৱনত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকৰ পাছত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এখন সংবাদমেলত এই বিষয়ে উল্লেখ কৰে। মন্ত্ৰীসভাই লগতে ৰাষ্ট্ৰীয় ঘাইপথ শাখাত এগৰাকী অতিৰিক্ত আয়ুক্ত নিযুক্তিৰ সিদ্ধান্ত লয়। পূৰ্বে লোক নিৰ্মাণ বিভাগত থকা ৰাষ্ট্ৰীয় ঘাইপথ আৰু ভৱন বিভাগক পৃথক কৰি ৰাষ্ট্ৰীয় ঘাইপথ শাখাৰ কাম চোৱাচিতাৰ বাবে অতিৰিক্ত আয়ুক্ত নিযুক্তিৰ সিদ্ধান্ত লোৱা হৈছে। জল জীৱন মিছনৰ আঁচনিসমূহৰ ৰূপায়ণৰ বাবে মন্ত্ৰীসভাই BTC, কাৰ্বি আংলং আৰু ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ সৈতে বুজাবুজিৰ চুক্তিৰ 3খন খচৰা প্ৰস্তুত কৰে বুলিও মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে।
1: জল জীৱন মিছনৰ আঁচনিসমূহ ৰূপায়ণৰ কাৰণে কেবিনেটে আজি BTC, কাৰ্বি আংলং অট'নমাছ কাউন্সিল আৰু ডিমা হাছাও অট'নমাছ কাউন্সিলৰ লগত মেমৰেণ্ডাম অৱ আণ্ডাৰষ্টেণ্ডিং 3টা খচৰা প্ৰস্তুত কৰে, যাতে জল জীৱন মিছনৰ আঁচনিসমূহ জলমিত্ৰকে ধৰি আমি যেনেকে দৰমহা দিওঁ, প্লেইন এৰিয়াত যেনেকে সুচাৰুৰূপে গোটেই বিষয়টো পৰিচালনা কৰি থকা হৈছে, ঠিক একেই সুচাৰুৰূপে যাতে BTC, ডিমা হাছাও আৰু কাৰ্বি আংলঙতো পৰিচালনা হয়, তাৰ বাবে 3খন মেমৰেণ্ডাম অৱ আণ্ডাৰষ্টেণ্ডিঙত আজি কেবিনেটে অনুমোদন দিয়ে আৰু এই 3খনত ছিগনেচাৰ হৈ গ'লে সেই 3টা অট'নমাছ কাউন্সিল এৰিয়াটো জল জীৱন মিছন সুচাৰুৰূপে পৰিচালনা কৰিব পৰা হ'ব।
0: ৰাজ্যিক মন্ত্ৰীসভাই মধুপুৰ সত্ৰলৈ মাহিলী 1,00,000 টকাকৈ প্ৰদান আৰু আছাম ৰেজিমেণ্টৰ আন্তঃগাঁথনিৰ বাবে 10 কোটি টকা প্ৰদানত অনুমোদন জনায়। তদুপৰি মন্ত্ৰীসভাৰ বৈঠকত কালি পুৰণি বাহন ক্ৰয় বিক্ৰয়ত অনুমোদন জনোৱা হয়। এই অনুসৰি 3 বছৰ পুৰণি বাহনত গ্ৰীণ চেজ দিব নালাগে। ইয়াৰ পৰিৱৰ্তে ইলেক্ট্ৰনিক আৰু CNG বাহনত গ্ৰীণ চেজ দিব নালাগে বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। মন্ত্ৰীসভাই নীলাচল পাহাৰৰ সমীপৰ পৰা ব্ৰহ্মপুত্ৰৰ পাৰলৈ উন্নয়ন প্ৰকল্পৰ দ্বিতীয় পৰ্যায়ৰ বিশদ প্ৰকল্প প্ৰতিবেদন প্ৰস্তুত কৰিবলৈ টাটা কনচাল্টিং ইঞ্জিনিয়াৰ্ছ লিমিটেডক নিয়োগ কৰাত অনুমোদন জনাইছে। তদুপৰি পৌৰ নিগমৰ নিৰ্বাচন সম্পৰ্কীয় বিষয়সমূহত সংশ্লিষ্ট জিলা ন্যায়াধীশৰ আদালতক ক্ষমতা অৰ্পণ কৰাৰ বাবে অসম পৌৰ নিগম নিৰ্বাচন বিধি 2026তো মন্ত্ৰীসভাই অনুমোদন জনায়। কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ডিব্ৰুগড়ৰ বগীবিল টাৰ্মিনেলৰ পৰা দিনৰ 11 বজাত প্ৰথমটো আন্তঃৰাষ্ট্ৰীয় মালবাহী জাহাজৰ যাত্ৰাৰ শুভাৰম্ভ কৰিব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ভাৰ্চুৱেল ব্যৱস্থাৰে এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশ ল'ব। নামৰূপৰ অসম পেট্ৰকেমিকেল লিমিটেডৰ পৰা মিথানল কঢ়িয়াই নিবলগীয়া 2খনকৈ মালবাহী জাহাজে বগীবিলৰ পৰা বাংলাদেশৰ ঢাকাৰ পানগাঁও বন্দৰলৈ যাত্ৰা কৰিব। আমাৰ ডিব্ৰুগড়ৰ সংবাদদাতাই জনোৱা মতে প্ৰতিখন জাহাজত 27টাকৈ কণ্টেইনাৰ থাকিব আৰু মুঠ 1,080 টন মিথানল লৈ যোৱা হ'ব। মালবাহী জাহাজ দুখনে ব্ৰহ্মপুত্ৰৰ ৰাষ্ট্ৰীয় জলপথ 2 আৰু ভাৰত বাংলাদেশ প্ৰটকল জলপথ ব্যৱহাৰ কৰিব। দেশৰ স্বাধীনতাৰ পাছত প্ৰথমবাৰৰ বাবে ডিব্ৰুগড়ৰ পৰা বিদেশৰ বন্দৰলৈ পণ্য সামগ্ৰী প্ৰেৰণ কৰা হ'ব। অসমৰ নদী বাণিজ্যৰ পুনৰুদ্ধাৰ আৰু উত্তৰ পূৰ্বাঞ্চলৰ আভ্যন্তৰীণ জলপথ ব্যৱস্থা শক্তিশালী কৰাৰ ক্ষেত্ৰত এয়া গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে বিবেচিত হৈছে। উল্লেখযোগ্য যে স্বাধীনতাৰ পূৰ্বে ডিব্ৰুগড়ে গুৰুত্বপূৰ্ণ নদী বন্দৰ হিচাপে উজনি অসমক ব্ৰহ্মপুত্ৰৰ জৰিয়তে গোলকীয় বজাৰৰ সৈতে জড়িত কৰিছিল। এই আৰম্ভণিয়ে গুৰুত্বপূৰ্ণ যোগাযোগক পুনৰ প্ৰতিষ্ঠা কৰি উত্তৰ পূৰ্বাঞ্চলৰ বাবে আভ্যন্তৰীণ জলপথক সুলভ, সেউজ আৰু সুচল পৰিবহণ হিচাপে বিকশাই তোলাৰ চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাক প্ৰতিফলিত কৰিছে। অনুষ্ঠানত পৰিবহণ মন্ত্ৰী চৰণ বড়ো, শ্ৰমিক কল্যাণ বিভাগৰ মন্ত্ৰী ৰামেশ্বৰ তেলী, উদ্যোগ বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বৰা আৰু জলসম্পদ মন্ত্ৰী সুশান্ত বৰগোহাঁইকে ধৰি কেইবাগৰাকী বিধায়ক তথা ভাৰতীয় আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণ আৰু অসম পেট্ৰকেমিকেলছ লিমিটেডৰ অধ্যক্ষ দুগৰাকী উপস্থিত থাকিব। ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ বিকাশৰ যাত্ৰাত নতুন সংযোজন হিচাপে আজি বঙাইগাঁও চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাল মুকলি কৰা হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই জিলাখনৰ মাজগাঁৱত স্থাপন কৰা এই চিকিৎসা মহাবিদ্যালয়খন উদ্বোধন কৰিব। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ অনুমোদন মৰ্মে 611 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই চিকিৎসা মহাবিদ্যালয়খনে 100খন MBBS আসনেৰে ৰাজ্যৰ 5ম চিকিৎসা মহাবিদ্যালয় হিচাপে স্বীকৃতি লাভ কৰিছে। আজিৰ অনুষ্ঠানতে মুখ্যমন্ত্ৰীয়ে 50 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা সংহত জিলা আয়ুক্তৰ কাৰ্যালয় আৰু আন কেইবাটাও প্ৰকল্প উদ্বোধন কৰিব। ইয়াৰ ভিতৰত অভয়াপুৰী, খুৰাগাঁও, কছাৰীপাৰা আদৰ্শ আৱাসিক বিদ্যালয়, টুলুঙিয়াৰ পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়ন, সৃজনগ্ৰামৰ ৰঘুনাথ বিক্ৰম মন্দিৰ সত্ৰ আৰু বীৰঝৰা চাহ বাগিচা আদৰ্শ মাধ্যমিক বিদ্যালয় আছে।

এয়া আকাশবাণী গুৱাহাটী পৌৰাঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিসমূহত আছে। অসমৰ প্ৰাক্তন অগ্নিবীৰসকলৰ বাবে 11টা শ্ৰেণীৰ পদত নিযুক্তিৰ ক্ষেত্ৰত 12% সংৰক্ষণত ৰাজ্যিক মন্ত্ৰীসভাৰ অনুমোদন। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বগীবিল টাৰ্মিনেলৰ পৰা আজি দিনৰ 11 বজাত প্ৰথমটো আন্তঃৰাষ্ট্ৰীয় মালবাহী জাহাজৰ যাত্ৰাৰ শুভাৰম্ভ। ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ বিকাশৰ যাত্ৰাত নতুন সংযোজন হিচাপে আজি বঙাইগাঁও চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাল মুকলি। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ কাইলৈ ভোটগ্ৰহণৰ বাবে যাৱতীয় প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ। আৰু এছিয়ান গেমছত অনবদ্য প্ৰদৰ্শন আগবঢ়োৱা ভাৰতীয় এথলীটসকলক ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ শুভেচ্ছা। ৰাজ্যিক মন্ত্ৰীসভাই অসমত স্থায়ীভাৱে বসবাস কৰা প্ৰাক্তন অগ্নিবীৰসকলৰ বাবে অসম আৰক্ষী, APRO, SDRF

0: তদুপৰি বঙাইগাঁৱৰ বিসৰ্জন ঘাটত 34 লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা নৰনাৰায়ণৰ প্ৰতিমূৰ্তি অনাৱৰণ কৰা হ'ব। অনুষ্ঠানত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহল, বৰপেটাৰ সাংসদ ফণীভূষণ চৌধুৰী, ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী কেশৱ মহন্তকে ধৰি আন কেইবাগৰাকী মন্ত্ৰী বিধায়ক উপস্থিত থাকিব। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণ কাইলৈ অনুষ্ঠিত হ'ব। সমষ্টিটোৰ 19,02,000 ভোটদাতাই ভোটৰ অধিকাৰ সাব্যস্ত কৰাৰ সুযোগ লাভ কৰিব। ইয়াৰে 9,58,549 জন পুৰুষ আৰু 9,43,300 গৰাকী মহিলা ভোটদাতা। 2,307টা ভোটগ্ৰহণ কেন্দ্ৰত সুকলমে ভোটগ্ৰহণৰ বাবে প্ৰশাসনে যাৱতীয় প্ৰস্তুতি সম্পন্ন কৰিছে। নগাঁও সংসদীয় সমষ্টিৰ 8টা বিধানসভা সমষ্টি ধিং, ৰূপহীহাট, চামগুৰি, নগাঁও বটদ্ৰৱা, ৰহা আৰু মৰিগাঁও জিলাৰ জাগিৰোড, মৰিগাঁও আৰু লাহৰীঘাটত নিয়াৰিকৈ নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে প্ৰশাসনে 203 গৰাকী ছেক্টৰ বিষয়া আৰু 53 গৰাকী জ'নেল বিষয়া নিয়োগ কৰিছে। নগাঁও জিলাৰ বাবে নিয়োজিত 54 জন মাইক্ৰ অবজাৰভাৰে কাইলৈ স্পৰ্শকাতৰ ভোটগ্ৰহণ কেন্দ্ৰসমূহৰ কাম কাজ পৰ্যবেক্ষণ কৰিব। ভোটগ্ৰহণত নিয়োজিত প্ৰিজাইডিং আৰু পলিং বিষয়াসকল আজি সংশ্লিষ্ট ভোটকেন্দ্ৰসমূহলৈ ৰাওনা হ'ব। ভোটগ্ৰহণৰ সময়ছোৱাত সম্ভাৱ্য যিকোনো ধৰণৰ কোটাঘাত ৰোধ কৰাৰ বাবে আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীয়ে ফ্লেগ মাৰ্চ অব্যাহত ৰাখিছে। এই নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযানৰ কালি সামৰণি পৰে। শাসকীয় বিজেপি আৰু বিৰোধী ৰাজনৈতিক দলসমূহে দলীয় প্ৰাৰ্থীৰ সমৰ্থনত ৰাজহুৱা সভা সমদল অনুষ্ঠিত কৰি অন্তিম দিনা প্ৰচাৰ অভিযান চলায়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনসেৱাৰ জৰিয়তে দেশসেৱাৰ লক্ষ্যৰে ৰাজহুৱা সেৱাৰ ক্ষেত্ৰত 25 বছৰ সফলতাৰে সম্পূৰ্ণ কৰিছে আৰু সম্পূৰ্ণ দায়বদ্ধতাৰে এই সেৱা অব্যাহত ৰাখিছে। সেৱা আৰু সুশাসনৰ লক্ষ্যৰে চৰকাৰে 2047 চনৰ ভিতৰত বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ বাবে নিৰন্তৰ কাম কৰি আছে। সৰ্বাত্মক বিকাশ আৰু সামাজিক সবলীকৰণৰ জৰিয়তে চৰকাৰৰ এই নিষ্ঠাপূৰ্ণ সেৱাই জনসাধাৰণৰ জীৱনত ৰূপান্তৰ সাধন কৰিবলৈ সমৰ্থ হৈছে। এই শৃংখলাত আজি সামগ্ৰী আৰু সেৱা কৰ অৰ্থাৎ GST এখন ৰাষ্ট্ৰ এটা কৰ ব্যৱস্থাৰ জৰিয়তে দেশৰ আৰ্থসামাজিক দিশত হোৱা ৰূপান্তৰ সন্দৰ্ভত আলোকপাত কৰা হৈছে। সামগ্ৰী আৰু সেৱা কৰ অৰ্থাৎ GST এখন ৰাষ্ট্ৰ এটা কৰ ব্যৱস্থা ভাৰতত গ্ৰহণ কৰা অন্যতম উল্লেখযোগ্য কৰ সংস্কাৰ। 2017 চনৰ 1 জুলাইত প্ৰৱৰ্তন কৰা এই ব্যৱস্থাই কেইবাটাও কেন্দ্ৰীয় আৰু ৰাজ্যিক কৰ এক উমৈহতীয়া পৰিকাঠামোৰ আওতালৈ আনি দেশৰ পৰোক্ষ কৰ ব্যৱস্থাৰ ৰূপান্তৰ সাধন কৰে। এখন ৰাষ্ট্ৰ এটা কৰ ব্যৱস্থা এখন বজাৰ সৃষ্টিৰ দৃষ্টিভংগীৰে এই ব্যৱস্থা কাৰ্যকৰী কৰা হৈছিল। ইয়াৰ পূৰ্বে ভাৰতৰ পৰোক্ষ কৰ ব্যৱস্থাত কেন্দ্ৰ আৰু ৰাজ্যসমূহে আৰোপ কৰা কেইবাটাও কৰ আছিল। কেন্দ্ৰীয় আবকাৰী শুল্ক, কেন্দ্ৰীয় বিক্ৰী কৰ, প্ৰৱেশ কৰ ইত্যাদিৰ ফলত প্ৰায়ে ব্যৱসায়ীসকলে জটিলতাৰ সন্মুখীন হৈছিল। GST-য়ে সামগ্ৰী আৰু সেৱাৰ যোগানৰ ওপৰত সৰ্বাত্মক আৰু উৎস আধাৰিত কৰ সংযোজন কৰি সমগ্ৰ ব্যৱস্থাটোৰ পৰিৱৰ্তন সাধন কৰিলে। ইয়াৰ অধীনত কেন্দ্ৰ আৰু ৰাজ্যৰ দ্বৈত ব্যৱস্থাৰে GST আৰোপ কৰে। GST-য়ে ভাৰতীয় অৰ্থনীতিৰ আনুষ্ঠানিকৰণতো উদগনি যোগাইছে। পঞ্জীয়ন, কৰ ৰিটাৰ্ণ দাখিল, কৰ পৰিশোধ আদি ডিজিটেল মঞ্চলৈ লৈ যোৱাৰ লগতে সমগ্ৰ ব্যৱস্থাটো প্ৰযুক্তি নিৰ্ভৰ আৰু স্বচ্ছ হৈছে। গ্ৰাহকৰ বাবেও GST-য়ে স্বচ্ছতা আনিছে। GST-য়ে দেশৰ অৰ্থনৈতিক যাত্ৰাত সাধন কৰা গুৰুত্বপূৰ্ণ সংস্কাৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এইদৰে মত প্ৰকাশ কৰে।
1: সবী ৰাজ্যক কো সবকো সাথ লেকৰ আজাদ ভাৰত কা ইতনা বড়া টেক্স ৰিফৰ্ম সম্ভৱ হো পায়া। ইয়ে কেন্দ্ৰ और राज्यों के प्रयासों का नतीजा था कि देश दर्जनों टैक्सों के जाल से मुक्त हुआ और पूरे देश के लिए एक जैसी व्यवस्था बनी। वन नेशन वन टैक्स का सपना साकार हुआ। रिफॉर्म एक अनवरत चलने वाली प्रक्रिया होती है। जब समय बदलता है, देश की जरूरत बदलती है, तो नेक्स्ट जनरेशन रिफॉर्म भी उतने ही आवश्यक होते हैं। इसलिए देश की वर्तमान जरूरतों और भविष्य के सपनों को देखते हुए GST के ये नए रिफॉर्म्स लागू हो रहे हैं। नए स्वरूप में मुख्य रूप से अब सिर्फ 5% और 18% के ही टैक्स स्लैब रहेंगे। इसका मतलब है रोजमर्रा के इस्तेमाल की ज्यादातर चीजें और सस्ती हो जाएगी।
0: দেশজুৰি চলি থকা সেৱা সংকল্প অভিযানৰ অংশ হিচাপে ৰাজ্যৰ বিভিন্ন ঠাইত অংগন মিলন সেৱা শীৰ্ষক বিশেষ পৰিপুষ্টি কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। লখিমপুৰ জিলাৰ ঢকুৱাখনা সংহত শিশু উন্নত প্ৰকল্পৰ অধীনত কালি এই কাৰ্যসূচীৰ আয়োজন কৰা হয়। প্ৰকল্পটোৰ অধীনৰ ডিমৰুগুৰি পঞ্চায়তৰ নামনি আলিমূৰ ডাংধৰা অংগনবাড়ী কেন্দ্ৰ, খেৰকটা পঞ্চায়তৰ বকুলগুৰি অংগনবাড়ী কেন্দ্ৰ আৰু পূব ঢকুৱাখনা পঞ্চায়ত

0: ৰ বান্দেনা কেন্দ্ৰত এই কাৰ্যসূচী অনুষ্ঠিত হয়। অনুষ্ঠানত অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলক উৎসাহিত কৰাৰ বাবে চৰকাৰে আগবঢ়োৱা আৰ্থিক অনুদান আৰু সম্বৰ্ধনা পত্ৰ বিতৰণ কৰা হয়। মাজুলী সংহত শিশু উন্নয়ন প্ৰকল্পৰ সহযোগত কালি মধুপুৰ মিচিং আদৰ্শ অংগনবাড়ী কেন্দ্ৰত অংগন মিলন সেৱা অনুষ্ঠিত হয়। দুসপ্তাহতকৈ অধিক সময়জোৰা ৰোমাঞ্চকৰ প্ৰতিদ্বন্দ্বিতাৰ অন্তত জাপানত অনুষ্ঠিত এছিয়ান গেমছৰ কালি সামৰণি পৰে। এছিয়া অলিম্পিক পৰিষদৰ অধ্যক্ষই আনুষ্ঠানিকভাৱে এই ক্ৰীড়াৰ সামৰণি ঘোষণা কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এছিয়ান গেমছত অনবদ্য প্ৰদৰ্শন আগবঢ়োৱা ভাৰতীয় এথলীটসকলক শুভেচ্ছা জনাইছে। শ্ৰীমতী মুৰ্মুৱে সামাজিক মাধ্যমৰ এটা বাৰ্তাত কয় যে ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰতিগৰাকী সদস্যক লৈ দেশ গৌৰৱান্বিত। খেলুৱৈসকলৰ কঠোৰ পৰিশ্ৰম, দক্ষতা আৰু দৃঢ়তাই দেশলৈ গৌৰৱ কঢ়িয়াই আনিলে বুলি ৰাষ্ট্ৰপতিগৰাকীয়ে উল্লেখ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশক প্ৰতিনিধিত্ব কৰা প্ৰতিগৰাকী খেলুৱৈৰ শলাগ লয়। ভাৰতে এইবাৰৰ এছিয়ান গেমছত সুন্দৰ প্ৰদৰ্শনেৰে 21টা সোণ, 27টা ৰূপ আৰু 37টা ব্ৰঞ্জসহ মুঠ 85টা পদকেৰে প্ৰতিযোগিতাৰ তালিকাত চতুৰ্থ স্থান দখল কৰে। শ্ৰোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ সঞ্জীৱনী পাঠকৰ সৈতে।
1: ৰাজ্যিক মন্ত্ৰীসভাই অসমত স্থায়ীভাৱে বসবাস কৰা প্ৰাক্তন অগ্নিবীৰসকলৰ বাবে বিভিন্ন পদত নিযুক্তিৰ ক্ষেত্ৰত 12% সংৰক্ষণত অনুমোদন জনোৱাৰ বাতৰিটো দৈনিক অসম, দ্য চেণ্টিনেল, অসমীয়া খবৰ কাকতে মুখ্য বাতৰিত স্থান দিছে। ৰাজ্যত পুৰণি বাহন ক্ৰয় বিক্ৰয়ৰ ক্ষেত্ৰত 3 বছৰ পুৰণি বাহনত গ্ৰীণ চেজ দিয়াৰ পৰিৱৰ্তে ইলেক্ট্ৰনিক আৰু চি এন জি বাহনত গ্ৰীণ চেজ দিব নালাগে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰা বাতৰিটো দৈনিক অগ্ৰদূত, দি আছাম ট্ৰিবিউন, আমাৰ অসম কাকতে বিতংভাৱে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। অসম আৰক্ষীৰ বিশেষ কৰ্মবাহিনীয়ে শোণিতপুৰ আৰক্ষীৰ সহযোগত বিভিন্ন সময়ত ভাৰতীয় সেনাৰ নিৰাপত্তা সম্পৰ্কীয় গোপন তথ্য বিভিন্ন উপায়েৰে পাকিস্তানলৈ প্ৰেৰণ কৰাৰ অভিযোগত দুজন পাকিস্তানৰ চোৰাংচোৱাক গ্ৰেপ্তাৰ কৰাৰ বাতৰিটোক নিয়মীয়া বাৰ্তা কাকতে মুখ্য বাতৰিত স্থান দিছে। মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে দাখিল হোৱা দুখনকৈ লেখ আবেদনৰ আজি উচ্চতম ন্যায়ালয়ত শুনানি আৰম্ভ হ'ব। এই বাতৰিটো অসমীয়া প্ৰতিদিন কাকতে আজি সুপ্ৰীম কোৰ্টত শুনানি শিৰোনামেৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। বিশ্ব স্বাস্থ্য সংস্থাৰ শেহতীয়া গ্লোবেল হেলথ এষ্টিমেটৰ প্ৰতিবেদনৰ তথ্য অনুসৰি ভাৰতত জন্মৰ সময়ত গড় জীৱনকাল 71 বছৰলৈ বৃদ্ধি পাইছে। এই বাতৰিটোক দৈনিক জনমভূমি কাকতে তথ্য সহকাৰে মুখ্য বাতৰিত স্থান দিছে। এতিয়া আহক আমি পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
0: ধন্যবাদ সঞ্জীৱনী। বতৰৰ বতৰা স্থানীয় বতৰৰ আগলি বতৰ অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী ঢেৰেকনিৰে 2 এজাক বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 32 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 25 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰি কেইটামান আগৰবাৰ পঢ়ি দিছো। অসমৰ প্ৰাক্তন অগ্নিবীৰসকলৰ বাবে 11টা শ্ৰেণীৰ পদত নিযুক্তিৰ ক্ষেত্ৰত 12% সংৰক্ষণত ৰাজ্যিক মন্ত্ৰীসভাৰ অনুমোদন। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বগীবিল টাৰ্মিনেলৰ পৰা আজি দিনৰ 11 বজাত প্ৰথমটো আন্তঃৰাষ্ট্ৰীয় মালবাহী জাহাজৰ যাত্ৰাৰ শুভাৰম্ভ। ৰাজ্যৰ স্বাস্থ্যকেন্দ্ৰৰ বিকাশৰ যাত্ৰাত নতুন সংযোজন হিচাপে আজি বঙাইগাঁও চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাল মুকলি। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ কাইলৈ ভোটগ্ৰহণৰ বাবে যাৱতীয় প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ। আৰু এছিয়ান গেমছত অনবদ্য প্ৰদৰ্শন আগবঢ়োৱা ভাৰতীয় এথলীটসকলক ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ শুভেচ্ছা। পুৱাৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি দিনৰ 11 বজাত শুনিবলৈ পাব।

0: জিলাৰ ৰেহৰূপ।
1: নমস্কাৰ, জিলাৰ ৰেহৰূপ অনুষ্ঠানত আজি শুনক ডিব্ৰুগড় জিলাৰ ৰেহৰূপ। আমাৰ সৈতে আছে ডিব্ৰুগড়ৰ পৰা আমাৰ সংবাদদাতা যাদৱ গগৈ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন উপলক্ষে 17 ছেপ্টেম্বৰ তাৰিখে সমগ্ৰ ৰাজ্যখনৰ লগতে ডিব্ৰুগড় জিলাতো বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। এই বিষয়ে আমাক সবিশেষ জনাইছে ডিব্ৰুগড়ৰ আমাৰ সংবাদদাতাই।
2: ডিব্ৰুগড়ত ভাৰতীয় জনতা পাৰ্টীৰ ডিব্ৰুগড় সমষ্টিৰ উদ্যোগত আয়োজিত সেৱা সংকল্প অভিযানৰ অংশ হিচাপে আয়োজিত আশীৰ্বাদৰ বন্তি প্ৰজ্বলন কাৰ্যসূচীত ভাৰত চৰকাৰৰ বন্দৰ, জাহাজ আৰু জলপথ বিভাগৰ মন্ত্ৰী তথা স্থানীয় সাংসদ সৰ্বানন্দ সোণোৱাল উপস্থিত থাকি বন্তি প্ৰজ্বলনৰ কাৰ্যসূচী শুভাৰম্ভ কৰে। জনসেৱাক দেশ সেৱা হিচাপে গ্ৰহণ কৰি বিগত 25 বছৰ ধৰি নৰেন্দ্ৰ মোদীয়ে নিৰলস সেৱা, সুশাসন আৰু কৰ্তব্য নিষ্ঠাৰ জৰিয়তে ৰাষ্ট্ৰ নিৰ্মাণত উৎসৰ্গিত ভূমিকা পালন কৰি আহিছে। তেখেতৰ প্ৰতি এই কাৰ্যসূচীৰ জৰিয়তে

আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত লগতে নিউজন AIR মোবাইল এপত আৰম্ভ কৰিছো চিনেমা গীতৰ অনুষ্ঠান চিত্ৰগীত। প্ৰথমে শুনক নমিতা ভট্টাচাৰ্যৰ কণ্ঠত তৰামাই ছবিৰ এটি গীত, গীতিকাৰ কেশৱ মহন্ত, সংগীত ৰমেন বৰুৱাৰ।

এবাৰ শুনাবলৈ লৈছোঁ কামচোৰ ছবিৰ এটি গীত, কিশোৰ কুমাৰ আৰু লতা মংগেশকাৰৰ কণ্ঠত। সংগীত ৰাজেশ ৰোশনৰ, গীতৰ কথা ইন্দিৱৰাৰ।

অনুষ্ঠানত এইবাৰ ভূপিন্দৰ আৰু সুমন কল্যাণপুৰৰ কণ্ঠত শুনোৱা হওক নয়নমণি ছবিৰ এই গীতটি। গীতৰ কথা গুণসিন্ধু হাজৰিকাৰ, সংগীত জিতু তপনৰ।

চিত্ৰগীত চিনেমা গীতৰ অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ অমৰদ্বীপ ছবিৰ এটি গীত মহম্মদ ৰফি আৰু আশা ভোচলে কণ্ঠত। গীতৰ ৰচনা ৰাজেন্দ্ৰ কৃষণৰ, সংগীত চি ৰামচন্দ্ৰৰ।

চিত্ৰগীত শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰ শুনক জাগ উঠা ইনচান ছবিৰ এটি গীত আশা ভোচলে আৰু কিশোৰ কুমাৰৰ কণ্ঠত।

অনিমা ভট্টাচাৰ্যৰ কণ্ঠৰ এটি গীত শুনোৱা হওক। গীতটি লোৱা হৈছে বিশেষ এৰাতি ছবিখনৰ পৰা। গীতৰ কথা আৰু সংগীত উপেন কাকতিৰ।

0: কাঁচঘৰ ছবিত সুমন কল্যাণপুৰৰ কণ্ঠৰ গীতটি শুনিলে। চিত্ৰগীত চিনেমা গীতৰ অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়াইছো হাতে বাটে সুৰৰ আৱেশ।
1: নমস্কাৰ প্ৰিয় শ্ৰোতা, হাতে পাতে সুৰৰ আৱেশ অনুষ্ঠানটিৰ আন এটি খণ্ডলৈ মই পম্পী বৈশ্যই আপোনালোক সকলোকে আদৰণি জনাইছো। আশা কৰোঁ আপোনালোক সকলো কুশলে আছে। প্ৰিয় শ্ৰোতা, আমাৰ এই অনুষ্ঠানটিৰ জৰিয়তে আমি বিভিন্নজন ব্যক্তিৰ সৈতে কথা পাতোঁ, তেওঁলোকৰ মনৰ কথা তথা তেওঁলোকক ওচৰৰ পৰা জনাৰ কিছু প্ৰয়াস কৰাৰ লগতে শেষত তেওঁলোকে ভালপোৱা এটি গীত শুনাবলৈ আমি চেষ্টা কৰোঁ। গতিকে আহকচোন পলম নকৰি আগবাঢ়ো আমাৰ আজিৰ এই অনুষ্ঠানটিৰ মাজলৈ।
2: নমস্কাৰ, হাতে বাতে সুৰৰ আৱেশ অনুষ্ঠানটিলৈ আপোনাক আদৰণি জনাইছো। আপোনাৰ পৰিচয়টো জনাব।
3: গোবৰ্ধন দাস।
2: আপুনি ক'ত থাকে?
3: মই ভাঙা ঘৰতে থাকো।
2: আপুনি বৰ্তমান কি কৰ্মৰ সৈতে ব্যস্ত হৈ আছে?
3: মই এইবিলাক কাম কৰি আছো।
2: আপোনাৰ সৰুকৈ এখন জোতা চেণ্ডেলৰ দোকান আছে, লগতে আপুনি জোতা চিলায়ো, গতিকে এতিয়া ব্যৱসায় কেনে চলি আছে?
3: চলে, 200-300
2: এতিয়াতো পূজা আহি আছে, পূজাৰ কাৰণে কিবা বজাৰ কিবা বিশেষ কিবা বজাৰ কৰিছেনে?
3: বস্তুতেই আগৰ নিচিনা নাই।
2: কিয়?
3: বিক্ৰী বাৰ্তা নাই, মানুহ কাই পইচা নাই, পইচা নাই।
2: এই ডাঙৰ ডাঙৰ মলসমূহ হোৱাৰ পৰা আপোনালোকৰ অকণমান লছ হৈছে নেকি?
3: নাই হোৱা নাই।
2: নাই হোৱা, মানে যিসকল ব্যক্তিয়ে আপোনালোকৰ পৰা লৈ থাকে তেওঁলোকে আপোনালোকৰ পৰা আকৌ লৈ আছে?
3: লৈ আছে, লৈ আছে।
2: তেতিয়াহ'লে কমিছে কেলে?
3: কমিছে, এতিয়া মানুহ কাই পইচা নাই, পইচা নাই।

0: হাতে পাতে সুরৰ আবেশ অনুষ্ঠানটিলে আপোনাক আদৰণি জনাইছোঁ। আপোনাৰ পৰিচয়টো জনাবচোন।
1: ৰাজু সূত্ৰধৰ।
0: সূত্ৰধৰ, আপুনি ক'ত থাকে?
1: মই ভাঙৰে থাকোঁ।
0: ভাঙৰ, বৰ্তমান আপুনি কি কৰ্মৰ সৈতে ব্যস্ত হৈ আছে আমাৰ শ্ৰোতাসকলক জনাবচোন।
1: মই পাণ দোকান দিওঁ ফুটপাথৰ ওপৰতে, সেইটো দি মই জীৱন চলাই আছোঁ।
0: কিমান বছৰ হ'ল ফুটপাথত দোকান দিয়া?
1: ইয়াতে মই আজি 16 বছৰ হ'ল।
0: 16 বছৰ। আপুনি ইয়াৰ আগতে কি কৰিছিলে? নে পাণ দোকানে চলাই আছে?
1: দোকানে চলাই আছে।
0: কিমান বছৰ বয়সৰ পৰা কৰি আছে?
1: মই আপোনাৰ 25ৰ পৰা কৰিছোঁ।
0: আপোনাৰ পঢ়া শুনা কিমানলৈকে কৰিছিলে?
1: মই গ্ৰেজুৱেট কৰিছিলোঁ।
0: গ্ৰেজুৱেট কৰিছিলে। চাকৰিলৈ কিয় মনটো নেমেলিলে?
1: চাকৰিলৈ নগৰিলোঁ, মানে ইচ্ছা নাই মোৰ কৰিবলৈ। মই ব্যৱসায়ৰ প্ৰতি বেছি আগ্ৰহ আছিলোঁ।
0: এনে মই যদি আপোনাৰ ব্যৱসায়টোৰ বিষয়ে সোধোঁ, তেতিয়াহ'লে বেপাৰ পাতি কেনেকুৱা চলিছে?
1: আগত ভাল আছিলে, কিন্তু লাহে লাহে তললৈ গৈয়ে আছে। বেপাৰ আগৰ নিচিনা নাই এতিয়া বৰ্তমান।
0: আপোনাৰ পৰিয়ালৰ বিষয়ে জানিব বিচাৰিছোঁ, কোন কোন আছে
1: আপোনাৰ? মোৰ আইৰ আছে, মোৰ ভাইটি আছে, আৰু মোৰ ল'ৰা এটা আছে।
0: তেওঁ নিশ্চয় পঢ়ি আছে?
1: অঁ, ক্লাছ টুত পঢ়ি আছে।
0: আপোনালোকে গুৱাহাটীত ভাড়া ঘৰত খুব এটা সুন্দৰ পৰিয়ালেৰে জীৱন যাপন কৰি আছে, সুখী জীৱন এটা
1: ধুনীয়া সুখী চলি আছে ধুনীয়াকৈ।
0: খুব ভাল লাগিল আপোনাৰ সৈতে কথা পাতি। আমাৰ এই অনুষ্ঠানটিত আমি যিসকল ব্যক্তিৰ সৈতে কথা পাতোঁ তেওঁলোকক আমি শেষত এটি গীত শুনাওঁ। গতিকে আজি আপুনি কি গান শুনিব বিচাৰিব?
1: জুবিনৰ মায়াবিনীটো মই বেছি ভাল পাওঁ।
0: ঠিক আছে, মই জুবিন গাৰ্গৰ কণ্ঠত এটি গীত শুনাম। ধন্যবাদ, ভাল লাগিল আপোনাৰ সৈতে কথা পাতি।

0: নমস্কাৰ, হাতে বাতে সুৰৰ আবেগ অনুষ্ঠানটিলৈ আপোনাক আদৰণি জনাইছোঁ। আপোনাৰ পৰিচয়টো জনাব।
1: মোৰ নাম বাবু হয়।
0: আপুনি ক'ত থাকে?
1: শ্ৰীমন্তপুৰ।
0: আপুনি বৰ্তমান কি কৰ্মৰ সৈতে ব্যস্ত হৈ আছে?
1: মোৰ নিজৰ বিজনেছ হয় আপোনাৰ ফেচ লাইম চ'ডা পায় ইয়াতে, আৰু তাৰপিছত আপোনাৰ চুইটকৰ্ণ, আবেলি হ'লে ঠাণ্ডা দিনত চুইটকৰ্ণ, আপোনাৰ চুইটকৰ্ণ পায়।
0: কিমান বছৰ ধৰি কাম কৰি আছে?
1: আপোনাৰ 2009 পৰা।
0: এই ব্যৱসায়টোৰ বিষয়ে অকণমান জানিব বিচাৰিছোঁ, আপুনি কিদৰে ৰেছপঞ্চ পাইছে গ্ৰাহকৰ পৰা? কাৰণ এতিয়া বহুত গৰম আৰু সকলোৱে বিচাৰে এটা হেল্ডি খানা খাবলৈ, সেই বিষয়ে অকণমান কওকচোন।
1: চাওক, খানাটো হৈ গ'লে আপোনাৰ ভালকৈ চাফাকৈ দিয়ে, কাষ্টমাৰ ৰেছপঞ্চটো আমি ভালকৈ পাওঁ। কিছুমান কাষ্টমাৰ আহে অকণমান মানে সিহঁতৰ বেয়া, মানে ব্যৱহাৰটো অলপ বেয়া, কিছুমান আহে মানে বহুত ভালকৈ ব্যৱহাৰ কৰে, কিছুমানে অলপ 10 টকা বেছিকৈও দি থৈ যায়, বেছি ভাল লাগে। আৰু আমাৰ খাচকৈ আমাক চেল হ'লে ভাল লাগে, চাফাকৈ যিমান দিব পাৰোঁ সিমানে ভাল।
0: আপোনাৰ অভিজ্ঞতাটোৰ বিষয়ে জানিব বিচাৰিছোঁ।
1: অভিজ্ঞতা বাকী এনেকুৱা নাই আৰু, মোটামুটি চলি আছোঁ আৰু কিবাকৈ।
0: এবাৰ আপোনাৰ ঠাইখিনিৰ লোকেশ্যনটোৰ কথা ক'ব নেকি?
1: ভাওঘৰ স্মাৰ্ট বজাৰ, জি এছ ৰোড, ব্ৰিজৰ তলত।
0: আপোনাৰ পৰিয়ালৰ বিষয়ে জানিব বিচাৰিছোঁ, আপোনাৰ পৰিয়াল কোন কোন আছে?
1: মোৰ মা, মই, মোৰ মিছেছ, মোৰ বাচ্চা এটা।
0: এই ব্যৱসায়টো আপুনি এইদৰে জুচ বেচিব বা ঠাণ্ডাৰ দিনত কৰ্ণ বেচিব, এইটো কেনেকৈ আহিল?
1: এইটো মানে আগতে গোলা বিক্ৰী কৰিছিলোঁ, গোলাটো মানে এইবাৰ চেল নাই সেনেকুৱা, সেইকাৰণে গোলা বাদি কিনে লাইম চ'ডাটো বিক্ৰী কৰি আছোঁ। আৰু ঠাণ্ডা দিনত আমি মানে চুইটকৰ্ণে বিক্ৰী কৰোঁ, কিন্তু লাইম চ'ডা নচলে, নেমু পানী নাখায় মানুহে, সেইকাৰণে চুইটকৰ্ণ বিক্ৰী কৰোঁ।
0: খুব ভাল লাগিল আপোনাৰ সৈতে কথা পাতি। আমাৰ এই অনুষ্ঠানটিত আমি যিসকল ব্যক্তিৰ সৈতে কথা পাতোঁ তেওঁলোকক আমি শেষত এটি গীত শুনাওঁ, গতিকে আজি আপুনি আমাৰ এই অনুষ্ঠানটিৰ জৰিয়তে কি গান শুনিব বিচাৰিব?
1: মন যায়।
0: ঠিক আছে, মই মন যায় গীতটি শুনো।

0: প্ৰিয় শ্ৰোতা, নিৰ্ধাৰিত সময় শেষ হৈ অহাৰ লগে লগে মই পম্পী বৈশ্যই আন এটি খণ্ডত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতেই বিদায় মাগিলোঁ। আজিৰ এই অনুষ্ঠানটিৰ প্ৰযোজনা আছিল কাৰ্তিক সূত্ৰধাৰৰ।
1: হাতে বাটে সুৰৰ আৱেশ অনুষ্ঠানটি শুনিলে।
2: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM 100.8 MHz।

0: तो श्रोताओ, अभी आप सुन रहे थे कार्यक्रम आम का पेड़।
1: मेरा नाम साक्षी है, मैं एक आईटी कंपनी में काम करती हूँ। एक दिन ऑफिस से घर आते वक्त रात को एक कार सामने चल रही थी, उसने अचानक से ब्रेक मारा। पर उसकी टेल लाइट ही नहीं चली, बस एक छोटा सा डिम बल्ब था, वो भी धुंधला सा। मुझे लगा मैं सीधा टकरा जाऊंगी, एक छोटा सा बल्ब ही तो है, पर अगर ना चले तो सब कुछ अंधेरा हो जाता।
2: वाहन चलाते समय
3: श्रोता सकले ইমান পৰে ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত অনুষ্ঠান উমং শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পিছতে আঞ্চলিক বাতৰি শুনিবলৈ পাব।
4: এয়া আকাশবাণী গুৱাহাটী, বাতৰি পঢ়িছো পৰিস্মিতা দিহিঙীয়াই। কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ডিব্ৰুগড়ৰ বগীবিল টাৰ্মিনেলৰ পৰা প্ৰথমটো আন্তঃৰাষ্ট্ৰীয় মালবাহী জাহাজৰ যাত্ৰাৰ শুভাৰম্ভ কৰিব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ভাৰ্চুৱেল ব্যৱস্থাৰে এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশ ল'ব। নামৰূপৰ অসম পেট্ৰকেমিকেল লিমিটেডৰ পৰা মিথানল কঢ়িয়াই নিবলগীয়া দুখনকৈ মালবাহী জাহাজে বগীবিলৰ পৰা বাংলাদেশৰ ঢাকাৰ পানগাঁও বন্দৰলৈ যাত্ৰা কৰিব। আমাৰ ডিব্ৰুগড়ৰ সংবাদদাতাই জনোৱা মতে, প্ৰতিখন জাহাজত 27টাকৈ কণ্টেইনাৰ থাকিব আৰু মুঠ 1,080 টন মিথানল লৈ যোৱা হ'ব। মালবাহী জাহাজ দুখনে ব্ৰহ্মপুত্ৰৰ ৰাষ্ট্ৰীয় জলপথ 2 আৰু ভাৰত বাংলাদেশ প্ৰটকল জলপথ ব্যৱহাৰ কৰিব। দেশৰ স্বাধীনতাৰ পাছত প্ৰথমবাৰৰ বাবে ডিব্ৰুগড়ৰ পৰা বিদেশৰ বন্দৰলৈ পণ্য সামগ্ৰী প্ৰেৰণ কৰা হ'ব। অসমৰ নদী বাণিজ্যৰ পুনৰুদ্ধাৰ আৰু উত্তৰ পূৰ্বাঞ্চলৰ আভ্যন্তৰীণ জলপথ ব্যৱস্থা শক্তিশালী কৰাৰ ক্ষেত্ৰত এয়া গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে বিবেচিত হৈছে। উল্লেখযোগ্য যে স্বাধীনতাৰ পূৰ্বে ডিব্ৰুগড়ে গুৰুত্বপূৰ্ণ নদী বন্দৰ হিচাপে উজনি অসমক ব্ৰহ্মপুত্ৰৰ জৰিয়তে গোলকীয় বজাৰৰ সৈতে সংযোগ কৰিছিল। এই আৰম্ভণিয়ে গুৰুত্বপূৰ্ণ যোগাযোগক পুনৰ প্ৰতিষ্ঠা কৰি উত্তৰ পূৰ্বাঞ্চলৰ বাবে আভ্যন্তৰীণ জলপথক সুলভ, সেউজ আৰু সুচল পৰিবহণ হিচাপে বিকশাই তোলাৰ চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাক প্ৰতিফলিত কৰিছে। অনুষ্ঠানত পৰিবহণ মন্ত্ৰী চৰণ বড়ো, শ্ৰমিক কল্যাণ বিভাগৰ মন্ত্ৰী ৰামেশ্বৰ তেলী, উদ্যোগ বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বৰা আৰু জলসম্পদ মন্ত্ৰী সুশান্ত বৰগোহাঁইকে ধৰি কেইবাগৰাকী বিধায়ক তথা ভাৰতীয় আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণ আৰু অসম পেট্ৰকেমিকেলছ লিমিটেডৰ অধ্যক্ষ দুগৰাকী উপস্থিত থাকিব। ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ বিকাশৰ যাত্ৰাত নতুন সংযোজন হিচাপে আজি বঙাইগাঁও চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাল মুকলি কৰা হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই জিলাখনৰ মাজগাঁৱত স্থাপন কৰা এই চিকিৎসা মহাবিদ্যালয়খন উদ্বোধন কৰিব। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ অনুমোদন মৰ্মে 611 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই চিকিৎসা মহাবিদ্যালয়খনে 100খন MBS আসনেৰে ৰাজ্যৰ পঞ্চদশ চিকিৎসা মহাবিদ্যালয় হিচাপে স্বীকৃতি লাভ কৰিছে। আজিৰ অনুষ্ঠানতে মুখ্যমন্ত্ৰীয়ে 50 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা সংহত জিলায়ুক্তৰ কাৰ্যালয় আৰু আন কেইবাটাও প্ৰকল্প উদ্বোধন কৰিব। ইয়াৰ ভিতৰত অভয়াপুৰী, খুৰাগাঁও, কছাৰীপাৰা আদৰ্শ আৱাসিক বিদ্যালয়, টুলুঙিয়াৰ পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়ন, সৃজনগ্ৰামৰ ৰঘুনাথ বিগ্ৰহ মন্দিৰ সত্ৰ আৰু বীৰঝৰা চাহবাগিচা আদৰ্শ মাধ্যমিক বিদ্যালয়।

0: আছে। তদুপৰি বঙাইগাঁৱৰ বিসৰ্জন ঘাটত 34 লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা নৰনাৰায়ণৰ প্ৰতিমূৰ্তিও অনাৱৰণ কৰা হ'ব। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণ কাইলৈ অনুষ্ঠিত হ'ব। সমষ্টিটোৰ 19,02,000 ভোটদাতাই ভোটৰ অধিকাৰ সাব্যস্ত কৰাৰ সুযোগ লাভ কৰিব। ইয়াৰে 9,58,549 জন পুৰুষ আৰু 9,43,300 গৰাকী মহিলা ভোটদাতা। 2,307 ভোটগ্ৰহণ কেন্দ্ৰত সুকলমে ভোটগ্ৰহণৰ বাবে প্ৰশাসনে যাৱতীয় প্ৰস্তুতি সম্পন্ন কৰিছে। নগাঁও সংসদীয় সমষ্টিৰ 8টা বিধানসভা সমষ্টি ধিং, ৰূপহীহাট, চামগুৰি, নগাঁও বটদ্ৰৱা আৰু ৰহা আৰু মৰিগাঁও জিলাৰ জাগীৰোড, মৰিগাঁও আৰু লাহৰীঘাটত নিয়াৰিকৈ নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে প্ৰশাসনে 203 গৰাকী ছেক্টৰ বিষয়া আৰু 53 গৰাকী জ'নেল বিষয়া নিয়োগ কৰিছে। নগাঁও জিলাৰ বাবে নিয়োজিত 54 জন মাইক্ৰ অবজাৰ্ভাৰে কাইলৈ স্পৰ্শকাতৰ ভোটগ্ৰহণ কেন্দ্ৰসমূহৰ কাম কাজ পৰ্যবেক্ষণ কৰিব। ভোটগ্ৰহণত নিয়োজিত প্ৰিজাইডিং আৰু পলিং বিষয়াসকল আজি সংশ্লিষ্ট ভোটকেন্দ্ৰসমূহলৈ ৰাওনা হৈছে। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতত প্ৰৱাসী অসমীয়াৰ সাক্ষ্য প্ৰদান প্ৰক্ৰিয়া অব্যাহত আছে। আদালতত আজি ছিংগাপুৰৰ নিবাসী ৰূপকমল কলিতাই দ্বিতীয় দিনৰ বাবে সাক্ষ্য প্ৰদান কৰিব। শিল্পীগৰাকীৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত অভিযুক্ত পক্ষৰ অধিবক্তাই ৰূপকমল কলিতাক জেৰা কৰাৰ সম্ভাৱনা আছে। ইপিনে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত কাৰাগাৰত থকা অভিযুক্ত অমৃত প্ৰভা মহন্তৰ জামিন আবেদনৰো আজি গুৱাহাটী উচ্চ ন্যায়ালয়ত শুনানি অনুষ্ঠিত হ'ব। ন্যায়াধীশ প্ৰাঞ্জল দাসৰ বিচাৰপীঠে দিনৰ 2 বজাত অমৃত প্ৰভাৰ জামিন আবেদনৰ শুনানি গ্ৰহণ কৰিব। দক্ষিণ হালমেৰা মানকাছৰ জিলাৰ ভাৰত বাংলাদেশ সীমান্তৱৰ্তী দেৱানীৰ আলগাছৰ এলেকাত গৰুৰ চোৰাং সৰবৰাহৰ বিৰুদ্ধে আৰক্ষীয়ে কালি অভিযান চলোৱাৰ সময়ত সৰবৰাহকাৰীৰ আক্ৰমণত এজন আৰক্ষী কনিষ্টবল আহত হয়। এই ঘটনাৰ পাছতে হুকছৰ আৰক্ষীয়ে 9 জন লোকক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত হুকছৰ থানাত নিজাববীয়াকৈ গোচৰ ৰুজু কৰে। লোককেইজনক কালি সন্ধিয়া হাতিঙিমাৰী জিলা আদালতত হাজিৰ কৰোৱা হয়। আদালতে আটাইকেইজনকে ধুবুৰী কাৰাগাৰলৈ প্ৰেৰণৰ নিৰ্দেশ দিয়ে। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 12:05।
1: মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টজ আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত, লগতে নিউজন AIR মোবাইল এপত। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ এতিয়াৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত নিমিষা ভৰালী দাস, নিয়ন্ত্ৰণ কক্ষত কিশোৰ কুমাৰ শৰ্মা, ধীৰাজ কুমাৰ বৈশ্য, কৌস্তুভ দাস, ট্ৰেন্সমিটাৰত বিপুল কলিতা, বিজিৎ শৰ্মা, শেখ আব্দুল্লা আহমেদ, FM ট্ৰেন্সমিটাৰত সিদ্ধেশ্বৰ বড়ো, ডিউটি ৰুমৰ সহায়কাৰী ভৱেন শৰ্মা আৰু ষ্টুডিঅ'ত মই ময়ূৰী দত্ত। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক পৰাগমালা লাইভ। আগবঢ়াব জয়শ্ৰী ডেকাই।
2: পৰাগমালা।

0: নমস্কাৰ প্ৰিয় শ্ৰোতা, আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিলৈ মই ত্ৰিৰেখাই আপোনাক আদৰণি জনাইছোঁ। আজি আগবঢ়াইছোঁ এখনি সংগীতালক্ষ্য।
1: এখন চিঠি, কাগজৰ বুকুত ৰৈ যোৱা মানুহৰ মাত। এখন চিঠি আহিবলৈ কেতিয়াবা 7 দিন লাগিছিল, কেতিয়াবা 15 দিন, কেতিয়াবা 1 মাহ।
2: তথাপিও মানুহে অপেক্ষা কৰিছিল। ডাকোৱালৰ চাইকেলখন গাঁৱৰ আলিটোৰে দেখা দিয়াৰ লগে লগে কাৰোবাৰ বুকুত যেন হঠাৎ এজাক চৰাই উৰিছিল।
1: চিঠি আহিল নেকি? এটা খাম, এটুকুৰা কাগজ, কেইখাৰিমান আখৰ,
2: কিন্তু সেই কেইখাৰি আখৰৰ মাজতেই লুকাই আছিল এখন ঘৰ, এটা সম্পৰ্ক, এটা বছৰ, এটা অপেক্ষা, আৰু কেতিয়াবা এটা সম্পূৰ্ণ জীৱনৰ আলোকপাত।

চিঠি, কথাকৰ আটাইতকৈ পুৰণি অথচ আটাইতকৈ কোমল মাধ্যম, য'ত শব্দবোৰ কেৱল পঢ়া নহয় অনুভৱ কৰা হয়। আহক আজি অলপ সময়ৰ বাবে আমি উভতি যাওঁ সেই পৃথিৱীখনলৈ, চিঠিৰ পৃথিৱীলৈ।

0: এসময়ত গাঁওখনৰ ৰাস্তাৰে এজন মানুহ আহিছিল। কান্ধত এটা মোনা, মূৰত টুপি, হাতত কেতিয়াবা দুটামান মানি অৰ্ডাৰ, কেতিয়াবা পোষ্টকাৰ্ড আৰু কেতিয়াবা এখন চিঠি।
1: তেওঁৰ নামটো হয়তো সকলোৱে নাজানিছিল, কিন্তু তেওঁৰ অপেক্ষাত থকা মানুহবোৰে তেওঁৰ খোজৰ শব্দ চিনি পাইছিল। সেইজনেই ডাকুৱাল।

0: কাৰোবাৰ ল'ৰাই চহৰৰ পৰা লিখিছে, কাৰোবাৰ জীয়ৰীৰ বিয়াৰ খবৰ আহিছে, কাৰোবাৰ সৈনিক পুত্ৰই সীমান্তৰ পৰা লিখিছে, কাৰোবাৰ প্ৰেমিকৰ চিঠি আহিছে, আৰু কোনোবা বৃদ্ধাই প্ৰতিদিনেই দুৱাৰমুখলৈ চাই এটাই কথা ভাবিছে,
1: আজি হয়তো মোৰ ল'ৰাৰ চিঠিখন আহিব।

সেই চিঠিবোৰ যিবোৰে খাম খোলাৰ আগতেই মুখত হাঁহি বিৰিঙাইছিল, প্ৰেমৰ চিঠি। তেতিয়া প্ৰেমৰ এটা বাক্য লিখিবলৈ কলমে বহু সময় লৈছিল, কাৰণ ভালপোৱা সদায় সহজে ক'ব নোৱাৰি।

কেতিয়াবা সকলো চিঠিৰ উত্তৰ নাহে, কিছুমান চিঠি ডাকঘৰত হেৰাই যায় আৰু কিছুমান ঠিকনালৈ গৈও উত্তৰ নাপায়।

0: চিঠিৰ পৃথিৱীত প্ৰেমৰ উপৰি আন এটা শব্দ বৰ সুন্দৰ, বন্ধুত্ব। একেলগে স্কুললৈ যোৱা দুজন বন্ধু এদিন দুখন বেলেগ চহৰত থাকে, বাৰ্তালাপ কৰিবলৈ সময় নাথাকে। তথাপি কোনোবা এদিন এখন চিঠি আহে, এজন বন্ধুৰ প্ৰতি আন এজন বন্ধুৱে লিখা আন্তৰিকতাৰ চিঠি।
1: কিছুমান চিঠিৰ অপেক্ষা অন্য সকলো অপেক্ষাতকৈ কঠিন। সীমান্তত থকা এজন সৈনিকৰ ঘৰৰ মানুহে ডাকোৱালৰ হাতলৈ চাই থাকে, খোজৰ শব্দৰ উমানৰ অপেক্ষাত দিন ৰাতি এক কৰে।
0: কেতিয়াবা এই চিঠি কেন্দ্ৰ কৰি কবিয়ে লিখে এনেদৰে।
1: কবিতা এখন চিঠি, কবি হেম বৰুৱা। মৰমৰ মেঘাচন্ন পৰ্বতৰ এই মোহনাত নিবিড়ভাৱে মোৰ মনত পৰিছে মমতা। বিদায় মৌন নিথৰ মুহূৰ্তত তোমাৰ চকু উপচি বাৰিষাৰ বান নামিছিল, তাৰ উত্তৰত মই মাথো নিৰুত্তৰ হৈ ৰলোঁ। সেইবোৰ অনাখৰি কথা আজিও অন্তৰত পৰ্বতীয়া বনপোৰা জুই হৈ আছে।
0: ইয়াত মাথোন হেজাৰ হেজাৰ ফুট ওখ পৰ্বত আৰু পৰ্বত, যাৰ বাহুবন্ধনত কল্পনা ছাই হৈ যায়। এই পৰ্বতবোৰতে প্ৰতিধ্বনিত হৈ আছে আমাৰ বুকুৰ তেজৰ চেকুৰাবোৰ, অন্তৰৰ জুই শিখা আৰু মৰমৰ মৰিশালিবোৰ।
1: এইখন এখন মহাকাব্য, পৰ্বতৰ মৌন ভাষাই লিখি যোৱা তেজৰ বুৰঞ্জী। দূৰণিত ৰৈ ৰৈ এয়া শুনিছো কি, শত্ৰুৰ কামনাৰ গৰ্জন দেখিছো কি, ধোঁৱা আৰু ধোঁৱা। এই কথা জানি থোৱা, শুনা, মৃত্যুৱে যদি অভিনন্দন জনায় সেই মৃত্যু পাৰিজাত ফুল, তাত দেৱতাৰ আশীৰ্বাদ আছে। সৰ্বশেষত তোমাক একেষাৰ অনুৰোধ কৰোঁ, এই যে আমাৰ ল'ৰা দুটা, সিহঁতক কেতিয়াও পিতৃৰ অভাৱ অনুভৱ কৰিবলৈ নিদিবা।
0: সিহঁতক মাথোন একেষাৰ কথাকে ক'বা, যি মৃত্যুৱে দহক জীৱন দিয়ে সেই মৃত্যু আত্মাৰ দৰে অবিনশ্বৰ। আজিলৈ সামৰো দেই, দীঘলীয়াকৈ চিঠি লিখিবলৈ আজৰি নাই, মৰম জানিবা, ইতি তোমাৰ।
1: আকৌ এয়া আদেশ আহিছে, যাব লাগে, শত্ৰু সৈন্যই চেলাগিৰি পথ অতিক্ৰম কৰিছে, চিঠিখন আজি ডাকত দিয়া নহ'ব। আকৌ মৰম।

প্ৰকৃতিও যেন বাতৰি কঢ়িয়াই সুখ দুখৰ, বতৰা দিয়ে কেতিয়াবা গানেৰে কেতিয়াবা কথাৰে, চিঠিৰ ভাষাৰে প্ৰকৃতিৰ এক অনামিল আনন্দ কঢ়িয়ায়।

ইতিহাসৰ পাততো চিঠি আছে, কাৰাগাৰৰ অন্ধকাৰ কোঠাৰ পৰা লিখা চিঠি, স্বাধীনতাৰ সপোন দেখা ব্যক্তিৰ চিঠি, য'ত নিজৰ জীৱনতকৈ দেশৰ ভৱিষ্যতক গুৰুত্ব দিছিল। আহক

0: স্বাধীনতাৰ সপোন দেখা ব্যক্তিৰ চিঠি, য'ত নিজৰ জীৱনতকৈ দেশৰ ভৱিষ্যতক গুৰুত্ব দিছিল। আহক শেষত এখন চিঠি লিখোঁ, কোনো এজন মানুহলৈ নহয়, কোনো এজন মানুহৰ নামত। আকৌ এবাৰ উভতি যাওঁ চিঠিৰ পৃথিৱীলৈ।
1: কাগজৰ বুকুত ৰৈ যোৱা মানুহৰ মাতৰ সেই আন্তৰিকতা ভৰা পৃথিৱীখনৰ মাজলৈ।

এখন চিঠি। ইমানপুৰে শ্ৰোতাই সংগীতালক্ষ্যখনি শুনিলে। যুগুতাই আগবঢ়ালে কস্তুৰীমা দাস আৰু পম্পী মালাকাৰে। আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটি ইমানতে অন্ত পৰিল। ত্ৰিদিশা বৰাৰ সহযোগত অনুষ্ঠানটিৰ প্ৰযোজনা কৰিলে ইন্দ্ৰজিৎ দাসে।

0: साहित्य महाकाणी ने इस समझौते को दिसंबर तक अंतिम रूप देने का लक्ष्य रखा था। पत्तन पोत परिवहन और जलमार्ग मंत्री सर्बानंद सोनोवाल आज असम के डिब्रूगढ़ से पहले अंतर्राष्ट्रीय मालवाहक पोत को रवाना करेंगे। इसमें असम पेट्रो केमिकल्स लिमिटेड का मेथनॉल बांग्लादेश के ढाका में बंगाव बंदरगाह तक ले जाया जाएगा। मालवाहक पोत ब्रह्मपुत्र नदी पर राष्ट्रीय जलमार्ग 2 और भारत बांग्लादेश प्रोटोकॉल मार्ग से होकर गुजरेगा। आजादी के बाद डिब्रूगढ़ से किसी विदेशी बंदरगाह के लिए पहली बार माल भेजा जा रहा है। कार्मिक लोक शिकायत और पेंशन राज्य मंत्री जितेंद्र सिंह आज नई दिल्ली में 17वीं पेंशन अदालत की अध्यक्षता करेंगे। इस दौरान 80 वर्ष से अधिक उम्र के यानी सुपर सीनियर पेंशन भोगियों और पारिवारिक पेंशन भोगियों की 897 दीर्घकालिक शिकायतों का समाधान किया जाएगा। घरेलू शेयर बाजार में ताजा समाचार मिलने तक सेंसेक्स 175 अंक बढ़कर 72,085 पर और निफ्टी 50 अंक की बढ़त के साथ 22,472 पर था। मौसम विभाग ने आज कर्नाटका, केरलम, माहे, तमिलनाडु, पुदुच्चेरी और कारेकाल में मूसलाधार बारिश की संभावना व्यक्त की है। आज उत्तराखंड, तेलंगाना, पश्चिम बंगाल के गांगेय क्षेत्र और लक्षद्वीप में आंधी तूफान के साथ बिजली गिरने और तेज हवाएं चलने का अनुमान लगाया गया है। नागालैंड, मणिपुर, मिजोरम और त्रिपुरा में भी आज ऐसे ही हालात रहने की उम्मीद है। अगले 2 दिन में मराठवाड़ा और विदर्भ के ज्यादातर हिस्सों और महाराष्ट्र तथा छत्तीसगढ़ के कुछ और हिस्सों में दक्षिण पश्चिम मानसून की वापसी के लिए हालात अनुकूल होने की संभावना है। इसके साथ ही ये समाचार बुलेटिन समाप्त हुआ।
1: এয়া আকাশবাণী গুৱাহাটী দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, নগাঁও লোকসভা সমষ্টিৰ উপনিৰ্বাচনৰ ভোটগ্ৰহণৰ বাবে বিষয়া কৰ্মচাৰী দল সংশ্লিষ্ট ভোট কেন্দ্ৰলৈ ৰাওনা, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ গুৱাহাটী চাহ নিলাম কেন্দ্ৰত মণিৰাম দেৱানৰ প্ৰতিমূৰ্তি উন্মোচন, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বগীবিল টাৰ্মিনেলৰ পৰা আজি দিনৰ ভাগত আন্তঃৰাষ্ট্ৰীয় মালবাহী জাহাজৰ প্ৰথমটো যাত্ৰাৰ শুভাৰম্ভ, আৰু জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত উচ্চতম ন্যায়ালয়ত অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদনৰ শুনানি গ্ৰহণ, নৱেম্বৰৰ প্ৰথম সপ্তাহত পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য। নগাঁও লোকসভা সমষ্টিৰ উপনিৰ্বাচনৰ কাইলৈ ভোটগ্ৰহণৰ বাবে আজি ভোটগ্ৰহণত নিয়োজিত বিষয়া কৰ্মচাৰীৰ দল সংশ্লিষ্ট ভোটকেন্দ্ৰলৈ ৰাওনা হৈছে। নগাঁও জিলাৰ পৰা মুঠ 11,535 বিষয়া কৰ্মচাৰী ভোটকেন্দ্ৰসমূহলৈ ৰাওনা হৈছে। আনহাতে 2,307 নিৰাপত্তাৰক্ষী ভোটগ্ৰহণৰ সময়ত শান্তি শৃংখলা ৰক্ষাৰ দায়িত্ব পালনৰ বাবে ৰাওনা হৈছে। মৰিগাঁও জিলাতো নিৰ্বাচনৰ দায়িত্বত নিয়োজিত বিষয়া কৰ্মচাৰীসকল 970 ভোটকেন্দ্ৰলৈ ৰাওনা হৈছে বুলি জিলা আয়ুক্ত সৃষ্টি সিঙে জানিবলৈ দিয়ে। তেওঁ কয় যে স্পৰ্শকাতৰ ভোটকেন্দ্ৰসমূহত অতিৰিক্ত নিৰাপত্তাৰক্ষী নিয়োগ কৰা হৈছে আৰু নিৰাপত্তাৰ সামগ্ৰিক দিশটো শক্তিশালী কৰি তোলা হৈছে।
2: আমাৰ আজি 970 পলিং ষ্টেচন, দুটা অক্সিলৰী আৰু 968 ৰেগুলাৰ পলিং ষ্টেচনৰ কাৰণে আমি পল পাৰ্টিছটো পঠিয়াই আছো। বাকী তেখেতৰ কাৰণে আমাৰ চবে মেটেৰিয়েলছ EVM খিনি আমি কমিশনিং কৰি ৰেডি কৰাইছো আৰু আজি একেবাৰে ভালকে চলি আছে আমাৰ গোটেই কাৰ্যসূচীটো।
1: নগাঁও সংসদীয় সমষ্টিৰ 8টা বিধানসভা সমষ্টি থিং, ৰূপহীহাট, চামগুৰি, নগাঁও, বটদ্ৰৱা, ৰহা আৰু মৰিগাঁও জিলাৰ জাগিৰোদ, মৰিগাঁও আৰু লাহৰীঘাটত নিয়াৰিকৈ নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে প্ৰশাসনে 203 ছেক্টৰ বিষয়া আৰু 53 জোনেল বিষয়া নিয়োগ কৰিছে। সমষ্টিটোৰ 19,02,000 ভোটদাতাই ভোটৰ অধিকাৰ সাব্যস্ত কৰাৰ সুযোগ লাভ কৰিব। ইয়াৰে 9,58,549 পুৰুষ আৰু 9,43,300 মহিলা ভোটদাতা। 2,307 ভোটগ্ৰহণ কেন্দ্ৰত সুকলমে ভোটগ্ৰহণৰ বাবে প্ৰশাসনে যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। নগাঁও জিলাৰ বাবে নিয়োজিত 54 মাইক্ৰ অবজাৰভাৰে কাইলৈ স্পৰ্শকাতৰ ভোটগ্ৰহণ কেন্দ্ৰসমূহৰ কাম কাজ পৰ্যবেক্ষণ কৰিব। ভোটগ্ৰহণৰ সময়ছোৱাত সম্ভাৱ্য যিকোনো ধৰণৰ কুটাঘাত ৰোধ কৰাৰ বাবে আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীয়ে ফ্লেগ মাৰ্চ অব্যাহত ৰাখিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটী চাহ নিলাম কেন্দ্ৰত মণিৰাম দেৱানৰ এটা প্ৰতিমূৰ্তি উন্মোচন কৰে। তেওঁ লগতে কেন্দ্ৰটোত আয়োজিত চাহৰ এটা বিশেষ নিলাম কাৰ্যসূচীতো উপস্থিত থাকে। এই অনুষ্ঠানত অংশ লোৱাৰ পাছত মুখ্যমন্ত্ৰীয়ে কয়

0: যে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ বাবে এই বিশেষ নিলাম অনুষ্ঠিত হৈছিল। এই নিলামৰ জৰিয়তে সংগৃহীত ধনৰাশি মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ আগবঢ়োৱা হ'ব বুলিও তেওঁ জানিবলৈ দিয়ে।
1: আজি গুৱাহাটী টি অকশ্যন চেণ্টাৰত মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ বাবে এটা স্পেচিয়েল টি অকশ্যন অৰ্গেনাইজ কৰা হৈছিলে আৰু ইয়াতে বিভিন্ন স্পেচিয়েলিটি টি অৰ্থডক্স অৰ্গেনিক চিটিচি মাটচা আৰু দাৰ্জিলিঙৰ পৰাও টি আহিছিলে অকশ্যনৰ কাৰণে আৰু এই অকশ্যনত যি টকা উঠিব তেওঁলোকে চি এম ৰিলিফ ফাণ্ডত দিব। 2012 চনত আগতে এনেকৈ স্পেচিয়েল টি অকশ্যন হৈছিল, বহুদিনৰ মূৰত আকৌ এবাৰ স্পেচিয়েল টি অকশ্যন হৈছে। মই গুৱাহাটী টি অকশ্যন চেণ্টাৰ টি বায়াৰ্ছ আৰু টি প্ৰডিউচাৰসকলক মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ।
0: আপোনালোকে দুপৰীয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ডিব্ৰুগড়ৰ বগীবিল টাৰ্মিনেলৰ পৰা আন্তঃৰাষ্ট্ৰীয় মালবাহী জাহাজৰ প্ৰথমটো যাত্ৰাৰ শুভাৰম্ভ কৰিব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ভাৰ্চুৱেল ব্যৱস্থাৰে এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশ ল'ব। নামৰূপৰ অসম পেট্ৰকেমিকেল লিমিটেডৰ পৰা মিথানল কঢ়িয়াই নিবলগীয়া দুখনকৈ মালবাহী জাহাজে বগীবিলৰ পৰা বাংলাদেশৰ ঢাকাৰ পানগাঁও বন্দৰলৈ যাত্ৰা কৰিব। আমাৰ ডিব্ৰুগড়ৰ সংবাদদাতাই জনোৱা মতে প্ৰতিখন জাহাজত 27টাকৈ কণ্টেইনাৰ থাকিব আৰু মুঠ 1,080 টন মিথানল লৈ যোৱা হ'ব। মালবাহী জাহাজ দুখনে ব্ৰহ্মপুত্ৰ ৰাষ্ট্ৰীয় জলপথ 2 আৰু ভাৰত বাংলাদেশ প্ৰটকল জলপথ ব্যৱহাৰ কৰিব। দেশৰ স্বাধীনতাৰ পাছত প্ৰথমবাৰৰ বাবে ডিব্ৰুগড়ৰ পৰা বিদেশৰ বন্দৰলৈ পণ্য সামগ্ৰী প্ৰেৰণ কৰা হ'ব। অসমৰ নদী বাণিজ্যৰ পুনৰুদ্ধাৰ আৰু উত্তৰ পূৰ্বাঞ্চলৰ অভ্যন্তৰীণ জলপথ ব্যৱস্থা শক্তিশালী কৰাৰ ক্ষেত্ৰত এয়া গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে বিবেচিত হৈছে। উল্লেখযোগ্য যে স্বাধীনতাৰ পূৰ্বে ডিব্ৰুগড়ে গুৰুত্বপূৰ্ণ নদী বন্দৰ হিচাপে উজনি অসমক ব্ৰহ্মপুত্ৰৰ জৰিয়তে গোলকীয় বজাৰৰ সৈতে সংযোগ কৰিছিল। এই আৰম্ভণিয়ে গুৰুত্বপূৰ্ণ যোগাযোগক পুনৰ প্ৰতিষ্ঠা কৰি উত্তৰ পূৰ্বাঞ্চলৰ বাবে অভ্যন্তৰীণ জলপথক সুলভ, সেউজ আৰু সুচল পৰিবহণ হিচাপে বিকশাই তোলাৰ চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাক প্ৰতিফলিত কৰিছে। আজিৰ অনুষ্ঠানত পৰিবহণ মন্ত্ৰী চৰণ বড়ো, শ্ৰমিক কল্যাণ বিভাগৰ মন্ত্ৰী ৰামেশ্বৰ তেলী, উদ্যোগ বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বৰা আৰু জলসম্পদ মন্ত্ৰী সুশান্ত বৰগোহাঁইকে ধৰি কেইবাগৰাকীও বিধায়ক তথা ভাৰতীয় অভ্যন্তৰীণ জলপথ প্ৰাধিকৰণ আৰু অসম পেট্ৰকেমিকেলছ লিমিটেডৰ অধ্যক্ষ দুগৰাকীও উপস্থিত থকাৰ কথা। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টটেগ আদালতত প্ৰৱাসী অসমীয়াৰ সাক্ষ্যদান প্ৰক্ৰিয়া অব্যাহত আছে। আদালতত আজি ছিংগাপুৰ নিবাসী ৰূপকমল কলিতা দ্বিতীয় দিনৰ বাবে সাক্ষ্য প্ৰদানৰ বাবে উপস্থিত হৈছে। শিল্পীগৰাকীৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত অভিযুক্ত পক্ষৰ অধিবক্তাই তেওঁক জেৰা কৰাৰ সম্ভাৱনা আছে। ইপিনে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত কাৰাগাৰত থকা অভিযুক্ত অমৃতপ্ৰভা মহন্তৰ জামিন আবেদনৰো আজি গুৱাহাটী উচ্চ ন্যায়ালয়ত শুনানি গ্ৰহণ কৰা হ'ব। ন্যায়াধীশ প্ৰাঞ্জল দাসৰ বিচাৰপীঠে দিনৰ 2 বজাত অমৃতপ্ৰভাৰ জামিন আবেদনৰ শুনানি গ্ৰহণ কৰিব। ইপিনে উচ্চতম ন্যায়ালয়ত আজি অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদনৰ শুনানি গ্ৰহণ কৰা হয়। ন্যায়ালয়ে নৱেম্বৰৰ প্ৰথম সপ্তাহত পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰিছে। আজি গোলাঘাট জিলা দিৱস। 1987 চনৰ 5 অক্টোবৰত গোলাঘাটে জিলাৰ মৰ্যাদা লাভ কৰিছিল। মন্ত্ৰী অতুল বৰাই জিলা দিৱস উপলক্ষে জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত মন্ত্ৰীগৰাকীয়ে কয় যে ঐতিহ্য, সংস্কৃতি, প্ৰাকৃতিক সৌন্দৰ্য আৰু অপাৰ সম্ভাৱনাৰে গোলাঘাট এখন সমৃদ্ধ জিলা। ইয়াৰ চহকী ইতিহাস, সাংস্কৃতিক পৰম্পৰা তথা প্ৰাকৃতিক সম্পদে জিলাখনৰ সুকীয়া পৰিচয় প্ৰদান কৰিছে বুলি শ্ৰীবৰাই উল্লেখ কৰে। জিলাখনৰ শিক্ষা, স্বাস্থ্য, কৃষি, পৰ্যটন, উদ্যোগ আৰু যোগাযোগ ব্যৱস্থাকে ধৰি প্ৰতিটো ক্ষেত্ৰত সৰ্বাংগীন উন্নয়নৰ জৰিয়তে জনসাধাৰণৰ জীৱন যাত্ৰা সুগম আৰু সমৃদ্ধ কৰি তোলাই চৰকাৰৰ লক্ষ্য বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। বিপিএফ নেতৃত্বাধীন বিটিচি চৰকাৰৰ দায়িত্বভাৰ গ্ৰহণৰ আজি এবছৰ সম্পূৰ্ণ হোৱা উপলক্ষে কোকৰাঝাৰত এলানি কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। ইয়াৰ অংশ হিচাপে বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীয়ে পাৰিষদসকলক লৈ আজি পুৱা দতমাৰ টুলুঙাপুৰীত বডোফা উপেন্দ্ৰনাথ ব্ৰহ্ম আৰু বাটিপাৰাত প্ৰথমগৰাকী শ্বহীদ সুজিত নাৰ্জাৰীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন কৰে। বিটিচি বিধানসভাত উপ মুখ্য কাৰ্যবাহী সদস্য ৰিহণ দৈমাৰীয়ে পতাকা উত্তোলন কৰে। এই কাৰ্যসূচীৰ অংশ হিচাপে বডোফা নগৰৰ বিটিচি সচিবালয় খেলপথাৰত এখন বৈঠকৰ আয়োজন কৰা হৈছে। বৈঠকত মন্ত্ৰী জয়ন্ত মল্লবৰুৱা মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ কথা। দৰং জিলাৰ চিপাজাৰ মহাবিদ্যালয়ৰ যুৱ গ্ৰন্থাগাৰিক ডঃ নিৰ্মালী চক্ৰৱৰ্তীক বেদৱতী দেৱী উদীয়মান মহিলা গ্ৰন্থাগাৰিক বঁটা প্ৰদান কৰা হৈছে। গ্ৰন্থাগাৰ আৰু তথ্য বিজ্ঞানৰ ক্ষেত্ৰলৈ আগবঢ়োৱা উদ্ভাৱনীমূলক অৱদান, পেছাদাৰী উৎকৰ্ষতা আৰু উদীয়মান

0: নেতৃত্বৰ স্বীকৃতিস্বৰূপে এই বঁটা প্ৰদান কৰা হয়। যোৱা শনিবাৰে সোণাপুৰত অনুষ্ঠিত অসম মহিলা গ্ৰন্থাগাৰী সন্থাৰ দ্বিতীয় সন্মিলন তথা কৰ্মশালাত শ্ৰীমতী চক্ৰৱৰ্তীক এই বঁটা প্ৰদান কৰা হয়। বঁটাত এখন শৰাই, চিলিং চাদৰ, প্ৰশংসা পত্ৰ আৰু নগদ 10,000 টকা আগবঢ়োৱা হয়। অনুষ্ঠানত কটন বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য অধ্যাপক ভৱেশ চন্দ্ৰ গোস্বামী আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ গ্ৰন্থাগাৰ আৰু তথ্য বিজ্ঞান বিভাগৰ প্ৰাক্তন মুৰববী অধ্যাপক অলকা বুঢ়াগোহাঁই উপস্থিত থাকে। উল্লেখযোগ্য যে ডঃ নিৰ্মালী চক্ৰৱৰ্তীয়ে চিপাৰজাৰ মহাবিদ্যালয়ৰ গ্ৰন্থাগাৰী হিচাপে কেইবাটাও উদ্ভাৱনীমূলক ব্যৱস্থা গ্ৰহণ কৰিছে। ইয়াৰ ভিতৰত প্ৰাতিষ্ঠানিক ভঁৰাল গঠন, স্থানীয় সাহিত্য সংৰক্ষণ ইত্যাদি আছে। হাতিঙিমাৰী মহাবিদ্যালয়ৰ ইণ্ডোৰ ষ্টেডিয়ামৰ সন্মুখত আজি পুৱা এজন যুৱকৰ মৃতদেহ উদ্ধাৰ কৰা হয়। স্থানীয় লোকে মৃতদেহটো প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়াৰ পাছতে আৰক্ষীয়ে ফৰেনচিক বিশেষজ্ঞৰ সৈতে ঘটনাস্থলীত উপস্থিত হয়। কাৰ্যবাহী দণ্ডাধীশ অতুল কাথাৰৰ উপস্থিতিত মৃতদেহটো পৰীক্ষা কৰা হয় আৰু পাছত মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰীলৈ প্ৰেৰণ কৰা হয়। মৃত যুৱকজন মানকাছৰ ডাকেৰ গাঁৱৰ বাবু মিয়া বুলি পৰিয়ালৰ লোকে চিনাক্ত কৰে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ বাবে বিষয়া কৰ্মচাৰীৰ দল সংশ্লিষ্ট ভোটকেন্দ্ৰলৈ ৰাওনা। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ গুৱাহাটী চাহ নিলাম কেন্দ্ৰত মণিৰাম দেৱানৰ প্ৰতিমূৰ্তি উন্মোচন। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বগীবিল টাৰ্মিনেলৰ পৰা আন্তঃৰাষ্ট্ৰীয় মালবাহী জাহাজৰ প্ৰথমটো যাত্ৰাৰ শুভাৰম্ভ। আৰু জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত উচ্চতম ন্যায়ালয়ত অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদনৰ শুনানি গ্ৰহণ, নৱেম্বৰৰ প্ৰথম সপ্তাহত পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি দিনৰ 1:40 শুনিবলৈ পাব।
1: মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্জ আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্জত, লগতে নিউজ অন AIR মোবাইল এপত। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। নিবেদন কৰা হৈছে গীত আৰু গজল। অনুষ্ঠানত প্ৰথমেই শুনক দিলনাশী এলবামটিৰ পৰা হৰিহৰণৰ কণ্ঠৰ এটি গজল। গজলটিৰ কথা তাহিৰ ফাৰাজৰ, সংগীত শিল্পীৰ নিজা।

গীত আৰু গজল অনুষ্ঠানত সেয়া আছিল চন্দন দাস এক মেহফিল এলবামটিৰ পৰা। গীত আৰু গজল অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আগবঢ়াবলৈ লোৱা হৈছে অসমীয়া আধুনিক গীতৰ অনুষ্ঠান সুৰৰ কৰণী। অনুষ্ঠানত প্ৰথমেই শুনক দীপ্তি দাসৰ কণ্ঠৰ এটি গীত, গীতটিৰ কথা অপূৰ্বজ্যোতি ভূঞাৰ।

সুৰৰ কৰণী অনুষ্ঠানটিত এইবাৰ আগবঢ়োৱা হৈছে ভূপেন হাজৰিকাৰ কণ্ঠৰ এটি গীত, গীতৰ কথা আৰু সুৰ শিল্পীৰ নিজা।

সুৰৰ কৰণী অনুষ্ঠানটিত দ্বিজেন কাকতিৰ কণ্ঠৰ গীতটি শুনিলে। অনুষ্ঠানৰ এইবাৰৰ শিল্পী সুনীল দেৱ, গীতটিৰ কথা অমিত চৰকাৰৰ, সুৰ শিল্পীৰ নিজা।

সুৰৰ কৰণী অনুষ্ঠানটিত খগেন মহন্তৰ কণ্ঠৰ গীতটি শুনিলে। অনুষ্ঠানত এইবাৰ আগবঢ়াইছো ভূপেন হাজৰিকাৰ কণ্ঠৰ এটি গীত, গীতৰ কথা আৰু সুৰ শিল্পীৰ নিজা।

অনিমা ভট্টাচাৰ্য আৰু হেমেন দাসৰ দ্বৈত কণ্ঠৰ গীতটি শুনিলে। গীতৰ কথা আছিল নিৰ্মল প্ৰভা বৰদলৈ, সুৰ জ্যোতিপ্ৰসাদ দাসৰ। অনুষ্ঠানত এইবাৰ আগবঢ়াবলৈ লৈছো ভূপেন হাজৰিকা আৰু জয়ন্ত হাজৰিকাৰ দ্বৈত কণ্ঠৰ এটি গীত।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পিছতে এক বজাত হিন্দীত আৰু 1:05 বজাত ইংৰাজী বাতৰি শুনিবলৈ পাব।

আধুনিক গীতৰ অনুষ্ঠানত শ্ৰোতাসকলে ইমান পৰে মৃন্ময়ী চেতিয়াৰ কণ্ঠত ইদ্ৰিছ আলী ৰচিত দুটি আধুনিক গীত শুনিলে। শিল্পীৰ লগত বিভিন্ন বাদ্যযন্ত্ৰত সংগত কৰিলে তবলাত তুলতুল দাস, গীটাৰত ৰাজু আনচাৰী।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত এতিয়া শুনক পণ্ডিত হৰিপ্ৰসাদ চৌৰাচীয়াৰ বাঁহীবাদন। আজি শুনোৱা হৈছে ৰাগ মধমত সাৰংগ।

0: শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত শ্ৰোতাসকলে ইমান পৰে। পণ্ডিত হৰিপ্ৰসাদ চৌৰাচীয়াৰ বাঁহীবাদনত ৰাগ মধমত চাৰং শুনিলে। অনুষ্ঠানটি আজিলৈ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পিছতে বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী বাতৰিৰ সৈতে মই জিন্তিৰাণী ডেকা। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি নতুন দিল্লীত ছুইজাৰলেণ্ডৰ ৰাষ্ট্ৰপতি গাই পাৰ্মেলিনৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হৈছে। ভাৰত ইউৰোপীয় সংঘৰ মুক্ত বাণিজ্য চুক্তিয়ে চূড়ান্ত সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত ভাৰতৰ দৃষ্টিভংগীক প্ৰতিফলিত কৰিছে বুলি বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে প্ৰকাশ কৰিছে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি অসমৰ ডিব্ৰুগড়ৰ বগীবিল টাৰ্মিনেলৰ পৰা আন্তঃৰাষ্ট্ৰীয় মালবাহী জাহাজৰ প্ৰথমটো যাত্ৰাৰ শুভাৰম্ভ কৰে। অসমৰ নগাঁও লোকসভা সমষ্টিৰ লগতে দেশৰ 5খন বিধানসভা আসনত কাইলৈ হ'বলগীয়া উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ বাবে যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ হৈছে। আৰু লোকসভাৰ অধ্যক্ষ ওম বিৰলাই শিখ গুৰু গুৰু নানক দেৱৰ জ্যোতি যোগ দিৱস উপলক্ষে শ্ৰদ্ধা নিবেদন কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি নতুন দিল্লীত ছুইজাৰলেণ্ডৰ ৰাষ্ট্ৰপতি গাই পাৰ্মেলিনৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হৈছে। দুয়োগৰাকী নেতাই বাণিজ্য আৰু বিনিয়োগ, বিজ্ঞান প্ৰযুক্তি আৰু উদ্ভাৱন, সংস্কৃতি, জনসাধাৰণৰ মাজৰ সংযোগকে ধৰি বিভিন্ন বিষয়ত দ্বিপাক্ষিক সহযোগিতাৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰিব। তেওঁলোকে লগতে আঞ্চলিক আৰু গোলকীয় বিষয়তো মত বিনিময় কৰিব। ৰাষ্ট্ৰপতি পাৰ্মেলিন দেশখনৰ শীৰ্ষ বিষয়া আৰু ব্যৱসায়িক নেতাসকলৰ এটা উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দলৰ সৈতে আজি পুৱা তিনিদিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ আহিছে। পথ পৰিবহণ আৰু ঘাইপথ দপ্তৰৰ ৰাজ্যমন্ত্ৰী অজয় টামটাই তেওঁক বিমান বন্দৰত আদৰণি জনায়। ইয়াৰ পাছত ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰীপাৰ্মেলিনক আদৰণি জনায়। আদৰণি অনুষ্ঠানৰ পাছত সাংবাদিকৰ আগত ছুইজাৰলেণ্ডৰ ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে ভাৰত আৰু ছুইজাৰলেণ্ডৰ সম্পৰ্কক সুদৃঢ় কৰাৰ ক্ষেত্ৰত এই ভ্ৰমণ এটা বিশেষ সুযোগ। তেওঁ কয় যে দুয়োখন দেশৰ মাজৰ সম্পৰ্ক গণতান্ত্ৰিক প্ৰমূল্য, আস্থা আৰু পাৰস্পৰিক সন্মানৰ ভিত্তিত গঢ় লৈ উঠিছে।
2: The visit is an excellent opportunity to emphasize the importance that both Switzerland and India attach to this relationship. The relationship between our two countries is built on shared democratic values as well as on trust and mutual respect. My visit is a stepping stone towards a further growth, deepening and strengthening of our close, broad and long-standing partnership.
1: বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে ৰাষ্ট্ৰপতি পাৰ্মেলিনক সাক্ষাৎ কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ডঃ জয়শংকৰে ভাৰত ইউৰোপীয় মুক্ত বাণিজ্য সংঘ, বাণিজ্য আৰু অৰ্থনৈতিক অংশীদাৰিত্ব চুক্তিৰ আধাৰত গঢ়ি উঠা ভাৰত ছুইজাৰলেণ্ড অংশীদাৰিত্ব সুদৃঢ় কৰাৰ দিশত ৰাষ্ট্ৰপতি পাৰ্মেলিনৰ মনোভাৱৰ প্ৰশংসা কৰে। তেওঁ লগতে প্ৰধানমন্ত্ৰী মোদী আৰু ৰাষ্ট্ৰপতিগৰাকীৰ মাজৰ বৈঠকে বিভিন্ন ক্ষেত্ৰ সামৰি ল'ব বুলি আশা প্ৰকাশ কৰে। ইয়াৰ পূৰ্বে নতুন দিল্লীত উপস্থিত হৈ অভ্যাগত ৰাষ্ট্ৰপতিগৰাকীয়ে ৰাজঘাটত মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলি অৰ্পণ কৰে। শ্ৰীপাৰ্মেলিনে আজি সন্ধিয়া ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ কৰিব। শ্ৰীমুৰ্মুৱে ছুইজাৰলেণ্ডৰ ৰাষ্ট্ৰপতিগৰাকীৰ সন্মানাৰ্থে অভ্যৰ্থনা অনুষ্ঠানৰ আয়োজন কৰিব। উল্লেখযোগ্য যে ছুইজাৰলেণ্ডৰ ৰাষ্ট্ৰপতিগৰাকী চলিত বৰ্ষৰ ফেব্ৰুৱাৰীত নতুন দিল্লীত অনুষ্ঠিত কৃত্ৰিম বুদ্ধিমত্তা প্ৰভাৱ সন্মিলনত অংশগ্ৰহণৰ বাবে ভাৰতলৈ আহিছিল। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ভাৰত ইউৰোপীয় সংঘৰ মুক্ত বাণিজ্য চুক্তিক প্ৰশংসা কৰি কয় যে এই চুক্তিয়ে বাণিজ্য চুক্তি সন্দৰ্ভত আলোচনা আৰু চূড়ান্ত সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত ভাৰতৰ দৃষ্টিভংগীক প্ৰতিফলিত কৰিছে। নতুন দিল্লীত আজি অনুষ্ঠিত মিউনিখ নেতৃবৃন্দৰ সৈতে দিয়া ভাষণত শ্ৰীমতী সীতাৰমণে কয় যে সকলো

0: চুক্তিৰ ভেটি হিচাপে অভিহিত এই চুক্তিয়ে প্ৰায় 2 বিলিয়ন লোকক প্ৰতিনিধিত্ব কৰা অৰ্থনীতি আৰু বিশ্বৰ মুঠ ঘৰুৱা উৎপাদনৰ প্ৰায় 1/4 সামৰি লৈছে। বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে এই চুক্তিয়ে প্ৰতিযোগিতামূলক মনোভাৱ অক্ষুণ্ণ ৰখাৰ লগতে পৰিপূৰক বজাৰৰ লভ্যতাও নিশ্চিত কৰিব। তেওঁ কয় যে এই চুক্তিৰ অধীনত ভাৰতে নিজৰ শুল্কৰ 92.5% মুকলি কৰিছে আৰু বাণিজ্য মূল্যৰ ক্ষেত্ৰত এই পৰিমাণ 97% বুলি মন্ত্ৰীগৰাকীয়ে কয়।
1: The mother of all deals is absolutely appropriate in that it is going to be an agreement between people totaling 2 billion, 1/4 of global GDP is covered through this agreement. India has opened up 92.5% of all its tariff lines through this agreement and about 97% of all its value. And when you're looking at the European Union side, they've opened up 99% in terms of value, possibly 97% of all the tariff lines.
0: অনুষ্ঠানত ফ্ৰান্সৰ ইউৰোপীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বেঞ্জামিন হেডেডে ভাৰত ইউৰোপীয় মুক্ত বাণিজ্য চুক্তিক ভাৰত আৰু ইউৰোপৰ ৰাষ্ট্ৰসংঘৰ মাজত বাণিজ্য দুগুণলৈ বৃদ্ধি কৰাৰ অন্যতম সুযোগ বুলি অভিহিত কৰে। এই সন্মিলনতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে চলিত বৰ্ষৰ ডিচেম্বৰৰ ভিতৰত ভাৰতে আৰু কমেও 3খন দেশৰ সৈতে দ্বিপাক্ষিক বিনিয়োগ সুৰক্ষা চুক্তি সম্পাদন কৰাৰ সম্ভাৱনাৰ কথা ব্যক্ত কৰে। তেওঁ কয় যে দ্বিপাক্ষিক বিনিয়োগ সন্ধিৰ বাবে নতুন আৰ্হি সাজু হৈছে আৰু ইয়াক অধিক বিনিয়োগকাৰীৰ অনুকূল কৰি তুলিবলৈ অতি সোনকালে কেবিনেটৰ অনুমোদন পোৱাৰ সম্ভাৱনা আছে। বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে নতুন এই আৰ্হিয়ে দুয়োপক্ষৰ বিনিয়োগকাৰীক অধিক সুৰক্ষিত কৰাত গুৰুত্ব আৰোপ কৰিব বিচাৰিছে। মন্ত্ৰী শ্ৰীমতী সীতাৰমণে কয় যে ভাৰতে সংযুক্ত আৰব আমিৰি, ওমান আৰু মধ্য এছিয়া আদি দেশৰ সৈতেও একেধৰণৰ চুক্তি সম্পন্ন কৰিছে। মন্ত্ৰীগৰাকীয়ে আৰু জনোৱা মতে কানাডা আৰু ৰাছিয়াকে ধৰি কেইবাখনো দেশৰ সৈতে দ্বিপাক্ষিক বিনিয়োগ সুৰক্ষা চুক্তিৰ আলোচনা চলি আছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ডিব্ৰুগড়ৰ বগীবিল টাৰ্মিনেলৰ পৰা আন্তঃৰাষ্ট্ৰীয় মালবাহী জাহাজৰ প্ৰথমটো যাত্ৰাৰ শুভাৰম্ভ কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ভাৰ্চুৱেল ব্যৱস্থাৰে এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশ লয়। অনুষ্ঠানত দিয়া ভাষণত কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে পৰিবহণৰ যাতায়াতৰ ক্ষেত্ৰত জলপথৰ ব্যৱহাৰ সুচল আৰু কম খৰচী বুলি মত প্ৰকাশ কৰে। তেওঁ কয় যে প্ৰাচীন কালৰে পৰা ব্যৱসায়, বাণিজ্য, পৰ্যটন আৰু জনসম্পৰ্ক ৰক্ষাৰ ক্ষেত্ৰত প্ৰাকৃতিকভাৱে সৃষ্ট জলপথসমূহে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। সম্প্ৰতি কেন্দ্ৰীয় চৰকাৰে এই জলপথসমূহৰ বিকাশত বিশেষ গুৰুত্ব আৰোপ কৰিছে বুলি তেওঁ কয়। আজি নামৰূপৰ অসম পেট্ৰকেমিকেল লিমিটেডৰ পৰা মিথানল কঢ়িয়াই নিবলগীয়া দুখনকৈ মালবাহী জাহাজে বগীবিলৰ পৰা বাংলাদেশৰ ঢাকাৰ পানগাঁও বন্দৰলৈ যাত্ৰা আৰম্ভ কৰিছে। প্ৰতিখন জাহাজত 27টাকৈ কণ্টেইনাৰ আছে আৰু মুঠ 1,080 টন মিথানল লৈ যোৱা হৈছে। মালবাহী জাহাজ দুখনে ব্ৰহ্মপুত্ৰৰ ৰাষ্ট্ৰীয় জলপথ 2 আৰু ভাৰত বাংলাদেশ প্ৰটকল জলপথ ব্যৱহাৰ কৰিব। দেশৰ স্বাধীনতাৰ পাছত প্ৰথমবাৰৰ বাবে ডিব্ৰুগড়ৰ পৰা বিদেশৰ বন্দৰলৈ পণ্য সামগ্ৰী প্ৰেৰণ কৰা হৈছে। অসমৰ নদী বাণিজ্যৰ পুনৰুদ্ধাৰ আৰু উত্তৰ পূৰ্বাঞ্চলৰ আভ্যন্তৰীণ জলপথ ব্যৱস্থা শক্তিশালী কৰাৰ ক্ষেত্ৰত এয়া গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে বিবেচিত হৈছে। এই আৰম্ভণিয়ে গুৰুত্বপূৰ্ণ যোগাযোগক পুনৰ প্ৰতিষ্ঠা কৰি উত্তৰ পূৰ্বাঞ্চলৰ বাবে আভ্যন্তৰীণ জলপথক সুলভ, সেউজ আৰু সুচল পৰিবহণ হিচাপে বিকশাই তোলাৰ চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাক প্ৰতিফলিত কৰিছে। এই অনুষ্ঠানত পৰিবহণ মন্ত্ৰী চৰণ বড়ো, শ্ৰমিক কল্যাণ বিভাগৰ মন্ত্ৰী ৰামেশ্বৰ তেলী, উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বৰা আৰু জলসম্পদ মন্ত্ৰী সুশান্ত বৰগোহাঁইৰ উপৰি কেইবাগৰাকী বিধায়ক তথা ভাৰতীয় আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণ আৰু অসম পেট্ৰকেমিকেলছ লিমিটেডৰ অধ্যক্ষ দুগৰাকী উপস্থিত থাকে। অসমৰ নগাঁও লোকসভা সমষ্টিৰ লগতে তামিলনাডু, পুডুচেৰী আৰু পশ্চিমবংগৰ 5খন বিধানসভা আসনত কাইলৈ হ'বলগীয়া উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ বাবে দায়িত্বত নিয়োজিত বিষয়াসকল ৰাওনা হৈছে। ভোটগ্ৰহণ হ'বলগীয়া প্ৰতিখন জিলাৰ প্ৰশাসনে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গ্ৰহণকে ধৰি যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। এই আসনসমূহৰ বাবে শুকুৰবাৰে ভোটগণনা কৰা হ'ব। অসমৰ নগাঁও লোকসভা আসনখনৰ বাবে এই নিৰ্বাচন অনুষ্ঠিত হ'ব। সমষ্টিটোৰ পূৰ্বৰ সাংসদ কংগ্ৰেছ দলৰ প্ৰদ্যুৎ বৰদলৈয়ে পদত্যাগ কৰাৰ ফলত আসনখন খালী হৈছিল। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে জিলাখনৰ পৰা মুঠ 11,535গৰাকী বিষয়া কৰ্মচাৰী ভোটগ্ৰহণ কেন্দ্ৰসমূহলৈ ৰাওনা হৈছে। লোকসভাৰ অধ্যক্ষ ওম বিৰলাই শিখ গুৰু গুৰু নানক দেৱৰ জ্যোতিৰ্যোত দিৱস উপলক্ষে শ্ৰদ্ধা নিবেদন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীবিৰলাই কয় যে গুৰু নানক দেৱে তেওঁৰ জীৱনকালত সত্য, সহমৰ্মিতা, মানৱতা আৰু বিশ্বৰ

0: কল্যাণৰ বাৰ্তা দিছিল। তেওঁ লগতে কয় যে গুৰু নানক দেৱে সমাজৰ অন্ধবিশ্বাস, বৈষম্য, জাতিগত বিভেদ আদিৰ বিৰুদ্ধে নিৰ্ভয়ে মাত মাতিছিল। গুৰু নানক দেৱৰ প্ৰেম, সহমৰ্মিতা, সেৱা, সত্য, ভাতৃত্ববোধ আৰু পাৰস্পৰিক সন্মানৰ বাৰ্তা আজিও সমাজত প্ৰাসংগিক হৈ আছে বুলি লোকসভাৰ অধ্যক্ষগৰাকীয়ে উল্লেখ কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি নতুন দিল্লীত ছুইজাৰলেণ্ডৰ ৰাষ্ট্ৰপতি গাই পাৰ্মিনিনৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হৈছে। ভাৰত ইউৰোপীয় সংঘৰ মুক্ত বাণিজ্য চুক্তিয়ে চূড়ান্ত সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত ভাৰতৰ দৃষ্টিভংগী প্ৰতিফলিত কৰিছে বুলি বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে প্ৰকাশ কৰিছে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি অসমৰ ডিব্ৰুগড়ৰ বগীবিল টাৰ্মিনেলৰ পৰা আন্তঃৰাষ্ট্ৰীয় মালবাহী জাহাজৰ প্ৰথমটো যাত্ৰাৰ শুভাৰম্ভ কৰে। অসমৰ নগাঁও লোকসভা সমষ্টিৰ লগতে দেশৰ 5খন বিধানসভা আসনত কাইলৈ হ'বলগীয়া উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ বাবে যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ হৈছে। আৰু লোকসভাৰ অধ্যক্ষ ওম বিৰলাই শিখ গুৰু গুৰু নানক দেৱৰ জ্যোতিৰ যোগ দিৱস উপলক্ষে শ্ৰদ্ধা নিবেদন কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই, পৰৱৰ্তী বাতৰি 3 বজাত শুনিবলৈ পাব।
1: এতিয়া আগবঢ়োৱা হৈছে প্ৰসন্ন বৰুৱাৰ কণ্ঠৰ দুটি লোকগীত।

পাশ্চাত্য সংগীতৰ অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পিছতে আঞ্চলিক বাতৰি শুনিবলৈ পাব। এয়া আকাশবাণী গুৱাহাটী। এতিয়াৰ বাতৰিৰ সৈতে মই জিন্তিৰাণী ডেকা। বঙাইগাঁৱত আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই নৱ

সফুৰা নীলাঞ্জনাৰ পৰা লতা বৰদলৈৰ কণ্ঠৰ গীত। প্ৰথমটি গীতৰ কথা গীতাঞ্জলি মহন্ত বৰুৱাৰ, সুৰ জে পি দাসৰ আৰু সংগীত ৰূপম তালুকদাৰৰ।

এয়া আকাশবাণীৰ তেজপুৰ। আজি হৈছে সোমবাৰ, 1433 ভাস্কৰাব্দৰ আহিন মাহৰ 17 দিন, 2026 খ্ৰীষ্টাব্দৰ অক্টোবৰ মাহৰ 5 দিন। সমশ্ৰোতালৈ প্ৰীতি সম্ভাষণ জনাই আজিৰ বিয়লিৰ অধিৱেশনৰ মুকলি কৰিছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 286.66 মিটাৰ, কিলোহাৰ্জ 1125 আৰু FM বেণ্ডৰ 102.4 মেগাহাৰ্জত। শ্ৰোতাসকলে নিউজ অন AIR এপৰ যোগেদিও এই অনুষ্ঠান শুনিবলৈ পাব। আজি আমাৰ নিয়ন্ত্ৰণ কক্ষৰ কৰ্তব্যত আছে মঞ্জু বড়ো আৰু প্ৰতীক্ষা খনিকৰ। ট্ৰেন্সমিটাৰৰ দায়িত্বত আছে প্ৰমোদ চন্দ্ৰ টাই। পৰিবহণৰ দায়িত্বত আছে নয়ন দৈমাৰী। ডিউটি ৰুমত আছে মনালিছা দেৱী। আৰু এয়া মাইক্ৰফোনৰ সন্মুখত মই অল্পনা শইকীয়া।

এৰিষ্ট'টলে কৈছিল, জীয়াই থকাটোৱে একমাত্ৰ উদ্দেশ্য নহয়, ভালদৰে জীয়াই থকাটোহে জীৱনৰ সাৰ কথা। বিবেকানন্দই কৈছিল, অসৎ কল্পনা অসৎ কৰ্মৰ দৰে বেয়া, অৰ্থাৎ অসৎ চিন্তাই, পাপ, সংযত বাসনাই আমাক উচ্চ স্তৰলৈ নিয়ে। এই আকাশবাণী তেজপুৰ, এতিয়া আগবঢ়াইছো অৰ্ধ আকাশ অনুষ্ঠানটিৰ।

0: সমুৱাই দিয়কে স্বাগতম জনাই ইয়াক আগবঢ়াইছোঁ আজিৰ বিচিত্ৰা অনুষ্ঠানটি।
1: সকলোকে স্বাগতম আৰু নমস্কাৰ জনাই আকাশবাণী তেজপুৰৰ আজিৰ অৰ্ধ আকাশ অনুষ্ঠানত আমি তেজপুৰৰ এটি অনুষ্ঠান দৰিয়লীৰ মহিলাসকলে শ্ৰীযুতা কৰবী শইকীয়াৰ তত্বাৱধানত এটি বিচিত্ৰানুষ্ঠান আগবঢ়াবলৈ লৈছোঁ। প্ৰথমেই মহাপুৰুষ শংকৰদেৱ বিৰচিত কেলিগোপাল নাটৰ এটি গীত আগবঢ়াইছোঁ। গীতটিৰ ৰাগ বেলোৱাৰ তাল ৰূপক পৰিৱেশন কৰিছে সুবৰ্ণ ভূঞা, জুৰি বাঢ়ৈনাথ, চিন্তা ভূঞা, ৰাণী দাস আৰু অঞ্জলি মহন্তই। খোলত আছে বিদ্যমান ভূঞা, হাৰমনিয়াম শ্ৰীযুতা কৰবী শইকীয়াৰ।

0: এতিয়া শুনক ৰাণী দাসৰ স্বৰচিত কবিতা পাঠ।
1: মোৰ কবিতাৰ শিৰোনাম এতিয়া নালাগে আইৰ বাবে অনা উকা সাজযোৰ। বাৰিষাৰ বানে কাঢ়ি নিলে মোৰ আইক, চকুৰ আগতেই উটুৱাই নিলে সকলো স্বাভিমান হঠাতে। এতিয়া নালাগে আৰু আইৰ বাবে অনা উকা সাজযোৰ। কি ভয়াৱহ, কি আশ্চৰ্য, কাহানিও নেদেখা বান, চকুৰ আগতেই নীলে কাঢ়ি সকলো। কাৰনো আছিল ইমান প্ৰয়োজন, বাৰিষাৰ বানে কাঢ়ি নিলে মোৰ আইক, চকুৰ আগতে উটাই নিলে সকলো স্বাভিমান হঠাতে। বানে ধোৱা মোৰ গাঁওখন মৰিশালী হ'ল, মোৰ বুকু উদং কৰি নীলে কাঢ়ি ঘৰ বাৰী। কি যে ভয়াৱহ, কি যে আশ্চৰ্য, কাহানিও নেদেখা, কাহানিও নুশুনা এই বাৰিষাৰে বান। পানীতেই আছোঁ আমি, খাবলৈ পানী নাই এটুপিও, থাকিবলৈ নাই আপোন ঘৰখনি, গাঁৱৰ কোনো চিন চাপ নাই। পানী পানী পানী, কেৱল বানপানী। আপোনজনক হেৰুৱালোঁ, নেদেখোঁ আজি জীৱনৰ বাট, চকুৰ পানীৰ বাদে নাই একো। উকা উকা লাগে প্ৰতিটো প্ৰভাত, বানেতো নাজানে মূৰাই মোৰ বাবে কি, বানেতো নাজানে পিতাই মানে কি, বানেতো নাজানে ভোক মানে কি, দুখ মানে কি, বানেতো নাজানে আইৰ বগা সাজ মানে কি, বানেতো নুবুজে ঘৰ মাটি ভেটি মানে কি। বান বৰ অহংকাৰী, চকুৰ আগতেই কাঢ়ি নিলে মোৰ আই, ক'তনো ইমান প্ৰয়োজন মোৰ সুখ, ক'তনো ইমান প্ৰয়োজন মোৰ আইৰ গোটেইটো জীৱনৰ দুখ।
0: এতিয়া শুনক এটি অসমীয়া আধুনিক গীত পৰিৱেশন কৰিছে জুৰি বাঢ়ৈনাথে।

এতিয়া আমি এটি সমবেত সংগীত পৰিৱেশন কৰিছোঁ। পৰিৱেশনত আছে সুবৰ্ণ ভূঞা, জুৰি বাঢ়ৈনাথ, চিন্তা ভূঞা, ৰাণী দাস, অঞ্জলি মহন্ত।

0: স্বৰচিত গল্প এটি শুনাব অঞ্জলি মহন্তই।
1: গল্পটিৰ শিৰোনাম ছাত্ৰী। মালা আজি খুব সোনকালে উঠিছে, নহ'লে যে তাই কামখিনি মিলাব নোৱাৰিব। তাই ঝাৰুডাল লৈ আগফালৰ বাৰাণ্ডাখন সাৰিবলৈ আৰম্ভ কৰিলে। তাই কিছু আঁতৰৰ পৰাই মন কৰিলে মৰ্ণিং ৱাক কৰিবলৈ অহা চুবুৰীৰ দাসক। দাসৰ মুখৰ ভংগীমা, কপালৰ ৰেখাবোৰ তাই বুজি পালে। তেওঁ মুখৰ ভিতৰতে কৈছে, যাত্ৰা নাস্তি। মালাই বুজি পায় মুখৰ আগত নক'লেও বহুতৰে মুখত এই ভাষা। কিন্তু কি কৰিবলৈ আছে তাইৰ অস্তিত্ব টোকটো তাই আৰু নোহোৱা কৰিব নোৱাৰে। বিয়াৰ 5 বছৰ পাছতো মাক হ'ব নোৱাৰাৰ পুৰস্কাৰ হিচাপে গিৰিয়েকে তাইক মাকৰ ঘৰত থৈ গ'ল আৰু আকৌ এবাৰ বিয়া কৰাই এবাৰ পিছে বাপেকী হ'ল। আৰু মালা এই 2 বছৰ যেন এইখন ঘৰৰ আলহীহে। তাইৰ অস্তিত্ব আছে, প্ৰভাৱ নাই, প্ৰসাৰ নাই, যেন ঘৰখনৰ এটা অপ্ৰয়োজনীয় ফাৰ্নিচাৰ, আৱৰ্জনা। বৌয়েকৰ বেকা চাৱনিৰ আগত মালা মানুহজনী কোচ খাই যায়। তাই শুনিয়ে থাকে বৌয়েকৰ ভাষা, অতগাল মানুহৰ জাজ কেতিয়ানো মাৰি শেষ কৰিম। মালাই প্ৰায়ে শুনে কোনোবাই ফোন কৰিলে বৌয়েকে এই ডায়লগটো মাৰেই, অতগাল মানুহ বুলিবলৈ তাই আৰু মাকহে, বাকী ককায়েক বৌয়েক আৰু 4 বছৰীয়া মাইনা। তেওঁৰ কিহৰ বাবে ইমান উষ্মা? মালাই দেখোন ঘৰ সৰা, মচা, বাচন মজাৰ দায়িত্ব লৈছেই। মাক অসহায়, তেওঁৰ LP পাছ বিদ্যায় জীয়েকক একো সহায় কৰিব নোৱাৰে। অৱশ্যে তেওঁ মালাক বিউটি পাৰ্লাৰৰ ট্ৰেইনিংটো তেওঁৰ সাঁচতীয়া পইচাখিনিৰেই দিয়ালে। ঘৰৰ সকলোখিনি সামৰি মেলিও মালাই পাৰ্লাৰখনলৈ ঠিকেই ওলাই যায়। চহৰৰ মাজমজিয়াৰ এই পাৰ্লাৰখনত মালাৰ পৰিচয় যাত্ৰা নাস্তি নহয়। ইয়াত তাই এজনী দক্ষ বিউটিচিয়ান। তাইৰ হাতৰ পাকত একো একোজনীৰ চেলাউৰী ধেনু ভিৰিহিয়া হয়। স্কিনৰ গ্ল' চাবলগীয়া হয়। কাৰোবাৰ নুডলছৰ দৰে চুলি সমান হয় আৰু কাৰোবাৰ চুলি ঢৌ খেলে। তাইৰ মাত কথাই কাষ্টমাৰসকলক চুম্বকৰ দৰে আকৰ্ষণ কৰে। সেয়ে যিসকলে এবাৰ এইখন পাৰ্লাৰলৈ আহে বেলেগলৈ আৰু যাবলৈ মন নকৰে। এইবাবে পাৰ্লাৰৰ মালিকনী বিবি বাইদেউ তাইৰ ওপৰত খুব সন্তুষ্ট। আকৌ আজি পুৱা আগফাল সাৰিবলৈ যাওঁতে তাই যাত্ৰা নাস্তি মুখভংগীৰ সন্মুখীন হ'ল। নাই, তাই এতিয়া এইবোৰ একো নাভাবে। এইবোৰ মন্তব্যই তাইক এতিয়া আৰু স্পৰ্শ নকৰে। তাই আৰু মূল তললৈ ননমায়। বৌয়েকে এবাৰ তাইক 1 সোপামান কাপোৰ উলিয়াই দিছে। চাওঁ মালা, এইখিনি ধুই দিয়াচোন, আজি মোৰ গাটো ভাল নহয়। এই ডায়লগটো বৌয়েকৰ মুখত লাগিয়ে থাকে। বৌ, মই আজি পাৰ্লাৰলৈ যাব লাগে, সোনকালে, এটা এপইণ্টমেণ্ট আছে। গা ভাল পালে কাপোৰখিনি ধুই ল'বা। অ' আই, এয়া আকৌ মুখহে কথা শুনায়, ভোৰভৰাই বৌয়েক আঁতৰিল। অলপ পাছত তাই ওলাই আহিল তাইৰ লগত দিয়া ট্ৰলি বেগটো। হ'ব, চলি যাব। কিছু টকা গিৰিয়েকে তাইৰ নামত আগতেই দি দিছিল। ইমান নিষ্ঠুৰ নহয় চাগৈ মানুহটো। সেইখিনি আছে, তাৰ লগত তাইৰ কিছু জমাও হৈছে। সন্মুখত এয়া মাক। মা, মই আজি বিবিবাৰ ঘৰত থাকিম দেই। কাইলৈৰ পৰা ওচৰতে ৰুম এটা পাইছোঁ, তাতে থাকিমগৈ। তোকো কেইদিনমান পাছত লৈ যাম দে। মাকে থৰ লাগি চাই থাকিল। মালা আগবাঢ়িল। এটা সোণ ছটিওৱা সোণালী পাতত তাই খোজ পেটালে। উমাল পুৱাৰ ৰদে মুঠি মুঠি সোণ তাইৰ গালৈ ছটিয়াই দিলে।
0: 80ৰ দশকৰ এগৰাকী কইনাৰ মনৰ ভাৱ প্ৰকাশেৰে এটি স্বৰচিত গল্প পাঠ কৰিব সুবৰ্ণ ভূঞাই। এৰি অহা দিনৰ নষ্টালজিয়া, বিয়াৰ জোৰোণ আহি পাবহি আৰু, উখল মাখল পৰিৱেশ। ককাদেউতাই কৈ আছে, হেৰৌ, সকলো দিহা পহন্তি লগাই ঠিক ঠাক কৰি ৰাখ। দেউতাই কামবোৰৰ তদাৰকী কৰি আছে। ইফালে সোনকালে গা ধুই আহি ময়ো কইনাৰ সাজ পিন্ধিব লাগে। 2 দিন পিছত ঘৰখন এৰি যাবলগীয়াৰ দুখখিনি মই ক'ত থওঁ বাৰু? ডিঙিত সোপা মাৰি ধৰা কান্দোন লুকুৱাবলৈ গা ধোৱা ঘৰটোত সোমাই কোনেও গম নোপোৱাকৈ এসোটা কান্দি ল'লোঁ। নতুন ঘৰৰ নতুন পৰিৱেশত কি কৰিম নকৰিম সেয়া মনলৈ আহিবলৈ সময়ে পোৱা নাই। কিন্তু মোৰ জন্মলগ্নৰ পৰাই শৈশৱ কৈশোৰৰ প্ৰতিটো মুহূৰ্ত মৰমেৰে উমেৰে আৱৰি ৰখা এই ঘৰখন, যিখন ঘৰৰ গছলতিকাৰ পৰা চোতালৰ দুবৰিলৈকে মা দেউতা ভাই ভনী সকলোৱে মোৰ দেহ মন অধিকাৰ কৰি বহি আছে, পাৰিমনে বাৰু সিহঁতৰ পৰা আঁতৰি যাব? চেনেহৰ বান্ধোন আৰু দায়িত্ব পালনৰ মাজত টনা আজোৰা। আজি খোবা খুবুনি, দৰাঘৰত মোক থৈ আহিবলৈ প্ৰস্তুতি চলিছে। বিদায় বেলাত মোৰ হাত দুখন 2 হাতৰ মাজত লৈ দেউতাই ক'লে, যা আই, সকলোৰে লগত মিলিজুলি থাকিবি। বুকুৰ পৰা ওলাই আহিব খোজা শোকটোৱে ডিঙিত আহি আকৌ সোপা মাৰি ধৰিলেহি। নাই, নাকান্দো, দেউতা মাহঁতে সহিব নোৱাৰিব। পদূলিৰ মুখত তেতিয়া বিয়াৰ পিছৰ থমথমকৈ থিয় হৈ থকা বাটচৰা, পৰিয়ালৰ সকলো ওলাই আহিছে মোক দৰাঘৰলৈ পঠিয়াবৰ বাবে গাড়ীত উঠাবলৈ। কত আবদাৰ, কত হাঁহি ধেমালি, পঢ়া টেবুলত একেটা লেমৰ পোহৰৰ বাবে টনাজোৰা, চকুৰ আগতে কোলাই বুকুচাই ডাঙৰ হোৱা মোৰ ভাইহঁত, মোৰ লগত গাৰ ছাঁৰ দৰে লাগি থকা মোৰ ভনীজনী, পদূলিৰ বকুলজোপা, পিছফালৰ বাৰাণ্ডাৰ তাঁতৰ শালখন, পুখুৰীৰ পাৰটো, সন্ধিয়া ভৰি হাত ধুই পঢ়া টেবুলত বহাৰ আগতে তুমি চিত্ৰ বৃত্তিমূৰ, মায়ে পঢ়াৰ মাজতে মৰমেৰে আগবঢ়াই দিয়া তপত গাখীৰ আৰু দেউতাৰ মৰমৰ শাসনবোৰ, চকুৰ আগেদি সকলোবোৰে ইমানকৈ অগাদেৱা কৰি মোক কি কৰিব বিচাৰিছে বাৰু? উহ, আৰু নোৱাৰো, ধৈৰ্যৰ বান্ধ খুলি গ'ল। সৰু ভাইটিৰ ডিঙিত সাৱটি ধৰি মই জোৰেৰে চিঞৰি চিঞৰি কান্দি উঠিলোঁ। অসমীয়া গাঁৱৰ বিয়াত গোৱা পৰম্পৰাগত বিয়ানামৰ এটি চমু আভাস দাঙি ধৰিবলৈ চেষ্টা কৰিছে সুবৰ্ণ ভূঞা আৰু তেওঁৰ সহযোগীসকলে। সহযোগীসকল হ'ল জুৰি বাঢ়ৈনাথ, চিন্তা ভূঞা, ৰাণী দাস আৰু অঞ্জলি মহন্ত। অসমীয়া সমাজৰ বিয়াত গোৱা পৰম্পৰাগত বিয়ানামৰ এটি চমু আভাস দিব খুজিছোঁ। কইনাঘৰ জোৰোণ পিন্ধাবলৈ দৰাপক্ষৰ মানুহ আহি কইনাঘৰৰ ৰভাতলত বহিছেহি।

0: বাহে।
1: কইনা নোৱাবৰ সময় হ'ল,

0: দৰিয়লি গোটৰ পৰা সকলো আইদেউকে শ্ৰদ্ধা আৰু মৰম জনাই আজিৰ অনুষ্ঠান ইমানতে সামৰিছোঁ।
1: শ্ৰোতা, ইমান পৰে আজিৰ অৰ্ধ আকাশ অনুষ্ঠানটি তেজপুৰৰ দৰিয়লি গোটৰ সদস্যাসকলে পৰিৱেশন কৰা বিচিত্ৰা অনুষ্ঠানটি শুনিলে। অনুষ্ঠানটিৰ পৰিচালনা আৰু হাৰমনিয়ামত সংগত কৰিলে কৌৰৱী শইকীয়াই, তবলা আৰু হুলত বিদ্যমান ভূঞাই, অনুষ্ঠানটিৰ আঁত ধৰিলে সুবৰ্ণ ভূঞাই, বাণীবন্ধন আৰু সম্পাদনা চিত্ৰামণি বড়োৰ, প্ৰযোজনা গৌতম নাথৰ।
2: শ্ৰোতাসকলে অৰ্ধ আকাশ অনুষ্ঠানটি শুনিলে। খন্তেক পাছতে দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰিত হিন্দী আৰু ইংৰাজী বাতৰি আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।

শ্ৰোতাসকলে কুসুম তালুকদাৰৰ কণ্ঠৰ লোকগীত শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া আগবঢ়াইছোঁ আজিৰ দিনটোত আমাৰ কেন্দ্ৰৰ পৰা প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসমূহৰ পৰিস্থিতি। অনুষ্ঠান পৰিস্থিতিৰ পাছতেই নিবেদন কৰা হ'ব গীতালি অনুষ্ঠানৰ। গীতালি অনুষ্ঠানত আজি অসমীয়া বোলছবিৰ গীত শুনোৱা হ'ব। 7:20 আগবঢ়োৱা হ'ব জ্যেষ্ঠজন অনুষ্ঠানটিৰ। 7:35 নিবেদন কৰা হ'ব সংবাদভিত্তিক অনুষ্ঠান ৰেঙনি। 7:50 নিবেদন কৰা হ'ব আমাৰ কেন্দ্ৰৰ নিয়মীয়া অনুষ্ঠান আজিৰ দিনটো। 8:00 গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত মুখ্য বাতৰি আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। 8:02 প্ৰচাৰ কৰা হ'ব পৰিয়াল কল্যাণ অনুষ্ঠানটিৰ। 8:30 নিবেদন কৰা হ'ব গায়ত্ৰী হাজৰিকাৰ কণ্ঠৰ অসমীয়া গীত। 8:45 আৰু 9:00 দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰিত ক্ৰমে সমাচাৰ সন্ধ্যা আৰু News@9 আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। 9:15 নিবেদন কৰা হ'ব জুবিন গাৰ্গৰ কণ্ঠৰ গীত। 9:30 আগবঢ়োৱা হ'ব শ্ৰোতাৰ হোৱাটছআপযোগে অনুৰোধৰ গীতৰ অনুষ্ঠান মূৰ্ছনা। 10:00 প্ৰচাৰ কৰা হ'ব এখনি নাট কাৰ্টুনৰ চৰিত্ৰ, ৰচনা ধ্ৰুৱজ্যোতি শৰ্মাৰ। 10:30 আমাৰ আজিৰ অধিৱেশনৰ অন্ত পৰিব। শ্ৰোতাসকল, এয়া আছিল আজিৰ দিনটোত আমাৰ কেন্দ্ৰৰ পৰা প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসমূহৰ পৰিস্থিতি। এয়া আকাশবাণী তেজপুৰ। এতিয়া নিবেদন কৰিছোঁ গীতালি অনুষ্ঠানটিৰ। গীতালি অনুষ্ঠানৰ আৰম্ভণিতে শুনাব লৈছোঁ মন যায় বোলছবিৰ জুবিন গাৰ্গৰ কণ্ঠৰ এই গীতটি।

0: শ্ৰোতাসকল, আকাশবাণী তেজপুৰৰ এটি জনপ্ৰিয় অনুষ্ঠান হ'ল উপন্যাস পাঠ। এই অনুষ্ঠানটি প্ৰচাৰ হয় মাহৰ প্ৰতিটো শুক্ৰবাৰে 8:02। শ্ৰোতাসকল, এইবাৰ নিয়মীয়া উপন্যাস পাঠ অনুষ্ঠানটিত আপোনাৰ বাবে লৈ আহিছোঁ সাহিত্যিক ৰঞ্জু হাজৰিকাৰ অৰণ্য বিষয়ক উপন্যাস প্ৰহৰী।
1: যি অৰণ্যই হওক, সকলো একে, কাজিৰঙা হওক বা মানাহেই হওক, সকলো সেউজীয়া। সেউজীয়া ৰঙে গভীৰভাৱে আকৰ্ষণ কৰে অমৰক। ৰূপ ৰূপে ৰূপে অপৰূপ এই অৰণ্য। প্ৰকৃতিয়ে দুহাত উজাৰ কৰি যেন ঢালি দিয়ে ঐশ্বৰ্যৰ সমস্ত ভাণ্ডাৰ। কাৰ সাধ্য আছে এই ৰূপৰ বৰ্ণনা দিয়াৰ? কেৱল চাই ধন্য হ'ব পাৰি। নয়নে নয়নে নয়নাভিৰাম।
2: প্ৰিয় শ্ৰোতা, আকাশবাণী তেজপুৰৰ উপন্যাস পাঠ অনুষ্ঠানলৈ আগবঢ়াইছোঁ উপন্যাস প্ৰহৰী। আদৰৰ শ্ৰোতাই, আগৰ উপন্যাস পাঠ অনুষ্ঠানবিলাকৰ দৰে আমাৰ নৱতম যিটো প্ৰকল্প প্ৰহৰীৰ উপন্যাস পাঠো আদৰৰে শুনিলে আমি নথৈ কৃতজ্ঞ হ'ম।
0: শ্ৰোতাসকল, এইবাৰ নিয়মীয়া উপন্যাস পাঠ অনুষ্ঠানটিত নিবেদন সাহিত্যিক ৰঞ্জু হাজৰিকাৰ অৰণ্য বিষয়ক উপন্যাস প্ৰহৰী। শুনিবলৈ নাপাহৰিব মাহৰ প্ৰতিটো শুক্ৰবাৰে 8:02। আৰু প্ৰথম খণ্ডটি শুনিবলৈ পাব 9 অক্টোবৰ শুক্ৰবাৰে 8:02। উপন্যাসখনেই পাঠ আৰু অমৰৰ চৰিত্ৰত অভিনয় কৰিছে প্ৰাঞ্জল শইকীয়াই। বাণীবন্ধন আৰু সম্পাদনা চিত্ৰামণি বড়োৰ, প্ৰযোজনা গৌতম নাথৰ।
3: এইবাৰ নিবেদন কৰিছোঁ ডাক বোলছবিৰ জুবিন গাৰ্গৰ কণ্ঠৰ এই গীতটি।

0: শুনক শুনক রাইজ সকল, KYC আপডেট সংক্রান্তীয় মেসেজক আওকান নকৰিব। টোটালিকে KYC আপডেট কৰক। যদিহে পৰিচয় বা ঠিকনাৰ কোনো পৰিৱৰ্তন হোৱা নাই, তেন্তে আপোনাৰ বেংক বা ATM বা বিজনেস কৰেসপণ্ডেণ্ট অর্থাৎ BC-ৰ ওচৰলৈ যাব বা বেংকত পঞ্জীয়ন হৈ থকা ইমেইল বা মোবাইল নম্বৰ বা মোবাইল বেংকিং এপ বা চিঠিৰ জৰিয়তে ঘোষণা দিব। আৰু যদি কোনো পৰিৱৰ্তন ঘটিছে, তেন্তে পৰিচয় আৰু ঠিকনাৰ শেহতীয়া প্ৰমাণ দেখাব। একাউণ্ট সক্ৰিয় ৰাখি বেংকিং সেৱাৰ সুবিধা ল'ব। আপোনাৰ KYC আপডেট কৰাৰ বাবে আপোনাৰ ওচৰৰ গাঁও পঞ্চায়তৰ শিবিৰ বা বেংকৰ শাখালৈ যাওক।
1: RBIয়ে কয়,
2: জানি লওক, সতৰ্ক হৈ ৰওক।
3: শ্ৰোতাসকল, গীতালী অনুষ্ঠানত এইবাৰ নিবেদন কৰিছোঁ জেতুকা পাত্ৰৰ দৰে বোলছবিৰ দীক্ষু আৰু জুবলি কণ্ঠৰ এই গীতটি।

শ্ৰোতাসকলে গীতালি শুনি আছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। খন্তেক পাছতে গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত সন্ধিয়াৰ আঞ্চলিক বাতৰি আমাৰ কেন্দ্ৰ ৰিলে কৰি শুনাব।

0: এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, দেশৰ স্বাধীনতাৰ পাছত প্ৰথমবাৰৰ বাবে ডিব্ৰুগড়ৰ বগীবিল টাৰ্মিনেলৰ পৰা আন্তঃৰাষ্ট্ৰীয় মালবাহী জাহাজৰ পৰিবহণ আৰম্ভ, নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ কাইলৈ ভোটগ্ৰহণত নিয়োজিত বিষয়া কৰ্মচাৰীৰ দল ভোটকেন্দ্ৰলৈ ৰাওনা, পাকিস্তানৰ চোৰাংচোৱা সংস্থাক দেশৰ গুৰুত্বপূৰ্ণ তথ্য যোগান ধৰাৰ অভিযোগত পুনৰ এজন লোকক অসম আৰক্ষীৰ গ্ৰেপ্তাৰ, জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদন সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ শুনানিৰ পৰৱৰ্তী দিন ধাৰ্য, আৰু বি পি এফ নেতৃত্বাধীন বি টি চিৰ এবছৰীয়া বৰ্ষপূৰ্তি বিভিন্ন কাৰ্যসূচীৰে কোকৰাঝাৰত উদযাপন। নমস্কাৰ, এতিয়াৰ বাতৰিৰ সৈতে এয়া মই উৎপল কুমাৰ দাস আৰু মোৰ সৈতে আছে জিন্তি ৰাণী ডেকা। কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল আৰু জলপথ দপ্তৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ডিব্ৰুগড়ৰ বগীবিল টাৰ্মিনেলৰ পৰা আন্তঃৰাষ্ট্ৰীয় মালবাহী জাহাজৰ প্ৰথমটো যাত্ৰাৰ শুভাৰম্ভণি কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ভাৰ্চুৱেল ব্যৱস্থাৰে এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশ লয়। অনুষ্ঠানত ভাষণ দি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে পৰিবহণ আৰু যাতায়াতৰ ক্ষেত্ৰত জলপথৰ ব্যৱহাৰ সুচল আৰু কম খৰচী বুলি উল্লেখ কৰি এইদৰে কয়।
1: ভাৰতবৰ্ষৰ বুকুত থকা নদীসমূহৰ আৰু সাগৰ আৰু মহাসাগৰ ইয়াক সঠিকভাৱে আজি ব্যৱহাৰ কৰাৰ ফলত ইয়াত যিটো আমাৰ বন্দৰসমূহ হওক, নদী বন্দৰে হওক বা আমাৰ সাগৰ বন্দৰে হওক, সকলো পৰ্যায়ে বন্দৰক উন্নত মানদণ্ডৰে নিৰ্মাণ কৰি ইয়াত যাতে মালবাহী জাহাজ, যাত্ৰীবাহী জাহাজ আৰু ক্ৰুজ জাহাজ, পৰ্যটক কঢ়িওৱা জাহাজ যাতে সঠিকভাৱে চলাচল কৰিব পাৰে, যাৰ ফলত উঠি অহা প্ৰজন্মই ইয়াত কৰ্ম সংস্থাপন পাব পাৰে আৰু ব্যৱসায় বাণিজ্যৰ লগত জড়িত থকা এম এছ এম ই ছেক্টৰৰ পৰা আৰম্ভ কৰি ডাঙৰ ডাঙৰ উদ্যোগপতিলৈকে তেখেতসকলৰ যিবিলাক উৎপাদিত সামগ্ৰী কম খৰচত এখন ৰাজ্যৰ পৰা আন এখন ৰাজ্যলৈ নিয়াৰ উপৰিও এখন দেশৰ পৰা আন এখন

0: ৰাষ্ট্ৰলৈ নিয়াৰ ক্ষেত্ৰত সুবিধা প্ৰদান কৰিব পাৰে। গতিকে এই ক্ষেত্ৰত যোৱা বাৰ বছৰে যিমানবিলাক পদক্ষেপ গ্ৰহণ কৰা হল সাগৰমালা প্ৰগ্ৰামৰ পৰা আৰম্ভ কৰি তাৰ ফলত আজি ভাৰতবৰ্ষৰ এখন লিডিং আগশাৰীৰ মেৰিটাইম নেচন হিচাপে নিজক প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হল।
1: তেওঁ কয় যে প্ৰাচীন কালৰে পৰা ব্যৱসায় বাণিজ্য পৰ্যটন আৰু জনসম্পৰ্ক ৰক্ষাৰ ক্ষেত্ৰত প্ৰাকৃতিকভাৱে সৃষ্ট জলপথসমূহে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। সম্প্ৰতি কেন্দ্ৰীয় চৰকাৰে এই জলপথসমূহৰ বিকাশত বিশেষ গুৰুত্ব আৰোপ কৰিছে বুলি তেওঁ কয়। আজি নামৰূপৰ অসম পেট্ৰকেমিকেলছ লিমিটেডৰ পৰা মিথানল কঢ়িয়াই নিবলগীয়া দুখন মালবাহী জাহাজে বগীবিলৰ পৰা বাংলাদেশৰ ঢাকাৰ পানগাঁও বন্দৰলৈ যাত্ৰা আৰম্ভ কৰিছে। প্ৰতিখন জাহাজত 27টাকৈ কণ্টেইনাৰ আছে আৰু মুঠ 1,080 টন মিথানল লৈ যোৱা হৈছে। মালবাহী জাহাজ দুখনে ব্ৰহ্মপুত্ৰ ৰাষ্ট্ৰীয় জলপথ 2 আৰু ভাৰত বাংলাদেশ প্ৰটকল জলপথ ব্যৱস্থাৰ ব্যৱহাৰ কৰিব। দেশৰ স্বাধীনতাৰ পাছত প্ৰথমবাৰৰ বাবে ডিব্ৰুগড়ৰ পৰা বিদেশৰ বন্দৰলৈ পণ্য সামগ্ৰী প্ৰেৰণ কৰা হৈছে। অসমৰ নদী বাণিজ্যৰ পুনৰুদ্ধাৰ আৰু উত্তৰ পূৰ্বাঞ্চলৰ অভ্যন্তৰীণ জলপথ ব্যৱস্থা শক্তিশালী কৰাৰ ক্ষেত্ৰত এয়া গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে বিবেচিত হৈছে। এই আৰম্ভণিয়ে গুৰুত্বপূৰ্ণ যোগাযোগক পুনৰ প্ৰতিষ্ঠা কৰি উত্তৰ পূৰ্বাঞ্চলৰ বাবে অভ্যন্তৰীণ জলপথক সুলভ, সেউজ আৰু সুচল পৰিবহণ হিচাপে বিকশাই তোলাৰ চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাক প্ৰতিফলিত কৰিছে। আজিৰ অনুষ্ঠানত পৰিবহণ মন্ত্ৰী চৰণ বড়ো, শ্ৰমিক কল্যাণ বিভাগৰ মন্ত্ৰী ৰামেশ্বৰ তেলী, উদ্যোগ বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বৰা আৰু জলসম্পদ মন্ত্ৰী সুশান্ত বৰগোহাঁইৰ উপৰি কেইবাগৰাকীও বিধায়ক তথা ভাৰতীয় অভ্যন্তৰীণ জলপথ প্ৰাধিকৰণ আৰু অসম পেট্ৰকেমিকেলছ লিমিটেডৰ অধ্যক্ষ দুগৰাকী উপস্থিত থাকে। নগাঁও লোকসভা সমষ্টিৰ উপনিৰ্বাচনৰ কাইলৈ হ'বলগীয়া ভোটগ্ৰহণৰ বাবে আজি ভোটগ্ৰহণত নিয়োজিত বিষয়া কৰ্মচাৰীৰ দল সংশ্লিষ্ট ভোটকেন্দ্ৰলৈ ৰাওনা হৈছে। নগাঁও জিলাৰ পৰা মুঠ 11,535 গৰাকী বিষয়া কৰ্মচাৰী ভোটকেন্দ্ৰসমূহলৈ ৰাওনা হৈছে। আনহাতে 2,307 গৰাকী নিৰাপত্তাৰক্ষী ভোটগ্ৰহণৰ সময়ত শান্তি শৃংখলা ৰক্ষাৰ দায়িত্ব পালনৰ বাবে ৰাওনা হৈছে। মৰিগাঁও জিলাতো নিৰ্বাচনৰ দায়িত্বত নিয়োজিত বিষয়া কৰ্মচাৰীসকল 970টা ভোটকেন্দ্ৰলৈ ৰাওনা হৈছে বুলি জিলা আয়ুক্ত সৃষ্টি সিঙে জানিবলৈ দিয়ে। জিলাখনত ভোটগ্ৰহণ সুচাৰুৰূপে সম্পন্ন কৰাৰ উদ্দেশ্যে আজি মহিলা ভোটগ্ৰহণ কৰ্মীসকল তেওঁলোকৰ নিৰ্ধাৰিত ভোটগ্ৰহণ কেন্দ্ৰ অভিমুখে ৰাওনা হয়। জিলা আয়ুক্তগৰাকীয়ে কয় যে স্পৰ্শকাতৰ ভোটকেন্দ্ৰসমূহত অতিৰিক্ত নিৰাপত্তাৰক্ষী নিয়োগ কৰা হৈছে আৰু নিৰাপত্তাৰ সামগ্ৰিক দিশটো শক্তিশালী কৰি তোলা হৈছে। নগাঁও সংসদীয় সমষ্টিৰ 8টা বিধানসভা সমষ্টি ঢিং, ৰূপহীহাট, চামগুৰি, নগাঁও বটদ্ৰৱা, ৰহা আৰু মৰিগাঁও জিলাৰ জাগীৰোড, মৰিগাঁও আৰু লাহৰীঘাটত নিয়াৰিকৈ নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে প্ৰশাসনে 203গৰাকী ছেক্টৰ বিষয়া আৰু 53গৰাকী জোনেল বিষয়াক নিয়োগ কৰিছে। সমষ্টিটোৰ 19,02,000 ভোটদাতাই ভোটৰ অধিকাৰ সাব্যস্ত কৰাৰ সুযোগ লাভ কৰিব। ইয়াৰে 9,58,559 জন পুৰুষ আৰু 9,43,300 গৰাকী মহিলা ভোটদাতা। 2,307টা ভোটগ্ৰহণ কেন্দ্ৰত সুকলমে ভোটগ্ৰহণৰ বাবে প্ৰশাসনে যাৱতীয় প্ৰস্তুতি সম্পন্ন কৰিছে। নগাঁও জিলাৰ বাবে নিয়োজিত 54জন মাইক্ৰ অবজাৰ্ভাৰে কাইলৈ স্পৰ্শকাতৰ ভোটগ্ৰহণ কেন্দ্ৰসমূহৰ কাম কাজ পৰ্যবেক্ষণ কৰিব। ভোটগ্ৰহণৰ সময়ছোৱাত সম্ভাৱ্য যিকোনো ধৰণৰ কুটাঘাত ৰোধ কৰাৰ বাবে আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীয়ে ফ্লেগ মাৰ্চ অব্যাহত ৰাখিছে। পাকিস্তান চোৰাংচোৱা সংস্থাক গুৰুত্বপূৰ্ণ তথ্য যোগান ধৰাৰ অভিযোগত অসম আৰক্ষীৰ বিশেষ কাৰ্যবাহিনীয়ে পুনৰ এজন লোকক গ্ৰেপ্তাৰ কৰিছে। গুৱাহাটী মহানগৰ সাতগাঁৱৰ এটা ভাড়াঘৰৰ পৰা গ্ৰেপ্তাৰ কৰা লোকজন বিহাৰৰ বেগুচৰাইৰ ৰিতেশ কুমাৰ সিং বুলি চিনাক্ত কৰা হৈছে। আমাৰ আগৰ বাতৰিতে উল্লেখ কৰা হৈছে যে সুৰক্ষা বাহিনীৰ গোপন তথ্য পাকিস্তান চোৰাংচোৱা সংস্থালৈ প্ৰেৰণ কৰাৰ অভিযোগত বিশেষ কাৰ্যবাহিনীয়ে কালি বিহাৰৰ অভিষেক কুমাৰ সিং নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰিছিল। এই দেশ বিৰোধী কাৰ্যত অভিষেক কুমাৰ সিঙক সহায় কৰাৰ অভিযোগত বিশেষ কাৰ্যবাহিনীয়ে ৰিতেশ কুমাৰ সিঙক আটক কৰে। সোধাপোছাৰ অন্তত বিশেষ কাৰ্যবাহিনীয়ে আজি লোকজনক গ্ৰেপ্তাৰ কৰে। আপোনালোকে আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা।
2: জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত উচ্চতম ন্যায়ালয়ে অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদন নাকচ কৰিছে। ন্যায়ালয়ে শ্যামকানু মহন্তৰ জামিন আবেদনখনৰ আজি শুনানি গ্ৰহণ কৰে যদিও অহা 4 নৱেম্বৰলৈ শুনানি গ্ৰহণ পিছুৱাই দিয়ে। আজিৰ শুনানিত ৰাজ্য চৰকাৰৰ হৈ মহাধিবক্তা দেৱজিৎ শইকীয়াই উচ্চতম ন্যায়ালয়ত যুক্তি দৰ্শাই কয় যে গোচৰটো ফাষ্টট্ৰেক আদালতত চলি আছে আৰু ছিংগাপুৰৰ প্ৰৱাসী অসমীয়াসকলৰ সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱা নাই। ৰাজ্য চৰকাৰৰ এনে তথ্যৰ পাছতে উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদনৰ শুনানিৰ দিন 4 নৱেম্বৰলৈ পিছুৱাই দিয়ে। এই কথা সদৰি কৰি বিশেষ লোক অধিবক্তা জিয়াউৰ কামাৰে সংবাদ মাধ্যমৰ আগত কয় যে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত এই পৰ্যন্ত 122জন সাক্ষীয়ে সাক্ষ্য প্ৰদান কৰিছে। অৱশ্যে গোচৰত সাক্ষী হিচাপে অন্তৰ্ভুক্ত হৈ থকা সকলোৰে সাক্ষ্য গ্ৰহণৰ প্ৰয়োজনীয়তা নাই বুলি বিশেষ লোক অধিবক্তাগৰাকীয়ে জানিবলৈ দিয়ে।
3: আমি অলৰেডি টীমৰ লগত কথা পাতিছোঁ, তাৰ পৰা দেখা যায় যে

0: প্রায় আধা আমি কর্তন করব লাগিব, কারণ সব 86 খন ইনফর্মেন্ট আছে, এফআইআর আছে, তার ইনফর্মেন্স আছে 86 জন। তো সেই কেজনক এক্সামিন করিয়ে আর একো লাভ নাই বলে ভাবো, কারণ এফআইআর সদায় এখনই হয়, সেইখানক অলরেডি করা হয়েছে PW1 হিসাবে। তো সেই কারণে আর মানে ভাবো কোনো তেনকার দরকার নাই, কারণ সববিলাক কেস এফআইআরসবিলাক আলটিমেটলি অ্যামালগেমেট করে এখনই করা হয়েছে, এটাই কেস করা হয়েছে।
1: তেওঁ জনোৱা মতে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাই দাখিল কৰা জামিন আবেদনখন কাইলৈ উচ্চতম ন্যায়ালয়ে শুনানি গ্ৰহণ কৰিব। ইপিনে প্ৰৱাসী অসমীয়া ৰূপকমল কলিতাৰ সাক্ষ্য প্ৰদান আজি সম্পূৰ্ণ হয়। আজি সাক্ষ্য প্ৰদান কালত অভিযুক্ত শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্ৰভা মহন্তৰ অধিবক্তাই ৰূপকমল কলিতাক জেৰা কৰে। আনহাতে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ প্ৰাঞ্জল দাসৰ বিচাৰপীঠত আজি অভিযুক্ত অমৃতপ্ৰভা মহন্তৰ জামিনৰ শুনানি অনুষ্ঠিত হয়। আজিৰ শুনানিত চৰকাৰী পক্ষৰ যুক্তি প্ৰদৰ্শনৰ প্ৰক্ৰিয়াৰ অন্ত পৰে। সেই অনুসৰি কাইলৈ অভিযুক্ত অমৃতপ্ৰভা মহন্তৰ হৈ প্ৰতিনিধিত্ব কৰা অধিবক্তাই চৰকাৰী পক্ষৰ বিৰুদ্ধে পুনৰ যুক্তি প্ৰদৰ্শন কৰিব। সেৱা সেতু অভিযানৰ অংশ হিচাপে সমগ্ৰ ৰাজ্যতে স্বাস্থ্য আৰু কল্যাণ শিবিৰ আয়োজন কৰা হৈছে। কাছাৰ জিলাৰ লক্ষীপুৰ বিধানসভা সমষ্টিত আজি সেৱা সেতু অভিযান উদ্বোধন কৰা হয়। উদ্বোধনী অনুষ্ঠানত মন্ত্ৰী কৌশিক ৰায় উপস্থিত থাকে। আজি পুৱাৰে পৰা শিবিৰত সেৱাৰ ব্যৱস্থা আৰম্ভ হয়। সেৱা সংকল্প অভিযানৰ অধীনত ডিব্ৰুগড় জিলাত আজি খণ্ড আৰু পৌৰসভা পৰ্যায়ৰ স্বাস্থ্য আৰু কল্যাণ শিবিৰসমূহ আৰম্ভ হৈছে। চৰকাৰী সেৱা আৰু আঁচনিসমূহ জনসাধাৰণৰ ওচৰলৈ লৈ যোৱাৰ লক্ষ্যৰে আৰম্ভ কৰা এই অভিযানত ৰাইজৰ উৎসাহজনক সঁহাৰি দেখিবলৈ পোৱা যায়। নাহৰকটীয়া খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত অনুষ্ঠিত খণ্ড পৰ্যায়ৰ শিবিৰটো স্থানীয় বিধায়ক তৰংগ গগৈয়ে উদ্বোধন কৰে। শিবিৰটোত প্ৰায় 300ৰো অধিক লোকে স্বাস্থ্য গ্ৰহণ কৰে। একেদৰে নাহৰকটীয়া, নামৰূপ আৰু চাবুৱা পৌৰসভাতো স্বাস্থ্য শিবিৰ সফলতাৰে সম্পন্ন হয়। শিবিৰসমূহত ৰাইজে নাক, কাণ, ডিঙি, চকু, স্ত্ৰীৰোগ, দাঁত, হাড়ৰ ৰোগ, মানসিক ৰোগ আৰু শল্য চিকিৎসা বিশেষজ্ঞৰ লগতে আয়ুষ চিকিৎসকৰ পৰামৰ্শৰ সুবিধা লাভ কৰে। সেৱা সংকল্প অভিযানৰ অধীনত অনাগত দিনসমূহতো জিলাখনৰ বিভিন্ন প্ৰান্তত শিবিৰসমূহ অনুষ্ঠিত হ'ব। কামৰূপ জিলাৰ পলাশবাৰী সমষ্টিৰ ফুলগুৰিৰ PM শ্ৰী আঞ্চলিক হাইস্কুলত আজি অনুষ্ঠিত বিশেষ সেৱা সংকল্প অভিযানত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে অংশগ্ৰহণ কৰে। যোৱা 17 ছেপ্টেম্বৰৰ পৰা অহা 17 অক্টোবৰলৈ ৰাজ্যত চলি থকা সেৱা সংকল্প অভিযানৰ অংশস্বৰূপে এই অভিযানত PM পোষণ আঁচনিৰ অধীনত নিয়োজিত ৰান্ধনি আৰু সহায়িকাসকলক চেক তথা প্ৰশংসা পত্ৰ প্ৰদান কৰা হয়। ব্লক পৰ্যায়ৰ এই অনুষ্ঠানত মন্ত্ৰী পেগুৱে সেৱা সংকল্প অভিযানৰ উদ্দেশ্যৰ বিষয়ে সাংবাদিকৰ আগত প্ৰকাশ কৰাৰ লগতে কেতবোৰ ব্যক্তিগত বিদ্যালয় সন্দৰ্ভত চৰকাৰী নিৰ্দেশনাৰ কথা উল্লেখ কৰি এইদৰে কয়।
2: শিক্ষা ব্যৱস্থাটো কিছুমান নিৰ্দিষ্ট নীতি নিয়মৰ মাজত আমাৰ যিমানবোৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয় আছে তেওঁলোকৰ কাৰণে 2006 চনতে মানে নন গভৰ্ণমেণ্ট এডুকেশ্যনেল ইনষ্টিটিউচন এক্ট আইন এখন পাছ কৰা হৈছিল। গতিকে নন গভৰ্ণমেণ্ট এডুকেশ্যনেল ইনষ্টিটিউচন এক্ট 2006 তাৰ বিধি পালন কৰি আমাৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহ পৰিচালিত হ'ব লাগে। ইয়াৰ কাৰণে এখন ৰাজ্যিক কমিটি আছে, কমিটিখনে দেখিছে যে কিছুমান বিদ্যালয়ে সেই নীতি বিধিবিলাক পালন কৰা নাই, গতিকে ব্যৱস্থা গ্ৰহণ কৰিছে।
1: ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়ে আজি তামোলপুৰ জিলাত সেৱা সংকল্প অভিযান আৰু সেৱা সেতু অভিযানৰ বিশেষ সেৱা শিবিৰ মুকলি কৰে। জিলা আয়ুক্ত চিমি কৰণৰ উপস্থিতিত তামোলপুৰ দুৰ্গা মন্দিৰত হোৱা এই অনুষ্ঠানত মন্ত্ৰী শ্ৰী দৈমাৰীয়ে কয় যে ৰাইজৰ পদূলিত চৰকাৰ মূল মন্ত্ৰৰে চৰকাৰে জনসাধাৰণলৈ সেৱা আগবঢ়াই আহিছে। তামোলপুৰ উন্নয়ন খণ্ডৰ সহযোগত আয়োজিত এই শিবিৰত অৰুণোদয়, আয়ুষ্মান ভাৰত আৰু স্বাস্থ্য সেৱা, PM কিষাণ সন্মান নিধি, PM সূৰ্যঘৰ, নতুন ৰেচন কাৰ্ড, PM আৱাস যোজনা, ই শ্ৰম আৰু সামাজিক সুৰক্ষা বীমা যোজনাকে ধৰি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন জনকল্যাণমূলক আঁচনিৰ পঞ্জীয়ন, আবেদন গ্ৰহণ আৰু তাৎক্ষণিক সমাধানৰ সুবিধা দিয়া হয়। খণ্ড উন্নয়ন বিষয়া দেৱকুমাৰ বসুমতাৰীৰ তত্বাৱধানত আয়োজিত এই কাৰ্যসূচীত বিভিন্ন বিভাগৰ বিষয়া কৰ্মচাৰীসকলে জনসাধাৰণলৈ পোনপটীয়াকৈ সেৱা আগবঢ়ায়।
3: BPF নেতৃত্বাধীন বড়োলেণ্ড আঞ্চলিক পৰিষদ BTC-ৰ এবছৰীয়া বৰ্ষপূৰ্তি অনুষ্ঠান আজি কোকৰাঝাৰত বিভিন্ন কাৰ্যসূচীৰে উদযাপন কৰা হয়। এই অনুষ্ঠানৰ অংশ হিচাপে BTC-ৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীয়ে কাৰ্যবাহী সদস্য আৰু MCLA-সকলৰ সৈতে দুটমাৰ থুলংগাপুৰীত বডুফা উপেন্দ্ৰনাথ ব্ৰহ্ম আৰু বাটিপাৰাত বড়োলেণ্ড আন্দোলনৰ প্ৰথমগৰাকী শ্বহীদ সুজিত নাৰ্জাৰীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন কৰে। BTC বিধানসভাত উপ মুখ্য কাৰ্যবাহী সদস্য ৰিহন দৈমাৰীয়ে পতাকা উত্তোলন কৰে। এই কাৰ্যসূচীৰ অংশ হিচাপে বডুফা নগৰৰ BTC সচিবালয় খেলপথাৰত এখন বৈঠকৰ আয়োজন কৰা হয়। বৈঠকত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা মুখ্য অতিথি হিচাপে উপস্থিত থাকে। সভাত ভাষণ দি মন্ত্ৰীগৰাকীয়ে হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন BTC-ৰ এবছৰীয়া বৰ্ষপূৰ্তিৰ বাবে অভিনন্দন জ্ঞাপন কৰে। BTR-ত শান্তি আৰু প্ৰগতিৰ গতি ত্বৰান্বিত

0: interim order seeking suspension of Chief Election Commissioner Gyanesh Kumar over allegations of unilateral decision-making in the Election Commission during the SIR of electoral rolls. A bench headed by Chief Justice Surya Kant issued notices to the Centre, the Election Commission and other respondents. The court also observed that it cannot pass an ex parte order solely on the basis of newspaper reports. The stage is set for by-elections to 5 assembly constituencies in Tamil Nadu, Puducherry in West Bengal, along with one Lok Sabha constituency in Assam. Polling for all 6 seats will be held tomorrow, while counting of votes will take place on Friday. The assembly seats going to the polls are Madhuram Thakam and Dharapuram in Tamil Nadu, Thathan Chavadi in Puducherry, and Rajinagar and Nondigram in West Bengal. In Assam, voting will be held for the Nogaon Lok Sabha constituency. 4 new airports will be developed in West Bengal over the next 2 years to strengthen air connectivity in the state. A memorandum of understanding to this effect was signed today between the Centre and the West Bengal government at Nabonno in the presence of Civil Aviation Minister K. Ram Mohan Naidu and Chief Minister Subhendu Adhikari. The plan includes civil enclaves at Hashimara and Kalaikunda expansion of Balurghat Airport and construction of a new airport in Purulia. The 2026 Nobel for Physiology or Medicine has been awarded to 3 scientists, Carl Disaroth of the United States and the German duo Peter Hegumann and Georg Nagel for their work developing a technique known as optogenetics to decode the inner workings of the brain. This method acts as a light-sensitive switch, allowing scientists to potentially map which cells are responsible for which function in the brain. Making the announcement, the Nobel Prize Committee in Sweden said the work has laid the foundation for a new era in neuroscience. Minister of State for Chemicals and Fertilizers Anupriya Patel today said the government is prioritizing the chemicals and petrochemical sector to fulfill the larger national goal of becoming the third largest economy in the world. The minister said this while launching the 14th edition of the India Chem with the theme Advantage Bharat, an emerging global chemicals hub in New Delhi. Ms. Patel highlighted the importance of self-reliance in the sector amid global trade and supply chain disruption. And that is the end of this news bulletin.
1: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত ছুইজাৰলেণ্ডৰ ৰাষ্ট্ৰপতি গাই পাৰমেলিনৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হয়। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে 3খন উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক নিযুক্তি দিছে। 2026 বৰ্ষৰ চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা ঘোষণা কৰা হৈছে। সমাগত উত্তৰ প্ৰদেশৰ ৰাজ্যসভা নিৰ্বাচনৰ বাবে ভাৰতীয় জনতা পাৰ্টীয়ে আজি 8গৰাকী প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে। আৰু এপ ভিত্তিক আৰু ডিজিটেল পৰিবহণ সেৱা ব্যৱহাৰ কৰা মহিলা যাত্ৰীসকলৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে ৰাষ্ট্ৰীয় মহিলা আয়োগে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহলৈ নিৰ্দেশনা জাৰি কৰিছে। এতিয়া শুনক বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত ছুইজাৰলেণ্ডৰ ৰাষ্ট্ৰপতি গাই পাৰমেলিনৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হয়। দুয়োগৰাকী নেতাই বাণিজ্য আৰু বিনিয়োগ, বিজ্ঞান, প্ৰযুক্তি আৰু উদ্ভাৱন, সংস্কৃতি, জনসাধাৰণৰ মাজৰ সংযোগকে ধৰি বিভিন্ন বিষয়ত দ্বিপাক্ষিক সহযোগিতাৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। তেওঁলোকে লগতে আঞ্চলিক আৰু গোলকীয় বিষয়তো মত বিনিময় কৰে। ৰাষ্ট্ৰপতি পাৰমেলিন শীৰ্ষ বিষয়া আৰু ব্যৱসায় নেতাসকলৰ এটা উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দলৰ সৈতে আজি পুৱা 3-দিনীয়া ভ্ৰমণসূচীৰে ভাৰতত উপস্থিত হয়। ভাৰতত উপস্থিত হোৱাৰ পাছত আদৰণি অনুষ্ঠানৰ পাছত সাংবাদিকৰ আগত ছুইজাৰলেণ্ডৰ ৰাষ্ট্ৰপতিগৰাকী কয় যে ভাৰত আৰু ছুইজাৰলেণ্ডৰ সম্পৰ্ক সুদৃঢ় কৰাৰ ক্ষেত্ৰত এই ভ্ৰমণ এটা বিশেষ সুযোগ। তেওঁ কয় যে দুয়োখন দেশৰ মাজৰ সম্পৰ্ক গণতান্ত্ৰিক প্ৰমূল্য, আস্থা আৰু পাৰস্পৰিক সন্মানৰ ওপৰত গঢ় লৈ উঠিছে। ইপিনে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰেও আজি ৰাষ্ট্ৰপতি পাৰমেলিনক সাক্ষাৎ কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ডঃ জয়শংকৰে ভাৰত ইউৰোপীয় মুক্ত বাণিজ্য সংঘ, বাণিজ্য আৰু অৰ্থনৈতিক অংশীদাৰিত্ব চুক্তিৰ আধাৰত গঢ়ি উঠা ভাৰত ছুইজাৰলেণ্ড অংশীদাৰিত্ব সমৃদ্ধ কৰাৰ দিশত ৰাষ্ট্ৰপতি পাৰমেলিনৰ মনোভাৱৰ প্ৰশংসা কৰে। তেওঁ লগতে প্ৰধানমন্ত্ৰী মোদী আৰু ৰাষ্ট্ৰপতিগৰাকীৰ মাজৰ বৈঠকে বিভিন্ন ক্ষেত্ৰ সামৰি ল'ব বুলিও আশা প্ৰকাশ কৰে। ইয়াৰ পূৰ্বে নতুন দিল্লীত উপস্থিত হৈ অভ্যাগত ৰাষ্ট্ৰপতিগৰাকীয়ে ৰাজঘাটত মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলি অৰ্পণ কৰে। শ্ৰীপাৰমেলিনে আজি সন্ধিয়া ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ কৰিব। শ্ৰীমুৰ্মুৱে ছুইজাৰলেণ্ডৰ ৰাষ্ট্ৰপতিগৰাকীৰ সন্মানাৰ্থে অভ্যৰ্থনা অনুষ্ঠান

প্ৰশিক্ষণৰো আয়োজন কৰিছে। ভাৰত আৰু ছুইজাৰলেণ্ডে প্ৰশিক্ষণ আৰু প্ৰতিৰক্ষা উদ্যোগসমূহৰ মাজত প্ৰতিৰক্ষা সহযোগিতা বৃদ্ধিৰ বাবে কাম কৰিব বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। নতুন দিল্লীত আজি সাংবাদিকৰ আগত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে পশ্চিম শাখাৰ সচিব চি বি জৰ্জে কয় যে ছুইজাৰলেণ্ডৰ কোম্পানীসমূহে যৌথ উৎপাদন আৰু প্ৰতিৰক্ষা খণ্ডৰ উন্নয়নৰ জৰিয়তে মেক ইন ইণ্ডিয়াৰ অধীনত সুযোগৰ অন্বেষণ কৰিব পাৰে। তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণ মৰ্মে ছুইজাৰলেণ্ডৰ ৰাষ্ট্ৰপতি বৰ্তমান ভাৰত ভ্ৰমণত আছে আৰু দুয়োপক্ষই দ্বিপাক্ষিক বিষয়লৈ আলোচনা কৰিছে। ছুইজাৰলেণ্ডৰ ৰাষ্ট্ৰপতিগৰাকীৰ সন্মানাৰ্থে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দুপৰীয়া এক প্ৰীতিভোজৰ আয়োজন কৰে। ভাৰত আৰু ছুইজাৰলেণ্ডে আন্তঃগাঁথনি, বিজ্ঞান প্ৰযুক্তি, মহাকাশ আৰু পাৰমাণৱিক শক্তিৰ দৰে ক্ষেত্ৰত নিৰন্তৰ সহযোগিতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। দুয়োপক্ষই কেইবাখনো বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে। সচিবগৰাকীয়ে জনোৱা অনুসৰি ছুইজাৰলেণ্ডৰ ৰাষ্ট্ৰপতিগৰাকীয়ে বুধবাৰে হ'বলগীয়া সমৃদ্ধি সন্মিলনত অংশগ্ৰহণ কৰিব। ভাৰত ইউৰোপীয় মুক্ত বাণিজ্য সংস্থাৰ বাণিজ্য আৰু অৰ্থনৈতিক অংশীদাৰিত্ব চুক্তিৰ প্ৰযোজ্য হোৱাৰ এবছৰ উপলক্ষে এই সন্মিলনৰ আয়োজন কৰা হৈছে। শ্ৰীজৰ্জে কয় যে এই সন্মিলন ভাৰত আৰু ইউৰোপীয় মুক্ত বাণিজ্য সংস্থাৰ দেশসমূহৰ নীতি নিৰ্ধাৰক আৰু ব্যৱসায়ীসকলক একত্ৰিত কৰাৰ এক গুৰুত্বপূৰ্ণ মঞ্চ। শ্ৰীজৰ্জে লগতে কয় যে 2027 চনৰ জুন মাহত ছুইজাৰলেণ্ডৰ জেনেভাত পৰৱৰ্তী সন্মিলন অনুষ্ঠিত হ'ব। তেওঁ লগতে কয় যে ছুইজাৰলেণ্ড ভাৰতীয় পৰ্যটক আৰু চিনেমাৰ শ্বুটিঙৰ বাবে জনপ্ৰিয় গন্তব্য স্থান। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পৰৱৰ্তী বছৰটোত হ'বলগীয়া ৱেবছ 2.0 সন্মিলনত ছুইজাৰলেণ্ডৰ সৃষ্টিশীল উদ্যোগসমূহক অংশগ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনাইছে বুলি তেওঁ সদৰি কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে দেশৰ তিনিখন উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি দিছে। সামাজিক মাধ্যমত এটা বাৰ্তাযোগে আইন আৰু ন্যায়মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে জনাইছে যে ৰাষ্ট্ৰপতিয়ে গুজৰাট উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সুনীতা আগৰৱাল, দিল্লী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ দেৱেন্দ্ৰ কুমাৰ উপাধ্যায় আৰু তেলেংগানা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ অপৰেশ কুমাৰ সিঙক উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি দিছে। ইপিনে ন্যায়িক বিষয়া গুৰবিন্দৰ পাল সিঙক দিল্লী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাপেও ৰাষ্ট্ৰপতিগৰাকীয়ে নিযুক্তি দিয়ে। দুহেজাৰ ছাব্বিছ বৰ্ষৰ চিকিৎসা বিজ্ঞানৰ নবেল বঁটা ঘোষণা কৰা হৈছে। অপ্টোজেনেটিক্সৰ সৈতে জড়িত বিষয়ত কৰা গৱেষণাৰ বাবে কাৰ্ল ডাইছেৰেথ, পিটাৰ হেগেমান আৰু জৰ্জ নাগেললৈ এই বঁটা আগবঢ়োৱা হৈছে। ষ্টকহোমৰ কেৰলিনস্কা ইনষ্টিটিউটেড নবেল কমিটীয়ে আজি এই বঁটা ঘোষণা কৰে। উল্লেখযোগ্য যে কাৰ্ল ডাইছেৰেথ হৈছে আমেৰিকাৰ ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ এগৰাকী অধ্যাপক, পিটাৰ হেগেমান হৈছে এগৰাকী জাৰ্মান জৈৱ পদাৰ্থ বিজ্ঞানী আৰু জৰ্জ নাগেল হৈছে এগৰাকী জাৰ্মান স্নায়ু বিজ্ঞানী। সমাগত উত্তৰ প্ৰদেশৰ ৰাজ্যসভা নিৰ্বাচনৰ বাবে ভাৰতীয় জনতা পাৰ্টীয়ে আজি 8গৰাকী প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে। দলটোৱে ধৰ্মপাল সিং, ৰাধাকান্ত ওজা, প্ৰকাশ পাল, বিদ্যাসাগৰ সোণকাৰ, গোপী কৃষ্ণ পাণ্ডে, প্ৰিয়ংকা সিং ৰাৱত, ৰাম প্ৰতাপ সিং চৌহান আৰু শ্ৰুতি গংগাৰাক প্ৰাৰ্থিত্ব দিছে। কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিং পুৰীক উত্তৰ প্ৰদেশৰ পৰা দলটোৰ প্ৰাৰ্থী হিচাপে অৱশ্যে ঘোষণা কৰা নাই। দলটোৰ কেন্দ্ৰীয় নিৰ্বাচন সমিতিয়ে প্ৰাৰ্থীসকলৰ নাম চূড়ান্ত কৰে। কাইলৈ মনোনয়ন দাখিল কৰাৰ অন্তিম দিন। ইতিমধ্যে দলটোৱে উত্তৰাখণ্ড আৰু পশ্চিমবংগৰ নিৰ্বাচনৰ বাবে প্ৰাৰ্থী ঘোষণা কৰিছে। উল্লেখযোগ্য যে উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড আৰু পশ্চিমবংগৰ ৰাজ্যসভাৰ সদস্য পদৰ খালী হোৱা আসনসমূহৰ নিৰ্বাচনৰ বাবে 16 অক্টোবৰত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। উত্তৰ প্ৰদেশৰ 10খন আসনৰ বাবে, উত্তৰাখণ্ডৰ 1খন আসনৰ বাবে আৰু পশ্চিমবংগৰ 1খন আসনৰ বাবে উপ নিৰ্বাচন অনুষ্ঠিত হ'ব। এপ ভিত্তিক আৰু ডিজিটেল পৰিবহণ সেৱা ব্যৱহাৰ কৰা মহিলা যাত্ৰীসকলৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে ৰাষ্ট্ৰীয় মহিলা আয়োগে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহলৈ নিৰ্দেশনা জাৰি কৰিছে। আয়োগে কয় যে যি সময়ত দৈনন্দিন জীৱনত মহিলাসকলৰ বাবে এপ ভিত্তিক পৰিবহণ সেৱা অতি প্ৰয়োজনীয় হৈছে, সেই সময়তে তেওঁলোকৰ সুৰক্ষা নিশ্চিত কৰাৰো প্ৰয়োজন আছে। মহিলাৰ অধিকাৰ আৰু মৰ্যাদা ৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি এই নিৰ্দেশনা প্ৰস্তুত কৰা হৈছে বুলি আয়োগে জানিবলৈ দিয়ে। ৰাষ্ট্ৰীয় মহিলা আয়োগৰ অধ্যক্ষ বিজয়া ৰাহাটকাৰে সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ মুখ্য সচিবক এই নিৰ্দেশনা ৰূপায়ণৰ বাবে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ লিখিতভাৱে অনুৰোধ জনাইছে। তেওঁ কয় যে ৰাজহুৱা পৰিবহণ ব্যৱস্থা বা এপ ভিত্তিক পৰিবহণ ব্যৱস্থা ব্যৱহাৰ কৰা মহিলাসকল নিৰাপদে আৰু নিৰ্ভয়ে যাত্ৰা কৰিব পাৰিব লাগিব। প্ৰযুক্তিয়ে মানুহৰ যাত্ৰাক নতুন ৰূপ দিয়াৰ লগে লগে এই ক্ষেত্ৰত নিৰাপত্তাও সুনিশ্চিত হ'ব লাগিব বুলি অধ্যক্ষগৰাকীয়ে উল্লেখ কৰিছে।

0: প্ৰত্যেকগৰাকী মহিলাই যাতে আত্মবিশ্বাস, নিৰাপত্তা আৰু মৰ্যাদা সহকাৰে যাত্ৰা কৰিব পাৰে তাৰ বাবে ৰাজ্যিক কৰ্তৃপক্ষ, আৰক্ষী, পৰিবহণ বিভাগ আদিয়ে সহযোগিতা আগবঢ়াব লাগিব বুলিও তেওঁ উল্লেখ কৰে। চলিত বৰ্ষৰ জানুৱাৰীৰ পৰা আগষ্ট মাহলৈ মিজোৰামত 675,284 পৰ্যটকৰ আগমন হৈছে। মিজোৰামৰ বিভাগীয় কৰ্তৃপক্ষই জনোৱা মতে ইয়াৰে 664,197 দেশী পৰ্যটক আৰু 11,087 বিদেশী পৰ্যটক। 2024-25 বিত্তীয় বৰ্ষত ৰাজ্যখনত পৰ্যটকৰ সংখ্যা আছিল 524,784। ইয়াৰে 5,911 বিদেশী পৰ্যটক। আনহাতে 2025-26 বৰ্ষত এই সংখ্যা 980,616 বৃদ্ধি হৈ অভিলেখ সৃষ্টি কৰিছে। নতুন ৰেল সংযোগ আৰু ৰাজ্যখনৰ পৰিৱেশে পৰ্যটকসকলক মিজোৰামলৈ আকৰ্ষণ কৰিছে বুলিও বিভাগীয় কৰ্তৃপক্ষই জানিবলৈ দিছে। ভগৱন্ত মান নেতৃত্বাধীন আম আদমী পাৰ্টী চৰকাৰৰ দিনত পঞ্জাৱৰ আইন শৃংখলা পৰিস্থিতিৰ অৱনতি ঘটাৰ লগতে দুৰ্নীতিৰ শীৰ্ষত থকা বুলি বিজেপিয়ে অভিযোগ উত্থাপন কৰিছে। আজি নতুন দিল্লীত দলৰ মুখ্য কাৰ্যালয়ত সংবাদমেল সম্বোধন কৰি দলৰ মুখপাত্ৰ সম্বিত পাত্ৰই দাবী কৰে যে যোৱা 48 ঘণ্টাত ৰাজ্যখনত 4টা হত্যাকাণ্ড সংঘটিত হৈছে। তেওঁ কয় যে আজি পঞ্জাব আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ে আপ নেতৃত্বাধীন পঞ্জাব চৰকাৰৰ সৈতে জড়িত ব্যক্তিৰ বিৰুদ্ধে উত্থাপিত দুৰ্নীতিৰ অভিযোগ কেন্দ্ৰীয় তদন্তকাৰী সংস্থা CBIক অৰ্পণ কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত ছুইজাৰলেণ্ডৰ ৰাষ্ট্ৰপতি গাই পাৰ্মেলিনৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হয়। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে 3খন উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক নিযুক্তি দিছে। 2026 বৰ্ষৰ চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা ঘোষণা কৰা হৈছে। সমাগত উত্তৰ প্ৰদেশৰ ৰাজ্যসভা নিৰ্বাচনৰ বাবে ভাৰতীয় জনতা পাৰ্টীয়ে আজি 8গৰাকী প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে। আৰু এপ ভিত্তিক আৰু ডিজিটেল পৰিবহণ সেৱা ব্যৱহাৰ কৰা মহিলা যাত্ৰীসকলৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে ৰাষ্ট্ৰীয় মহিলা আয়োগে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহলৈ নিৰ্দেশনা জাৰি কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি নিশা 8 বজাত শুনিবলৈ পাব। নমস্কাৰ।
1: মিডিয়াম ৱেভৰ 266.66 মিটাৰ, কিলোহাৰ্টজ 1125 আৰু এফ এম বেণ্ডৰ 102.4 মেগাহাৰ্টজত এয়া আকাশবাণী তেজপুৰ। নিবেদন কৰিছোঁ জ্যেষ্ঠজন অনুষ্ঠানটিৰ।

0: নমস্কাৰ প্ৰিয় শ্ৰোতা, আকাশবাণী তেজপুৰ কেন্দ্ৰৰ জ্যেষ্ঠজন অনুষ্ঠানটিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। প্ৰিয় শ্ৰোতা, আজি অনুষ্ঠানত আমি আপোনালোকৰ কাষলৈ আগবাঢ়ি আহিছোঁ অৱসৰপ্ৰাপ্ত এগৰাকী অসম চৰকাৰৰ গাণনিক বিষয়া শ্ৰীযুত শৰত বৰা ডাঙৰীয়া। নমস্কাৰ শ্ৰীযুত শৰত বৰা ডাঙৰীয়া।
1: নমস্কাৰ,
0: আপোনাক আকাশবাণী তেজপুৰ কেন্দ্ৰলৈ স্বাগতম জনাইছোঁ।
1: ধন্যবাদ, আপোনাকো ধন্যবাদ।
0: হয়, আমি আজি আপোনাৰ কাষলৈ আহিছোঁ আপোনাৰ বিষয়ে কিছু কথা জানিবৰ বাবে, আৰু আপুনি সংগীতৰ লগতো জড়িত এগৰাকী ব্যক্তি, গতিকে আমি আপোনাৰ পৰা কিছু সংগীত সম্পৰ্কীয় কথা পাতিম, শুনিম। প্ৰথমে আমি আপোনাৰ পৰা জানিবলৈ বিচাৰিছোঁ আপোনাৰ জন্ম ক'ত আৰু কেতিয়া হৈছে, আৰু আপোনাৰ শৈশৱ, শিক্ষা, চাকৰি কাল ইত্যাদি।
1: হয়, মোৰ জন্ম এই নিৰ্জলেশ্বৰ গাঁৱত, এইখন গাঁও নিৰ্জলেশ্বৰ গাঁৱত, 1961 চনৰ ফেব্ৰুৱাৰী 9 তাৰিখে আছিলে, আৰু ইয়াতেই মই ডাঙৰ দীঘল হৈছোঁ আৰু বৰ্তমান এই গাঁৱতেই এতিয়া বাসিন্দা হৈ আছোঁ।
0: আৰু আপোনাৰ প্ৰাথমিক শিক্ষাৰ পৰা আপুনি উচ্চ শিক্ষালৈকে ক'ত ক'ত পঢ়িছে?
1: হয় হয়, মোৰ শৈশৱৰ বিষয়ে অলপ কওঁ। যিহেতু মোৰ দেউতা এগৰাকী অসম চৰকাৰৰ চাকৰিয়াল আছিলে, আৰু তেখেত সেই সময়ত বিশ্বনাথ চাৰিআলিৰ বালিপুখুৰী নামে এডোখৰ ঠাইত ব্লকৰ অধীনত চাকৰি কৰি আছিল আৰু চৰকাৰী আৱাসত আছিলে। গতিকে মোৰ শৈশৱৰ প্ৰায় 5 বছৰ কাল তাতেই অতিবাহিত কৰিছিলোঁ। সেই সময়ত মই অন্যান্য কৰ্মচাৰীসকলৰ আৱাসৰ 3-4জনমান সন্তানৰ সৈতে মোৰ সমনীয়া বন্ধু আছিলে, আৰু তেওঁলোকৰ সৈতেই মই সৰু ডাঙৰ দীঘল হৈছিলোঁ, খেল ধেমালি কৰিছিলোঁ। সেই কথা এতিয়াও মোৰ মনত সজীৱ হৈ আছে, আৰু এইখিনি মোৰ এতিয়া বৰ্তমান এইখিনি ভাবিলে নষ্টালজিক হৈ পৰোঁ। তাৰপিছত দেউতা তেজপুৰলৈ বদলি অহাৰ পাছত হলেশ্বৰ প্ৰাথমিক বিদ্যালয়ত মোৰ নামভৰ্তি কৰাই দিয়ে,

0: তাতেই মই নামভৰ্তি হৈ প্ৰাথমিক বিদ্যালয় উত্তীৰ্ণ হৈ পেলাই ডেকাৰ গাঁও উচ্চ ইংৰাজী বিদ্যালয়ত নামভৰ্তি কৰোঁ আৰু তাৰ পৰাই মই 1977 চনত মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হওঁ। ইয়াৰ পাছত সেই সময়ত আমাৰ হাই ছেকেণ্ডেৰী নাছিলে, তেতিয়া পি ইউ প্ৰি ইউনিভাৰ্চিটি বুলি কৈছিলে। তেতিয়া মই দৰং মহাবিদ্যালয়ত নামভৰ্তি কৰাওঁ পি ইউ ছেকশ্যনত আৰু বিজ্ঞান শাখাত ভৰ্তি হৈ তাতে তাৰ পৰা উত্তীৰ্ণ হৈ সেই একে মহাবিদ্যালয়তে বি এছ চি উদ্ভিদ বিজ্ঞান শাখাত অনাৰ্ছ লৈ পেলাই, তেতিয়া অনাৰ্ছ বুলি কয় আজিকালি মেজৰ, সেই বি এছ চি তাৰ পৰাই 1983 চনত উত্তীৰ্ণ হওঁ বি এছ চি। সেই সময়ত আমি যেতিয়া পি ইউ ইউনিভাৰ্চিটি পঢ়ি আছিলোঁ তেতিয়া অসম আন্দোলনৰ বিদেশী বিতাৰণৰ ভৰপূৰ সময়
1: হয়।
0: সেই সময়ত আন্দোলনত লাগি ছাত্ৰ ছাত্ৰীসকলৰ এটা বহুমূলীয়া বছৰ শৈক্ষিক বছৰ লোকচানো হয়। সেই সূত্ৰে মই বি এছ চি পাছ কৰাৰ পিছত যেতিয়া মই এম এছ চিৰ কাৰণে গুৱাহাটী ইউনিভাৰ্চিটিৰ এম এছ চিৰ কাৰণে চেষ্টা কৰোঁ তেতিয়া আমাৰ এবছৰ ৰখিবলগীয়া হৈছিলে, এই এবছৰ আমাৰ পিছুৱাই গৈছিলে, লোকচান হৈছিলে। গতিকে এবছৰ অতিবাহিত কৰাৰ পিছত এম এছ চিৰ বিদ বিজ্ঞান শাখাত মই এম এছ চি পঢ়িবলৈ লওঁ আৰু 1988 চনত তাৰ পৰা এম এছ চি পাছ কৰোঁ। হয়, ভূটানীতে এম এছ চি পাছ কৰোঁ। তেতিয়া মই বি এছ চি পাছ কৰাৰ পিছতেই সৰু সুৰা দুই এটা ইণ্টাৰভিউ দিবলৈ আৰম্ভ কৰোঁ, কিয়নো ইণ্টাৰভিউ দিয়াৰ পিছত এটা দীঘলীয়া সময় ৰখিবলগীয়া হয়। গতিকে তাৰপিছত যেতিয়া এম এছ চি পৰীক্ষা দি পেলাই ওলাই আহোঁ, তেতিয়া আগতে দৰখাস্ত দি থোৱা এখন স্কুলত চাৰিদুৱাৰত শিক্ষক হিচাপে যোগদান কৰোঁ। হয়, তেতিয়া মোৰ এপ্লাই কৰাৰ সূত্ৰে মোৰ মাৰ্কশ্বীট এইবিলাক চাৰ্টিফিকেট চাই পেলাই মোক তাতে এপইণ্টমেণ্ট দিলে। তাৰপিছত মই তাত যোগদান কৰিলোঁ আৰু ইণ্টাৰভিউবিলাক হৈছিলে আপোনাৰ তেজপুৰ আমাৰ যিটো ইন্সপেক্টৰ অফ স্কুল স্কুল পৰিদৰ্শক আৰু অফিচত, তাৰ পৰা তাত 15 দিনমান কৰাৰ পিছত মই এখন কলেজত এপ্লাই কৰি থোৱাৰ কাৰণে জামুগুৰিত টি এইচ বি কলেজ বুলি কয় তাতে পালোঁ। তেতিয়া আকৌ কলেজলৈ মনটো ঘূৰিলে, তাৰপৰা তাত জইন কৰিলোঁ, তাত যোগদান কৰিলোঁ। কিন্তু চাকৰিটো ছয় সাত মাহ কৰাৰ পিছত তেতিয়া গম পালোঁ যে সেইটো স্থায়ী কৰিবলৈ অলপ প্ৰব্লেম আছে, নিজে বহুত লাগিব লাগিব। গতিকে মই ইমানখিনি ৰিস্ক ল'ব নিবিচাৰিলোঁ। তেনেকুৱাতে মই ৰাবাৰ বোৰ্ডৰ ভাৰত চৰকাৰৰ এটা অধীনস্থ ৰাবাৰ বোৰ্ড বুলি কয় ৰাবাৰ প্লেণ্টেশ্যনৰ লগত জড়িত, তাতে চাকৰি পালোঁ। ছয় সাতমান কৰাৰ পিছত তাত মই চাকৰি পোৱাৰ কাৰণে ডিপুত যোগদান কৰিলোঁগৈ। তাতে মই তেনেকৈ কৰিলোঁ, এক বছৰমান থাকিলোঁ। তাতে থকাৰ পিছতে আকৌ ইণ্টাৰভিউবিলাক যে আগৰ দি থোৱা আছিলে তেনেকৈ পাই যাওঁ চাকৰি। কোৱাতে মই আমাৰ অসম চৰকাৰ বিত্ত বিভাগৰ একাউণ্ট ব্ৰাঞ্চ বুলি কয় গাণনিক বিভাগ, তাতে চাকৰি পালোঁ। তেজপুৰ বান নিয়ন্ত্ৰণ বিভাগ বুলি কৈছিলে তেতিয়া, আজিকালি ৱাটাৰ ৰিচোৰ্চ বুলি কয়, যেতিয়া বান নিয়ন্ত্ৰণ বিভাগ আজিকালি জল সম্পদ বুলি কয়। 1990 চনত জানুৱাৰীত মই তাত যোগদান কৰোঁ, তাতেই সেই চাকৰিতেই মই অৱসৰ লওঁ। কিন্তু তাৰ মাজতো মই বেলেগ বেলেগ ঠাইত গৈছোঁ, যোগদান কৰিছোঁ, চাকৰি কৰিছোঁ, ট্ৰেঞ্চফাৰ হয়, তেজপুৰতো কৰিছোঁ কেইবাটাও অফিচত, জখলাবন্ধা, তাৰপিছত যোৰহাটত কৰিছোঁ, তাৰপিছত গোলাঘাটত কৰিছোঁ, আৰু গোলাঘাটত মোৰ শেষ চাকৰি শেষ কৰোঁ, অৱসৰ গ্ৰহণ কৰোঁ গাণনিক বিষয়ে। মই অৱসৰ লওঁ 2021 চনত, 2021 চনত এতিয়া মোটামুটি 5 বছৰ হৈ গ'ল।
1: আৰু এতিয়া আপোনাৰ ভাল লগা কামবিলাকৰ বিষয়ে অকণমান কওকচোন। আমি জানিবলৈ পাইছোঁ আপুনি সংগীতৰ লগত জড়িত এগৰাকী ব্যক্তি।
0: মোৰ অৱসৰ পিছত বা তাৰ আগতেও কিছুমান কাম কৰি ভাল লাগিছিলে, মিউজিকৰ প্ৰতি মোৰ ৰাপ আছিলে আৰু বিশেষকৈ মোৰ শৈক্ষিক ক্ষেত্ৰত অলপ শৈক্ষিক বিষয়টো ভাল লাগে। যদিও মই বেলেগত বেলেগ ডিপাৰ্টমেণ্টত চাকৰি কৰিছিলোঁ, পঢ়া শুনাৰ ক্ষেত্ৰতো মই নিজৰ ল'ৰা ছোৱালীৰ ক্ষেত্ৰতো তত্বাৱধান লৈছিলোঁ, অন্য ল'ৰা ছোৱালীৰ ক্ষেত্ৰতো কোনোবাই ইচ্ছা কৰিলে মই সাধ্য অনুসৰি পঢ়াই বা শিকাবলৈ যত্ন কৰোঁ আৰু তেওঁলোকক উৎসাহ দিওঁ, সহায় কৰোঁ। আৰু সহায় কৰিও ভাল লাগে, কোনোবা দুখীয়া ল'ৰা ছোৱালী কিতাপ পত্ৰ দি কিনি ভাল পাওঁ তেনেকুৱা কৰিলে। আৰু মিউজিকৰ ক্ষেত্ৰতো মোৰ ৰাপ আছে, তাৰপিছত মই ফুল খেতি এইবিলাক কৰিও ভাল পাওঁ আৰু আজিলৈকে এইবিলাক কাম কৰি আছোঁ, বিশেষকৈ ছিজন ফ্লাৱাৰ, আৰু আগলৈও কৰি থাকিম ভাবিছোঁ। আৰু
1: আপোনাৰ এতিয়া ঘৰখনলৈ আহি আমি যিটো দেখিছোঁ খুব ভাল লগা এটা পৰিৱেশ, প্ৰাকৃতিক পৰিৱেশৰ মাজত আপোনালোক আছে আৰু খুব সুন্দৰকৈ আপুনি ঘৰখন পৰিচালনা কৰিছে, বাৰীয়ে ঘৰে খুবেই ভাল লাগিছে। আৰু আমি জানিবলৈ পোৱা মতে আপুনি এতিয়াও সংগীত বাদ্যযন্ত্ৰত ফুলত আপুনি পৰীক্ষা দিছে, শিকি আছে আৰু বিভিন্ন বাদ্যযন্ত্ৰও
0: চৰ্চা কৰি থাকোঁ।
1: আপুনি সেই বিষয়ে অকণমান কওকচোন।
0: মোৰ একচুৱেলি মোৰ আগৰ পৰাই ৰাপ আছিলে, কিন্তু তেতিয়া সময় সুবিধা নাছিলে, চাকৰি কৰিছিলোঁ, লগতে এজন বন্ধু পালোঁ চাকৰি কৰাৰ ঠিক আগে আগে, তেওঁ শিক্ষক আছিলে এইবিলাক ইনষ্ট্ৰুমেণ্টৰ, মই ক'লে মোক কিবা এটা শিকাই দিব, তেতিয়া তেওঁ মোক মেণ্ডলিন শিকাবলৈ আৰম্ভ কৰিলে, তেনেকৈ মই পৰীক্ষাও দিলোঁ। তাৰপিছত এই চাকৰি উত্তৰ যোৱাৰ কাৰণে মোৰ অলপ গেপ পৰি গ'ল, তাৰপিছত তাৰ মাজতো মই সময় পালে এইটো চৰ্চা কৰোঁ। তাৰপিছত গোলাঘাটত যেতিয়া অকলশৰে

0: মোৰ মিছেছকো জোৰ দিলে মেণ্ডোলিন পুৰণা হৈ যোৱাৰ কাৰণে নতুনকৈ এখন কিনিও দিলে, অকলে থকা সময়কণ আপুনি মেণ্ডোলিন বজাব, সময়টো পাৰ হ'ব, তেতিয়াও চৰ্চা কৰিবলৈ ল'লোঁ। তাৰপিছত এতিয়া অৱসৰ পোৱাৰ পিছতো এই মেণ্ডোলিনটো চৰ্চা কৰিয়ে থাকোঁ। তাৰপিছত এই আজিকালি মোবাইলতো সুবিধা, মোবাইলৰ ইউটিউবত কিবা কিবি লেচন পায়, এই সূত্ৰে মই বাঁহীটো বজাবলৈ চেষ্টা কৰোঁ, অলপ অলপ আহিছেও। তাৰপিছত এজন শিক্ষক পাই যোৱাৰ কাৰণে খোলত মই এডমিশ্যন ললোঁ, তেওঁৰ লগত এইটো লাগি চৰ্চা কৰি এইটো মই আজি 3 বছৰ হ'ল। অৱসৰ লোৱাৰ পিছত হয় এই আপোনাৰ 2021ৰ পিছৰ কথা, ইয়াত এই বাঁহী খোল এইবিলাক মই পিছত ইণ্টাৰেষ্ট দিছোঁ, আৰু মই বয়সটোৰ কথা নাভাবি পেলাই এই শিকিবলৈ আগবাঢ়ি যাওঁ। গতিকে এতিয়া খোলৰ তেনেকেই এতিয়া এবাৰ তৃতীয় বৰ্ষৰ পৰীক্ষা দিম, তেনেকেই যিমান পাৰোঁ দি থাকিম। ভাল লাগে, নিজৰ ঘৰতে বজাই ভাল লাগে। মই বিশেষ কোনো বাদক বা গায়ক নহয়, কিন্তু সময়কণ ঘৰতেই থাকি আমাৰ পৰিয়ালৰ ভিতৰতেই চৰ্চা কৰি ভাল লাগে, ফূৰ্তি লাগে।
1: আৰু আপোনাৰ মাত্ৰ সন্তান?
0: হয়, একমাত্ৰ জীয়ৰী আছিলে, বিয়া দিয়া হ'ল।
1: আপোনাৰ পৰিবাৰেও চাকৰি কৰে?
0: হয়।
1: এতিয়া তাৰ মাজত আপুনি কিন্তু এতিয়া অৱসৰ লৈও আপুনি নিজক ব্যস্ত ৰাখিছে, আপোনাৰ সন্তানেও শিকিছে নেকি?
0: সন্তানেও যদিও বিয়া দিলোঁ মই, তেতিয়া মিউজিকত মোৰ ৰাপ থকাৰ কাৰণে তাইক প্ৰথমতে ভোকেলত এডমিশ্যন দিয়ালোঁ, তেনেকৈ তেনেকৈ তাই ভোকেলৰ এইটো কমপ্লিট কৰিলে। তাৰপিছত তাই কলেজতো তাই গান চান গাইছিলে, প্ৰাইজো পাইছিলে দুই এটাকৈ। আকৌ মোৰ মিছেছতৰ ঘৰো অলপ সাংস্কৃতিক ক্ষেত্ৰত আগবঢ়া, তেখেতসকলৰ দেউতা মানে মোৰ সৰু দেউতাও নাটক ভাওনাত এইবিলাকত ফণি শৰ্মা বঁটা প্ৰাপক, অসম চৰকাৰৰ পৰা শিল্পী পেঞ্চন পাইছে, তেওঁলোকেও উৎসাহ দিয়ে এইবিলাক কৰিবলৈ। তেনেকেই
1: এতিয়া আপুনি আমাৰ শ্ৰোতাসকলক কি শুনাব?
0: কিবা এটা ইনষ্ট্ৰুমেণ্ট টুংটুঙাই দিওঁ, ইমান এক্সপাৰ্ট নহয় তথাপি মানে
1: অকণমান আমাৰ শ্ৰোতাই শুনি ভাল পাব। ধৰক আপুনি মেণ্ডোলিন হওক, বাঁহী হওক,
0: অকণমান
1: বজাই শুনালে ভাল লাগিব।

0: সুন্দৰ লাগিলে জুবিন গাৰ্গৰ মায়াবিনী, আমাৰ শ্ৰোতাই শুনি নিশ্চয় ভাল পাব।
1: মই এতিয়া এটা বহুত পুৰণা সেউজ গীত নীলে গগন কেতালে তো বাঁহীত উঠাবলৈ চেষ্টা কৰিম।
0: হয় হয়।

0: ধন্যবাদ, খুব ভাল লাগিলে আপুনি আমাক জুবিন গাৰ্গৰ গীত শুনালে মেণ্ডলিনত, আৰু এটি পুৰণা সেউজ গীত আমাৰ শ্ৰোতাসকলৰ বাবে বাঁহীত বজাই শুনালে। এগৰাকী ইমান জ্যেষ্ঠ নাগৰিক হৈও আপুনি এতিয়াও যে সংগীত চৰ্চা কৰি আছে, খোল শিকি আছে, পৰীক্ষা দি আছে, এয়া আমাৰ সমাজৰ কাৰণে এটা খুব যোগাত্মক বাৰ্তা, আৰু আপোনাৰ কাম কাজে আমাৰ সমাজক যথেষ্ট উৎসাহিত কৰিব। তথাপিও আপোনাৰ পৰা জানিবলৈ বিচাৰিছোঁ, আজিৰ এই অনুষ্ঠানৰ জৰিয়তে আপুনি শ্ৰোতালৈ কি বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিব?
1: জ্যেষ্ঠ নাগৰিক হিচাপে মই কোনো ব্যক্তিক উপদেশ নহয়, বৰং অনুৰোধ কৰিব বিচাৰোঁ। আমি এইটো ভাবিব নালাগে যে আমাৰ 60 বছৰ হৈ গ'ল আৰু এতিয়া আমাৰ কৰিবলগীয়া কাম তেনেকৈ নাই, এইটো ভুল ধাৰণা। আমি বয়সৰ কথা বেছি নাভাবি যিকোনো কামত ধনাত্মক ভাৱধাৰা লৈ আগুৱাই যাবলৈ চেষ্টা কৰাটো উচিত, আৰু এজন জ্যেষ্ঠ নাগৰিকৰ সমাজৰ প্ৰতি অপৰি

0: অৱদান আছে আৰু ভৱিষ্যতেও থাকিব। তেখেতসকলে অৰ্থনৈতিক, সামাজিক আৰু পাৰিবাৰিক ক্ষেত্ৰত উৎকৰ্ষ সাধন কৰি আহিছে আৰু নতুন প্ৰজন্মৰ পথ প্ৰদৰ্শক হৈ কাম কৰি আছে। আৰু আমাৰ ভৱিষ্যত ভেটিটো যদি সুদৃঢ় নহয় তেতিয়াহ'লে আমাৰ ভৱিষ্যতটো থৰকবৰক হ'ব। গতিকে তেখেতসকলৰ ওপৰত ভিত্তি কৰিয়েই আমাৰ নতুন প্ৰজন্ম আগবাঢ়িব লাগিব আৰু তেতিয়া সমাজৰ সুস্থিৰতা আহিব।
1: তেখেতসকলৰ অভিজ্ঞতা প্ৰজন্মক
0: দিব লাগিব, হয় অভিজ্ঞতাটো সমাজলৈ কঢ়িয়াই নিব লাগিব, জনাব লাগিব, তেওঁলোকক আগুৱাই যাবলৈ প্ৰেৰণা দিব লাগিব, দিগদৰ্শক হিচাপে তেখেতসকল কাম কৰিব লাগিব। এইটো মই ক'ব বিচাৰোঁ যে বয়স হ'ল বুলি বহি নাথাকি সাধ্য অনুসৰি যি কাম ভাল লাগে, যিকোনো কামত ব্যস্ত ৰাখিলে ঋণাত্মক চিন্তাবোৰ আহিবলৈ সুবিধা নাপায়। আমি যিকোনো সৃষ্টিমূলক বা ধনাত্মক ভাৱধাৰা লৈ কাম কৰা উচিত। জ্যেষ্ঠ নাগৰিকসকলে সামাজিকভাৱে নিজকে সক্ৰিয় ৰখাটোও উচিত, তাৰমানে সমাজৰ উন্নয়নমূলক কামত বা মানুহৰ লগত সম্পৰ্ক এইবিলাকো বৰ্তাই ৰাখিব লাগে। অৱশ্যে সমাজৰো জ্যেষ্ঠসকলৰ প্ৰতি কিছুমান নৈতিক দায়িত্ব থাকে, সেইবিলাক তেখেতসকলৰ কৰণীয়।
1: সমাজৰো থাকে আৰু পৰিয়ালৰো থাকে,
0: পৰিয়ালৰ থাকে, হয়।
1: পৰিয়ালৰ লোকসকলেও জ্যেষ্ঠসকলক তেওঁলোকৰ ইচ্ছা অনুসৰি কাম কৰিবলৈ,
0: হয় হয় হয়, স্বাধীনতা প্ৰয়োগ কৰিব লাগে, বেছি হকা বাধা দি থাকিব নালাগে, কিবা কিবি কটু কথা শুনাই বাক বিদন্তাত লিপ্ত হ'ব নালাগে। যিহেতু তেওঁলোক জ্যেষ্ঠ নাগৰিক, তেওঁলোকৰ প্ৰতি আমি আদৰ সন্মান দিব লাগে, তেতিয়াহে আমাৰ সমাজখনৰ সুস্থ বাতাৱৰণ সৃষ্টি হ'ব।
1: ধন্যবাদ শ্ৰীযুত শৰত বৰা ডাঙৰীয়া।
0: হয়, ধন্যবাদ।
1: আজি আপুনি আকাশবাণী তেজপুৰ কেন্দ্ৰৰ শ্ৰোতাসকলৰ বাবে এইখিনি সময় দিলে আৰু আপুনি যথেষ্টখিনি উৎসাহজনক কাম আমাক জনালে। আপোনাৰ কামৰ দ্বাৰা নিশ্চয় সকলোৱে প্ৰেৰণা পাব। এই আশাৰে আজি জ্যেষ্ঠজন অনুষ্ঠানটি ইমানতে সামৰিছোঁ। আপোনালৈ পুনৰ ধন্যবাদ
0: জনাইছোঁ। নমস্কাৰ
1: শ্ৰোতা, ইমান পৰে জ্যেষ্ঠজন অনুষ্ঠানটি শুনিলে। আজি এই অনুষ্ঠানক তেজপুৰৰ নিজ হলেশ্বৰৰ শ্ৰীযুত শৰত বৰা ডাঙৰীয়াৰ সৈতে হোৱা সাক্ষাৎকাৰটি শুনিলে। অনুষ্ঠানটি থলিতে বাণীবন্ধন কৰি সম্পাদনা কৰিলে মল্লিকা দত্তই, প্ৰযোজনা গৌতম নাথৰ।

0: শ্ৰোতাসকলে জ্যেষ্ঠজন অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া আগবঢ়াইছো সংবাদ ভিত্তিক অনুষ্ঠান ৰেঙনি।
1: আকাশবাণী তেজপুৰ নিবেদন কৰিছো সংবাদ ভিত্তিক অনুষ্ঠান ৰেঙনি। শোণিতপুৰ জিলা আৰক্ষী আৰু গজৰাজ ক্ৰপছৰ মিলিটেৰী ইণ্টেলিজেঞ্চৰ সহযোগত আৰক্ষীৰ এটা বৃহৎ দলে পাকিস্তানৰ চোৰাংচোৱাগিৰি কৰা অভিষেক কুমাৰ সিং নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। গুৱাহাটীৰ সাতগাঁৱত ভাৰাতীয় হিচাপে আছিল অভিষেক কুমাৰ সিং। তেওঁ বিহাৰৰ বাসিন্দা বুলি জানিব পৰা গৈছে। গজৰাজ ক্ৰপছৰ মিলিটেৰী ইণ্টেলিজেঞ্চ আৰু শোণিতপুৰৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক বৰুণ পুৰকাষ্ঠৰ নিৰ্দেশত এক যুটীয়া অভিযানত পাকিস্তানৰ চোৰাংচোৱাগিৰি কৰা অভিষেক কুমাৰ সিঙক গ্ৰেপ্তাৰ কৰি জেৰা অব্যাহত ৰাখিছে। অভিযানত চোৰাংচোৱাটোৰ ভাড়াঘৰৰ পৰা চিম কাৰ্ড, মোবাইল ফোনৰ লগতে বহু আপত্তিজনক নথি পত্ৰ জব্দ কৰিবলৈ সক্ষম হৈছে। দেশৰ সুৰক্ষা সম্পৰ্কীয় তথ্য পাকিস্তানক যোগান ধৰাৰ অভিযোগ আছে সিঙৰ বিৰুদ্ধে। অভিযানত গ্ৰেপ্তাৰ হোৱা পাকিস্তানৰ চোৰাংচোৱাগিৰি কৰা অভিষেক সিঙৰ সৈতে আৰু বহু লোক জড়িত থাকিব পাৰে বুলি সন্দেহ প্রকাশ করা হয়েছে। শোণিতপুৰ জেলার জ্যেষ্ঠ আৰক্ষী অধীক্ষক বৰুণ পুৰকাষ্ঠক অসম চৰকাৰৰ গৃহ বিভাগৰ আৰক্ষী সঞ্চালক প্ৰধানৰ বিশিষ্ট সেৱাৰ বাবে 2026 চনৰ স্বৰ্ণ পদক প্ৰদান কৰা হৈছে। উল্লেখ যে 1 অক্টোবৰত অসম আৰক্ষীৰ মুখ্যালয়ত জাৰি কৰা এক অধিসূচনাৰ জৰিয়তে বৰুণ পুৰকাষ্ঠক তেওঁৰ উৎকৃষ্ট সেৱাৰ বাবে এই পদক আগবঢ়োৱা হৈছে বুলি জানিব পৰা গৈছে। তেজপুৰ চহৰৰ সমীপৱৰ্তী 3 মাইলত 15 মিনিট সময়ৰ ভিতৰতে 2টাকৈ ATM লুট কৰা ঘটনাই অঞ্চলটোত চাঞ্চল্য বিৰাজ কৰিছে। নিশা প্ৰায় 2-3 বজাৰ ভিতৰত মাত্ৰ 15 মিনিটৰ ভিতৰতে ATM ভাঙি নগদ ধন লৈ পলায়ন কৰে চোৰৰ দলে। এই ঘটনাৰ পিছতে সমগ্ৰ অঞ্চলত আৰক্ষীয়ে তালাচী অভিযান অব্যাহত ৰাখিছে যদিও এতিয়ালৈকে ATM চোৰ 2টাক ধৰিব পৰা নাই। উল্লেখ যে তেজপুৰ চহৰৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ওচৰৰ ATMত এইদৰে হোৱা চুৰিকাণ্ডই সকলো চিন্তিত কৰি তুলিছে। স্বায়ত্তশাসিত দৰং মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী সংস্থাৰ সাধাৰণ সভা কালি সম্পন্ন হৈ যায়। দেশ বিদেশৰ প্ৰাক্তন দৰঙীয়ানক একত্ৰিত

কৰি সংস্থাৰ অধিক গতিশীল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। এই সভাত গুৱাহাটীত অনুষ্ঠিত কৰা হ'ব বিশেষ সতীৰ্থ সন্মিলন। শিক্ষাৰ্থীৰ বৌদ্ধিক মানসিক বিকাশৰ বাবে বিভিন্ন কাৰ্যসূচী গ্ৰহণৰ বাবেও সিদ্ধান্ত লোৱা হয়। এই সভাতে অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া ধ্ৰুৱজ্যোতি দাসক পুনৰ সভাপতি হিচাপে লৈ নতুন সমিতিখনো গঠন কৰা হয়। জনপ্ৰিয় চিত্ৰশিল্পী ৰাতুমণি দাসলৈ হেমন্ত কুমাৰ বৰুৱা সোঁৱৰণী যুৱ বঁটা ঘোষণা কৰা হৈছে। বহুমুখী প্ৰতিভা হেমন্ত কুমাৰ বৰুৱাৰ পঞ্চম মৃত্যুবাৰ্ষিকীৰ দিনটোত এই বঁটা আনুষ্ঠানিকভাৱে প্ৰদান কৰা হ'ব। বিজ্ঞান মনস্কতা সমাজৰ প্ৰগতিৰ ভেটি শীৰ্ষক হেমন্ত কুমাৰ বৰুৱা সোঁৱৰণী বক্তৃতানুষ্ঠানত ভাষণ প্ৰদান কৰিব বিশিষ্ট বিজ্ঞানী অধ্যাপক ডক্টৰ উৎপল বৰাই। অহা 29 অক্টোবৰত এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে বুলি উদ্যোক্তাসকলে জানিবলৈ দিছে। তেজপুৰৰ 17খনকৈ গ্ৰন্থ স্ৰষ্টা বিশিষ্ট শিক্ষা সদী অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ সুৰেন্দ্ৰ মোহন নাথৰ 93 বছৰীয়া উপজা দিনত বিশেষ অনুষ্ঠান সম্পন্ন হয়। উপজা দিনটোত পুনৰ উন্মোচন কৰা হয় গুৰুত্বপূৰ্ণ প্ৰবন্ধ সংকলন মনন আৰু অনুধাৱন আৰু মইনাহঁতৰ ৰং ৰহস্য সঁফুৰা শীৰ্ষক শিশুৰ কবিতা সংকলন। 93 বছৰতো চশমা নিপিন্ধাকৈ লিখিব পঢ়িব পৰা অশীতিপৰ সাহিত্যিকক তেজপুৰ সাহিত্য সভা, তেজপুৰ সাহিত্য মঞ্চ, শোণিতপুৰ প্ৰেছ ক্লাবৰ লগতে বিভিন্নজন শুভকাংক্ষীয়ে উলগ জ্ঞাপন কৰে। মানুহৰ জ্ঞান বিভিন্ন কাৰণত হয়, কিন্তু প্ৰজ্ঞাৰ সাধনা কৰাটো সহজ কথা নহয় বুলি মন্তব্য কৰে ধ্ৰুৱজ্যোতি দাসে। সুৰেন্দ্ৰ মোহন নাথে বৌদ্ধিক চিন্তা চেতনাৰে সমাজখন সমৃদ্ধ কৰিছে বুলি মন্তব্য কৰে ভুৱন গোস্বামীয়ে। উপজা দিনটোত উলগ জ্ঞাপন কৰাৰ পিছত বিশিষ্ট লেখক অশীতিপৰ সুৰেন্দ্ৰ মোহন নাথে কয় যে ঐশ্বৰ্যৰ সৌন্দৰ্যই সাহিত্যিকসকলৰ হৃদয় সদায় সমুজ্জ্বল কৰি ৰাখে। তেজপুৰৰ বিশিষ্ট উপন্যাসিক শোণিতপুৰ জিলা সাহিত্য সভা আৰু তেজপুৰ সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডক্টৰ ভূপেন শইকীয়াৰ উপন্যাস সুধাকণ্ঠ আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়। ডক্টৰ ভূপেন শইকীয়াই জীৱন আধাৰিত উপন্যাস ৰচনাৰে এক সুকীয়া পৰিচয় লাভ কৰিবলৈ সক্ষম হৈছে বুলি এই গ্ৰন্থ উন্মোচনী সভাত মন্তব্য কৰে বিশিষ্ট চিন্তাবিদ লেখক ময়ূৰ বৰাই। 20 শতিকাৰ মহান অসমীয়া গৰাকীৰ জীৱন সংগ্ৰাম, জীৱনবোধ, চিন্তা চেতনা বিশদভাৱে প্ৰকাশ হৈছে এই গ্ৰন্থখনত বুলি মন্তব্য কৰে বিশিষ্ট লোক সংস্কৃতিৰ সাধক শিল্পী লোকনাথ গোস্বামীয়ে। এই অনুষ্ঠানতে পৰমানন্দ মজুমদাৰে কয় যে সুধাকণ্ঠ উপন্যাসখন ৰচনা কৰি ডক্টৰ শইকীয়াই এক অভাৱ পূৰণ কৰিলে। আঢ়ৈশখন মৌলিক সামাজিক নাটকৰ স্ৰষ্টা নাট্য সম্ৰাট সুনীত গৌৰৱ প্ৰয়াত প্ৰফুল্ল বৰাৰ নাটকৰ সাহিত্যিক মৰ্যাদা লাভ কৰাত তেজপুৰবাসী উৎফুল্লিত হৈ পৰিছে। প্ৰফুল্ল বৰাৰ 11খন নিৰ্বাচিত নাটকেৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীয়ে ডক্টৰেট ডিগ্ৰী লাভ কৰিছে। ৰঙাপাৰা মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ ৰঞ্জন কলিতাৰ তত্বাৱধানত গুৱাহাটী বিশ্ববিদ্যালয়ৰ সন্মানীয় ডক্টৰেট ডিগ্ৰী লাভ কৰিবলৈ সক্ষম হৈছে গুৱাহাটী বিশ্ববিদ্যালয় আধুনিক ভাৰতীয় ভাষা আৰু সাহিত্য অধ্যয়ন বিভাগৰ গৱেষক ছাত্ৰী সমুদ্ৰী কলিতাই। তেজপুৰ পুথিভঁৰালৰ এক নীৰৱ আন্দোলন আৰম্ভ হৈছে। নতুন প্ৰজন্মৰ পাঠকৰ নিতৌ উপস্থিতিৰে অধিক সক্ৰিয় হৈ পৰিছে বান থিয়েটাৰৰ চন্দ্ৰনাথ ৰাধিকাকান্ত পুথিভঁৰাল। নটসূৰ্য ফণি শৰ্মাৰ ঘনিষ্ঠ সহযোগী প্ৰয়াত শিল্পী অতুল শৰ্মাৰ পৰিয়ালে এই পুথিভঁৰাললৈকে গ্ৰন্থসমূহ ৰাখিব পৰাকৈ সুবিধা কৰি দিয়াত বান থিয়েটাৰ কৰ্তৃপক্ষই কৃতজ্ঞতা জ্ঞাপন কৰিছে। প্ৰথম মৃত্যুতিথিত তেজপুৰৰ বিশিষ্ট সমাজকৰ্মী, কবি, শিল্পী প্ৰমোদ বৰুৱাক স্মৰণ কৰা হয়। সোঁৱৰণী গ্ৰন্থ প্ৰমোদ ক্ৰান্তি আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়। প্ৰমোদ বৰুৱাৰ সাহিত্য প্ৰতিভাই আকৃষ্ট কৰিছিল বুলি মন্তব্য কৰে বিশিষ্ট অভিনেতা অৰুণ নাথে। মৃত্যুৱে এগৰাকী ব্যক্তিৰ মহত্ব আৰু প্ৰতিভা শাশ্বত কৰি তোলে বুলি মন্তব্য কৰে সাহিত্যিক ডক্টৰ ভূপেন শইকীয়াই। তেজপুৰত জনজাগৃতি বিনামূলীয়া কৰ্কট ৰোগ ধৰা পেলোৱা শিবিৰ সম্পন্ন হৈ যায়। কৰ্কট ৰোগ ক্ৰমশ বৃদ্ধি পোৱাত উদ্বেগ প্ৰকাশ কৰা হয় এই শিবিৰত। কৰ্কট ৰোগৰ আশংকা হ্ৰাস কৰাৰ বাবে প্ৰাৰম্ভিক লক্ষণসমূহৰ প্ৰতি সজাগ হ'বলৈ আহ্বান জনায় বিশিষ্ট চিকিৎসকসকলে। তেজপুৰ মাজগাঁৱৰ এখন ব্যক্তিগত চিকিৎসালয়ত এই সজাগতা শিবিৰৰ আয়োজন কৰা হয়। সুৰামত্বত ট্ৰাক চালকৰ আক্ৰমণৰ পৰা কথমপি ৰক্ষা পৰে বৰচলা সমষ্টিৰ বিধায়ক ঋতুবৰণ শৰ্মা। বৰচলা সমষ্টিৰ ঠেলামৰাত শনিবাৰে সন্ধিয়া এক দুৰ্ঘটনাক কেন্দ্ৰ কৰি সংঘটিত অবাঞ্ছিত ঘটনাই সকলোকে চিন্তিত কৰি তুলিছে। এগৰাকী ট্ৰাক চালকে হাতত ডেগাৰ লৈ উপস্থিত লোকক আক্ৰমণৰ লক্ষ্য কৰি লয় আৰু সেই ঘটনাস্থলীত উপস্থিত হোৱা বিধায়ক ঋতুবৰণ শৰ্মাকো
আক্রমণ করবলে চেষ্টা চলায়। অবশ্যে পরবর্তী সময়ত রাইজে ধরে ট্রাক চালকজনক আরক্ষী গতায় দিয়ে। তেজপুরের সামধরা স্টেডিয়ামত

অনুষ্ঠিত হৈছে এঘাৰ সংখ্যক ৰাজেন বৰঠাকুৰ সোঁৱৰণী তথা তাৰিণী ভূঞা সোঁৱৰণী তেজপুৰ চেলেঞ্জ কাৰ প্ৰাইজমানী ফুটবল প্ৰতিযোগিতাৰ। এই প্ৰতিযোগিতাত ৰাজ্যখনৰ কেইবাটাও ফুটবল দলে অংশগ্ৰহণ কৰিছে। ৰঙাপাৰাত চিকিৎসাধীন বন্যহস্তীৰ চিকিৎসাৰ প্ৰয়োজনত নিষেধাজ্ঞা জাৰি কৰিছে শোণিতপুৰ জিলা প্ৰশাসনে। শোণিতপুৰ ৰঙাপাৰা ফুলবাৰী চাহ বাগিচাৰ কাষত বৰ্তমান আশ্ৰয় লৈ থকা আহত বন্যহস্তী চিকিৎসাৰ বাবে চিকিৎসা মণ্ডলৰ এক কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত তথা ফুলবাৰী চাহ বাগিচা, কলনী চাহ বাগিচা, কছাৰীগাঁও আৰু চাৰিদুৱাৰ চাহজহ চক্ৰ অন্তৰ্গত ইয়াৰ সংলগ্ন অঞ্চলসমূহত কেতবোৰ নিষেধাজ্ঞা আৰোপ কৰি এক নিৰ্দেশ জাৰি কৰিছে শোণিতপুৰ জিলাৰ জিলা দণ্ডাধীশ আনন্দ কুমাৰ দাসে। ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা 2023ৰ 163 নম্বৰ ধাৰাৰ অধীনত জাৰি কৰা হৈছে এই নিষেধাজ্ঞা। উল্লেখ্য যে যোৱা 25 আগষ্টত প্ৰথমতে দৃষ্টিগোচৰ হোৱা আহত হাতীটোৰ বাওঠেংখনত কোনো খানিত অস্ত্ৰৰ আঘাতৰ ফলত ফুলি যোৱাৰ লগতে এটা চকু দৃষ্টিহীনতাৰ বিষয়টো পোহৰলৈ আহে। ইয়াৰ পিছতে শোণিতপুৰ পশ্চিম সংমণ্ডলৰ চেণ্ট্ৰেল ৰেঞ্জৰ অন্তৰ্গত অঞ্চলত বন্যহস্তীটোক বন বিভাগে পশু চিকিৎসা নিৰীক্ষণ আৰু চিকিৎসা প্ৰদান কৰি আহিছে। কেন্দ্ৰীয় চৰকাৰৰ শিক্ষা মন্ত্ৰণালয়ে তেজপুৰ বিশ্ববিদ্যালয়ক ধ্ৰুপদী অসমীয়া অধ্যয়ন উৎকৰ্ষ কেন্দ্ৰ হিচাপে মনোনীত কৰিছে। উল্লেখ্য যে এই দাবী যোৱা সময়ছোৱাত উত্থাপিত হৈ অহাৰ বিপৰীতে দেশৰ শিক্ষা মন্ত্ৰণালয়ে ধ্ৰুপদী অসমীয়া তেজপুৰ বিশ্ববিদ্যালয়ত আৰু ধ্ৰুপদী বাংলা, ধ্ৰুপদী মাৰাঠী, ধ্ৰুপদী পালি প্ৰাকৃত আৰু ধ্ৰুপদী প্ৰাকৃত ভাষা অধ্যয়নৰ বাবে 5টা উৎকৰ্ষ কেন্দ্ৰ দেশৰ আন আন একাধিক বিশ্ববিদ্যালয় স্থাপনত অনুমোদন জনাইছে। উচ্চ শিক্ষা বিভাগৰ ভাষা শাখাই জাৰি কৰা অনুমোদন পত্ৰত তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্যক এই অনুমোদনৰ বিষয়ে সদৰি কৰা হয়। ধ্ৰুপদী অসমীয়াৰ বাবে তেজপুৰ বিশ্ববিদ্যালয়ক মনোনীত কৰাৰ বিপৰীতে ধ্ৰুপদী বাংলাৰ বাবে বিশ্বভাৰতী বিশ্ববিদ্যালয়, ধ্ৰুপদী মাৰাঠীৰ বাবে পুনেৰ ডেক্কান কলেজ, নাটকোত্তৰ আৰু গৱেষণা প্ৰতিষ্ঠান, ধ্ৰুপদী পালিৰ বাবে উৰিষ্যাৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয় আৰু ধ্ৰুপদী প্ৰাকৃতৰ বাবে গুজৰাট কেন্দ্ৰীয় বিশ্ববিদ্যালয়ক মনোনীত কৰা হৈছে। সংশ্লিষ্ট ধ্ৰুপদী ভাষাসমূহৰ ঐতিহ্যৰ শৈক্ষিক গৱেষণা শক্তিশালী কৰা, ডিজিটেলাইজেশ্যন, সংৰক্ষণ, প্ৰচাৰ প্ৰসাৰৰ উদ্দেশ্য আগত ৰাখি এই কেন্দ্ৰসমূহ স্থাপন কৰা হৈছে। ৰাজ্যৰ এগৰাকী বিখ্যাত ক্ৰিকেট তথা ফুটবল খেলুৱৈ তেজপুৰৰ প্ৰয়াত ডাক্তৰ আনন্দ চন্দ্ৰ শৰ্মাৰ সোঁৱৰণত পৰিয়ালৰ তৰফৰ পৰা প্ৰদান কৰি অহা ডাক্তৰ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বঁটা এইবাৰো প্ৰদান কৰা হ'ব। ৰাজ্যৰ প্ৰতিভাশালী, আৰ্থিক প্ৰত্যাহ্বান সত্ত্বেও ক্ৰীড়াক্ষেত্ৰলৈ অৱদান আগবঢ়োৱা খেলুৱৈক এই বঁটা প্ৰদান কৰি অহা হৈছে। ইতিমধ্যে আগন্তুক বঁটা প্ৰদান অনুষ্ঠানৰ বাবে এনে খেলুৱৈৰ তালিকাও ঠিৰাং কৰিছে। উল্লেখ্য যে বিগত 4 বছৰে এই বঁটা আগবঢ়াই আহিছে প্ৰয়াত খেলুৱৈজনৰ পৰিয়ালে। এই বঁটাত নগদ 50,000 টকাৰ জলপানী মানপত্ৰ প্ৰদান কৰা হয়। তেজপুৰৰ নিকটৱৰ্তী খনামুখ মাজৰ টিকাত এক অতৰ্কিত অভিযান চলাই সন্দেহযুক্ত ব্ৰাউন চুগাৰ সহ এগৰাকী মহিলাক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি খনামুখ মাজৰ টিকাৰ পৰা চাহাবুদ্দিনৰ পত্নী হাজেৰা খাতুন নামৰ মহিলাগৰাকীক মহাভৈৰৱ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। হাজেৰা খাতুনৰ ঘৰৰ পৰা আৰক্ষীয়ে 40টা ড্ৰাগছ ভৰ্তি প্লাষ্টিকৰ কণ্টেইনাৰ উদ্ধাৰ কৰিছে। সন্দেহযুক্ত এই ব্ৰাউন চুগাৰৰ ওজন প্ৰায় 600 গ্ৰামমান হ'ব বুলি প্ৰকাশ কৰা হৈছে। আৰক্ষীয়ে সদৰি কৰা মতে ধৃত মহিলাগৰাকী ড্ৰাগছ সৰবৰাহৰ সৈতে জড়িত থকাৰ তথ্য লাভ কৰি আৰক্ষীয়ে নিশা অতৰ্কিতে মহিলাগৰাকীৰ ঘৰত অভিযান চলাইছিল। তেজপুৰ মাজগাঁও জ্যেষ্ঠ নাগৰিক মঞ্চৰ নিজা কাৰ্যালয়ত দিনজোৰা কাৰ্যসূচীৰে আন্তৰ্জাতিক বয়োজ্যেষ্ঠ দিৱস উদযাপন কৰা হয়। 1 অক্টোবৰৰ দিনটোত এই আন্তৰ্জাতিক বয়োজ্যেষ্ঠ দিৱস আনুষ্ঠানিকভাৱে পালন কৰাৰ সময়ত জ্যেষ্ঠ নাগৰিক সন্মিলনৰ প্ৰাক্তন সভাপতি ডক্টৰ মনোৰঞ্জন শৰ্মাৰ প্ৰতি শ্ৰদ্ধা জনাই পতাকা অৰ্ধনমিত কৰি ৰখা হয়। জ্যেষ্ঠ নাগৰিক মঞ্চৰ প্ৰাক্তন সভাপতি কেশৰাম নাথে বন্তি প্ৰজ্বলন কৰা অনুষ্ঠানটিত যাদৱ চন্দ্ৰ নাথৰ তত্বাৱধানত সন্মিলন শীৰ্ষ সংগীত পৰিৱেশন অন্তত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান শুভাৰম্ভ কৰে ডাক্তৰ গোপাল চন্দ্ৰ বৰদলে। ইয়াৰ পিছতে আন্তৰ্জাতিক বয়োজ্যেষ্ঠ দিৱসৰ তাৎপৰ্য শীৰ্ষক আলোচনা চক্ৰত সভাপতিত্ব কৰে মঞ্চৰ সভাপতি ইন্দ্ৰেশ্বৰ শইকীয়া, উপসভাপতি মৃণাল দত্তই। প্ৰবঞ্চনাৰে গাড়ী ভাড়ালৈ লোৱাৰ পিছত উধাও হোৱা এক অভিযুক্ত গাড়ী চোৰক তেজপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। তেজপুৰ জাহাজডুবিৰ নিবাসী আজিজুল ইছলাম ওৰফে ৰাজু হাজৰিকা নামৰ মূল অভিযুক্তজনৰ লগতে তেওঁৰ সহযোগী আজিবুৰ ৰহমানকো স্থানীয় মহাভৈৰৱ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। উল্লেখ্য যে তেজপুৰৰ এটা পৰিয়ালৰ এখন বলেৰো গাড়ী প্ৰবঞ্চনাৰে নিয়াৰ পিছত 1.5 বছৰে পলাতক হৈ আছিল অভিযুক্ত আজিজুল। অভিযোগ অনুসৰি তেজপুৰৰ দিহিঙীয়া কলিতা গাঁৱৰ এগৰাকী মহিলাই 2024 চনত ক্ৰয় কৰিছিল

এই বলেরো বাহনখন। পিছত বাহনখন এটা কোম্পানীক ভাড়ালৈ দিয়াৰ উদ্দেশ্যেৰে আজিজুলে মহিলাগৰাকীৰ পৰা এক চুক্তি কৰি গাড়ীখন লৈ গৈছিল যদিও তাৰ পিছত তেওঁ গাড়ীখন বিক্ৰী কৰি দিছিল। শোণিতপুৰ আৰক্ষীয়ে যোৰহাট আৰক্ষীৰ সহযোগত চলোৱা এক অভিযানত শিৱসাগৰৰ মুন্না দাস ওৰফে পংকজ দাস নামৰ এজন যুৱকক গ্ৰেপ্তাৰ কৰিছে। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি তেজপুৰ সদৰ থানাৰ 499 নম্বৰ গোচৰৰ ভিত্তিত যোৰহাটৰ পূজা ডুবিৰ পৰা মুন্না দাসক গ্ৰেপ্তাৰ কৰা হয়। যুৱকজনৰ পৰা আৰক্ষীয়ে এটা পিষ্টলসহ 4 সজীৱ গুলী, মেগজিন, এটা পিষ্টলৰ দৰে লাইটাৰ, 2 মোবাইল ফোন আৰু 6 চিম জব্দ কৰিবলৈ সক্ষম হৈছে। শ্রোতাসকলে ইমান পরে সংবাদ ভিত্তিক অনুষ্ঠান রেঙনি শুনিলে। অনুষ্ঠানটি যুগুতায় আগবড়ালে পুলক কুমার ডেকায়।

এয়া আকাশবাণী তেজপুৰ, এতিয়া নিবেদন কৰিছোঁ আজিৰ দিনটো অনুষ্ঠানটিৰ। আজি হৈছে সোমবাৰ, 1433 ভাস্কৰাব্দৰ আহিন মাহৰ 17 দিন, 2026 খ্ৰীষ্টাব্দৰ অক্টোবৰ মাহৰ 5 দিন। প্ৰত্যেক দিনেই হৈছে বিভিন্ন ঘটনাৱলীৰে ভৰপূৰ, প্ৰত্যেক দিনেই বিভিন্ন ঘটনাৰে ইতিহাসৰ পাতত খোদিত হৈ আছে। আজিৰ দিনটো তাৰ ব্যতিক্ৰম নহয়। আজিৰ দিনটোত ঘটা বিভিন্ন ঘটনাৱলীৰ এক চমু বিৱৰণ দিবলৈ লৈছোঁ। ১৮৬৪ চনৰ আজিৰ দিনটোতে ভাৰতৰ কলকাতাৰ বেছিভাগ অঞ্চল ক্ৰান্তীয় ঘূৰ্ণীবতাহৰ দ্বাৰা প্লাৱিত আৰু ধ্বংস হৈছিল। এই ঘূৰ্ণীবতাহক 1864 চনৰ কলিকতা ঘূৰ্ণীবতাহ বুলি অভিহিত কৰা হয়। এই ধুমুহাৰ ফলত প্ৰায় 60,000ৰো অধিক লোকৰ মৃত্যু হৈছিল। ১৯১০ চনৰ আজিৰ দিনটোতেই পৰ্তুগালৰ এক বিপ্লৱত ৰাজতন্ত্ৰৰ সমাপ্তি ঘটে আৰু গণৰাজ্যৰ ঘোষণা কৰা হয়। ১৯৬২ চনৰ আজিৰ দিনটোতেই ইয়ান ফ্লেমিঙৰ ডক্টৰ নো উপন্যাসখনৰ ওপৰত আধাৰিত জেমছ বণ্ড চলচ্চিত্ৰ শৃংখলাৰ প্ৰথমখন চলচ্চিত্ৰ ব্ৰিটেইনত মুক্তি লাভ কৰে। ১৯৮৮ চনৰ আজিৰ দিনটোতেই ব্ৰাজিলৰ সংবিধান সভাই তেওঁলোকৰ সংবিধানৰ অনুমোদন জনায়। 2011 চনৰ আজিৰ দিনটোতেই ভাৰতৰ বিশ্বৰ আটাইতকৈ সস্তা 2,250 টকাৰ টেবলেট PC আকাশ মুকলি কৰা হৈছিল। শ্ৰোতাসকল, এতিয়া আজিৰ দিনটোত জন্ম হোৱা বিশ্ববৰ্ণীয় লোকসকলৰ বিষয়ে জনাব লৈছোঁ। 1524 চনৰ আজিৰ দিনটোতে গুণ্ডৰ ৰাণী, ভাৰতৰ ইতিহাসৰ এগৰাকী প্ৰসিদ্ধ বীৰাংগনা ৰাণী দুৰ্গাৱতীৰ জন্ম হয়। 1550 চনৰ পৰা 1564 চনলৈকে তেওঁ গোণ্ডৱানা ৰাজ্যৰ মহাৰাণী তথা শাসক আছিল। তেওঁ চান্দেলৰ ৰাজপুত ৰজা কিৰাট ৰায়ৰ একমাত্ৰ সন্তান আছিল। কালিঞ্জাৰ দুৰ্গত ৰাণী দুৰ্গাৱতীৰ জন্ম হৈছিল। গোণ্ডৱানা ৰাজ্যৰ ৰজা দলপত শ্বাহৰ সৈতে তেওঁৰ বিবাহ সম্পন্ন হৈছিল। বিয়াৰ 4 বছৰৰ পিছত তেওঁৰ স্বামী ৰজা দলপত শ্বাহৰ আকস্মিক মৃত্যুৰ পিছত

তেওঁৰ পুত্ৰ বীৰ নাৰায়ণক ৰাজ্যৰ সিংহাসনত অধিষ্ঠিত কৰাই তেওঁ নিজে পৰামৰ্শদাতা হিচাপে শাসন কৰিবলৈ আৰম্ভ কৰিছিল। দুৰ্গাৱতীৰ ধনুকাৰ আৰু বন্দুক চলোৱাত পাৰ্গত আছিল। তেওঁ এলাহাবাদৰ মোগল শাসক আছফ খানৰ লগত যুদ্ধত দেখুওৱা বীৰত্বৰ বাবে বিখ্যাত।

আসফ খানৰ লগত হোৱা যুদ্ধত তেওঁ যথেষ্ট আঘাতপ্ৰাপ্ত হয়। তেওঁৰ মাহঁতে তেওঁক যুদ্ধক্ষেত্ৰ এৰি যাবলৈ পৰামৰ্শ দিছিল, কিন্তু তেওঁ এয়া অস্বীকাৰ কৰিছিল। 1564 চনৰ 24 জুনত তেওঁ নিজৰ ডেগাৰেৰে নিজকে হত্যা কৰিছিল। তেওঁৰ শ্বহীদ দিৱস 1584 চনৰ 24 জুনত আজিও বলিদান দিৱস হিচাপে স্মৰণ কৰা হৈছে। ১৮৮২ চনৰ আজিৰ দিনটোতেই আমেৰিকাৰ অভিযন্তা, অধ্যাপক, পদাৰ্থবিজ্ঞানী আৰু আৱিষ্কাৰক ৰবাৰ্ট হাচিংছ গোডাৰ্ডৰ জন্ম হয়। তেওঁক পৃথিৱীৰ প্ৰথম তৰল ইন্ধনযুক্ত ৰকেট সৃষ্টি আৰু নিৰ্মাণ কৰাৰ কৃতিত্ব দিয়া হয়। 1903 চনৰ আজিৰ দিনটোতেই আমেৰিকান ভূতাত্ত্বিক আৰু ভূপদাৰ্থবিজ্ঞানী মেৰিয়ন কিং হুবাৰ্টৰ জন্ম হয়। তেওঁ হুবাৰ্ট পিক থিয়ৰীৰ বাবে জনাজাত। ১৯২৩ চনৰ আজিৰ দিনটোতেই ৰাজনীতিবিদ আৰু গুজৰাটৰ ৰাজ্যপাল কৈলাশপতি মিশ্ৰৰ জন্ম হয়। 1952 চনৰ আজিৰ দিনটোতেই পাকিস্তানৰ ক্ৰিকেটাৰ তথা প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ জন্ম হয়। তেওঁ পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী। তেওঁ ক্ৰিকেট দলৰ প্ৰাক্তন খেলুৱৈ আৰু অধিনায়ক। খেলুৱৈৰ জীৱনৰ শেষত তেওঁ ৰাজনীতিৰ সৈতে জড়িত হৈ পৰে। তেওঁ বিশ্ব ক্ৰিকেটৰ সৰ্বকালৰ শ্ৰেষ্ঠ অলৰাউণ্ডাৰসকলৰ ভিতৰত অন্যতম। তেওঁৰ অধিনায়কত্বতে পাকিস্তানে 1992 চনৰ বিশ্বকাপ জয় কৰিছিল।

1963 চনৰ আজি দিনটোতেই অসমৰ প্ৰসিদ্ধ মঞ্চ, দূৰদৰ্শন আৰু চলচ্চিত্ৰ অভিনেতা আদিল হুছেইনৰ জন্ম হয়। তেওঁ এজন প্ৰসিদ্ধ মঞ্চ, দূৰদৰ্শন আৰু চলচ্চিত্ৰ অভিনেতা। তেওঁ বহুকেইখন হিন্দী আৰু অসমীয়া চলচ্চিত্ৰত অভিনয় কৰিছে। তেওঁ দ্য ৰিলাক্টেণ্ট ফাণ্ডামেণ্টেলিষ্ট আৰু লাইফ অফ পাই আদিৰ দৰে হলিউডৰ চলচ্চিত্ৰতো অভিনয় কৰিছে। আদিল হুছেইনে মঞ্চ নাটকৰ পৰা আৰম্ভ কৰি আন্তৰ্জাতিক পৰ্যায়ৰ পৰ্দালৈকে নিজৰ প্ৰতিভা বিস্তাৰ কৰিছে। অসমৰ বহুতো চিনেমাত তেওঁ অভিনয় কৰাৰ লগতে বলিউডত একাধিক জনপ্ৰিয় চলচ্চিত্ৰত অংশগ্ৰহণ কৰিছে। তেওঁৰ স্বাভাৱিক আৰু শক্তিশালী অভিনয়শৈলীৰ বাবে সমালোচকৰ পৰা যথেষ্ট প্ৰশংসা লাভ কৰিছে। তেওঁ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ পুৰস্কাৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। ঊনৈছশ পঁয়সত্তৰ চনৰ আজি দিনটোতেই টাইটানিক খ্যাত ব্ৰিটিছ অভিনেত্ৰী কেট উইনছলেটৰ জন্ম হয়। শ্ৰোতাসকল, এতিয়া আজিৰ দিনটোত মৃত্যু হোৱা লোকসকলৰ বিষয়ে জনাব লৈছোঁ। 1056 চনৰ আজি দিনটোতেই ৰোমান সম্ৰাট হেনৰী তৃতীয়ৰ মৃত্যু হয়। 1285 চনৰ আজি দিনটোতেই ফ্ৰান্সৰ ৰজা ফিলিপ তৃতীয়ৰ মৃত্যু হয়। 1805 চনৰ আজি দিনটোতেই লৰ্ড কৰ্ণৱালিছৰ মৃত্যু হয়। তেওঁ ভাৰতত ব্ৰিটিছ সাম্ৰাজ্যৰ দ্বিতীয় গৱৰ্ণৰ আছিল। 2011 চনৰ আজি দিনটোতেই এপ'ল' INC-ৰ অধ্যক্ষ, মুখ্য কাৰ্যবাহী বিষয়া আৰু সহপ্ৰতিষ্ঠাপক ষ্টিভ জবছৰ মৃত্যু হয়। আজি হৈছে বিশ্ব শিক্ষক দিৱস। বহু দেশত শিক্ষকসকলৰ সন্মানাৰ্থে পালন কৰা হয় এই দিৱস। এই দিনত শিক্ষকসকলক সন্মান প্ৰদৰ্শন কৰাৰ লগতে শৈক্ষিক ক্ষেত্ৰ বা সমাজলৈ তেওঁলোকৰ অৱদানৰ বাবে পুৰস্কৃত কৰা হয়। দেশভেদে শিক্ষক দিৱস আয়োজন কৰা দিনটো ভিন্ন ভিন্ন। প্ৰখ্যাত শিক্ষাবিদ আৰু পূৰ্বৰ ৰাষ্ট্ৰপতি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ সোঁৱৰণত ভাৰতত তেওঁৰ জন্মৰ তাৰিখ 5 ছেপ্টেম্বৰক শিক্ষক দিৱস হিচাপে পালন কৰা হয়। শিক্ষক দিৱস আৰু বিশ্ব শিক্ষক দিৱস একে নহয়। ইউনেস্কোৱে আৰম্ভ কৰা পিছৰ

দিৱসটো বিশ্বজুৰি 5 অক্টোবৰ পালন কৰা হয়। আজি হৈছে বিশ্ব মহাকাশ সপ্তাহৰ দ্বিতীয় দিন। 4-10 অক্টোবৰলৈ এই দিৱস পালন কৰা হয়। শ্ৰোতাসকল, ইমানতে আজিৰ দিনটো অনুষ্ঠানৰ অন্ত পৰিল।

0: ব্যস্ততাৰ পৰা জীৱনত আমি বহুতো কথা প্ৰায় পাহৰি যাওঁ, কিন্তু কোনোবাই আমাৰ কথা চিন্তা কৰিলে আমাৰ ভাল লাগে। যেনেকৈ RBIয়ে আপোনাৰ আনক্লেইম ডিপ'জিটৰ কথা চিন্তা কৰে।
1: সময়ৰ বাবে কোনো লেনদেন হোৱা নাই, সেইবোৰ একাউণ্ট RBI DEF ফাণ্ডলৈ গুচি যায়। আপুনি আপোনাৰ বেংকৰ যিকোনো শাখালৈ গৈ KYC আপডেট কৰাওক আৰু আপোনাৰ আনক্লেইম ডিপ'জিট উভতাই পাওক।
0: RBIয়ে কয়, সতৰ্ক থাকক, সচেতন থাকক।
2: যাত্ৰীসকল অনুগ্ৰহ কৰি মন দিয়ক, যাত্ৰাৰ বেলিকা যদি TCA টিকেট বিচাৰে দেখুৱাই দিব, কিন্তু কোনোবাই যদি OTP পিন বা পাছৱৰ্ড বিচাৰে তেন্তে তেওঁক ততালিকে খেদি দিব।
3: RBIয়ে কয়, OTP বা পিনৰ বাবে কল বা মেছেজ আহিলে অলপ সাৱধান হ'ব।

0: নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ নিশা আঠ বজাৰ মুখ্য বাতৰিৰ সৈতে মই প্ৰজন্মা চহৰীয়া। কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ডিব্ৰুগড়ৰ বগীবিল টাৰ্মিনেলৰ পৰা আন্তঃৰাষ্ট্ৰীয় মালবাহী জাহাজৰ প্ৰথমটো যাত্ৰাৰ শুভাৰম্ভ কৰে। কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী সোণোৱালে ইয়াৰ ফলত পৰিবহণ আৰু যাতায়াতৰ ক্ষেত্ৰত জলপথৰ ব্যৱহাৰ সুচল আৰু কম খৰচী বুলি উল্লেখ কৰে। বঙাইগাঁৱত আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই নৱনিৰ্মিত জিলা আয়ুক্তৰ কাৰ্যালয় উদ্বোধন কৰে। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ কাইলৈ ভোটগ্ৰহণৰ বাবে আজি ভোটগ্ৰহণ কেন্দ্ৰ নিয়োজিত বিষয়া কৰ্মচাৰীৰ দল সংশ্লিষ্ট ভোটকেন্দ্ৰলৈ ৰাওনা হৈছে। এই নিৰ্বাচনত সমষ্টিটোৰ 19,02,000 ভোটদাতাই ভোটৰ অধিকাৰ সাব্যস্ত কৰাৰ সুযোগ লাভ কৰিব। বি পি এফ নেতৃত্বাধীন বড়োলেণ্ড আঞ্চলিক পৰিষদ বি টি চিৰ এবছৰীয়া বৰ্ষপূৰ্তি অনুষ্ঠান আজি কোকৰাঝাৰত বিভিন্ন কাৰ্যসূচীৰে উদযাপন কৰা হয়। কামৰূপ জিলাৰ পলাশবাৰী সমষ্টিৰ ফুলগুৰিৰ পি এম শ্ৰী হাইস্কুলত আজি অনুষ্ঠিত বিশেষ সেৱা সংকল্প অভিযানত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে অংশগ্ৰহণ কৰে। পাকিস্তান চোৰাংচোৱা সংস্থাক গুৰুত্বপূৰ্ণ তথ্য যোগান ধৰাৰ অভিযোগত অসম আৰক্ষীৰ বিশেষ কাৰ্যবাহিনীয়ে পুনৰ এজন লোকক গ্ৰেপ্তাৰ কৰিছে। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত উচ্চতম ন্যায়ালয়ে অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদন নাকচ কৰিছে। ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়ে আজি তামোলপুৰ জিলাত সেৱা সংকল্প অভিযান আৰু সেৱা হেতু অভিযানৰ বিশেষ সেৱা শিবিৰ মুকলি কৰে। আৰু গুৱাহাটী দবা একাডেমীয়ে কালি অনুষ্ঠিত কৰা গুৱাহাটী একাডেমী দেওবৰীয়া দবা প্ৰতিযোগিতাত ৰিয়ান নবিছে চেম্পিয়নৰ খিতাপ দখল কৰে। এতিয়াৰ মুখ্য বাতৰি ইমানেই। আমাৰ পৰৱৰ্তী বাতৰি বুলেটিন নিশা 9:25
1: মিডিয়াম ৱেভৰ 266.66 মিটাৰ, কিলোৱাৰ্ছ 1125 আৰু এফ এম বেণ্ডৰ 102.4 মেগাহাৰ্টজত এয়া আকাশবাণী তেজপুৰ। এতিয়া নিবেদন কৰিছো পৰিয়াল কল্যাণ অনুষ্ঠানটিৰ।
2: আকাশবাণী তেজপুৰ সমূহ শ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই আৰম্ভ কৰিবলৈ লৈছো পৰিয়াল কল্যাণ অনুষ্ঠানটি। শ্ৰোতাসকল, আজি আমি এই অনুষ্ঠান

0: অনুষ্ঠানত দাঁতৰ যতন সম্পৰ্কে কিছু কথা পাতিম। তাৰ বাবে আজি আমাৰ ষ্টুডিঅ'ৰ মজিয়ালৈ আমন্ত্ৰণ কৰি আনিছোঁ তেজপুৰৰ কনকলতা অসামৰিক চিকিৎসালয়ৰ এগৰাকী জ্যেষ্ঠ দন্ত চিকিৎসক তথা ৰাষ্ট্ৰীয় মুখ স্বাস্থ্য কাৰ্যক্ৰমৰ জিলা নডেল বিষয়া ডাক্তৰ প্ৰদীপ নাথক। নমস্কাৰ ছাৰ, আপোনাক আজিৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ।
1: নমস্কাৰ।
0: আজি যিহেতু আমি দাঁতৰ যতন সম্পৰ্কে কথা পাতিম, গতিকে প্ৰথমতে আপোনাক সুধিব বিচাৰিছোঁ যে দাঁতৰ প্ৰকাৰসমূহ কি কি, সেই বিষয়ে আপুনি আমাক প্ৰথমতে জনাওকচোন।
1: দাঁতৰ প্ৰকাৰসমূহ বুলি ক'ব গ'লে আমি প্ৰথমে ক'ব লাগিব, আমি সাধাৰণতে কওঁ ডেচিডুৱাছ আৰু পাৰ্মানেণ্ট বুলি কওঁ। অসমীয়াত ক'ব গ'লেতো আপোনাৰ গাখীৰ খোৱা দাঁত বুলি প্ৰথমটো বাচ্চা সিয়া দাঁতেই গজে।
0: হয়।
1: 6 মাহমানৰ পৰা বাচ্চাৰ দাঁত গজা আৰম্ভ হয়, সেইটো হৈছে আপোনাৰ ডেচিডুৱাছ বা গাখীৰ খোৱা দাঁত। তাৰপিছত 6 বছৰ পৰা পাৰ্মানেণ্ট দাঁতটো আৰম্ভ হয়, আগৰ দাঁতবোৰ সৰা আৰম্ভ কৰে আৰু প্ৰায় 28-30 বছৰলৈকে পাৰ্মানেণ্ট দাঁতবোৰ মানুহৰ গজি থাকে। গতিকে দাঁতৰ প্ৰকাৰ বুলি ক'ব গ'লে আপুনি মিল্ক টিথ আৰু পাৰ্মানেণ্ট টিথটোৰ কথা আমি ক'ব লাগিব। আৰু যদি ক'ব যোৱা যায়, ভাগ কৰিব যোৱা যায়, তেনেহ'লে

0: হয়, ছয় মাহমানৰ পৰা বাচ্চাৰ দাঁত গজা আৰম্ভ হয়, সেইটো হৈছে আপোনাৰ ডেচিডিউছ বা গাখীৰ খোৱা দাঁত। তাৰপিছত ছয় বছৰ পৰা পাৰ্মানেণ্ট দাঁতটো আৰম্ভ হয়, আগৰ দাঁতবোৰ সৰা আৰম্ভ কৰে আৰু প্ৰায় 28-30 বছৰলৈকে পাৰ্মানেণ্ট দাঁতবোৰ মানুহৰ গজি থাকে। গতিকে দাঁতৰ প্ৰকাৰ বুলি ক'ব গ'লে আপুনি মিল্ক টিথ আৰু পাৰ্মানেণ্ট টিথটোৰ কথা আমি ক'ব লাগিব। আৰু যদি ক'ব যোৱা যায়, ভাগ কৰিব যোৱা যায়, তেনেহ'লে আমাৰ ধৰক আমি ইনচাইজছ বুলি কওঁ, কেনাইন কওঁ, প্ৰিমোলাৰ কওঁ, মোলাৰ কওঁ, যেনেকৈ আগৰ দাঁতকেইটাক আমি ইনচাইজছ বুলি কওঁ, যিটো আমি দাঁতটো সাধাৰণতে আমাৰ 3 নম্বৰ দাঁতটো, সেইটো আমি কেনাইন বুলি কওঁ, যিটো আমি কাটিব বা ছিঙিবৰ কাৰণে আমি সাধাৰণতে ইউজ কৰোঁ। তাৰপিছত দুটা দাঁত থাকে, সেইটো আমি প্ৰিমোলাৰ বুলি কওঁ, আৰু পিছৰফালে পাৰ্মানেণ্ট আৰু 3টা দাঁত গজে, সেইকেইটা আমি মোলাৰ্ছ বুলি কওঁ। গতিকে ক'ব গ'লে সেইকেইটাই আমাৰ
1: ভাগ, দাঁতৰ ভাগ। হয় হয় হয়। আৰু এতিয়া সুধিব বিচাৰিছোঁ যে দাঁত প্ৰায় মানুহৰ পোকে খায়, সৰু ল'ৰা ছোৱালীয়েতো পোকে খায়েই, গতিকে দাঁত পোকে খালে কি কৰিব লাগে আৰু ইয়াৰ চিকিৎসা কি আৰু তাৰ লক্ষণসমূহ কি, সেই বিষয়ে আপুনি অলপ জনাওকচোন।
0: দাঁত পোকে খালে কি বাচ্চাবোৰো আপোনাৰ কি হয়, দাঁতটো আজিকালি দেখিছোঁ আমি বহুত সৰু বাচ্চাই আপোনাৰ যেতিয়া 6 মাহৰ পৰা দাঁত গজে ধৰক, প্ৰায় 1 বছৰমানৰ পৰাই আমি বাচ্চাবোৰ দাঁতবোৰ ট্ৰিটমেণ্ট কৰিবলগীয়া হয় আজিকালি, আগতে সেইটো নাছিলে। এতিয়া বাচ্চাৰ মেইনলি আপোনাৰ কেৰিজ হোৱাটো হৈছে আপোনাৰ মেইন চুগাৰটো, মিঠা খোৱাটো, আৰু বাচ্চাই যিহেতু 6 মাহৰ পৰাতো বাহিৰৰ চুগাৰটো ইমান নাখায়, মাকৰ গাখীৰটোৱে সাধাৰণতে খায়। গতিকে মাকৰ গাখীৰটো বাচ্চাটোৱে খাওঁতে কি হয়, ৰাতি যেতিয়া বাচ্চাই কেতিয়াবা ব্ৰেষ্ট ফিডিং কৰে, তেতিয়া ব্ৰেষ্ট ফিডিং কৰিলে চুগাৰটো, গাখীৰটো যিহেতু দাঁতত লাগি থাকে, গতিকে চুগাৰটো তাত থাকে, সেই চুগাৰটোতে বেক্টেৰিয়াটোৱে, বেক্টেৰিয়া থাকে মুখত, বেক্টেৰিয়াৰ লগত চুগাৰটো এটা ৰিয়েকশ্যন হৈ পেলাই এচিড প্ৰডাকশ্যন হয়, তাৰপৰাই দাঁতটো ক্ষয় যায়। গতিকে আপোনাৰ সৰু বাচ্চাৰ কাৰণে আমি 3 বছৰলৈকে সাধাৰণতে আমি ব্ৰাছিং বা তেনেকুৱা আমি ৰেকমেণ্ড নকৰোঁ। গতিকে সৰু বাচ্চাৰ কাৰণে এটাই উপদেশ থাকিল, যাতে দাঁত কেৰিজ নহ'বৰ কাৰণে ব্ৰেষ্ট ফিডিং কৰাৰ পিছত সাধাৰণতে যদি অলপ পাৰে পেৰেণ্টছে বা দেউতাক মাকে আপোনাৰ প্ৰত্যেকবাৰে পাৰিলে অলপ কটন ভিজাই ৰাখি থ'ব লাগে বা কিবা এটা লৈ দাঁতবোৰ ধুনীয়াকৈ মুচি দিব লাগে, যাতে তাত মিঠাটো তাত লাগি নাথাকে। আৰু ডাঙৰটো, ডাঙৰ কেছটো মেইনলি চুগাৰে হয়, ভালকৈ ব্ৰাছ নকৰিলে। আৰু দিনত সাধাৰণতে আমি মিঠা চিঠা খুব খাওঁ, খোৱাৰ পিছত আমি দিনত ইটো সিটো খাই থাকোঁ, গতিকে বেক্টেৰিয়াবোৰে দাঁতত এফেক্ট কৰিব নোৱাৰে। কিন্তু ৰাতি যেতিয়া মুখটো ৰেষ্টত থাকে, তেতিয়া অলপ যদি ক'ৰবাত চুগাৰ থাকে দাঁতত, তেতিয়াহ'লে সেই বেক্টেৰিয়াটোৱে ৰাতি যিহেতু মুখটো আমাৰ একদম ফ্ৰী থাকে, এফেক্ট কৰিব পাৰে। গতিকে সেইকাৰণে কেৰিজ নহ'বৰ কাৰণে আমি ৰাতি সদায় পাৰিলে ব্ৰাছ কৰি শুই, যাতে মুখত চুগাৰটো লাগি নাথাকে দাঁতত, সেইটো কৰিব লাগে আমি।
1: হয় হয় হয়। গতিকে দাঁত সদায় ৰাতি ভাত খোৱাৰ পাছত ব্ৰাছ কৰিব লাগে,
0: ব্ৰাছটো দুবাৰে কৰিব লাগে, ৰাতিপুৱা ৰাতি দুবাৰে ব্ৰাছ সদায় খোৱাৰ আগতে এবাৰ ব্ৰাছ কৰি, যাতে মুখত চুগাৰটো নাথাকে।
1: কিন্তু এটা কথা আপুনি ক'লে যে সৰু ল'ৰা ছোৱালীৰ, মানে সৰু মানে শিশুৰো যে দাঁতৰ পোকে খাব পাৰে,
0: সেইটো আজিকালি বহুত বাচ্চাই তেনেকুৱা হয়। আমি সাধাৰণতে আমি সেইটো একো ট্ৰিটমেণ্টো কৰিব নোৱাৰে, কাৰণ কিয়, বাচ্চাই আপোনাৰ যেতিয়া ব্ৰাহে বহুত বিষ থাকে, তেতিয়া আমি দা আপুনি ধৰক 3 বছৰমান বা 4 বছৰমানলৈকে বাচ্চাইটো আমাক ট্ৰিটমেণ্ট কৰিবৰ কাৰণে সুবিধাটো নিদিয়ে, যে আমি ফিল আপ কৰি দিম বা কিবা কৰিম, সেইটো কৰিব নোৱাৰে। আৰু এক্সট্ৰেকশ্যনো যিহেতু আপুনি দাঁতটো উঠাবও নোৱাৰে, কাৰণ নতুন দাঁতটো আকৌ গজিব 6 বছৰলৈকে, গতিকে 6 বছৰলৈকে আমি সেই দাঁতটো প্ৰিজাৰ্ভ কৰি ৰাখিব লাগিব। গতিকে প্ৰিজাৰ্ভ কৰিবৰ কাৰণেও বাচ্চাৰ কাৰণে প্ৰব্লেম হৈ যায়, কাৰণ আমাক বাচ্চাই কোঅপাৰেটিভ নকৰে, সেইটো কাৰণে বহুত প্ৰব্লেম হয়। গতিকে প্ৰিকশ্যন হিচাপে মাক দেউতাকে অলপ যাতে মুখত চুগাৰটো কমকে থাকে, সেইটো কেয়াৰ ল'ব লাগে।
1: হয় হয় হয়। আৰু দাঁতত কেতিয়াবা হালধীয়া ৰং দেখা যায়, ৰংটো মানে বগা দাঁতৰ পৰা গৈ কেতিয়াবা অলপ হালধীয়া নিচিনাও হয়, প্ৰায় মানুহৰ দেখা যায় অকণ হালধীয়া ৰঙৰ নিচিনা হয়, সেই ৰংটো দূৰ কৰিবৰ কাৰণে কি কৰা উচিত?
0: আচ্ছা, ৰংটো হোৱা বুলি ক'লে ৰংটো কি হয়, আমি এটা বস্তু কওঁ, আমি যিবোৰ বস্তু খাওঁ, খোৱাৰ পিছত যদি ভালকৈ ব্ৰাছ কৰা নাযায় বা থাকি যায়, সেইটোৱে দাঁতৰ ওপৰত এটা প্ৰলেপ বহায়, প্ৰলেপ বহাৰ কাৰণে সেইটো আমি ইউলুইছ টাইপ দেখা পাওঁ। গতিকে ভালকৈ যদি ব্ৰাছ কৰে তেনেহ'লে সেইটো নহয়। আৰু যেতিয়া আমি ভালকৈ যদি ইউলুইছ প্ৰলেপটো বহে, তাৰপিছতে আপোনাৰ কি হয়, তাৰপৰাই গৈ গৈ কেলচিফাইড হৈ পেলাই, সেইটো আমি টাৰ্টাৰ বুলি কওঁ বা কেলকুলাছ বুলি কওঁ, যিটো জেনেৰেল পাব্লিকৰ মতে যে পাথৰ হোৱা বুলি কয়, সেই পাথৰটো লাহে লাহে হোৱা আৰম্ভ কৰে কেলচিফাইড হোৱাৰ পিছত। গতিকে হালধীয়া বুলি ক'লে আমি সেই যিটো বেক্টেৰিয়েল জমা হয় তাৰমানে সেইটো আমি ক'ব লাগিব। গতিকে ভালকৈ যদি ব্ৰাছ কৰে সদায় তেতিয়াহ'লে সেইটো জমা নহয়।
1: আৰু তাৰ বেলেগ কোনো চিকিৎসাও নাই?
0: আছে চিকিৎসা, আপুনি সেইটো প্ৰলেপ বহিলে আমি স্কেলিং কৰোঁ বা কিবা কৰোঁ, কিন্তু সেইটোতে স্কেলিং কৰিব নালাগে, আপুনি ভালকৈ যদি চাফা কৰে চাফা হৈ যায়।
1: আৰু ছাৰ, এইখিনিতে সুধিব বিচাৰিছোঁ, পায়েৰিয়া ৰোগ, পায়েৰিয়া ৰোগৰ বিষয়ে অলপমান জনাওকচোন, এই ৰোগটো কি হয় আৰু কিয় হয়, কি কাৰণে হয়, তাৰ চিকিৎসা কি?
0: পায়েৰিয়া ৰোগটো আপোনাক অলপ আগতে মই কৈ গ'লোঁ, যিটো আপুনি সুধিলে যে হালধীয়া কালাৰটো কিয় হয়, সেইটো আমি খোৱা বস্তু

0: নাই ষ্টেজলৈকে কেলছিয়ামটো আপোনাৰ নিজে থাকেই, চ' আমি খোৱা বস্তুতে আপুনি কেলছিয়াম পাব, যে এক্সট্ৰা কেলছিয়াম খালে দাঁতৰ হয় কিছুমান, কাৰোবাৰ কিছুমান কণ্ডিশ্যন থাকে সেই কণ্ডিশ্যনত, কিন্তু এজ এ জেনেৰেল আপুনি ক'ব নোৱাৰে
1: হয় হয়। আৰু আপুনি ক'লে যিহেতু দাঁত দিনে দুবাৰ ব্ৰাছ কৰিবই লাগে, দাঁতৰ যত্ন কৰিব লাগে, আৰু গুৰি দাঁত কেতিয়াবা মানুহৰ খুব বিষ হয় আৰু গুৰি দাঁতটো ওলাওঁতে যথেষ্ট সময় লাগে, এইটো কিহৰ কাৰণে হয় বাৰু?
0: এইটো কিহৰ কাৰণে হয়? লাষ্ট দাঁতটো যিটো আমি কওঁ, আমি উইজডম টিথ বুলি কওঁ, আমি উইজডম টিথ কওঁ, 8 নম্বৰ দাঁতটো, সেইটো অলপ দেৰিকৈ এনেও ইৰাপশ্যন টাইম থাকে প্ৰত্যেকৰে, গতিকে সেইটো ইৰাপশ্যন টাইমটো অলপ দেৰি হয়। কিছুমান আমি চাইছোঁ 15 ইয়াৰ্ছতো ওলায়, কিছুমানৰ 18 ইয়াৰ্ছত ওলায়, বা কিছুমানৰ 28 ইয়াৰ্ছমানলৈকে দাঁতটো আধাহে ওলায়, পূৰা নোলায়। আৰু মেইন কথা সেইটো ওলাবৰ কাৰণে আমি যিহেতু লাষ্টত ওলায়, সি বহুতৰে স্পেচটো কিছুমানৰ কম পায়, দাঁতটো ভালকৈ ওলাব জেগা নাপায়। কিছুমানৰ ধৰক আমাৰ ভেৰাইটিজ আমি কওঁ, তেনেকুৱা আমাৰ নাম আছে, ধৰক ইম্পেক্টেড বুলি আমি কওঁ, হৰাইজেণ্টেল কওঁ, ভাৰ্টিকেল কওঁ, মেজিয়েল ইম্পেক্টেড কওঁ, ডিষ্টেল ইম্পেক্টেড কওঁ, মানে সি জেগা নাপাই পেলাই বেকা হৈ পেলাই গজে। আৰু যিহেতু দাঁতটো গজিব জেগা নাপায়, তাৰ ওপৰত গামছৰ ভিতৰত সি থাকি যায় পিছফালে, গতিকে কেতিয়াবা খোৱা বস্তু খাওঁতে সি কমপ্লিট নোলোৱাৰ কাৰণে গামছা আৰু দাঁতটোৰ মাজত ফুড ডেবি যদি সোমাই জমা হৈ থাকে, তেতিয়া দাঁতৰ ইনফেকশ্যন হয়, সেইটো আমি পেৰিকাইটিছ বুলি কওঁ। আৰু সেইটো প্ৰায় এবাৰ যদি হয়, সেইটো আপোনাৰ 3-4 মাহৰ মূৰে মূৰে আপোনাৰ হৈয়ে থাকিব, গতিকে আমি সেইটো প্ৰপাৰ ট্ৰিটমেণ্টৰ কাৰণে কেতিয়াবা আমি দাঁতটো বহুতৰে উঠাই দিবলগীয়া হয়, বা আমাৰ তেনেকুৱা ফ্লেপ চাৰ্জাৰী কৰোঁ আমি, তেনেকুৱা থাকে যাতে দাঁতটোৰ ওপৰত যিটো কভাৰ থাকে লাষ্টৰ গামত, সেই গামটো আমি এৰাই দিওঁ, গতিকে আপোনাৰ বা কিছুমানৰ আমি এক্সট্ৰেকশ্যনো কৰি উঠাই দিবলগীয়াও হয়, গতিকে সেইটো প্ৰায় মানুহৰে সেই প্ৰব্লেমটো হয়, কাৰণ দাঁতটো গজিবৰ কাৰণে লাষ্টৰ ফালে খুব স্পেচটো কম পায়,
1: কম হয়, হয় হয়, আৰু সেইকাৰণে বিষটো খুব বেছি,
0: আৰু সেইটো বহুত দেৰিলৈকে মানে তাৰ ইৰাপশ্যন টাইমে বহুত দেৰিকৈ হয়, তাৰমানে কিছুমানতো 18 বছৰতে গজিয়ে যায়, কিছুমান 28 বছৰলৈকে নগজে,
1: হয় হয় হয়, তেনেকুৱা হয়। আৰু এটা শব্দ আছে মেডিকেল বা চিকিৎসা বিজ্ঞানত, যে RCT কৰা হয় দাঁতৰ, RCT মানে কি ছাৰ, সেই বিষয়ে
0: RCT মই আপোনাক যিটো ক'লোঁ দাঁতটো, যে আপোনাৰ মই অলপ আগতে কৈ গ'লোঁ যে দাঁতৰ কেৰিজ হ'লে প্ৰথমে এনামেলটো ডেণ্টিনটো ক্ষয় যায়, পিছত নাৰ্ভটো যিটো পাল্পটো ওলাই যায়,
1: হয় হয়,
0: পাল্পটো যেতিয়া ওলাই যায় তেতিয়া আমি বেলেগ আপুনি তাত ডাইৰেক্ট ফিল আপ কৰিব নোৱাৰে, তেতিয়া আমি RCT বুলি কওঁ, ভিতৰত যিটো পাল্প থাকে সেই পাল্পটো আমি ধুনীয়াকৈ পাল্প চেম্বাৰ বা ভিতৰলৈকে তললৈকে আমি এইটো চাফা কৰোঁ, কৰি তাৰপিছত আমাৰ প্ৰচিডিঅ' থাকে তেনেকুৱা, সেই নাৰ্ভটো আমি চাফা কৰি তাৰ জেগাত আমি বেলেগ বস্তু ভৰাই পেলাই আমি সেইটো বন্ধ কৰি দিওঁ। আৰু যিটো কৈছোঁ কিছুমানৰ পেৰিপিকেল এপচেছ হয় বুলি ক'লোঁ, তেতিয়াও RCT কৰা যায়, গতিকে এটা ষ্টেজলৈকে প্ৰত্যেক দাঁতটো যে আপুনি RCT কৰি বচাব বা হ'ব সেইটোও নহয়, গতিকে এটা লিমিটৰ ভিতৰত আপুনি নাৰ্ভটো এক্সপ'জ হোৱাৰ পিছত RCT কৰি পেলাই দাঁতটো বচাব পাৰে।
1: আৰু দাঁতত ব্ৰেচেছ লগোৱা হয় কেতিয়াবা, সেই বস্তুটো কিহৰ কাৰণে লগোৱা?
0: দাঁতৰ ব্ৰেচেছটো লগোৱা যায় যিটো আমি মালাক্ৰুজন বুলি কওঁ, মানে ধৰক আপুনি দেখিছে চাগে যাক যাক লগোৱা যায় তাৰ দেখিছে আপুনি দাঁতবোৰ বেকা বেকি থাকে, গতিকে যাৰ কিছুমানৰ ধৰক ওপৰ দাঁতটো বেকা বেকি থাকে বা কাৰোবাৰ আগৰ দাঁতটো আগলৈ ওলোৱা থাকে, কিছুমানৰ দেখিব তলৰ যিটো আমি মেণ্ডিবুল জ'টো সেইটো বাহিৰলৈ ওলোৱা থাকে, গতিকে সেই ট্ৰিটমেণ্টবোৰ ঠিক কৰিবৰ কাৰণে আমি সাধাৰণতে এই ব্ৰেচেছ ট্ৰিটমেণ্টটো কৰা যায়।
1: আৰু সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত, শিশুৰ ক্ষেত্ৰত যেতিয়া প্ৰথম দাঁত গজিবলৈ আৰম্ভ কৰে, কুটকুটনি হয় তেওঁলোকৰ নিচিনা হয়, গতিকে তাৰ কাৰণে কিবা বিশেষ ব্যৱস্থা কৰিব লাগে নেকি, নে তেনেকৈ তেওঁলোকৰ
0: তেনেকুৱা একো কৰিব নালাগে, এইটো অলপ হেৰি হ'ব,
1: আৰু আপুনি যিহেতু ছাৰ এগৰাকী ৰাষ্ট্ৰীয় মুখ স্বাস্থ্য কাৰ্যক্ৰমৰ বিষয়া, গতিকে এই কাৰ্যক্ৰমৰ অধীনত দাঁতৰ চিকিৎসা বা দাঁতৰ সুৰক্ষাৰ কাৰণে কিবা আঁচনি আছে নেকি, সেই বিষয়ে অলপ জনাওকচোন।
0: আমাৰ এটা প্ৰগ্ৰেম চলি আছে, নেশ্যনেল ৱৰ্ল্ড হেল্থ প্ৰগ্ৰেম বুলি কওঁ আমি, ৰাষ্ট্ৰীয় মুখ স্বাস্থ্য কাৰ্যক্ৰম, তাৰ আণ্ডাৰত আমাৰ এতিয়া প্ৰায়বোৰ হস্পিটেলতে আমাৰ দন্ত চিকিৎসক আছে, আৰু স্কুল লেভেলতো আমি নেশ্যনেল ৱৰ্ল্ড হেল্থ প্ৰগ্ৰেমৰ আণ্ডাৰত আমাৰ RBSK টীম বুলি আছে, তেওঁলোকে স্কুলত যায়, তেওঁলোকে গৈ আপোনাৰ গোটেই স্বাস্থ্য পৰীক্ষা কৰে, লগতে তেওঁলোকে মুখৰো বাচ্চাৰ কি প্ৰব্লেম আছে সকলোবোৰ চাই, চোৱাৰ পিছত সেই তাত যদি স্কুল লেভেলতো এইটো চলি আছে আমাৰ, গতিকে তাত যদি তেওঁলোকে ট্ৰিটমেণ্ট কৰিব নোৱাৰে তেনেহ'লে তেওঁলোকে আমাৰ ডিষ্ট্ৰিক্ট হস্পিটেললৈ ৰেফাৰ কৰি দিয়ে, আৰু ডিষ্ট্ৰিক্ট হস্পিটেলত যিবোৰ প্ৰব্লেম আমি ছল্ভ কৰিব পাৰোঁ আমি কৰি দিওঁ, নোৱাৰিলে আমি হায়াৰ চেণ্টাৰ, তেনেকুৱা গভৰ্ণমেণ্টৰ সুবিধা আছে, আমি মেডিকেল কলেজ গুৱাহাটী বা ৰিজনেল ডেণ্টেল কলেজ তালৈ আমি ৰেফাৰ কৰোঁ। আৰু কিছুমান বাচ্চা বংশগত থাকে আপোনাৰ, মানে জন্মতে হয় ক্লেফ্ট লিপ বুলি কওঁ আমি, ক্লেফ্ট প্লেট বুলি কওঁ, যিটো আপুনি চাব যে উঠটো ফাটা থাকে বা তালুখন ফাটা থাকে, সেইটো আমাৰ এই প্ৰগ্ৰেমৰ আণ্ডাৰতে আমি গভৰ্ণমেণ্টে ফ্ৰীকে, এইটো আপোনাৰ স্মাইল ইণ্ডিয়া বুলি এটা প্ৰগ্ৰেম আছে, তাতে আপোনাৰ ফ্ৰীকে আমি সেই ট্ৰিটমেণ্টটো আমাৰ আণ্ডাৰত কৰি আছে। আৰু প্ৰায়বোৰ হস্পিটেলতে ইতিমধ্যে দন্ত চিকিৎসক আমাৰ যিবোৰ CAC আছে, কমিউনিটি হেলথ চেণ্টাৰ বা মডেল হস্পিটেল, সকলোতে আমাৰ নেশ্যনেল

0: অল হেল্থ প্ৰগ্ৰেমৰ আণ্ডাৰত প্ৰগ্ৰেম চলি আছে আৰু সকলোৰে দন্ত চিকিৎসক আছে। অলপমান সুবিধা অকণ দুই এখন হস্পিটেলত কম আছে, কিন্তু অনতিপলমে আৰু এক বছৰৰ ভিতৰতে গোটেই হস্পিটেলবোৰতে সম্পূৰ্ণৰূপে দাঁতৰ চিকিৎসা তেওঁলোকে উপলব্ধ হ'ব।
1: গতিকে যাৰ যাৰ দাঁতৰ সমস্যা আছে তেওঁলোকে এই চিকিৎসাসমূহ সুবিধাসমূহ
0: গ্ৰহণ কৰিব পাৰিব।
1: হয়, আজি যিহেতু আমাৰ হাতত সময় খুবেই কম, আপুনি খুব সুন্দৰভাৱে আমাক কথাখিনি জনালে আৰু এইখিনি কথা জনাটো সকলোৰে কাৰণে দৰকাৰ, দাঁতৰ সুৰক্ষাৰ কাৰণে। ধন্যবাদ ছাৰ, আজি আপুনি আমাক ইমানখিনি সময় দিলে। আমাৰ শ্ৰোতাসকল নিশ্চয় ইয়াৰ পৰা উপকৃত হ'ব। আমাক ইমান সময় দিয়াৰ বাবে আপোনাক আকাশবাণী তেজপুৰৰ তৰফৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ।
0: ধন্যবাদ।
1: শ্ৰোতাই ইমান পৰে পৰিয়াল কল্যাণ অনুষ্ঠানটি শুনিলে। আজি এই অনুষ্ঠানটিত অংশগ্ৰহণ কৰিলে তেজপুৰৰ কনকলতা অসামৰিক চিকিৎসালয়ৰ এগৰাকী জ্যেষ্ঠ দন্ত চিকিৎসক তথা ৰাষ্ট্ৰীয় মুখ স্বাস্থ্য কাৰ্যক্ৰমৰ জিলা নডেল বিষয়া ডাক্তৰ প্ৰদীপ নাথে। অনুষ্ঠানটিৰ সাক্ষাৎ গ্ৰহণ আৰু সম্পাদনা ৰিমঝিম পতংগিয়াৰ, প্ৰযোজনা ৰূপান্ত কুমাৰ দাসৰ।

শ্ৰোতাসকলে পৰিয়াল কল্যাণ অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া নিবেদন কৰিছোঁ গায়ত্ৰী হাজৰিকাৰ কণ্ঠৰ কেইটিমান অসমীয়া গীত।

শ্রোতাসকলে গায়ত্রী হাজৰিকাৰ কণ্ঠৰ গীত শুনি আছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। খন্তেক পাছতে দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰিত সমাচাৰ সন্ধ্যা আৰু নিউজ এট নাইন আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।

শ্ৰোতাসকলে জুবিন গাৰ্গৰ কণ্ঠৰ গীত শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া নিবেদন কৰিছোঁ শ্ৰোতাৰ হোৱাটছআপযোগে অনুৰোধৰ গীতৰ অনুষ্ঠান মূৰ্চনা। মূৰ্চনা অনুষ্ঠানটিত প্ৰথম বাৰ্তাটি পঢ়িব লৈছোঁ। গোলাঘাট মিছামৰা তিলিয়াসোণাৰী গাঁৱৰ পৰা অজিত কুমাৰ শৰ্মাই মূৰ্চনা অনুষ্ঠানটিৰ জৰিয়তে লোকনাথ গোস্বামীৰ কণ্ঠৰ আমূলমূল শেৱালিৰ গোন্ধ শীৰ্ষক গীতটি শুনিবৰ বাবে অনুৰোধ কৰি বাৰ্তা প্ৰেৰণ কৰিছে। তেওঁ এই গীতটি তেওঁৰ এজন অন্তৰংগ বন্ধু যোৰহাট তৰাজানৰ শ্ৰী জিতু বৰুৱা আৰু তেওঁৰ পৰিয়াললৈ বুলি আগবঢ়াইছে। অজিত কুমাৰ শৰ্মা, আপোনাক ধন্যবাদ জ্ঞাপন কৰি আপোনাৰ অনুৰোধৰ গীতটি শুনাব লৈছোঁ আৰু আমি আশা ৰাখিছোঁ আপুনি এনেদৰে আমাৰ মূৰ্চনা অনুষ্ঠানটি শুনি যাব আৰু মৰম দি যাব।

তেজপুৰৰ অভিজিৎ কলিতাই মূৰ্চনা অনুষ্ঠানত লতা মংগেশকাৰৰ কণ্ঠৰ হীনা বুলছবিৰ নাৰ দানা অনাৰ দানা শীৰ্ষক গীতটি শুনিবৰ বাবে বাৰ্তা প্ৰেৰণ কৰিছে। আপোনালৈ অশেষ ধন্যবাদ জ্ঞাপন কৰি আপোনাৰ অনুৰোধৰ গীতটি শুনাব লৈছোঁ আৰু আশা ৰাখিছোঁ এনেদৰে আপুনি আপোনাৰ প্ৰিয় গীত অনুৰোধ কৰি আমালৈ আগলৈ বাৰ্তা প্ৰেৰণ কৰি থাকিব।

শিৱসাগৰ খাটোৱাল গাঁৱৰ জাজিৰ পৰা প্ৰণৱ কুমাৰ দত্তই মূৰ্ছনা অনুষ্ঠানটিত জুবিন গাৰ্গ আৰু জংকী বৰঠাকুৰৰ কণ্ঠৰ বিয়পি পৰিলে জানা মোৰ এই দেহতে শীৰ্ষক গীতটি শুনিবৰ বাবে বাৰ্তা প্ৰেৰণ কৰিছে। তেওঁ এই গীতটি অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ প্ৰদীপ কুমাৰ বৈশ্য, ইমৰাণ আলী আৰু দুৰ্গা দাসলৈ আগবঢ়াইছে। প্ৰণৱ কুমাৰ দত্ত, আপোনাক যথেষ্ট ধন্যবাদ জ্ঞাপন কৰি আপোনাৰ অনুৰোধৰ গীতটি শুনাব লৈছোঁ আৰু আশা ৰাখিছোঁ আপুনি এনেদৰে আমাৰ মূৰ্ছনা অনুষ্ঠানক মৰম দি যাব।

মৰাণহাটৰ পৰা সন্ধ্যাৰাণী গগৈয়ে মূৰ্চনা অনুষ্ঠানৰ জৰিয়তে ভাস্কৰ অপছুৱেলৰ কণ্ঠৰ শেৱালী তুমি মোৰ শীৰ্ষক গীতটি শুনিবৰ বাবে বাৰ্তাক্ৰম প্ৰেৰণ কৰিছে। তেওঁ এই গীতটি চন্দ্ৰকান্ত টাইট, বিমল বসুমতাৰী, ভাইকন মুণ্ডা, অজিত শৰ্মা, প্ৰস্তুতি শৰ্মা, বিনোদ, সোণাৰাম লালুং আদি সদস্যলৈ অনুৰোধ কৰিছে। আপোনালৈ ধন্যবাদ জ্ঞাপন কৰি আপোনাৰ অনুৰোধৰ গীতটি শুনাব লৈছোঁ আৰু আমি আশা ৰাখিছোঁ এনেদৰে আপুনি আপোনাৰ প্ৰিয় গীতটি অনুৰোধ কৰি আমালৈ বাৰ্তা প্ৰেৰণ কৰি থাকিব।

জোনাই মেচাকি চাপৰি ৰামসিং ৰাভা গাঁৱৰ পৰা বিমল বসুমতাৰীয়ে মূৰ্চনা অনুষ্ঠানত জুবিন গাৰ্গৰ কণ্ঠৰ যিকোনো বড়োগীত এটি শুনিবৰ বাবে বাৰ্তা প্ৰেৰণ কৰিছে। তেওঁৰ লগত আছে অজিত কুমাৰ শৰ্মা, সন্ধ্যাৰাণী গগৈ, ৰমেশ পাত্ৰ, ভাইকন মুণ্ডা, অমল বসুমতাৰী, চন্দ্ৰকান্ত টাইট, বিনোদ গগৈ, সোণাৰাম লালুম, প্ৰশান্ত কোঁৱৰ, পবিত্ৰ আত্মচাইজ, পুতুল বৰুৱা। আপোনাৰ সকলোলৈ ধন্যবাদ জ্ঞাপন কৰি অনুৰোধৰ গীতটি শুনাব লৈছোঁ আৰু আশা ৰাখিছোঁ আপোনালোকে এনেদৰে আমাৰ মূৰ্চনা অনুষ্ঠান শুনি যাব আৰু মৰম দি যাব।

0: উফ, ৰাম ৰাম ৰাম ৰাম, ইমান গৰম পেলাইছে। এনেকৈ গৰম পেলালে দেখোন জীয়াই জীয়াই সিজি মৰিব লাগিব। হেৰা, শুনিছানে? এই মোনা দুটা লৈ যোৱাহিচোন, মোৰ গৰমত গা একেবাৰে জ্বলি আহিছে, ভিতৰ সোমাবলৈ মনেই যোৱা নাই।
1: অঁ গৈছোঁ, অকণমান ৰ'বচোন।
0: এই বাৰান্দাতে ফেনৰ তলত অলপ সময় জিৰাই লওঁ, তাৰ পাছতহে গা ধোৱাৰ কথা চিন্তা কৰিম। কাৰেণ্ট বা আছেনে নাই? উফ, ৰক্ষা, আছে তেওঁ।
1: হেৰি, আজি দেখোন আপুনি সোনকালেই বজাৰৰ পৰা ঘূৰি।
0: যিহে গৰম পৰিছে, আজি আৰু বস্তু বাহিনী বেছিকৈ দৰ দাম কৰি থকা নাই, ঠাইতে যি পাইছোঁ তাকে লৈ আহিছোঁ।
1: মই লিষ্টত দিয়া আটাইবোৰ বস্তু আনিছেনে নাই? আকৌ
0: নানিলে তুমি মোক সুধাই এৰিবানে? আনিছোঁ আনিছোঁ।
2: হেৰি নহয়,
0: কি
2: এই মধুস্ৰুতিক শৰ্মাৰ ঘৰৰ আগত বোলে
0: অঁ
2: ঢেৰ গাড়ী মটৰ, মানুহ দুনুহৰ ভিৰ, আপুনি কিবা গম লৈ আহিছে নেকি?
0: অঁ, শৰ্মাৰ ঘৰৰ আগত গাড়ী দুখনমান, দুই চাৰিটামান মানুহ নেদেখাকৈ থকা নাই। কিন্তু যিহে টিকা ফটা ৰ'দ, গেলা গৰম, মোৰ কেতিয়া ঘৰ পাওঁ কেতিয়া ঘৰ পাওঁ লাগিছে। শৰ্মাৰ ঘৰত ভূ ল'বলৈ আৰু ক'ত ধৈৰ্য থাকে?
1: আপোনাৰতো এইটো স্বভাৱেই, গড়ৰ দৰে নাকৰ পোনে পোনে যাব আৰু নাকৰ পোনে পোনে আহিব।
0: হেৰা, মোৰ স্বভাৱত ধৰি কথা নক'বা দেই, কথা বেয়া হৈ যাব। কাৰ ঘৰত কোনে কি খালে, কি পিন্ধিলে, কাৰ ছোৱালী কাৰ লগত ফুৰিছে, এইবোৰ কথা গম লৈ ফুৰাটো হ'বলা তোমাৰ ভাল স্বভাৱ।
2: এখেতৰ খঙেই উঠিল, এখেতৰ খং উঠিলে মোৰ কাম নিসিজিব, এখেতক এতিয়া ভালুৰি বোলাব লাগিব।
1: হ'ব বাৰু, মোৰ স্বভাৱে বেয়া, আপোনাৰে ভাল। যাওক, আপুনি এটা হাত ভৰিকেইটা ধুই আহি ইয়াতে এই ফেনৰ তলতে অলপ বহকহি, মই আপোনালৈ নেমু চৰবত এগিলাচ কৰি আনো।
0: অঁ, মই আকৌ চাহ একাপ খাম বুলিহে ভাবিছিলোঁ।
1: নালাগে এতিয়া চাহ খাব, চৰবতকে খাওক, ইমান গৰমত আহি চাহ খালে অপকাৰ কৰিব।
0: এইবিলাক মানুহে কোৱা কথা বুইছা, আচলতে গৰমত গৰমেই খাব লাগে, নহ'লে ভগৱানে কঁঠাল গৰমৰ দিনত সৃষ্টি নকৰিলেহেঁতেন নহয়।
1: হ'ব হ'ব, আপুনি এতিয়া মোক নীতি শিক্ষা দিব নালাগে। যাওক, বেগেতে হাত ভৰিকেইটা ধুই আহকগৈ, মই চৰবত আনোগৈ।
0: ৰ'বাচোন ৰ'বা, এই চোলাটো লৈ যোৱা, চাবোন অকণ সানি থুকুচি দিবা, ঘামত তিতি একেবাৰে জেপজেপীয়া হৈ আহিছে, নহ'লে হৈ পৰিব।
1: দিয়ক।

0: এয়া লওক চৰবত, একেবাৰে ফ্ৰিজৰ পানীৰে কৰি আনিছোঁ।
1: দিয়া, চেনি সৰহকৈ দিছা নে কি?
0: নাই দিয়া, আপোনাৰ জোখতে দিছোঁ।
1: বৰ বঢ়িয়া চৰপত কৰিছাহে, দেহাটো একেবাৰে জোৰ পৰি গৈছে।
0: মোৰ হাতৰনো কি বস্তু আপুনি বেয়া পায়?
1: হয় দিয়া, তোমাৰ হাতত কিবা এটা যাদুহে আছে।
0: মোক পিছতো প্ৰশংসা কৰিব পাৰিব। আপুনি এটা বেলেগ এটা কাম কৰক।
1: কি কাম?
0: মোৰ ভাত হয় মানে, আপুনি ছাতিটোকে লৈ ওলাই যাওকচোন, আলেঙে আলেঙে গম এটা লৈ আহকগৈ। মই আজি আপুনি ভাল পায় কাৰণে জিকাই শ'ল মাছে গোলনেমু দি ৰান্ধিম বুলি ভাবিছোঁ।
1: তোমাৰ পৰা আৰু শান্তি নাই, কিবা এটা

0: কথাত লাগিলে একেবাৰে আকৰ গছ লগা দি লাগা। এৰা, তুমিনো পাকঘৰৰ ভিতৰত থাকোঁতে শৰ্মাৰ ঘৰৰ আগত গাড়ী মটৰ মানুহ দুনুহৰ ভিৰ লাগিছে বুলি কেনেকৈ জানিলা?
1: হাজৰিকাহঁতৰ ঘৰত থকা যে খগেন, সেইপিনেদিয়ে দৌল বাহাদুৰৰ ঘৰৰ পৰা গাখীৰ আনিবলৈ গৈছিল। সি দেখি আহি ক'লে হাজৰিকানীক, আৰু হাজৰিকানে ক'লে সি মোক।
0: তোমালোক মাইকী মানুহবোৰৰ কাম নাই আৰু, এইবোৰ অলাগতিয়াল কামত লাগি থকাতকৈ গোসাঁই ঘৰত সোমাই হৰিনাম এফাকিকা যদি লৈ থাকিলাহেঁতেন, অন্তত মৰাৰ পাছত স্বৰ্গত চুক এটা ঠাই অকণ পালে।

0: ঘৰৰ কাম নাই আৰু। এইবোৰ অলাগতিয়াল কামত লাগি থকাতকৈ গোঁসাই ঘৰত সোমাই হৰিনাম এফাকিকা যদি লৈ থাকিলাহেঁতেন, অন্তত মৰাৰ পাছত স্বৰ্গত চুক এটা ঠাই অকণ পালাহেঁতেন।
1: হ'ব, আজিৰ পৰা বাৰু তাকে কৰিম। তাৰ আগতে শৰ্মাৰ ঘৰত কি ঘটিছে আপুনি খবৰ এটা লৈ আহকগৈ।
0: হেৰা, তোমাৰ এই মানুহটোৰ প্ৰতি অকণো দয়া মমতা নাইনে? ইমান দূৰ বাট এই গেলা গৰমত বজাৰ কৰি আহিছোঁ, এতিয়া আকৌ ওলাই যাওঁ, প্ৰেচাৰ চেচাৰ উঠি যদি ৰাস্তাতে মৰো ভাল পাবা জানো?
1: হেৰি, মোৰে শপত, এনেকুৱা অমংগলীয় কথা মুখলৈ আৰু দুনাই নানিব।
0: তেনেহ'লে মই তোমাক এতিয়া কেনেকৈ খবৰটো আনি দিওঁ?
1: জানো কেনেকৈ আনি দিয়ে এতিয়া, মোৰ আগত সদায় ফিতে হিমাৰি থাকে নহয়। অফিচৰ বৰ চাহাবেও কৰিব নোৱাৰা কেছবোৰ আপুনিহে সমাধা কৰি দিব পাৰে, এতিয়া কি বুধৰে মোক খবৰটো আনি দিয়ে দিয়ক।
0: নহ'ব দেই, তুমি মোক যিমানেই ঠাট্টা নকৰা, যিমানেই নুনচোৱা, এই সময়ত মই ক'লৈকো যাব নোৱাৰোঁ। দেওবাৰে সদায় এই সময়ত মই পেপাৰ পঢ়োঁ বুলি তুমি জানা নে নাজানা?
1: আজি এই সময়ত পেপাৰ নপঢ়িলেও হ'ব, পেপাৰখন পলাই নাযায় নহয়, দুপৰীয়া ভাত খাই উঠি পঢ়িব।
0: অঁ, অৱশ্যে কাম এটা কৰিব পাৰি।
1: কি?
0: মই ইয়াতে বহি পেপাৰো পঢ়ি থাকোঁ আৰু শৰ্মাৰ ঘৰৰ পিনৰ পৰা বাটেৰে কোনোবা চিনাকি মানুহ আহে নেকি তাকো চাই থাকোঁ। তেওঁলোকৰ কোনোবাই জানিবও পাৰে শৰ্মাৰ ঘৰত কি ঘটিছে।
1: হ'ব তেন্তে, আপুনি তাকে কৰক, মই ভাতত লাগোগৈ।

এই মাইকী মানুহবোৰো বৰ অদ্ভুত জীৱ। মই এতিয়া পেপাৰেই পঢ়োনে বাটৰ মানুহ চাওঁ? পেপাৰত মন দিলে বাটৰ মানুহ পাৰ হৈ যাব, বাটৰ মানুহ চাই থাকিলে পেপাৰ পঢ়া নহ'ব। খুটি পুতি উজুতিহে খালোঁ, উপায় নাই, দুয়োটাই কৰিব লাগিব। সৌজন দেখোন ভৱেন বৰুৱা, তেওঁ নিশ্চয় দেওবৰীয়া হাতৰ পৰাই আহিছে। বৰুৱাকে মাতি সোধোচোন বাৰু, শৰ্মাৰ ঘৰত কি ঘটিছে তেওঁ জানিবও পাৰে।

0: হেৰি বৰুৱা, চাওঁ এইফালে অকণমান আহকচোন, ইমান লৰালৰিকৈনো ক'ৰ পৰা আহি আছে?
1: এই নক'ব আৰু, বুজিছে? আমাৰ শ্ৰীমতী লেঠায়ে নমৰে, ৰাতিপুৱাই বজাৰ কৰি আনি দিলোঁ।
0: অঁ,
1: এতিয়া কৈছে হেনো চুলিত লগোৱা কলপটো ঢুকাল।
0: অঁ,
1: ৰাতিপুৱা ক'বলৈ পাহৰিলে, গতিকে তিনিআলি দোকানলৈ দে দৌৰ।
0: বহকচোন বহক।
1: অঁ,
0: ইয়াতে অকণমান বহি ঠাণ্ডা হৈ লওক। হেৰা, শুনিছানে? এই বৰুৱা আহিছে, তেওঁলৈ চৰপত এগিলাচ কৰি আনাচোন।
2: অঁ, নি আছো, আপোনালোকে কথা পাতি থাককচোন।
1: এৰা, চৰবত গিলাচ পালে বেয়া নহয়। পিছে ফুকন, আজি বজাৰৰ পৰা কি আনিলে, মাছ নে মঙহ?
0: এই গৰমত মঙহ কেনেকৈ খাবহে? পিছে মোৰ আজি মাছৰ বজাৰলৈ যোৱাই নহ'ল।
1: অঁ, কিয়?
0: অঁ, কালি এই গাঁৱৰ ঘৰৰ পুখুৰী মাৰিছিল, সৰু ভাইটোৱে ডাঙৰ শ'ল মাছ এটা লৈ আহিছিল।
1: অঁ,
0: কালি অলপ খাই বাকীখিনি ফ্ৰিজত থৈ দিলোঁ, আজি তাৰেই চলিব।
1: মাছনো কি খাব,
0: হয়
1: যিহে জুই চাই দাম, পুঠি মাছৰ কিলোৱে 100 টকা।
0: এৰা, কি যে দিন আহিল, আমি সৰু থাকোঁতে মাছ কিনি খোৱা কথা মনতেই নপৰে। এই বৰ্তমান যে সেই ইলেক্ট্ৰিচিটিৰ কলনি হোৱা সেই ঠাইডৰাৰ পিটনি সোপাত কম মাছ ধৰিলোঁনে, কথাবোৰ আপোনাৰ মনত আছেনে বৰুৱা?
1: কিয় নাথাকিব হে, সিদিনাৰ কথা, মাছ খাব নোৱাৰি নেমু গছৰ তলত পুতি থৈছিলোঁ।
0: হয়,
1: পিছে আজি মাছৰ বজাৰ ডাঙৰ ঘটনা এটা ঘটিল নহয়।
0: অঁ,
1: আপুনি গম পায়নে নাই?
0: কেনেকৈ গম পাম, মোৰতো আজি সেইপিনে যোৱাই নহ'ল, কি কাণ্ড ঘটিল কওকচোন।
1: এই সেই যে লক্ষিন্দৰ নামৰ বিহাৰী মাছ বেপাৰীটো যে,
0: অঁ, সেই বজাৰ নথকা বাৰত যে আমাৰ ইয়ালৈ ঘৰে ঘৰে মাছ বেচিবলৈ আহে।
1: অঁ অঁ, সি বুজিছেনে, লোকেল মাছ বুলি চালানী মাছকে বিক্ৰী কৰি আছিল।
0: হয় নেকি?
1: কিবাজনেও নিলে বুজিছেনে।
0: তাৰ পাছত
1: আৰু কি হ'ব, 100 গৰু মাৰিলে বাঘৰো মৃত্যু। মাছ চিনি পোৱা খানদানী গ্ৰাহক এজনে কথাটোতো ধৰা পেলালে। আপোনাৰ কৈছোঁহে।

0: খেলিছোঁ। মানুহবোৰে প্ৰথমতে তাৰ গাত বক্সিং কেৰাটে প্ৰেক্টিচ কৰিলে, তাৰপাছত ফুটবল খেলিলে, বুজিছেনে?
1: বৰ বেয়া কথা হ'ল। এই সাধাৰণ কথাটোতে মানুহবোৰে তাক ইমানকৈ পিটিব লাগেনে?
0: নাই নাই, ইহঁতক পিটিব লাগে, বুজিছে? ইহঁতৰ তেল ফাটিছে। মাজতে খাই বিহাৰত অসমীয়া ৰেল যাত্ৰীবোৰক ইহঁতে কম অত্যাচাৰ কৰিলেনে?
1: এ বৰুৱা, আমিও বিহাৰী মখা কমখন অত্যাচাৰ কৰা নাই। এই স্বাধীনতাৰ সপোন দেখাসকলে যে মাজে মাজে সিহঁতক কুকুৰ মেকুৰী মৰা দি মাৰি থাকে, সিহঁতৰনো দোষ কি? বিহাৰীবোৰো খাটি খাই জীয়াইহে আছে। অসমীয়াই নকৰা কামবোৰ সিহঁতে কৰিছে। সিহঁতবোৰ যদি অসমৰ পৰা গুচি যায় আমাৰ কি অৱস্থা হ'ব এবাৰ ভাবি চাইছেনে বৰুৱা? আমাৰ দাড়ি চুলি ঋষি মুনিৰ দৰে দীঘল হৈ মাটিত লাগিবগৈ। জোতা চেণ্ডেলত ভেঁকুৰ উঠিব। ঢোল খোল বাহিৰৰ পৰা মগাই আনিব লাগিব। কাপোৰ কানি লেতেৰাকৈ ইস্ত্ৰী নোহোৱাকৈ পিন্ধিব লাগিব। লাগ বোলোতেই ঠেলা এখন, ৰিক্সা এখন, ঘোঁৰা গাড়ী এখন, এইবোৰ নোহোৱা হ'ব।
2: এয়া চৰবত আনিছোঁ, খাই লওকচোন।
1: অঁ, তুমি চৰবত আনিলা, মোলৈও আনিলা হ'বলা।
2: বৰুৱাই খাব আৰু আপুনি চাই থাকিবনে?
0: অঁ, দিয়ক দিয়ক।
2: হেৰি, আপুনি অকল কথাৰে মহলা মাৰি আছেনে? বৰুৱাক আচল কথাটোও সুধিছে।
1: মই কথাটো সুধিবলৈ পাহৰিয়ে গৈছিলোঁ।
0: কি কথা, কি কথা সোধাৰ কথা কৈছে ফুকন?
2: ময়ে সুধো, ৰ'ব,
1: সোধা তেনেহ'লে।
2: হেৰি নহয় বৰুৱা,
0: অঁ,
2: এই আমাৰ মধুশ্ৰী শৰ্মা ঘৰৰ সন্মুখত হেনো ঢেৰ গাড়ী মটৰ ৰৈ আছে, মানুহ দুনুহো ঢেৰ আছে বোলে। কথাটো কি আপুনি গম পায় নেকি?
0: এ শ্ৰীমতীয়ে সেইটো কথাৰ কাৰণেহে পঠাইছে? অথনীয়াকৈ ফুকনৰ আগত কথাটো ক'বলৈ মোৰ লাজ লাগিল।
1: তেনেহ'লে আপোনাকো নলগা জেঙে পালে।
2: টেংলাই কৰিব নালাগে, নিজে কিমান দৰকাৰী কামত লাগি ফুৰে দেখিছোঁ নহয়।
1: হেয়া, তুমি মোক কি অদৰকাৰী কামত লাগি ফুৰা দেখিছা?
2: উদাহৰণ দিব লাগে।
1: দিয়াচোন বাৰু।
2: আপুনি যে পেপাৰখন সদায় পাত পাতকৈ পঢ়ে,
1: অঁ,
2: এইটো হ'বলা দৰকাৰী কাম।
1: তুমি ভাল উদাহৰণ দিছা, শুদ্ধ, সম্পূৰ্ণ শুদ্ধ। দহৰ ভিতৰত 10 নম্বৰ পাইছা
0: ফুকন। আপোনালোকে তৰ্ক লাগোতে এতিয়া আচল কথাটো তল পৰিবগৈ।
2: হয় দিয়ক। হেৰি নহয় বৰুৱা, আপুনি কথাটোৰ কিবা গম পাইছে নেকি?
0: নাই পোৱা, মানে নেপালোঁ। এই ৰ'দত বেছিকৈ ফুৰিবলৈ মন নগ'ল। কিন্তু আজি কথাটোৰ সম্ভেদ নিহে মই ঘৰ সোমাবগৈ পাৰিম, নহ'লে শ্ৰীমতীয়ে মোক সুখৰে ভাত সাজ খাবলৈ নিদিয়ে আজি।
1: আপুনি ইয়াতে অলপ সময় বহকচোন, কথাটোৰ সম্ভেদ পায়ো যাব পাৰে।
0: অঁ,
2: আপোনালোকে যেনেকৈয়ে নহওক, মোক কথাটোৰ আদিগুৰি এইবেলাৰ ভিতৰতে জনাবই লাগিব। মই এতিয়া যাওঁ ভাতত লাগোগৈ।

0: বৰুৱা চাইকেল ঠেলি ঠেলি আহি থকা সৌজনী কোন চিনি পাইছেনে?
1: অ' কিয় এই পি ডব্লিউ ডি ইঞ্জিনিয়াৰ হেমন্ত ব্ৰহ্মণৰ জীয়েক কাকলি নহয়?
0: হে, মই চিনিবই পৰা নাছিলোঁ, কোনোবা বেলেগ ছোৱালী বুলিহে ভাবিছিলোঁ। ৰ'বচোন, তাইকো সুধি চাওঁ কথাটো।
1: তাই জানিব জানো?
0: সেইপিনৰ পৰা আহি আছে যেতিয়া জানিবও পাৰে।
1: মাতকচোন বাৰু।

0: মাজনী, ও মাজনী, চাও এইফালে অকণমান আহাচোন।
1: কাক মাতিছে আঙ্কুল? মোক নেকি?
0: অ, তোমাকে মাতিছো। এই চাইকেলখন ৰ'দত নথবা, ভিতৰলৈ লৈ আহা।
1: চাইকেলৰ চকা ফুটিলে আঙ্কুল, এতিয়া আৰু চাথৈ লাভ নাই।
0: অ, সেইকাৰণেহে তুমি চাইকেলখন ঠেলি ঠেলি আনিছা।
1: অতো নহ'লে এই ব্ৰহ্মৰদত চাইকেল ঠেলি মৰিবলৈ মোৰ কিহৰ গৰজ পৰিছে?
0: বহা মাজনী, বহা, এই চকীখনতে বহা।
1: আঙ্কুল, আজি ছানডে নহয়, খুব আড্ডা জমাইছে ন?
0: হে, বন্ধৰ দিনা আৰুনো কি কৰিবা। পিছে তোমাৰ টেনিছ খেল কেনে চলিছে মাজনী?
1: ভালেই চলিছে আঙ্কুল, এইবাৰ ষ্টেট খেলিবলৈ চান্স পাম কিজানি।
0: অ,
1: আচ্ছা মোক কিয় মাতিলে আঙ্কুল?
0: হেৰি, মানে তুমি আমাৰ সাহিত্যিক মধুশ্ৰুতি শৰ্মাৰ ঘৰৰ আগেদি আহিছা নেকি?
1: অ, সেইপিনেদি আহিছোঁ, কিয়?
0: তেওঁলোকৰ ঘৰৰ আগত যে ঢেৰ গাড়ী মটৰ, মানুহ দুনুহৰ ভিৰ হৈ আছে, কিয়? তুমি কিবা গম পাই আহিছা নেকি?
1: নাই পোৱা, আনৰ কথা গম ল'বলৈ মোৰনো কি দৰকাৰ পৰিছে, আৰু আপোনালোকৰনো কি দৰকাৰ?
0: হ'ব দিয়া, হ'ব।

0: তুমি একো গম পোৱা নাই যেতিয়া এই বিষয়ে তোমাৰ লগত আৰু কথা নাপাতো। অঁ, পিছে তুমি সেইপিনে কলৈ গৈছিলা?
1: তিনিআলিলৈ গৈছিলোঁ।
0: কিয় বা?
1: কোকোকোলা আৰু চাওচা আনিবলৈ।
0: এই কোকোকোলা পেপচি জাতীয় বস্তুবোৰ বেছিকৈ নাখাবা মাজনী, অপকাৰ কৰিব।
1: সেইবুলি কোকোকোলা পেপচি খাবলৈ বাদ দিব নোৱাৰি দেই, যি হয় হ'ব। আৰু কি জানে আংকল?
0: কি?
1: আপোনালোকৰ নিচিনা বুঢ়া মানুহকে এইবোৰ বস্তুৱে অপকাৰ কৰে, আমাক একো নকৰে।
2: এই আমাৰ চুলি পকাই নাই, দাঁত সৰাই নাই, তুমি আমাক বুঢ়া পাতিলাই।
0: অঁ,
1: আপোনালোকৰ চুলি দেখিলেই গম পাই নহয়, চুলিত যে কলপ লগাইছে আৰু দাঁত চাগৈ ভিতৰ ফালে কেইটা সৰিল কোনে জানে। আচ্ছা আংকল, মই যাব পাৰোঁনে? বিৰাট গৰম লাগি আহিছে।
0: অঁ, যোৱা মাজনী যোৱা।

0: হে ৰিফুকন, বহমনে কিন্তু ছোৱালী তুলিছে দেই, ক্লাছ নাইন পাইছেগৈহে। ইহ, একেবাৰে মুখা চেহেৰা।
1: এৰা, কি খুৱাই জানো?
0: কি খুৱাব আৰু, এই কৰাপশ্যনৰ টকা।
1: হয় দিয়ক, মানুহটোৰ টকাৰ প্ৰতি কম খক নহয়। এই যোৱা বছৰ আমাৰ এই ৰাস্তাটোত তেওঁ কম টকা মাৰিলেনে? এবছৰ নহওঁতেই এতিয়া ৰাস্তাৰ মাজত মাছ পুহিব পৰা গাত।
2: চাই ল'ম, মই চবকে চাই ল'ম। এহ, কৰি দিম চালা। এই খগেন গগৈক চিনি পোৱা নাই? মোৰ এটা ল'ৰাকহে তহঁতে মাৰিছ, তহঁতৰ বংশই শেষ কৰি দিম। চালা, চিনি পোৱা নাই? চবকে শেষ কৰি দিম মই, চবকে শেষ কৰি দিম।
1: এই খগেন গগৈ মানুহটোলৈ বৰ বেয়া লাগে হে।
0: আজি ৰাতিপুৱাতে এসোপা গিলি আহিল হ'বলা।
1: এৰা, তামোল এখনো নোখোৱা মানুহটোৱে এতিয়া দিনে নিশাই মদ খাই থাকিবলৈ ল'লে।
0: মানুহটোৱেওতো কম দুখত মদ খাবলৈ লোৱা নাই, এটাই ল'ৰা, পঢ়া শুনাটো কম চোকা আছিল নে?
1: মাকে হেনো সেইদিনা তাক বজাৰলৈ যাবলৈ মানাই কৰিছিল, তাৰেই দুৰ্ভাগ্য। উগ্ৰপন্থী মুখাই সেইদিনা এখনহে বজাৰত বমটো দিবলৈ পালে।
0: এই উগ্ৰপন্থীয়েও যে কি কৰিবলৈ ওলাইছে সিহঁতে জানে আৰু ভগৱানে জানে।
1: সিহঁত মুখাক চব বলিয়া হ'ল, বুজিছে? সিহঁত মুখাক ৰাস্তাত বলিয়া কুকুৰ মৰা দি টঙনিয়াই টঙনিয়াই মাৰিব লাগে। নিৰ্দোষী মানুহক মাৰি দেশ স্বাধীন কৰিবলৈ আহিছে।
3: হেৰি, আপোনালোকে উৰহি গছৰ উৰ পালেনে?
1: ৰ'বাহে, ভাতেদি যোৱা চিনাকি মানুহ এই বৰুৱা আৰু ইঞ্জিনিয়াৰ বৰ্মনৰ জীয়েক কাকলিকহে পাইছোঁ। বৰুৱাইটো কথাটো নাজানে বুলি তুমি গম পাইছাই, কাকলিয়েও হেনো নাজানে।
3: আপোনালোক মতা মানুহবোৰ সঁচাকৈয়ে একো কামৰ মানুহ নহয়, মই মতা মানুহ হ'ব লাগিছিল।
1: হেৰা, তুমি দেখোন আমাৰ লগত একেবাৰে শাৰী পুৰাই বহি ল'লা। তোমাৰ ভাত পানী ৰন্ধা হ'ল জানো?
3: হ'ল, খালি বেঙেনা কেচকল ভাজিবলৈ আছে, নিমখ হালধি সানি থৈ আহিছোঁ, ভাত বহাৰ আগে আগেহে ভাজিম।
0: ফুকননীয়ে ঠিকেই কৈছে, বেঙেনা ভাজি আকৌ ঠাণ্ডা হৈ গ'লে ভাল নালাগে।
3: হেৰি নহয় বৰুৱা,
0: কওকচোন,
3: শৰ্মাৰ ঘৰত বাৰু কিবা সকাম নিকামেই পাতিছে নেকি?
0: সকাম নিকাম পাতিলেতো আগফালে ৰভা সভা থাকিব দেখোন।
3: শৰ্মা হাই প্ৰেছাৰ আছে নহয়, গ'লেই নেকি?
1: হেৰা, তোমাৰ মূৰত একেবাৰে মাল নাই হে।
3: কিয় তেনেকৈ গৈছে?
1: তেনেকুৱা কিবা এটা হোৱাহেঁতেন কন্দা কটা নুশুনিলাহেঁতেন জানো?
0: হয়তো ফুকনে ঠিক কথাই কৈছে।
1: আৰু শৰ্মাৰ ঘৰত তেনেকুৱা কিবা এটা হ'লে তেওঁৰ ঘৰৰ আগত কেৱল ন 10খন গাড়ীহে নাথাকে, আমাৰ মিলন নগৰৰ পেটকুপতীয়া মানুহখিনিৰ বাদে গোটেই জিলাখনৰ মানুহ উবুৰ খাই পৰিবহি।
3: শৰ্মাৰ জীয়েকৰ ৰিং চেৰিমনি নে কি আকৌ?
0: হ'বও পাৰে, তাই মুছলমান প্ৰফেচাৰ এটাৰ লগত হিয়া দিয়া নিয়া চলি আছে নহয়।
1: ল'ৰাটোৰ স্বভাৱ চৰিত্ৰ হেনো বৰ ভাল, কাকতে পত্ৰই লিখা মেলাও কৰে।
3: হ'লে কি হ'ব?
0: আৰু এটা ইণ্টাৰেষ্টিং কথা জানেনে নাই?
3: কি?
0: IMDT আইনখন উঠিল বুলি খবৰ ওলোৱাৰ পৰাই প্ৰফেচাৰটো হেনো এমাহমান শৰ্মাৰ ঘৰতে আছিল।
3: কিয় বা?
0: প্ৰফেচাৰটোৰ বাপেক হেনো 71 চনৰ পিছতহে অসমলৈ আহিছিল, সি ইয়াত অকলশৰে থাকেতো, কিবা গণ্ডগোল লাগে বুলি ভয়তে।

0: ভাবি শেহুৱেকৰ ঘৰত সোমাই আছিল।
1: হয় নেকি? কথাটো মই আজিহে জানিছো দে। সেইকেইদিন সিহঁত দুটা চাগে ভাল ৰাসলীলা চলিল।
0: নক'ব আৰু,
1: একেবাৰে আঠিয়াকলৰ গুৰিত মাটি চপাই দিয়াৰ নিচিনা কাৰবাৰ।
0: ঠিক কথাই কৈছে, পিছে আপোনাৰ উপমাটো বৰ্তমান যুগৰ লগত খাপ নেখায় দেই।
1: কিয়?
0: আজিকালি এইবোৰ উপমা নাছিল, তাতকৈ কওক সুংৰসৰ লগত ব্ৰইলাৰ মাংস যতনাই দিয়াৰ নিচিনা কাৰবাৰ।
2: তোমালোকে কি আজে বাজে কথাবোৰ পাতি আছা? শৰ্মাৰ জীয়েকৰ যে ইমানকৈ বদনাম গাই আছা, তাইৰ গুণখিনি নোগোৱা কিয়? তাইৰ নিচিনা চোকা, নম্ৰ, ভদ্ৰ ছোৱালী আমাৰ এই মিলন নগৰত কেইজনী ওলাব? কাৰোবাৰ লগত তাই মনৰ মিল হ'ব পাৰে, কিন্তু এই মিলন নগৰৰ বাকী ৰচকী পখিলীৰ দৰে তাইতো মাজে মাজে নাৰ্ছিং হোমলৈ তাঁত বাতি কৰি থকা নাই।
1: ঔৱাই, আপুনি দেখোন একেবাৰে শৰ্মাৰ ঘৰৰ গুণানুকীৰ্তনত লাগি গ'ল। শৰ্মাই ঘোচ চোচ দি থৈছে নেকি?
2: সঁচা কথা ক'লেতো বেয়াই পোৱা। আচ্ছা, শৰ্মাৰ জীয়েকে যে ফাৰ্ষ্ট ক্লাছ পাই এম এ পাছ কৰাৰ পিছত মই তোমাক যে খবৰ এটা লৈ আহিবলৈ কৈছিলোঁ, তেতিয়া তুমি কি কৈছিলা? যিটো পুখুৰীৰ পানী নোখোৱা তাৰ পাৰলৈকো নোযোৱা। এতিয়া আকৌ সেই পুখুৰীটোত পানী আছেনে নাই, আছে যদি কিমান পানী আছে, তাত কি কি মাছ আছে, এইবোৰ কথা জানিব খুজিছা কিয়?
1: হেৰি, আপুনি দেখোন একেবাৰে সাহিত্যিকৰ দৰে কথা কৈছে। এটা কাম কৰক, মোক ঠাট্টা কৰাতকৈ এক ৰিমমান কাগজ আনি আজিৰ পৰা লিখিবলৈ বহি যাওক। আপুনি মধুজ্যোতি শৰ্মাতকৈও ডাঙৰ সাহিত্যিক হ'ব পাৰিব।
2: হেৰা, চেষ্টাৰ অসাধ্য একো নাই বুইছা, চেষ্টা কৰিলে নিশ্চয় পাৰিম। কিন্তু তুমি মোক জানো একলম শান্তিৰে লিখিবলৈ দিবা, পেপাৰখনকে শান্তিৰে পঢ়িবলৈ নিদিয়া।
1: এতিয়া জগতো মোৰ গাতহে লাগিল, নাচিব নাজানে আকৌ চোতালৰ গাত দুখ দিয়ে।
0: সেয়া আপোনালোকে আকৌ তৰ্ক কৰাত লাগিল, আচল কথাটো তল পৰিল। এতিয়া আচল কথাটোলৈ আহক। আচ্ছা, শৰ্মাৰ বোৱাৰীয়েকৰ বাৰু পঞ্চামৃত খোৱা পাতিছে নেকি?
1: নকয়না বোলে, গিৰিয়েকৰ ঘৰত পঞ্চামৃত খায়, মাকৰ ঘৰতে খায়।
0: হয় দিয়ক, মইহে কিবা মূৰ্খৰ দৰে কথা কৈছোঁ।
2: ৰ'বচোন বৰুৱা, ৰ'ব, এই ডিঙিত কেমেৰা ওলোমাই শৰ্মাহঁতৰ ঘৰৰ পিনৰ পৰা আহি থকা সৌজন তৰুণ বৰা সাংবাদিক নহয়নে?
0: অঁ হয় হয়, তেওঁ আকৌ ইয়ালৈ কিয় আহিল?
2: বৰাকে মাতি কথাটো সোধো নেকি?
0: তেওঁনো কেনেকৈ জানিব কথাটো?
2: জানিবও পাৰে, শৰ্মাৰ ঘৰৰ লগত তেওঁৰ ভাল সম্পৰ্ক নহয়।
0: অঁ,
2: কিজানি তেওঁ শৰ্মাৰ ঘৰলৈকে আহিছে।
1: শৰ্মাৰ ঘৰলৈ আকৌ কিয় আহিব?
2: কিজানিবা শৰ্মাৰ ঘৰত সাংবাদিক আহিব লগা কাণ্ডই ঘটিছে।
0: তেনেহ'লে মাতকচোন বৰাকে, কণা ফৰ্মুঠিত লাগিও যাব পাৰে।

0: হেৰি হেৰি বৰা, চাওঁ এইফালে অকণমান আহকচোন।
1: মোকাই মাতিছেনে?
0: হয় হয়, আপোনাকে মাতিছোঁ। আহক আহক আহক, বহকহি। এনেকৈ বাটৰ পৰা মাতি অনাৰ কাৰণে বেয়া পাইছে নেকি?
1: হে নাই নাই, কিয় বেয়া পাম, পিছে মোকনো কিয় মাতিলে?
0: বৰুৱা, সোধকহে আপুনি কথাটো।
2: ফুকননি, আপুনিয়ে সোধক।
3: আপোনালোক একো কামৰ মানুহ নহয় দেই। হ'ব, ময়ে সুধিছোঁ। হেৰি ডাঙৰীয়া, আপুনি এই সাহিত্যিক মধুস্মৃতি শৰ্মাৰ ঘৰৰ আগত গাড়ী গুৰা দুখনমান, মানুহ দুনো অলপমান দেখি আহিছে নেকি?
1: মইতো শৰ্মা ছাৰৰ ঘৰলৈকে আহিছোঁ।
0: সেয়া বৰুৱা, মই আপোনাক কোৱা নাছিলো, বৰা শৰ্মাহঁতৰ ঘৰলৈকে আহিছে।
3: ৰ'ব হে, কথাৰ মাজতে এনে পাতি হাঁহৰ নিচিনা পেক পেকাই নাথাকিব। হেৰি নহয়, মানে আপুনিনো শৰ্মাৰ ঘৰলৈ কিয় আহিছে?
1: আপোনালোকে কথাটো নাজানে নেকি?
0: কেনেকে জানিব, শৰ্মাক এই মিলন নগৰৰ মিলন প্ৰিয় মানুহখিনিয়ে এঘৰীয়া কৰি থৈছে। তেওঁৰ লগত জুই পানী নিশেষ।
1: কিয়?
0: এই তেওঁ ডাঙৰ পুতেকে কৈৱৰ্ত্ৰ ছোৱালী এজনী বিয়া কৰাই অনা, বোৱাৰীয়েকৰ হাতেৰে একেখন ঘৰতে একেলগে ৰন্ধা বঢ়া কৰি খোৱা, সেইবোৰ কাৰণতে তেওঁক এঘৰীয়া কৰি থৈছে।
1: আজিকালি মোবাইল ইণ্টাৰনেটৰ যুগতো এনেকুৱা ঠেকপনৰ মানুহ থাকিব লাগেনে? মানুহে চন্দত বাস কৰাৰ কথা চিন্তা কৰিছে আৰু আপোনালোকে জাত পাতৰ বিচাৰ কৰি বহি আছে।
0: আপুনি ঠিক কথা কৈছে বৰা, মোৰ এইবোৰ কথাত একদম হজম নহয়, কিন্তু মোৰ হাত ভৰি বন্ধা, বুজিছে? এপাচি শাকত এটা জালুকে কি হ'ব?
3: অৱশ্যে আমাৰ এই মিলন নগৰ ৰাইজে শৰ্মাক দুটামান চৰ্ত নিদিয়াকৈ থকা নাছিল।
1: কি

0: চৰ্ত।
1: তেওঁ যদি ৰাইজক খাহী ছাগলী আৰু চিতল মাছেৰে ভোজ ভাত খুৱায়, পুতেক বোৱাৰীক গোবৰ পানী খুৱায় আৰু নামঘৰত নগদ 5,000 জৰিমনা দি উদ্ধাৰ প্ৰাচিত হয়, তেনেহ'লে তেওঁৰ শাস্তিটো উঠাই লোৱা হ'ব। কিন্তু শৰ্মাই ৰাইজৰ এটাও চৰ্ত মানি নল'লে,
2: ফলত তেওঁ এতিয়া মোৰ বাহিৰে মিলন নগৰৰ বাকী আটাই মুখা মানুহৰ শত্ৰু। কোনেও তেওঁৰ ভাল হোৱাটো কামনা নকৰে, তেওঁৰ অমংগল হ'বলৈহে পেটে পেটে সাউ দি থাকে। কিন্তু শগুণৰ সাউত কেইটা বুঢ়া গৰু মৰেহে বৰা।
1: আপুনি আমাক শগুণ বুলি কৈছে?
2: শগুণ নহয়নো কি, মানুহৰ ৰূপটোহে লৈ আছা, স্বভাৱ চৰিত্ৰ শগুণতকৈও বেছি।
1: কি?
2: অঁ, শগুণে মৰা শৰহে চাল টানে, তোমালোকে জীয়া মানুহৰো চাল টানা।
1: হে হৰি, মোৰ পাতিৰ মানুহটো হৈ আপুনি মোক দুজনকৈ পৰপুৰুষৰ আগত এনেকৈ অপমান কৰিছে, হেৰি আপুনি মোৰ আচল মানুহটো হয়নে নহয়?
3: ফুকন, আপোনালোকে তৰ্ক এৰক, বৰা ব্যস্ত মানুহ, তেখেতৰ পৰা আচল কথাটো লৈ তেখেতক বিদায় দিয়ক।
2: বৰা, আপুনি বেয়া নাপাব দেই, কথাত কথাবোৰ ওলাই গ'ল।
0: হে নাই নাই, মই অকণো বেয়া পোৱা নাই, আপোনালোকৰ কথা শুনি ৰসহে পাইছোঁ।
1: বাৰু ডাঙৰীয়া, এতিয়া কওকচোন, শৰ্মাৰ ঘৰত ইমানবোৰ গাড়ী ঘূৰা আৰু আপোনাৰ নিচিনা সাংবাদিক গোট খাবলগীয়া কি কাণ্ড ঘটিছে?
0: শৰ্মা ছাৰে এই বছৰ সাহিত্য ৰত্ন বঁটা পাইছে নহয়, অৱশ্যে পেপাৰ আৰু টিভিত কাইলৈহে খবৰটো ওলাব। আমি সাংবাদিকবোৰে ভিতৰুৱাকৈ খবৰটো পাই তেখেতৰ ইণ্টাৰভিউ আৰু ফটো ল'বলৈ আহিছোঁ।
1: কি?
2: কথাটো শুনি বৰ সন্তোষ পালোঁ। আজি ৰাতি মনে মনে গৈ হ'লেও শৰ্মাক শুভেচ্ছা এটা জনাই আহিব লাগিব।
0: তেনেহ'লে মই উঠোহে এতিয়া আৰু দেই।
2: ভাল বাৰু ভাল, যাওক গৈ যাওক। হে ৰা, তোমাৰ মুখখন দেখোন একেবাৰে কেহৰাজ বৰণ লৈছে, আৰু বৰুৱা, আপোনাৰ মুখখনো দেখোন একেবাৰে কাগজৰ দৰে শেঁতা হৈ গৈছে। নাপায় বুজিছে, নাপায়। মানুহৰ উপকাৰ কৰিব নোৱাৰিলে কেতিয়াও অপকাৰো চিন্তা কৰিব নাপায়।
3: আপুনি ঠিকেই কৈছে ফুকন, আমি ভাল মনৰ মানুহ নহওঁ।
1: মই কিন্তু তেনেকৈ নাভাবোঁ দেই।
2: হেৰা, ক'ত ভাবিবা, তোমাৰ ভাবিব পৰা শক্তি থাকিলেহে।
1: কি ক'লে?
3: বাদ দিয়ক ফুকন, বাদ দিয়ক, আৰু তৰ্কাতৰ্কিৰ কোনো প্ৰয়োজন নাই।
2: বৰুৱা,
3: কওকচোন,
2: এই মুহূৰ্তত মোৰ মনলৈ কি ভাৱ আহিছে জানেনে?
3: কি?
2: শৰ্মাৰ ঘৰখন, মই হাতত লৈ থকা এই পেপাৰখন, আৰু আমি এই পেপাৰখনৰ তলফালে বাওঁ চুক থকা কাৰ্টুনটোৰ একো একোটা কমিক চৰিত্ৰ মাথোন।

এয়া আকাশবাণী তেজপুৰ। এতিয়া আমাৰ ষ্টুডিঅ'ৰ ঘড়ীত সময় নিশা 10:30। ইয়াৰ লগে লগেই আমাৰ আজি অধিৱেশনৰ অন্ত পৰিল। আজি আমাৰ নিয়ন্ত্ৰণ কক্ষৰ কৰ্তব্যত আছিল মঞ্জু বড়ো আৰু প্ৰতীক্ষা খনিকৰ। ট্ৰেন্সমিটাৰৰ দায়িত্বত আছিল প্ৰমোদ চন্দ্ৰ।